নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 19 দিন, 1948 শকাব্দৰ শাওন মাহৰ 14 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 5 তাৰিখ। এতিয়া সময় পুৱা 5:33:40। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে অনন্ত ওজাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱী ৰচিত বৰগীত, কৰবী দেৱীৰ কণ্ঠৰ লোকগীত, হিৰণ্যপ্ৰভা নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত, বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু শেষত ঋষভী বৰঠাকুৰৰ কণ্ঠৰ এটি ভজনেৰে

0: উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰু কালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থলে পানী নাযায়, সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰবাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'বা, তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু, এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা। বেজি সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজিৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাব ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখোঁ, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজি সোমাবলৈ বাট দিয়ে। তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব। কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্যে অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি ল'বা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে। তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনামতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব। তেতিয়া বিজ্ঞ বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হ'বা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ লেখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ওস্তাদ বিছমিল্লা খাঁৰ চেহনাই বাদন, ৰাগ তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে ওস্তাদ বিছমিল্লা খাৰ চেনাই বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা চাৰে ন বজাত সাহিত্য চৰা অনুষ্ঠানত প্ৰতিভা ভাগৱতীৰ গল্প আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কবিতা পাঠ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ চাৰে বাৰ বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত লগ পাওঁ আহক শিতানত চিকিৎসক, বিজ্ঞানী আৰু গৱেষক ডাক্তৰ সংগীতা গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ নিভাৰাণী ৰায়ৰ।

9:20 প্ৰভাতী তৰংগ। আজিৰ বিষয় বানপীড়িত অঞ্চলত পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপন। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 8:02 ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ প্ৰথম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 1:50 ধনেশ্বৰ ৰয়ৰ কণ্ঠৰ লোকগীত। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা। আগবঢ়াব শশাংকদেৱ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ শিল্পী কণিকা ভট্টাচাৰ্য, পুলক বেনাৰ্জী, ডলি ঘোষ, সমৰ হাজৰিকা আৰু ৰূপাঞ্জলি বৰুৱা। 9:15 জিলাৰ ৰেহৰূপ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত জ্যোতিচিত্ৰবন সৃষ্টিৰ এক অনন্য যাত্ৰা শীৰ্ষক প্ৰামাণ্য আলেখ্য, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 1:10 আৰু সন্ধিয়া 7:45 কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত। ১:২০ ৰমেশ চন্দ্ৰ কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত নিকেতন দাসৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ। 12:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ আধুনিক গীত। ৩:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰীৰ বালিলেচা গাঁৱত থিতাতে বাণীবদ্ধ কৰা এটি অনুষ্ঠানত নমিতা শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ কংকিতা ভৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান ভাষা শিক্ষাৰ পাঠ পোহৰৰ প্ৰতিফলন, যুগুতাই আগবঢ়াব অংকুমণি বৰাই। 6:10 কৃষিজগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই সম্পৰ্কে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে। 8:00 ডক্টৰ পৰাগ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দ গান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বিষ্টুৰাম পাটৰৰ কণ্ঠৰ তিৱা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 চিত্ৰগীত। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা তছদ্দুক ইউছুফৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: অসমত কৃষি বিজ্ঞান চৰ্চাৰ বুৰঞ্জী দ্বিতীয় খণ্ড। দ্বিতীয় মহাযুদ্ধ আৰু বংগদেশৰ দুৰ্ভিক্ষ এই দুটা কাৰকে অসমত এখন সুকীয়া কৃষি মহাবিদ্যালয় স্থাপনৰ গুৰুত্ব বঢ়াইছিল। ব্ৰিটিছ চৰকাৰে যুদ্ধোত্তৰ উন্নয়নমূলক আঁচনিৰ অধীনত স্কুল, কাৰিকৰী কলেজ, ৰাস্তা পদূলি সজা আদি কামবোৰত গুৰুত্ব প্ৰদান কৰিছিল। পিছলৈ ইয়াৰ অধীনত প্ৰস্তুত কৰা অধিক খাদ্যশস্য উৎপাদন নামৰ উপ আঁচনিখন সমগ্ৰ ভাৰতত প্ৰৱৰ্তন কৰাত অসমৰ তদন্তীনতন কৃষি সঞ্চালক লক্ষীকান্ত সন্দিকৈয়ে অসমত কৃষি মহাবিদ্যালয় এখন স্থাপনৰ যোগেদিহে আঁচনিখন ৰূপায়িত কৰা সম্ভৱ হ'ব বুলি ব্ৰিটিছ চৰকাৰক পৰামৰ্শ দিছিল। প্ৰাপ্ত তথ্য অনুসাৰে লক্ষীকান্ত সন্দিকৈয়ে 1939 চনতেই অসমত কৃষি শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি কৃষি মহাবিদ্যালয় এখন স্থাপনৰ বাবে চেষ্টা চলাইছিল। ইয়াৰ উপৰি কুলধৰ চলিহাৰ নেতৃত্বত অসমত কৃষি মহাবিদ্যালয় এখন স্থাপনৰ অৰ্থে ঘৰে ঘৰে গৈ দান বৰঙণি তোলাৰ কথাও গম পোৱা যায়। অৱশেষত সেই সোণালী দিন আহিল। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাই অসমত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ অৰ্থে স্থান নিৰ্বাচন সমিতি এখন গঠন কৰি দিয়ে। স্থান নিৰ্বাচক মণ্ডলীয়ে যোৰহাটৰ সমীপৱৰ্তী বৰভেটাকেই কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে উপযুক্ত বুলি বিবেচনা কৰে। সেই সময়ত ব্ৰিটিছ চৰকাৰে 1906 আৰু 1907 চনতে প্ৰতিষ্ঠা কৰা কুঁহিয়াৰ খেতি

সেই মহাবিদ্যালয়ৰ বাবে নিৰ্বাচন কৰা ঠাইটুকুৰাৰ গাতে লাগি আছিল। তদুপৰি ইয়াত চৰকাৰে কৃষি ৰসায়ন আৰু অৰ্থ উদ্ভিদ বিভাগৰ অধীনত কুঁহিয়াৰ খেতিৰ পৰীক্ষামূলক ফাৰ্ম এখনো খুলিছিল। ইয়াৰ বাহিৰেও ইয়াত এটা শস্য প্ৰতিৰক্ষা বিভাগ আৰু এখন বুনিয়াদী কৃষি স্কুলো স্থাপন কৰিছিল। কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে বৰভেটাই উপযুক্ত স্থান বুলি বিবেচিত হয়। স্থান নিৰ্বাচন হোৱাৰ পাছত 1948 চনৰ 16 আগষ্টৰ দিনা 30 জন ছাত্ৰ, 1 জন অধ্যাপক আৰু 9 জন বিভিন্ন বিষয়ৰ প্ৰবক্তাৰ সৈতে প্ৰথম অধ্যক্ষ ৰেভাৰেণ্ড বি এম পুহয়ে সৈনিক নিবাসত আনুষ্ঠানিকভাৱে অসমত কৃষি শিক্ষাৰ সূচনা কৰে। 1948 চনৰ 1 নৱেম্বৰত সেই সময়ৰ ৰাজ্যপাল আলী আকবৰ হায়দৰীয়ে মহাবিদ্যালয়খন উদ্বোধন কৰে। আৰম্ভণিতে শস্য বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়নবিদ্যা, পদাৰ্থবিদ্যা, পতংগবিদ্যা, জীৱবিদ্যা, পশু চিকিৎসা, পশুপালন আৰু ডায়েৰী, কৃষি অভিযান্ত্ৰিক শিক্ষা, গণিত, ইংৰাজী আৰু উপভাষা, চাহ, পৰিসংখ্যা বিজ্ঞান আৰু অৰ্থবিজ্ঞান বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। মহাবিদ্যালয়খন পূৰ্ণাংগ কৰি গঢ়ি তোলাত পৰৱৰ্তী অধ্যক্ষ ডক্টৰ মাধৱ চন্দ্ৰ দাসৰ অৱদান উল্লেখনীয় আছিল। শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ উপযুক্ত সমন্বয়ৰ সাধনেৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত স্থাপন কৰা হয়। এই বিশ্ববিদ্যালয়ে আমেৰিকাৰ লেণ্ড গ্ৰাণ্ট কলেজ আৰু বিশ্ববিদ্যালয়ৰ অনুসৰণত ইয়াৰ আন্তঃগাঁথনিৰ লগতে প্ৰশাসনীয় আৰু শৈক্ষিক গাঁথনিও আন্তৰ্জাতিক উন্নয়ন সংস্থাৰ অৰ্থসাহায্যত গঢ়ি তোলে। পাছলৈ এই বিশ্ববিদ্যালয়ৰ অধীনত কৃষি আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু গৃহস্থ বিজ্ঞান মীন মহাবিদ্যালয় আদি স্থাপন হয়। ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত 1960 চনত উত্তৰ পূৰ্বাঞ্চল কৃষি অৰ্থনৈতিক গৱেষণা কেন্দ্ৰ যোৰহাটত স্থাপন কৰা হয়। আদিতেই অসম কৃষি মহাবিদ্যালয়ৰ সৈতে সংলগ্ন আছিল। পাছলৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হোৱাত এই বিশ্ববিদ্যালয়ৰ অধীনলৈকে যায়। এই কেন্দ্ৰৰ মুখ্য লক্ষ্যসমূহ এনেধৰণৰ: গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তনসমূহৰ নেৰানেপেৰা অধ্যয়ন কৰা, কৃষি অৰ্থনৈতিক সমস্যাসমূহৰ অস্থায়ী অনুসন্ধান কৰা, কৃষি অৰ্থনীতিৰ মৌলিক সমস্যাসমূহৰ অধ্যয়ন তথা গৱেষণা কৰা, উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰক পৰামৰ্শ যোগান ধৰা। প্ৰতিষ্ঠাকালৰে পৰা এই অনুষ্ঠানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতিৰ বিভিন্ন দিশত গৱেষণা চলাই আহিছে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21

0: আগস্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমত বান প্ৰভাৱিত জিলাৰ সংখ্যা 10লৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক প্ৰহসন বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি পুৱা 10 বজাত দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। ভূপালত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। এতিয়া শুনক বিতং বাতৰি। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। এই বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতি জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 আগষ্টত 10

0: হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক সম্পূৰ্ণ প্ৰশাসন বুলি অভিহিত কৰি কৈছে যে এনে কাৰ্যপন্থাই বাস্তৱক লুকুৱাব নোৱাৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে প্ৰকৃত সত্য হৈছে ৰাজহুৱা প্ৰতিবাদ আৰু পাকিস্তানী বাহিনীৰ দ্বাৰা নিৰ্বিচাৰ হত্যাকাণ্ড। তেওঁ কয় যে চলিত বৰ্ষৰ জুনৰ পৰা অব্যাহত থকা অভিযানত কমেও 90 সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে পাকিস্তানে জনসাধাৰণৰ অসন্তুষ্টিৰ উত্তৰ গুলী, ব্লেকআউট, ভয় ভাবুকি আৰু দমনেৰে দিছে আৰু এতিয়া স্থূল নিৰ্বাচনী কচৰতৰ জৰিয়তে বৈধতা প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে। তেওঁ লগতে কয় যে এই বিষয়বোৰত পাকিস্তানক জবাবদিহি কৰিব লাগিব আৰু মানৱ অধিকাৰ সন্দৰ্ভত পাকিস্তানৰ ভণ্ডামী ভৰা নীতি কথাৰ আঁৰৰ সত্য বিশ্বই বুজি পাব লাগিব।
1: This so-called local election in Pakistan-occupied Kashmir is a complete farce. The real happening is that of public protests and wanton killings by Pakistani forces. Such hollow exercises cannot hide reality. Since June this year, at least 90 civilians have lost their lives in the continuing crackdown. Many more have been injured. As you have seen, the Pakistani establishment has answered public discontent with bullets, blackouts, intimidation and repression and now seeks to manufacture legitimacy.
0: ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই মুম্বাইৰ শেহতীয়া ৰেপ ৰেট সম্পৰ্কীয় সিদ্ধান্ত পুৱা 10 সদৰি কৰিব। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ 3-দিনীয়া বৈঠক সোমবাৰে আৰম্ভ হয়। সাম্প্ৰতিক সময়ৰ ভূ ৰাজনৈতিক উত্তেজনা আৰু আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ কঠোৰ মুদ্ৰানীতিৰ মাজতে এই নীতিগত সিদ্ধান্ত অত্যন্ত গুৰুত্বপূৰ্ণ সময়ত গ্ৰহণ কৰা হৈছে। আৰ বি আইয়ে কৰ ৰেপ' ৰেট অপৰিৱৰ্তিতভাৱে 5.25% থকাৰ সম্ভাৱনা আছে। অৰ্থাৎ 6 মুদ্ৰানীতি সমিতিয়ে নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৰেপ' ৰেট হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকক ঋণ দিয়াৰ সময়ত লোৱা সুতৰ মাচুল। ৰিজাৰ্ভ বেংকে সমীক্ষাত ভাৰতীয় অৰ্থনীতিক প্ৰভাৱান্বিত কৰিব পৰা মুদ্ৰাস্ফীতিৰ সংকট, খাৰুৱা তেলৰ মূল্য আৰু বিশ্বৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ বিষয়ে উল্লেখ কৰাৰ সম্ভাৱনা আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 পৰ্যন্ত এমাহৰ বাবে পুৱা 10 পৰা সন্ধিয়া 6 বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈও জনসাধাৰণক আহ্বান জনোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভূপালত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব। ব্ৰিক্ছ 2026 অধ্যক্ষ হিচাপে ভাৰতে এই দুদিনীয়া বৈঠকৰ আয়োজন কৰিছে। সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সাংস্কৃতিক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে গুৰুত্বপূৰ্ণ বিষয়সমূহত সহমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব। বৈঠকত সৃষ্টিশীল অৰ্থনীতি, সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ, কপিৰাইট আৰু কৃত্ৰিম বুদ্ধিমত্তা বিষয়ত বিশেষ আলোচনা কৰা হ'ব। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক সম্পত্তি ঘূৰাই অনা তথা সংস্কৃতি, জলবায়ু আৰু বহনক্ষম উন্নয়ন বিষয় দুটায়ো আলোচনাত আগস্থান পাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছৰ অধ্যক্ষতাৰ সময়ছোৱাত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰা আৰু সংস্কৃতিৰ জৰিয়তে সৰ্বাত্মক তথা বহনক্ষম বিকাশৰ পোষকতাৰ বাবে থকা ভাৰতৰ প্ৰতিশ্ৰুতিক এই বৈঠকে প্ৰতিফলিত কৰিব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ MSV ফয়িজ নুৰি আলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনা গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে জাহাজখনত থকা 13 ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে। ৰিয়াদত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু জাহাজখনৰ বাকী কৰ্মীসকলৰ সুৰক্ষা তথা

0: নিৰাপত্তাৰ বাবে ইয়েমেনৰ কৰ্তৃপক্ষৰ সৈতে তৎপৰতাৰে কাম কৰি আছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে ইয়েমেনৰ কৰ্তৃপক্ষক তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। অঞ্চলটোত বাণিজ্যিক জাহাজৰ ওপৰত নিয়মীয়াভাৱে হৈ থকা আক্ৰমণৰ ঘটনাসমূহ উদ্বেগজনক বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে অঞ্চলটোত বাণিজ্যিক জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনা সমাপ্ত হোৱা উচিত। আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথেৰে জাহাজসমূহৰ মুক্ত তথা বাধাহীন যাত্ৰা যথাশীঘ্ৰে পুনৰ আৰম্ভ হোৱা উচিত বুলি মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে। ইৰাণ আৰু ওমানৰ মাজত হৰ্মুজ প্ৰণালী সম্পৰ্কীয় আলোচনাই নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ইৰাণৰ এজন শীৰ্ষ বিষয়াই দেশখনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিৰ আগত প্ৰকাশ কৰিছে। ইৰাণৰ চৰকাৰী টেলিভিছনে কালি প্ৰকাশ কৰা অনুসৰি হৰ্মুজ প্ৰণালীক লৈ ইৰাণ ওমানৰ আলোচনা অব্যাহত থকাটোৱে তেহৰাণৰ কূটনৈতিক সংযোগক প্ৰতীয়মান কৰে। বিষয়াগৰাকীয়ে কয় যে আমেৰিকাই হস্তক্ষেপ বন্ধ কৰিলে হৰ্মুজ প্ৰণালী সন্দৰ্ভত ওমানৰ সৈতে হোৱা বুজাবুজি সঠিক পৰ্যায়ত আছে। ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ সন্থাৰ প্ৰতিনিধিগৰাকীয়ে জনোৱা মতে ইন্ধন সৰবৰাহৰ কৌশলগত সংকীৰ্ণ জলপথেৰে জাহাজৰ যাত্ৰা সুৰক্ষিত কৰাৰ বাবে নতুন কৰিডৰ ব্যৱহাৰ বিষয়ত আলোচনা চলি আছে। পশ্চিম এছিয়াত দ্ৰুতভাৱে পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে এই কথা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা 7 আগষ্টৰ পৰা কলম্বোত এখন 4-দিনীয়া প্ৰস্তুতি খেলত অংশ ল'ব। শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 15-19 আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলী স্পৰ্ট ক্লাবৰ খেলপথাৰত 23-27 আগষ্টলৈ খেলোৱা হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত হোৱা বাওঁ আঁঠুৰ আঘাতৰ সমস্যাৰ পৰা সম্পূৰ্ণৰূপে উপশম নোহোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ তাৰকা খেলুৱৈ জছপ্ৰীত বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাটোৰ পৰা আঁতৰাই ৰখা হৈছে। খেলুৱৈগৰাকীৰ স্থানত পুৰুষৰ নিৰ্বাচক কমিটি আকিব নবীক দলত স্থান দিছে। 2025-27 ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজিত এই শৃংখলাটোত শুভমন গিলে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছোঁ। অসমৰ বান প্ৰভাৱিত জিলাৰ সংখ্যা 10লৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। ভাৰতে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰৰ তথাকথিত স্থানীয় নিৰ্বাচনক প্ৰহসন বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি পুৱা 10 বজাত দুমহীয়া মুদ্ৰানীতি সমীক্ষা ঘোষণা কৰিব। ভূপালত আজিৰ পৰা ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সংস্কৃতি কাৰ্যগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

টমাছ আলভা এডিছনে কৈছিল, এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয়, যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভাই কেতিয়াও ভাল ফলাফল নিদিয়ে।

হৰ ঘৰ তিৰংগা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা দেশৰ স্বাধীনতাৰ বাবে লোৱা এক বিশেষ অভিযান। দেশৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকাৰ উত্তোলনেৰে দেশবাসীৰ মনত দেশপ্ৰেম বৃদ্ধি আৰু জাতীয় পতাকাৰ সৈতে দেশবাসীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাই হৈছে হৰ ঘৰ

তিরঙ্গার মূল লক্ষ্য। ব্ৰিটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত ভাৰতৰ আন আন প্ৰান্তৰ দৰে অসমৰো বহু যুৱক যুৱতী জঁপিয়াই পৰিছিল। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল বহু যুৱক যুৱতীয়ে। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী হ'ল কুশল কোঁৱৰ। কুশল কোঁৱৰৰ আপোচবিহীন স্থিতি আৰু অফুৰন্ত সাহসে অসমত ভাৰত ত্যাগ আন্দোলনক এক নতুন গতি প্ৰদান কৰিছিল। তেওঁ হ'ল দেশপ্ৰেম, ত্যাগ আৰু সাহসৰ প্ৰতীক। দেশৰ বাবে কৰা আত্মবলিদানৰ বাবে কুশল কোঁৱৰৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব।

0: আলাবৈৰ ৰণ হৈছে আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। 1669 চনৰ 5 আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পচৰীয়া দলৰ পথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল। আলাবৈ ৰণ হৈছে আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত 1667 চনৰ পৰা আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ এক ঐতিহাসিক অংশ। আলাবৈ ৰণে সদায়ে অসমৰ ইতিহাসৰ পাতত বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধৰ দৰেই অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথা সোঁৱৰায়। আলাবৈ ৰণক সাধাৰণতে অসমৰ ইতিহাসৰ এক কলা অধ্যায় বুলি গণ্য কৰা হয়। এই যুদ্ধতে আহোম সেনাই বৰ কঠিন পৰিস্থিতিৰ মাজেৰে যুঁজ দিব লগা হৈছিল। যুদ্ধত অৱতীৰ্ণ হৈ একেদিনাই 10,000 অসমীয়া সেনাই মৃত্যুবৰণ কৰিব লগা হৈছিল। আলাবৈ ৰণৰ পৰাজয়ৰ পৰাই শিক্ষা লৈ লাচিত বৰফুকনে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত অৱতীৰ্ণ হৈ মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আলাবৈ ৰণত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, আজি গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংস নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। 1890 চনৰ 6 জুনত নগাঁও জিলাৰ ৰহাত গোপীনাথ বৰদলৈৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। স্কুলীয়া জীৱনত বৰদলৈয়ে ডবল প্ৰমোচন পোৱাৰ কাৰণে সৰুকালত তেওঁ হাইস্কুলৰ ওপৰখাপত নামভৰ্তি কৰাৰ সুবিধা লাভ কৰিছিল। এনেদৰে প্ৰমোচন লাভ কৰি বৰদলৈয়ে 16 বছৰ পূৰ নৌ হওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। কিন্তু কলিকতা বিশ্ববিদ্যালয়ৰ নিয়ম মতে 16 বছৰ পূৰ হলেহে এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। 1907 চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেখেতে চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। তাৰ পিছত তেখেতে কটন কলেজত নামভৰ্তি কৰি 1909 চনত IA পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়। এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে তেখেতে এই পৰীক্ষাতো বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰে। গোপীনাথ বৰদলৈয়ে কলিকতাত পঢ়ি থাকোঁতেই পিতৃৰ মৃত্যু হয়। পিতৃৰ মৃত্যুত পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য কৰি গুৱাহাটীলৈ উভতি আহে আৰু তৰুণৰাম ফুকনৰ অনুৰোধ ক্ৰমে তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগদান কৰে। সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি সত্যনাথ বৰা উকিলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিয়ে। 1917 চনত গুৱাহাটীত তেখেতে ওকালতি আৰম্ভ কৰে। ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব

0: পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল। গোপীনাথ বৰদলৈৰ আশাসুধীয়া চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, ভোলানাথ বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি বিশ্ববিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কোঅপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হয়। 1999 চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয়। সহজ সৰল জীৱন যাপন কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।
1: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেক বিনামূল্যা চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈক 12 কোটিরও অধিক লোকক বিনামূল্যা চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজি আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের 1455 নম্বরত ফোন করক।
1: প্রিয় শ্রোতা, আজি মহিম বরার স্মৃতি দিবস। রামধেনু যুগৰ অন্যতম শক্তিশালী কথাশিল্পী, একেধারে কবি, গল্পকার, ঔপন্যাসিক, প্রবন্ধকার, নাট্যকার, জীবনীকার, অনুবাদক মহিম বরার জন্ম হয়েছিল 1924 চনৰ 6 জুলাই তারিখে অবিভক্ত দরং জেলার ঘোপসাধারু চাহবাগিচাত। তেখেতৰ পিতৃৰ নাম আছিল ৰামতামুলী বংশৰ গজেন্দ্ৰনাথ বৰা আৰু মাতৃৰ নাম চন্দ্ৰকান্তি বৰা। নগাঁও জিলাৰ 1 নং হাতবৰ প্ৰাথমিক বিদ্যালয়ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা মহিম বৰাই 1948 চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। শিক্ষকতাক বৃত্তি হিচাপে লৈ কৰ্মজীৱন আৰম্ভ কৰা মহিম বৰাই 1954 চনত নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে নিযুক্ত হয় আৰু নগাঁও মহাবিদ্যালয়ৰ পৰাই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে 1987 চনত অৱসৰ গ্ৰহণ কৰে। শৈশৱৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা মহিম বৰাই 7ম শ্ৰেণীত পঢ়ি থকাৰ সময়তে মলয়া নামৰ হাতে লিখা আলোচনী এখন প্ৰকাশ কৰি উলিয়াইছিল। মহিম বৰাৰ প্ৰকাশিত গল্প সংকলনসমূহ হ'ল কাঠনিবাৰী ঘাট, দেহা গৰকা প্ৰেম, মই পিপিলি আৰু পূজা, বহুভুজী ত্ৰিভুজ, এখন নদীৰ মৃত্যু, ৰাতি ফুলা ফুল, বৰযাত্ৰী, মোৰ প্ৰিয় গল্প আদি অন্যতম। উপন্যাসিক হিচাপেও সমাদৃত মহিম বৰাৰ প্ৰকাশিত উপন্যাসসমূহ হ'ল হেৰুৱা দিগন্তৰ মায়া, পুতলা ঘৰ, এধানী মাহীৰ হাঁহি আৰু বন্দুলি ফুলৰ ৰং। অসমীয়া নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়োৱা মহিম বৰাৰ অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত নাটকসমূহ হ'ল লাৰু গোপালৰ প্ৰেম, লাৰু গোপালৰ বিবাহ, লাৰু গোপালৰ ঘৰ সংসাৰ, পদুম কুঁৱৰী, নিৰ্মল ভকত, পঞ্চহৰ, গৰখীয়া ভীম, তিনিৰ তিনি গ'ল আদি। গল্প, কবিতা, উপন্যাসৰ লগতে প্ৰবন্ধকাৰ হিচাপেও সমাদৃত মহিম বৰাৰ প্ৰবন্ধ সংকলন হৈছে চিন্তা বিচিত্ৰা আৰু সাহিত্য বিচিত্ৰা। ইয়াৰ উপৰিও মহিম বৰাই ৰচনা কৰা শিশু সাহিত্য হৈছে 32 পুতলাৰ সাধু, জোনমণিৰ হাঁহি আদি। মহিম বৰাই 1978 চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতি পদ অলংকৃত কৰাৰ লগতে 1990 চনত অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল। তেখেতে 1980 চনত ৰাতি ফুলা ফুল নামৰ গল্প সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা, গল্প সমগ্ৰ মহিম বৰা গ্ৰন্থৰ বাবে 1996 চনত অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা, 1998 চনত অসম উপত্যকা সাহিত্য বঁটা, এধানী মাহীৰ হাঁহি উপন্যাসৰ বাবে 2001 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অসমীয়া সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে মহিম বৰাক 2011 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল। ইয়াৰ উপৰিও মহিম বৰাই 2014 চনত অসম চৰকাৰৰ গণেশ গগৈ বঁটা লাভ কৰিছিল।

ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ অসমত প্ৰতি বছৰে 5 আগষ্টৰ দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হয়। বিখ্যাত ফৰাচী লেখক গিদা মোপাসাঁৰ জন্ম হৈছিল 1850 চনৰ আজিৰ তাৰিখত। প্ৰসিদ্ধ ভাৰতীয় কবি শিৱমংগল সিঙৰ জন্ম হৈছিল 1915 চনৰ আজিৰ তাৰিখত। আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙৰ জন্ম হৈছিল 1930 চনৰ আজিৰ তাৰিখত। অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল 1998 চনৰ আজিৰ তাৰিখত। ভাৰতৰ এগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰ লালা অমৰনাথৰ মৃত্যু হৈছিল 2000 চনৰ আজিৰ তাৰিখত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। শিৱসাগৰৰ বিভিন্ন স্থানত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 9 আগষ্টৰ পৰা হ'ব স্থায়ী ক্ষয়ক্ষতিৰ জৰীপ। ক্ষতিগ্ৰস্তৰ তালিকাত এতিয়ালৈ অন্তৰ্ভুক্ত 1,00,000 লোক। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰসাদ নাড্ডা। মাজ আকাশত এয়াৰ ইণ্ডিয়াৰ ফুকেটৰ পৰা দিল্লী অভিমুখী যাত্ৰীবাহী বিমানত প্ৰচণ্ড এয়াৰ টাৰ্বুলেঞ্চ। প্ৰায় 300 ফুট তললৈ নামি আহিল বিমান। যাত্ৰী বিমানকৰ্মীসহ আহত 14 গৰাকী লোক। দেশৰ গ্ৰামাঞ্চলত দৰিদ্ৰ পৰিয়ালৰ জীৱিকা সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিকশিত ভাৰত গেৰাণ্টী ৰোজগাৰ আৰু আজীৱিকা মিছন আঁচনিৰ অধীনত অসমৰ বাবে 1,929.70 কোটি টকাৰ অন্তৰ্বৰ্তীকালীন আবণ্টন অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত গঠন হ'ব লাগিব বিদ্যালয় পৰিচালনা সমিতি। সমিতিৰ 75% সদস্য হ'ব লাগিব শিক্ষাৰ্থীৰ অভিভাৱক। শিক্ষাৰ্থীৰ সংখ্যা অনুসৰি ভিন ভিন হ'ব লাগিব পৰিচালনা সমিতিৰ সদস্য। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। দুৰাণ কাপ ফুটবলত জামছেদপুৰৰ বিৰুদ্ধে FC দিল্লীৰ 2-0 গ'লৰ ব্যৱধানত জয়লাভ। সদৌ অসম মহিলা আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ বিৰুদ্ধে চূড়ান্ত খেলত কাৰ্বি আংলং জিলাৰ 2-0 গ'লৰ ব্যৱধানত বিজয়ী। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ হালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ তৃতীয় খণ্ড।
2: ডক্টৰ দাস ডাঙৰীয়া, নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আজি তৃতীয় খণ্ড।
3: হয়,
2: আমি প্ৰথম দুটা খণ্ড

0: আপোনাৰ ডিব্ৰুগড়ৰ যি কৰ্মজীৱনৰ অভিজ্ঞতা বা তাৰ আপুনি যি দেখিলে ৰেডিঅ' সম্পৰ্কে সেইখিনি বিষয়ে শুনিলোঁ। তাত আপুনি বিশেষভাৱে এগৰাকী ঘোষক আৰু এগৰাকী প্ৰচাৰণ কাৰ্যনিৰ্বাহক এই হিচাপে সেই দায়িত্বত আছিল। ডিব্ৰুগড়ৰ পৰা 1983 চনত আপুনি শিলচৰলৈ গ'ল, প্ৰচাৰণ কাৰ্যনিৰ্বাহকৰ পৰা নিশ্চয়
1: অনুষ্ঠান কাৰ্যবাহী হ'ল,
0: হয় সেইটো আপুনি ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত আপুনি মৌখিক পৰীক্ষাত উত্তীৰ্ণ হ'ল। আপুনি শিলচৰলৈ গ'ল, শিলচৰত কিমান দিন থাকিলে?
1: তাৰ আগতে মই ডিব্ৰুগড় আৰু কিছু ক'বলগীয়া আছে। ডিব্ৰুগড়ত থাকোঁতে মই যেতিয়া প্ৰচাৰণ কাৰ্যবাহী হৈ আছিলোঁ তেতিয়া মই লিখা আৰম্ভ কৰিছোঁ ইয়াৰ আগ্ৰখণ্ডটোত। তেতিয়া মই দুখন সংগীতালেখ্য লিখিছিলোঁ, এখন আছিল চতাই পৰ্বতৰ পৰা শিৰিলুইতলৈ, কিছু অসমৰ সীমা সম্পৰ্কে কালিকা পুৰাণ যোগীযতন্ত্ৰত থকা কথা, আৰু অসমৰ পৰ্বতভ্যাম সম্প্ৰীতি সম্পৰ্কে বিহুগীত। এইখিনি সমলি লৈ পেলাই চতাই পৰ্বতৰ পৰা শিৰিলুইতলৈ বুলি এখন সংগীতালেখ্য লিখিছিলোঁ।
0: হয়,
1: সেইখন পিছত ডিব্ৰুগড়ত প্ৰচাৰ হৈছে, যেতিয়া প্ৰচাৰ হৈছিলে। আৰু এখন সংগীতালেখ্য লিখিছিলোঁ সুমলাৰ তাঁতশাল। আমাৰ অসমীয়া মানুহৰ যিটো মানে তাঁতশালৰ লগত অসমীয়া মহিলাৰ বা অসমীয়া পুৰুষ মহিলাসকলৰ যিটো ঘনিষ্ঠ সম্পৰ্ক, আৰু সেই তাঁতশালক কেন্দ্ৰ কৰি কেনেকৈ অসমীয়া সমাজখন বিৱৰ্তিত হৈছিলে সেইটো বিষয়লৈ একেবাৰে তাহানি কালৰ পৰা মই ব্ৰিটিছ অহালৈকে বিষয়টো লৈ পেলাই সুমলাৰ তাঁতশাল, ঠাইকৈ তাঁতশাল সম্পৰ্কীয় বয়নশিল্প সম্পৰ্কীয় গীত মাতকে লৈ কৰিছিলোঁ। আৰু সেই সংগীতালেখ্যখন 1980 চনত প্ৰচাৰ হৈছিল, আৰু সংগীতালেখ্যখন বোধহয় প্ৰযোজনা কৰিছিলে কমল শৰ্মাই, আৰু আমি নিজেই বিহু দল মাতি আনি বিহুখিনি কেনেকৈ গাব লাগে, যদিও আমি নামনি অসমৰ উজনি অসমৰ দৰে আমাৰ বিহু সম্পৰ্কে আমাৰ বিশেষ ধ্যান ধাৰণা বা জ্ঞান নাছিলে বিহুগীত সম্পৰ্কে নাচ সম্পৰ্কে, তথাপি আমি সেই সময়ত শিকি পেলাই আমি বিহু গীতশিল্পীসকলক কেনেকৈ গাব লাগে দিছিলোঁ, কমল শৰ্মাই প্ৰদৰ্শন কৰিছিলে। তাৰপিছত স্ক্ৰিপ্টখন এটা গদ্যৰূপ নতুন বাহী বুলি গুৱাহাটীৰ পৰা ওলোৱা এখন আলোচনী প্ৰচাৰ হৈছিল। সেই বহাগৰ বিহু সময় প্ৰচাৰ হোৱাৰ পিছত তেতিয়া আমাৰ দিল্লীত যিগৰাকী সঞ্চালক প্ৰধান আছিল তেখেত হ'ল উবেদিল লতিফ বৰুৱা। তেখেত লখিমপুৰৰ ঘৰলৈ আহিছিল আৰু আমাৰ আকাশবাণী যুৱ কেন্দ্ৰলৈ গ'ল। গৈ আমাৰ সকলো ষ্টাফক সকলো কৰ্মচাৰীক লগ পালে, লগ পাই অন্যান্য কথা কোৱাৰ পিছত কেৱল কৈছে, মই এখন সংগীতালেখ্য শুনিলোঁ, ভাল লাগিল শুনি, কোনে লিখিছে কোনে লিখিছে? মই ভয় বেকু যি ক'লোঁ, ছাৰ ময়ে লিখিছোঁ। ভাল হৈছে লিখাটো, প্ৰদৰ্শনটো আৰু ভাল হ'ব লাগিছিল, গতিকে সেইটো এটা মোৰ ডাঙৰ প্ৰাপ্তি। তাৰপিছত ইতিমধ্যে আমাৰ সংঘ লোকসেৱা আয়োগে বা UPSCয়ে প্ৰগ্ৰেম এক্সিকিউটিভৰ কাৰণে এডভাৰটাইজ কৰিলে, তাত আমি পৰীক্ষা দিবলৈ গ'লোঁ, আৰু 1982 চনত আমাৰ পৰীক্ষা হৈছিল বোধহয়, আৰু তাত মই উত্তীৰ্ণ হৈছিলোঁ। আৰু কমল শৰ্মা, মই, এনেকৈ কেইবাগৰাকী হেৰি, আপোনাৰ মৃণাল চৌধুৰী, হৰেশ্বৰ লস্কৰ ইত্যাদি কেইবাগৰাকীও, আৰু গুৱাহাটীৰ পৰা যিখিনি ছিলেকশ্যন পাইছিলে, মানে গুৱাহাটী আমাৰ ষ্টাফৰ পৰা বা ষ্টাফৰ বাহিৰৰ পৰা যিখিনি ছিলেকশ্যন পাইছিলে, তেওঁলোকক প্ৰথমতে এপইণ্টমেণ্ট দি ডিব্ৰুগড়লৈ পঠিয়ালে। আমাৰ এপইণ্টমেণ্ট এটা নাহে নাহে আমি অধৈৰ্য হৈছিলোঁ, আমাৰ একো নহ'বই নেকি। পিছত 82 চনৰ শেষৰ ফালে আহিল এপইণ্টমেণ্ট লেটাৰ, আহি পেলাই মোক 83 চনৰ ফেব্ৰুৱাৰী মাহত শিলচৰলৈ যাবলৈ নিৰ্দেশ আহিল। মোক কমল শৰ্মাই কৈছিল যে তোমাক গুৱাহাটীতে হ'ব দিয়া, গুৱাহাটীতে হ'ব দিয়া ইত্যাদি ইত্যাদি, আৰু শুনিছিলোঁ কোনোবাই মোক গুৱাহাটীতো বিচাৰিছিলে, গুৱাহাটীৰ কথাও কৈছিলে, কিন্তু মোৰ শিলচৰ হ'ল সেই এটা, সেইবোৰ কথা বাৰু মোৰ প্ৰগ্ৰেমৰ লগত জড়িত নহয়, যে বহু দুৰ্যোগৰ মাজেৰে মই শিলচৰলৈ গৈছোঁ, আৰু বহু দুৰ্যোগৰ মাজে অসম আন্দোলনৰ ভৰপক সময়, আৰু গোটেই ফেব্ৰুৱাৰী মাহটো জনতা কাৰ্ফিউ, সেই জনতা কাৰ্ফিউৰ মাজেৰে আমি বস্তু বাহানি বান্ধি কমল শৰ্মাই মই এখন ট্ৰাকত বস্তুবোৰ লৈ আহিলোঁ, মোৰ বস্তুখিনি মই তেতিয়া নমাই দিলোঁ, মোৰ ভাইটোৰ লগত আহিছিলে, আৰু সি অহাৰ কাৰণে, গাড়ীখন অহাৰ কাৰণে, সি ছাত্ৰ সন্থাৰ নেতা আছিলে, গাড়ীখনৰ কোনো হানি বিঘিনি নোহোৱাকৈ গুৱাহাটী পাইছিলহি, আমি আছিলোঁ আছাম মিলত, গতিকে এই যোনটো যাত্ৰা এটা মৃত্যুশীতল পৰিৱেশ সমগ্ৰ অসম জুৰি, ডিব্ৰুগড়ৰ পৰা একেবাৰে গুৱাহাটীলৈকে আমি যাত্ৰা কৰিছোঁ, ৰাস্তাত এটা মানুহ নাই, ৰাস্তাত এটা গৰু দেখিবলৈ নাই, এখন গাড়ী নাই, এটা ভয়ংকৰ পৰিৱেশ অসম আন্দোলনৰ সেই যিটো পৰিৱেশ, সেই পৰিৱেশৰ মাজেৰে মই ঘৰ পালোহি তেতেলিয়াত, তেতেলিগুৰিত, তাৰপিছত তাতে কেইদিনমান থাকি মই আকৌ শিলচৰলৈ গ'লোঁ।

0: চৰণত আপুনি প্ৰথম অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগ দিলে। তাত যিটো প্ৰচাৰণ মাধ্যম, সেই মাধ্যমটো হৈছে বঙলা ভাষা।
1: বঙলা ভাষা
0: হয়, তাত গৈ কি সুবিধা হ'ল অসুবিধা হ'ল সেইটো মোৰ পিছৰ প্ৰশ্ন। তাৰ আগৰ প্ৰশ্নটো হৈছে এই যে আপুনি প্ৰচাৰণ কাৰ্যবাহীৰ পৰা অনুষ্ঠান কাৰ্যবাহী হ'ল, মোক কওক আপুনি কি মূলধন লৈ অনুষ্ঠান কাৰ্যবাহীৰ এই দায়িত্বটো আৰম্ভ কৰিলে?
1: নহয়, ইতিমধ্যে মই প্ৰচাৰণ কাৰ্যবাহী হৈ থাকোঁতেই মই আগতেই কৈছোঁ যে মই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈছিলোঁ। বিশেষকৈ স্পকেন আলোচনা মই চিডিউল কৰিছিলোঁ, তাৰপিছত বিজ্ঞান আলোচনা চিডিউল কৰিছিলোঁ। চিডিউল কেনেকৈ কৰিব লাগে, কেনেকৈ বিষয় সংগ্ৰহ কৰিব লাগে, এইটো এটা নিৰন্তৰ প্ৰচেষ্টা, এইটো এদিনৰ কাম নহয়। পিছত মই দেখিছোঁ মোৰ লগৰীয়াসকলে কয় এই মই চিডিউলখন কৰি মোক দুটামান ছাবজেক্ট দিবিচোন। মই বোলো এইটো কথা নহয়, প্ৰত্যেকখন বাতৰিকাকত পঢ়া, আলোচনী পঢ়া, তেতিয়া আকাশবাণী ওলায়, আকৌ গুৱাহাটীৰ প্ৰগ্ৰেমবোৰ আমি ডিব্ৰুগড়ত পাওঁ, সেইবোৰ সকলোবোৰ চালি জাৰি পঢ়ি শুনি মই নিজে এখন চিডিউলখন তৈয়াৰ কৰোঁ। আৰু মই সাহিত্য ছাত্ৰ হিচাপে সাহিত্যৰ লগত এটা সম্পৰ্ক আছিলে,

0: ইতিমধ্যে মই কৰি অভিজ্ঞ হৈ গৈছোঁ। গতিকে মোৰ এটা চিন্তা কৰাৰ ভয় কৰাৰ কোনো কাৰণ নাই, কাৰণ এখন চিডিউল কৰিবলৈ গ'লে প্ৰত্যেকটো কথিকা তাৰ স্কোপ লিখিব লাগে, কি কি লাগিব, তাত টকাজনে বা কথিকা লেখাজনে কি ক'ব লাগিব, এই সকলো লিখি মেলি যেতিয়া মই চিডিউল কেনেকৈ কৰিব লাগে, কেনেকৈ কণ্টেক্ট ইছ্যু কৰিব লাগে, 3 মাহৰ আগতে কণ্টেক্ট ইছ্যু কৰিব লাগে, ৰিপ্লেচিট পাব লাগিব, এই সকলোবোৰ মই জানি গৈছিলোঁ। গতিকে চিডিউলৈকে মোৰ কোনো অসুবিধা হোৱা নাছিলে, একমাত্ৰ ভাষাটোৰ বাহিৰে। ভাষাটো মই ইতিমধ্যে ডিব্ৰুগড়ত মই বহুতো অনুষ্ঠানত ভাগ লৈছোঁ, ঘোষক হিচাপে, ট্ৰেন্সমিশ্যন এক্সিকিউটিভ হিচাপে বা প্ৰচাৰণ কাৰ্যবাহী হিচাপে মই সকলো কৰি গৈছোঁ, গতিকে মই কোনো চিন্তা কৰা নাছিলোঁ। গতিকে তাত গৈ পোৱাৰ পিছত এটা ঠিক বিৰোধী পৰিৱেশ এটা কিছুমান সন্মুখীন হৈছিলোঁ, কিন্তু মই মোৰ কামেৰে মই ভাবোঁ মই সকলোৱে হৃদয় জিনিছিলোঁ, কোনে মোক বেয়া পোৱা নাছিলে। আৰু তেতিয়া মই বিশেষকৈ মই বিশেষ নহয়, মোক ডিমাছা, মণিপুৰী, ট্ৰেন্সপৰ্ট এইকেইটা ছেকশ্যনে চাবলৈ দিছিলে। গতিকে মই মণিপুৰী প্ৰগ্ৰেমৰ চিডিউল কৰোঁ, ডিমাছা প্ৰগ্ৰেমৰ চিডিউল কৰোঁ, চিডিউলবোৰ কেন্দ্ৰীয় সঞ্চালক দিওঁ, তেখেতে এপ্ৰুভ কৰে, বোধহয় দিল্লীলৈও পঠিয়ায়। আৰু বাকী এনাহাৰকেইজনে মই ইংৰাজীত কথিকাবোৰ হেৰিবোৰ শিৰোনামাবোৰ দিওঁ, তেওঁলোকে নিজৰ ভাষাত কৰি লয়। তাৰপিছত এই অতি এটা মানে আমাৰ পেক্সসকলে সকলোৱে বেয়া পোৱা কাম হ'ল ট্ৰেন্সপৰ্টটো, অতি এটা আমনিদায়ক ছেকশ্যন ট্ৰেন্সপৰ্ট চাওঁ। আৰু তাৰ লগে লগে এদিন মালাকাৰ ষ্টেচন ডিৰেক্টৰ তেখেতে মাতনি ক'লে আপুনি নিউজ ৰিল কৰিব লাগিব,
1: নিউজ ৰিল,
0: নিউজ ৰিল। তে সেই নিউজ ৰিলৰ কাৰণে মই বিভিন্ন সময়ত মই তালৈ বিভিন্ন জেগালৈ গৈছিলোঁ, সেইবোৰ ৰেকৰ্ডিং কৰি লৈ আহোঁ লগত এজন এনাউন্সাৰ যায়। আৰু মই আকৌ বাংলা ভাষাতেই স্ক্ৰিপ্টখন কৈ যাওঁ, তেওঁ লিখে, লিখি পেলাই প্ৰেজেণ্টেশ্যন কৰে, নিউজ ৰিলটো কৰে। তে এনেকৈ মই শিলচৰত 3 বছৰ থাকিলোঁ। 3 বছৰ থাকি 1986 চনত মোক ইয়ালৈ ট্ৰেন্সফাৰ কৰিলে। আচ্ছা, সেই শিলচৰত থাকোঁতেই তেতিয়া এবাৰ এখন এইটো কি ZPCC বুলি কয়, সেই ZPCC হৈছিলে, আৰু ZPCC আমি সকলোৱে খাতি আমি সেইখন এখন সফল কৰি তুলিছিলোঁ। তেতিয়া নায়াৰ আছিলে আৰু মই কিবাকৈ নায়াৰৰ চকুত পৰিছিলোঁ।
1: নায়াৰ মানে আমাৰ কেন্দ্ৰীয় সঞ্চালক
0: কে কে নায়াৰ, তেখেত DDG আছিলে,
1: DDG
0: কে কে নায়াৰ, তেখেতৰ চকুত পৰিছিলোঁ। তাৰপিছত তেখেতে মোক মাতনি কৈছিল, তুমি আৰু ইয়াত কিমান দিন থাকা? মই বোলো ছাৰ মই থাকিব বিচৰা নাই, মই গুৱাহাটীলৈ যাব বিচাৰোঁ। কৈছে তেখেতে তুমি গুৱাহাটী যাব নালাগে, তুমি ইটানগৰ যাব লাগিব, মই তোমাক ইটানগৰ ৰাজা বনাওঁগা, তেনেকৈ কৈছিলে। তাৰপিছত সেই সময়ত তাত লুৎফুৰ ৰহমান গৈছিলে ডিব্ৰুগড়ৰ কেন্দ্ৰ সহকাৰী কেন্দ্ৰ কেন্দ্ৰীয় সঞ্চালক, মোৰ মনত নাই এতিয়া, লুৎফুৰ ৰহমান ডিব্ৰুগড় প্ৰগ্ৰেম হেড। তাৰপিছত চিংচন গৈছিলে ইয়াৰ পৰা, আৰু তেখেতসকলৰ মাজত টনা আজোৰা লাগিছিলে বুলি মই শুনিছিলোঁ, যে মোক লুৎফুৰ ৰহমানে ডিব্ৰুগড়ত বিচাৰিছিলে আৰু চিংচনে আকৌ ইয়াতে বিচাৰিলে। শেষত মই গুৱাহাটীলৈ মোৰ বদলি হৈ আহিলোঁ 1986 চনৰ জুলাই মাহত। মই
1: আপোনাক প্ৰথমতে যিটো কথা সুধিছিলোঁ, আপুনিটো শ্বিডিউলৰ কথা ক'লে বা কি ধৰণে আপুনি বিষয়বস্তু বাছনি কৰিব লাগে এই কথাবিলাক ক'লে, কিন্তু মই জনাত মই ভবাটো যে আপুনি কিছু অধ্যয়ন পুষ্ট মানুহ, ৰেডিঅ'ৰ অন্তত আকাশবাণীৰ বিষয়বস্তু কি, আকাশবাণীৰ প্ৰচাৰণৰ উদ্দেশ্য কি, সেইটো সম্পৰ্কত আপুনি খুব আপোনাৰ কিছু চৰ্চা কৰিছিলে, আপুনি জানিবলৈও চেষ্টা কৰিছিলে আৰু বেলেগকো এই বিষয়ে অন্যকো সতীৰ্থসকলক আপুনি সেই বিষয়ত আলোচনা কৰিছিলে তেখেতসকলৰ সৈতে। গতিকে মই যে সুধিছিলোঁ 7 বছৰৰ পিছত যেতিয়া ডিব্ৰুগড়ৰ পৰা আপুনি এগৰাকী শিলচৰলৈকে বদলি হৈ গ'ল, এগৰাকী অনুষ্ঠান কাৰ্যবাহী হয়, তেতিয়া আপোনাৰ সমল ৰেডিঅ'ৰ অনুষ্ঠান ভিত্তিটো কি, ৰেডিঅ'ৰ প্ৰচাৰণৰ মূল ধাৰণাটো কি, ৰেডিঅ'ৰ দৰ্শক শ্ৰোতা আৰু ৰেডিঅ'ৰ যিসকলে প্ৰচাৰণ কৰিব উপস্থাপক তেওঁলোকৰ মাজৰ সম্পৰ্কটো কি, এই সম্পৰ্কটোৰ মূল দৰ্শনটো কি, এইবিলাক কথা আপুনি খুব ভালকৈ এইবিলাক অধ্যয়ন কৰিছিল বুলি জানো, সেয়েহে মই সুধিছিলোঁ যে আপুনি ৰেডিঅ'নো কি বস্তু, আকাশবাণীনো কি বস্তু, সেই সম্পৰ্কত আপোনাৰ যিটো ধাৰণা, সেই ধাৰণাটো কোনটো পৰ্যায়ত আছিলে, সেইটো কথাহে জানিব বিচাৰিছিলোঁ।
0: আকাশবাণীয়ে ৰেডিঅ'ই অনুষ্ঠান প্ৰচাৰ কৰে আৰু সেই অনুষ্ঠান ৰেডিঅ' শ্ৰোতাই গ্ৰহণ কৰিব লাগিব, অনুষ্ঠান খুব ভাল হ'ব লাগিব, সি কথিকাই হওক, কবিতা পাঠেই হওক, শ্ৰোতাই শুনি ভাল পাব লাগিব, শ্ৰোতাৰ মনোজ্ঞায়ী হ'ব লাগিব। শ্ৰোতাৰ হাতত এটাই অস্ত্ৰ আছে, ভাল লাগিল শুনিলে, বেয়া লাগিল চুইচ অফ। গতিকে চুইচ অফকৈ আমাৰ ক'ব কৰিবলগীয়া একো নাই, সেই এটা কথা। গতিকে অনুষ্ঠান ভাল কৰিবই লাগিব, আৰু ডিব্ৰুগড় মোৰ শ্ৰোতাসকলৰ লগত মোৰ এটা প্ৰত্যক্ষ সম্পৰ্ক আছিলে, অনুষ্ঠান ভাল পাইছে বেয়া পাইছে চিঠি আহিছিলে, লগ পাইছিলে মানুহে, গতিকে বিভিন্ন ধৰণে শ্ৰোতাৰ লগত সম্পৰ্ক হৈছিলে। গতিকে শ্ৰোতাই কি বিচাৰে বা আমি

0: কি দিয়া উচিত? এটা কথা ঠিক যে শ্ৰোতাই বিশ্বাসযোগে দিলে নহ'ব, আমি শ্ৰোতাসকলৰ তেওঁলোকৰ যিটো মানটো উন্নত কৰিব লাগিব। কেৱল তেওঁলোকে বিচৰা বস্তু দিলেই নহ'ব, তেওঁলোকে বহুতে হয়তো কিছু সস্তীয়া বস্তু বিচাৰে, কিন্তু আকাশবাণীয়ে সস্তীয়া বস্তু দিব নোৱাৰে। তেওঁলোকৰ যিটো মানদণ্ড, তেওঁলোকৰ লিষ্টিং যিটো মান, প্ৰগ্ৰেমৰ মান, আমি ভাল বস্তু দিব লাগিব। যেনেকৈ শংকৰদেৱে যেতিয়া ধৰ্মচাৰ কৰিছিলে, তেখেতে এই নাটকৰ মাজেৰে বা বৰগীতৰ মাজেৰে তেখেতে কৃষ্ণ ভক্তি প্ৰচাৰ কৰিছিলে। আমিও ৰেডিঅ'ৰ বিভিন্ন প্ৰগ্ৰেমৰ মাধ্যমেৰে আমি আমাৰ যিটো ৰেডিঅ'ৰ যিটো মূল উদ্দেশ্য, ইনফৰ্মেশ্যন, এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট, এই সকলোখিনি কৰিব লাগিব। আৰু সেইটো মই তেতিয়া বুজিছিলোঁ যে শ্ৰোতাক আমি ভাল বস্তু দিব লাগিব, তেওঁলোকে বিচৰা বস্তু দিলেই নহ'ব, তেওঁলোকে প্ৰশংসা কৰিলে আমি ফুলি উঠিলে নহ'ব। বহুতেই প্ৰশংসা কৰে, কিন্তু প্ৰশংসাটো আমাৰ শেষ নহয়। এই ধৰণৰ ধাৰণালৈ মই গৈছিলোঁ, তেনেধৰণৰ ধাৰণাৰে মোৰ জন্ম হৈছিলে। গতিকে আমাৰ ৰেডিঅ' তেতিয়া ঘাইকে শতকৰা 70% আমি সংগীত প্ৰচাৰ কৰোঁ, এণ্টাৰটেইনমেণ্ট। বাকী যিবোৰ আমাৰ বিজ্ঞান আলোচনী অনুষ্ঠান, কৃষি জগত বা আমাৰ আকাশবাণী গুৱাহাটীকে যিটো বিদ্যাৰ্থী অনুষ্ঠান, এইবোৰ আমি শৈক্ষিক বিষয়ে প্ৰচাৰ কৰোঁ। এইবোৰ আমি আকৰ্ষণীয়কৈ কৰিব লাগিব, যাতে শ্ৰোতাই আমনি নাপায়, আনন্দৰ মাজতে কিবা শিকিব পাৰে। আৰু যদি আমি শিকাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কেৱল মানে মনোৰঞ্জন কৰিতো আমাৰ একো নহ'ব,
1: সেইটো আমাৰ ব্যৰ্থতা হ'ব, সেইটো আমাৰ ব্যৰ্থতা হ'ব। কিন্তু আপুনি যিকেইখন সংগীতালেখ্যৰ কথা ক'লে বা লেখ্যৰ কথা ক'লে বা যিবিলাক বিষয়ৰ কথিকা আদি আপুনি কেইবাটাও বিষয় ইয়াত মোক কৈছিল, বিশেষকৈ বিহুগীতত পৰ্বত ভৈয়ামৰ সম্প্ৰীতি, তাৰোপৰি অসমীয়া জনজীৱনৰ গাঁথনিগত কথাবিলাক লৈ, এই ধৰণৰ কথাবিলাকেদি মই দেখিছিলোঁ যে আপুনি এটা দিশলৈকে হেঁচুকি হেঁচুকি লৈ যাব খুজিছে। এইটো সকলোৱে নিজা ধৰণে কৰিব। এজন বিজ্ঞানৰ ছাত্ৰ হিচাপে মই বিজ্ঞান বিষয়ক আলোচনাবিলাক মোৰ ধৰণে কৰিব বিচাৰিম, আপুনি অসমীয়া ভাষাৰ ছাত্ৰ, অসমীয়া অকণ জাতীয় ইতিহাসৰ ছাত্ৰ আপুনি, গতিকে আপুনি সেইধৰণে বিচাৰিছে। গতিকে তাত মই যিটো দেখিছিলোঁ সেইকাৰণে প্ৰশ্নটো কৰিছিলোঁ যে আপোনাৰ নিজস্বভাৱে ব্যক্তিগতভাৱে আপুনি অনুষ্ঠানৰ পৰিকল্পনাবিলাক কৰোঁতে অসমীয়া জনজীৱনৰ, যেনেকৈ ভূপেন হাজৰিকাই বহুত গীতত কৰিছে, জনজীৱনৰ সৰু সৰু সূক্ষ্ম দিশবিলাকক টুকুৰিয়াই কথা কোৱাৰ আপোনাৰ এটা অভ্যাস মই দেখিছিলোঁ। ন, সেইটো এটা আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছিল সৰু সৰু কথাবিলাক লৈ, অৰ্থাৎ অসমীয়া জীৱনৰ যিবিলাক কথা মানুহে সাধাৰণতে নাচায়। গতিকে মই মোৰ দৃষ্টিত আপুনি সেইধৰণে এটা ব্যক্তিত্ব, এজন অনুষ্ঠান বিষয়া হিচাপে সেই ব্যক্তিত্বটো আপুনি বিকাশ তুলিছিল ডিব্ৰুগড়তেই। বিহুগীতটো আহিছিল বোধকৰ ডিব্ৰুগড়ৰ প্ৰভাৱ, তাৰপিছত সেইখিনি মূলধন লৈ আপুনি ওলাই আহিল, আকাশবাণী শিলচৰত গ'ল, তাৰপৰা আপুনি আকাশবাণী গুৱাহাটী পালেহি। আকাশবাণী গুৱাহাটীত আহি আপুনি কি কৰিলে সেই কথাটো আমি চতুৰ্থ খণ্ডত পাতিম, কিন্তু আমি শিলচৰৰ কথাখিনি এইখিনিতে সামৰিছোঁ। চতুৰ্থ খণ্ডত আমি যেতিয়া আলোচনা কৰিম, তেতিয়া আকাশবাণী গুৱাহাটীত আপোনাৰ বহুত দীঘলীয়া জীৱন এটা গৈছে, আৰু আপোনাৰ ঠিক কৰ্মজীৱনৰ সবাতোকৈ দীঘলীয়া অংশটোৱে হৈছে আপোনাৰ অনুষ্ঠান কাৰ্যনিৰ্বাহক হিচাপে। আমি গতিকে তাত পাতিবলগীয়া কথা আছে। আজি এতিয়া গীতৰ কথালৈ আহিছোঁ, আমি সামৰণিত গীত এটিৰ কথা আপুনি প্ৰস্তাৱটো দিয়ক, কি গীত শুনিম?
0: এই যে যিটো বিচিত্ৰা বুলি প্ৰগ্ৰেম কৰিছিলোঁ ডিব্ৰুগড়ত, সেই অনুষ্ঠানটো কৰোঁতে আমি বিভিন্ন জনজাতীয় সমাজৰ কথা থকা, বিভিন্ন জাতি জনজাতিৰ কথা থকা কিছু গীতো প্ৰচাৰ কৰিছিলোঁ অসমীয়া ভাষাটোত, অসমীয়া ভাষাৰ গীত। আৰু তেনেধৰণৰ এটা অতি সুন্দৰ গীত হ'ল ভূপেন হাজৰিকাৰ চিয়াঙৰে গালং ৰোহিত ৰেখামতি, ৱাংচুৱেমুক কিয় মাতিছে। আৰু এটা কথা, ডিব্ৰুগড়ৰ পৰা অৰুণাচলৰ কেইবাটাও ভাষাত, উপভাষাত অনুষ্ঠান প্ৰচাৰ হৈছিল, গতিকে মই সেই গীতটোকে শুনিব বিচাৰিছোঁ।
1: ঠিক আছে, চিয়াঙৰে গালং আমি সেই গীতটি শুনো, আৰু সেই গীতেৰে আজিৰ এই তৃতীয় খণ্ডৰ সামৰণি মাৰিছোঁ। আজিলৈ ধন্যবাদ, নমস্কাৰ।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
3: অচিনাকি লিংকত ক্লিক নকৰিব। আৰ বি আয়ে কয়
4: জানি ৰক, সতৰ্ক হৈ ৰক।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহি বদলি স্টাইল গয়া হে বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
2: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

আজি নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত প্ৰতিভা ভাগৱতীৰ গল্প আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কবিতা পাঠ শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। ন:20 মিনিটত প্ৰভাতী তৰংগ। আজিৰ বিষয় বানপীড়িত অঞ্চলৰ পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপন। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 8:02 মিনিটত ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ প্ৰথম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি 2য় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু 2য় পৰ্যায়ত 10 আগষ্টত 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: এতিয়া টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকৈ কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যি এটা ভয় হৈছে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লে যাই কি নহওক সেইটো হোৱা কথাটো হৈ গ'ল। এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। মই আহিছোঁ আৰু এইকেইদিন মই নাছিলোঁ যদিও বানপানীত দেখি ক্ষতি হৈছে, ক্ষতিগ্ৰস্ত হৈছে, আমি অলপ ঘূৰা ফুৰা কৰি আছিলোঁ। তো আজি আহিছোঁ, আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। স্থানীয় ৰাইজৰ মনত শংকা কেও যোৱা নাই। পৰহি ৰাতি খুবেই চিন্তিত হৈছিলে, মই সেইকাৰণে উজাগৰে আছোঁ ৰাতিটো।
1: উজনি অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰা হৈছে ৰুণুমী ফুকনৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা তফজ্জুল আলীৰ, প্ৰযোজনা কিশোৰ দাসৰ।

তফজুল আলীৰ গীতৰ কথাৰে ৰুণুমী ফুকনৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক তফজুল আলীৰ ৰচনাৰে আন এটি গীত পুলক বেনাৰ্জীৰ কণ্ঠত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পুলক বেনাৰ্জী কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তফজ্জুল আলীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ডলি ঘোষ, গীতিকাৰ তফজ্জুল আলী।

0: পিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনো আহক হেমন্ত দত্তৰ ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত।

সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল হেমন্ত দত্ত। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে গীতাঞ্জলি মহন্তৰ কথা আৰু পিটাৰ জোছেফৰ প্ৰযোজনাৰে ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰ এটি গীত।

গীতাঞ্জলি মহন্তৰ কথাৰে ৰূপাঞ্জলি বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ঘণ্টেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ সাম্প্ৰতিক বানত 89 লোকৰ প্ৰাণহানি, ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক, ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন, আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। বিগত 24 অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10 বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10 জিলা গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28 ৰাজহ চক্ৰৰ 365 গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000 অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89 বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে 1,00,000 লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত 15,000 টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত 10 10,000 টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পৰ্যাপ্ত নলা নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব।
2: আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই, তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকে পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰো আমি চেষ্টা কৰিম আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰি থাকিম। যেনেকুৱা বিদ্যালয় ক্ষতি হৈছে আমি নতুনকৈ ঠিক ঠাক কৰি দিম। ওচৰৰ য'ত বৰ্তমান 2 স্কুল একেলগে ক্লাব কৰি আৰম্ভ কৰিব লাগিব যেতিয়ালৈকে পানীখিনি ওলাই নাযায়। বহুতখিনি এৰিয়াৰ পৰা অলৰেডি পানী ওলাই গৈছে, গতিকে তাপটো খুলিব পাৰিব। য'ত পানী আছে তাত আমি কিবা বিকল্প ব্যৱস্থা চিন্তা কৰিব লাগিব।
1: শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই যোৱা 19 পৰা শিৱসাগৰত বাহৰ পাতি বান ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। কালি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ সৈতে জিলাখনৰ পানবেচাত বান পৰিস্থিতিৰ বুজ লয়। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰী
3: টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকে কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লে এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও।

0: একাধিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ, স্থানীয় ৰাইজৰ মনত শংকা কেও যোৱা নাই। ইয়াত আমাৰ প্ৰশাসনৰ মানুহ, ৱাটাৰ ৰিচোৰ্চৰ মানুহ তেওঁলোকে থাকি তেওঁলোকে কৈছে যে পানী পূৰ্বতে কমিছে, আৰু নেপুৰ পানী দিয়াৰ হেৰি দিয়াৰ ফলত আৰু অন্যান্য এনেও বাঢ়িল, ব্ৰহ্মপুত্ৰ বাঢ়িলে।
1: উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা কালি অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত আশ্ৰয় শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাঁৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। গুৱাহাটীত যোৱা নিশা অহা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। বৰষুণৰ মাজতে খানাপাৰাত পথৰ ওপৰতে প্ৰকাণ্ড গছ বাগৰি পৰাত অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখৰ পথছোৱা আৰু জি এছ ৰোডৰ মাজত যাতায়াত ব্যাহত হোৱাৰ লগতে গছ পৰি বৈদ্যুতিক তাঁৰ ছিগি যোৱাত অঞ্চলটোৰে বিদ্যুৎ সেৱা বন্ধ হৈ পৰে। ঘটনাস্থলীত অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ নিশাৰ ভাগত পথৰৰ পৰা গছ আঁতৰাই পথছোৱা মুকলি কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বান পৰিস্থিতি সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বিভাগৰ আয়ুক্ত সচিব, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে। বৈঠকত মন্ত্ৰীগৰাকীয়ে পূৰ্বৰ পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা মূল্যায়ন কৰে। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা ছুপাৰ চাকাৰ যন্ত্ৰৰ ফলপ্ৰসূ ব্যৱহাৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টসমূহৰ পুনৰ নিৰ্মাণ, নলা নৰ্দমা পৰিষ্কাৰকৰণ আৰু বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক প্ৰতিবছৰে বাৰিষাৰ আগতে মহানগৰীখনৰ নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ নিশ্চিত পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট সকলো বিভাগ আৰু সংস্থাক সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়। যোৰহাট আৱৰ্ত ভৱনত যোৱা নিশা শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ সভাপতিত্বত হোৱা পৰ্যালোচনা বৈঠকত জিলাখনৰ বিদ্যালয়সমূহত বানৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন কৰা হয়। শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত মন্ত্ৰী ডঃ পেগুৱে জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষক তথ্যভিত্তিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই প্ৰতিবেদনৰ ভিত্তিত বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰৰ কাম কাজ ক্ষিপ্ৰতাৰে কৰা হ'ব। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: জিলাখনৰ প্ৰায় 1232খন বিদ্যালয়, তাৰ ভিতৰত 545খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যালয়সমূহৰ ক্ষতিগ্ৰস্ত হোৱাৰ তাৰ মাত্ৰা বা পৰিমাণ বেলেগ বেলেগ। এই গোটেইখিনি প্ৰতিবেদন লোৱাৰ পাছত বিদ্যালয়সমূহৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে পাঠ্যপুথি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। যি ইউনিফৰ্মৰ কাৰণে যি পইচা, সেই পইচা আমাৰ বিদ্যালয়সমূহৰ যি এছ এম চি কমিটিলৈ হস্তান্তৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক ৰেষ্টৰেশ্যনৰ কাৰণে 2,00,000 টকা দিব। ডিষ্ট্ৰিক্ট এছেছমেণ্ট কৰা হৈছে যে পুনৰ বিদ্যালয়সমূহত পাঠদান কৰিব পৰাকৈ সকলো আন্তঃগাঁথনি ব্যৱস্থা আচবাব এইখিনি ৰেষ্টৰ কৰাৰ কাৰণে আমি স্কুল স্পেচিফিক ৰিপৰ্ট বিচাৰিছোঁ।
1: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষা গৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি

0: উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতিবছৰে আজিৰ এই দিনটোতে আলাবৈ ৰণৰ স্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে 10,000 বীৰ অসমীয়া সেনানীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 10,000 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আলাবৈ স্মৃতিসৌধ নিৰ্মাণৰ পদক্ষেপ লৈছে আৰু এই কাম পূৰ্ণগতিত চলি আছে। অহা 10 আগষ্টৰ পৰা ৰাজ্যৰ 33,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত মচুৰি দাইল আৰু চেনি বিতৰণৰ শুভাৰম্ভ কৰা হ'ব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি অন্ন সেৱা যোজনাৰ অধীনত এই সামগ্ৰীসমূহ নিৰ্ধাৰিত সময়ত প্ৰদানৰ ব্যৱস্থা পৰ্যালোচনা কৰে। দিছপুৰত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সামগ্ৰীসমূহ নিৰ্দিষ্ট সময়ত যথাস্থানত যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত শিৱসাগৰ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উদ্যোগত খাদ্য সামগ্ৰী সংৰক্ষণ কৰাটো সম্ভৱ নোহোৱাৰ বাবে ভাৰতীয় খাদ্য নিগমৰ শিৱসাগৰস্থিত গুদামৰ স্থান ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে। তদুপৰি পৰিবহন, মজুতকৰণ আৰু বিতৰণ ব্যৱস্থাৰ কোনোধৰণৰ বিঘিনি নোহোৱাকৈ সম্পন্ন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। ওদালগুৰি জিলাৰ ডিমাকুচি থানাৰ অন্তৰ্গত শুক্লাইত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। চাহপাত কঢ়িয়াই নিয়া বাহনৰ সৈতে মটৰচাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। দুৰ্ঘটনাত নিহত যুৱকজন ডিব্ৰুগড়ৰ সুনীল দাস আৰু আহত যুৱকজন নালাপাৰাৰ ৰক্তিম কলিতা বুলি জানিব পৰা গৈছে। ভাৰতীয় ক্ৰিকেট দল শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা 7 আগষ্টৰ পৰা কলম্বোত এখন 4-দিনীয়া প্ৰস্তুতি খেলত অংশ ল'ব। শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত 15-19 আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলী স্পৰ্টছ ক্লাবৰ খেলপথাৰত 23-27 আগষ্টলৈ অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিতা নিডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতেই উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ লগতে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী উজনি অসম ভ্ৰমণৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বান সমস্যা সমাধানৰ বাবে বৈজ্ঞানিক অধ্যয়নৰ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বৰষুণৰ বাবে গুৱাহাটী পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ বাতৰিটোকো কাকতখনে প্ৰথম পৃষ্ঠাত ঠাই দিছে। দৈনিক জনভূমি কাকতে বানৰ খবৰৰ লগতে নগাঁৱৰ চি আৰ পি এফ কেম্পত দুগৰাকী জোৱানক সতীৰ্থ জোৱানে হত্যা কৰি পাছত আত্মহত্যা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এই একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। কাকতখনে লগতে উজনিৰ সাম্প্ৰতিক বানৰ বাতৰিটো শিৱসাগৰত পুনৰ জলবন্দী হেজাৰ হেজাৰ লোক শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ডত চলি থকা খনন কাৰ্য অসমে বন্ধ কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ বাবে নিপকৈ এৰি দিয়া অতিৰিক্ত পানীৰ ফলত লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়াত বানৰ সতৰ্কতা জাৰি কৰাৰ বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ বাতৰিৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসম ভ্ৰমণৰ খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান সাহায্যক লৈ ৰাজনীতি নকৰিবলৈ আলফা স্বাধীনে আহ্বান জনোৱাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে অসমতো চিজেপিৰ সদস্যভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়ে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ বাতৰি হিচাপে দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে উজনি অসমৰ ভ্ৰমণৰ মাজতে মুখ্যমন্ত্ৰীয়ে বানত মৃত লোকৰ আত্মীয়লৈ 5,00,000 টকাকৈ আগবঢ়োৱাৰ বাতৰিটো প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: তাৰকা টেনিছ খেলুৱৈ তথা অলিম্পিক চেম্পিয়ন ছেৰেনা উইলিয়ামছ আৰু ভেনাছ উইলিয়ামছে চলিত বৰ্ষৰ চিনচিনাটি অপেন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছত ৱাইল্ড কাৰ্ড লাভ কৰিছে। প্ৰতিযোগিতাখন অহা 11-23 আগষ্টলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ'ত অনুষ্ঠিত হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ আজি উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাজ্যৰ সাম্প্ৰতিক বানত 89 গৰাকী লোকৰ প্ৰাণহানি।

ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰায়ৰ উচ্চ পৰ্যায়ৰ বৈঠক, ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন, আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি 10,000 বীৰ সেনানীলৈ শ্ৰদ্ধা নিবেদন আৰু শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট দল দেশখনত উপস্থিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट हो नष्ट हमें সেইটো যদি পইচা দেয় তেনেহ'লে আমাৰ লাভ হয়, বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰীফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144447লৈ কল কৰক।
4: ফচল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
5: জিলাৰ ৰেহৰূপ।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শ্ৰীভূমিৰ পৰা আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। সমগ্ৰ ৰাজ্যৰ লগতে শ্ৰীভূমি জিলাতো 2 আগষ্টৰ পৰা আৰম্ভ হৈছে লোকপিলৰ স্বগণনা প্ৰক্ৰিয়া। এই কাৰ্যসূচী 16 আগষ্টলৈকে চলিব। এই উপলক্ষে শ্ৰীভূমি জিলা আয়ুক্তই সকলো বিভাগীয় বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে, যাতে জিলাখনত স্বগণনা সফলভাৱে ৰূপায়ণ কৰিব পৰা যায়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
7: এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সকলো বিভাগীয় বিষয়া আৰু কৰ্মচাৰীক sesensus.gov.in পৰ্টেলৰ জৰিয়তে সগণনা সম্পন্ন কৰাৰ বাবে আহ্বান জনোৱা হয়। জিলা আয়ুক্তই প্ৰতিটো বিভাগে নিজৰ কৰ্মচাৰী আৰু সাধাৰণ জনসাধাৰণকো এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সগণনা সম্পন্ন কৰাৰ পিছত লাভ কৰা ছেল্ফ ইনুমাৰেশ্যন ID সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হয়, কিয়নো 17 আগষ্টৰ পৰা জনগণনাৰ এনুমেৰেটৰসকলে ঘৰে ঘৰে গৈ এই ID জৰিয়তে নাগৰিকে দাখিল কৰা তথ্যসমূহ মিলাই চাই হাউচ লিষ্টিং পৰ্যায়ৰ কাম সম্পন্ন কৰিব। বৈঠকত স্পষ্ট কৰি দিয়া হয় যে স্বগণনাৰ বাবে কোনো ধৰণৰ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই, কেৱল পৰ্টেলত লগ ইন কৰি ধাপে ধাপে বিচৰা তত্ত্ব পূৰণ কৰিলেই হ'ব। ইফালে শ্ৰীভূমি জিলাৰ ADC তথা জনগণনাৰ নডেল বিষয়া এল সিংতেই কয় যে জিলা আয়ুক্ত কাৰ্যালয়ত সহায়ৰ বাবে এটা টেকনিকেল টীম নিয়োগ কৰা হৈছে। কোনো অসুবিধা হ'লে সেই টেকনিকেল টীমৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে জনসাধাৰণৰ হেল্পলাইন নম্বৰ 1855তো সহায় কৰিব পাৰিব।
6: মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা লগতে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত বিশ্ব স্তনপান সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
7: অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ মতীন্দ্ৰ সূত্ৰধৰে কয় যে মাতৃদুগ্ধই নৱজাতকৰ বাবে সৰ্বোত্তম আৰু পূৰ্ণাংগ আহাৰ। ইয়াৰ ফলত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, সুস্থ বৃদ্ধি আৰু বিকাশ নিশ্চিত হয় আৰু শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ সকলো স্বাস্থ্যকৰ্মীক, গৰ্ভৱতী মহিলা আৰু নতুন মাতৃসকলক সন্তান জন্মৰ 1 ঘণ্টাৰ ভিতৰত স্তনপান আৰম্ভ কৰা, জন্মৰ পিছত প্ৰথম 6 মাহ কেৱল মাতৃদুগ্ধ খোৱা আৰু তাৰ পিছত উপযুক্ত পৰিপূৰক আহাৰৰ সৈতে 2 বছৰ বা তাতকৈ অধিক সময় স্তনপান অব্যাহত ৰাখিবলৈ নিয়মিত পৰামৰ্শ আগবঢ়োৱাৰ আহ্বান জনায়। আয়ুষ বিভাগৰ নডেল বিষয়া ডক্টৰ জামাল আহমেদ চৌধুৰীয়ে সফল স্তন্যপান নিশ্চিত কৰিবলৈ পৰিয়াল, স্বাস্থ্যকৰ্মী আৰু সমাজৰ সমন্বিত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত আৱাসী আশাকৰ্মী

0: জিলাৰ এহৰূপ অনুষ্ঠানত আজি শ্ৰীভূমি জিলাৰ এহৰূপ শুনিলে। আমাৰ সৈতে আছিল শ্ৰীভূমিৰ সাংবাদিক জাকাৰিয়া ৰহমান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: অংগ দানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোট গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: গলিয়ে গলিয়ে এই গ্ৰন্থ শুনা যাওক, প্ৰতিটো ঘৰে নিজ গণনা কৰাওক, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
3: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক, নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
4: নিবেদন কৰা হৈছে প্ৰভাতী তৰংগ। আজিৰ বিষয়, বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। অনুষ্ঠানটি আগবঢ়াইছে সীমান্ত বাৰ্মায়।

সুপ্রভাত আদরৰ শ্রোতা, প্রভাতী তৰংগৰ এটা অতি গুরুত্বপূর্ণ খণ্ডলৈ আপোনালোক আটাইকে আন্তরিক স্বাগতম জানাইছো। আদরৰ শ্রোতা, গুরুত্বপূর্ণ খণ্ড, কিয়নো আমার কহিকা অনামিকা বৰদলৈ বৰুৱা ইতিমধ্যে কৈছে যে বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন আজিৰ বিষয়। আৰু এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী মানুহৰ মনত উদয় হোৱা, অনবৰতে চলি থকা এটাই কথা, উজনিৰ যি চাৰিখন জিলা বানত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, সেইকেইখনৰ মানুহখিনিক কেনেদৰে সকাহ দিব পৰা যায়, কেনেদৰে সহায়ৰ হাত আগবঢ়াব পৰা যায়। ইতিমধ্যেই মানুহ ওলাই আহিছে, উজনি নামনি একাকাৰ হৈছে। অসমৰ কথা বাদেই দেশৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন লোক, দল, সংগঠন নিজাববীয়াকৈ আহি তাত সহায়ৰ হাত আগবঢ়াই আছে, কাম কৰি আছে। আৰু ৰাইজেও যিমান পাৰি নিজৰ হাত উজাৰি এই বানত সহায়ৰ হাত আগবঢ়াইছে। গতিকে আমি পোনপ্ৰথমে আটাইকেই আমি আন্তৰিক এই কামৰ বাবে শুভেচ্ছা যাচিছোঁ, যাতে আমি সফল হ'ব পাৰোঁ। সকলোৱে মিলি, সমগ্ৰ অসমবাসী মিলি, ভাৰতবাসী মিলি, যি আহি আমাক সহায় কৰিছে, আমি সঁচাকৈ কৃতজ্ঞ। আৰু এই কথাবিলাক আগত ৰাখি আজি বিষয় ৰাখিছোঁ আমাৰ বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। তাত ৰাজ্য চৰকাৰ জড়িত হৈ আছে, ক্ষিপ্ৰতাৰে কাম কৰি আছে, জিলা প্ৰশাসনে কাম কৰি আছে, লগতে অন্যান্য যিবিলাক কওঁ আমি এন জি অ', নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, বা আমি ছেল্ফ হেল্প গ্ৰুপ আছে, বা অন্যান্য গ্ৰুপ, হয়তো তেওঁলোকে সদায় কাম কৰি নাথাকে, কিন্তু এতিয়া দল বান্ধি গৈ গৈ তাত কাম কৰিছে, আমি তেনেকুৱা জানো। ব্যক্তিগত প্ৰচেষ্টাটো লোক গৈছে, তাত কাম কৰি আছে, অকণমান যদি সহায়ৰ হাত আগবঢ়াব পাৰে তাকেই চেষ্টা কৰিছে। গতিকে এটা উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। কিন্তু যিটো পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন, হয়তো আমি এতিয়া সাহাৰ্য প্ৰদান কৰিছোঁ, অতি প্ৰয়োজনীয় বিষয়, কিন্তু পুনৰ উদ্ধাৰৰ কথা আপুনি দেখিছে, ঘৰ বাৰী উৰি গৈছে। এইবাৰ বান অকণমান বেলেগ ধৰণৰ হৈছে, আগৰ নিচিনা ৰাস্তা ঘাট বা দলঙে অকল উৰি যোৱা নাই, এইবাৰ একো এখন ঘৰ ধ্বংস হৈ গৈছে, তাত প্ৰাণনাশ হৈছে প্ৰায় এশৰো ওচৰা ওচৰি সংখ্যা চাগে হ'ব। হয়তো এই সংখ্যা সঠিককৈ পাছত নিৰূপণ হ'ব কিমান হৈ গৈ, এতিয়াও তাৰ জৰীপ চলি আছে। একোখন ঘৰ পলসে পুতি পেলাইছে, বালি বোকাই পুতি পেলাইছে। গতিকে এই সময়ত আমাৰ আটাইৰে মন কষ্ট হৈছে, এনে কৈছোঁ সমগ্ৰ অসমবাসীৰ। গতিকে সেই আজি বিষয় ৰাখিছোঁ, চাৰিগৰাকীকৈ ব্যক্তি যি শিৱসাগৰ জিলাত, চৰাইদেউ জিলাত কাম কৰি আছে, তেনে ব্যক্তি সেই ফিল্ডত আছে, সেই ব্যক্তিৰ আজি আমি অনুষ্ঠানত ফোনযোগে যোগাযোগ কৰিম। এই প্ৰথমগৰাকী ব্যক্তি ৰণন্ময় ভৰদ্বাজ, তেখেত হৈছে অতিৰিক্ত জিলা আয়ুক্ত শিৱসাগৰ। পৰিস্থিতি নিজে তেখেতে আছে, সেই কাম কৰি আছে তাতে। গতিকে তেখেতৰ পৰা পোনপটীয়াকৈ জানিম ফোনযোগে যে কেনেধৰণৰ পৰিস্থিতি হৈছে, কেনেধৰণৰ উদ্ধাৰৰ কাম চলি আছে। আমাৰ সৈতে সংযুক্ত হ'ব স্বেচ্ছাসেৱী সংগঠন এটিৰ প্ৰমুখ অৰ্চনা বৰঠাকুৰ, তেখেতো সেই জিলাসমূহত কাম কৰি আছে। লগতে আন এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ সদস্য নয়নজ্যোতি ভূঞা, তেখেত আমাৰ সৈতে ফোনযোগে সংযোগ হ'ব। আন এটি আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আনন্দ প্ৰকাশ কানু, তেখেত আমাৰ সৈতে সংযোগ হ'ব। এই ব্যক্তিসকল তাত ফিল্ডত কাম কৰে, অসংখ্য ব্যক্তিয়ে কাম কৰি আছে, হয়তো সকলোকে সামৰাটো সম্ভৱ নহয় বুলি আটাই

আৰু শ্ৰোতা, আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে আমাৰ সৈতে ফোনযোগে সংযোগ হ'ব শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰণন্ময় ভৰতদাস ডাঙৰীয়া। ভৰতদাস ডাঙৰীয়া, স্বাগতম জনাইছোঁ এই গুৰুত্বপূৰ্ণ মুহূৰ্ত। আপোনালোক খুব ব্যস্ত আছে জানিছোঁ, তাৰ মাজতে অকণমান সময় লৈছোঁ। কেনেধৰণৰ পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কাম তাত চলি আছে? অতি ব্যাপক হাৰত হৈছে এইবাৰ বানপানী, অকণমান প্ৰলয়টো বেলেগ হৈছে, আমি সকলোৱে দেখি আছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে আপোনালোকে জিলা প্ৰশাসনৰ ফালৰ পৰা কেনেধৰণৰ কাম কৰি আছে? হয় ভৰতদাস ডাঙৰীয়া, শুনিছেনে নিশ্চয় আমাক? হেল্ল' ভৰতদাস ডাঙৰীয়া, শুনিছেনে আমাক বাৰু আপুনি? হেল্ল' আদৰৰ শ্ৰোতা, আমি হয়তো তেখেতক ভালদৰে সংযোগ কৰিব পৰা নাই, আমি পাছত পুনৰ চেষ্টা কৰিম। অকণমান গীতটি আমি শুনাব খুজিছোঁ, তাৰ মাজত আমি চেষ্টা কৰোঁ তেখেতক কেনেধৰণে আমি যোগাযোগ কৰিব পাৰোঁ, এবাৰ পুনৰ চেষ্টা কৰিম।

0: এর হব দে কাল রূপ ধরিল কাকনু বারে বারে খেদিস এর এর হব দে কাল রূপ ধরিল কাকনু বারে বারে খেদিস
1: আদৰ শ্ৰোতা, পুনৰ আমি স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত ইয়াতে আমাৰ সৈতে ফোনযোগে সংযোগ হৈছে, ৰণনময় ভৰদ্বাজ ডাঙৰীয়া। ভৰদ্বাজ ডাঙৰীয়া, স্বাগতম জনাইছোঁ। অতি এইবাৰ যিটো কথা কৈছে গীতত, এইমাত্ৰ কৈছে কাল ৰূপ ধৰিছে বানে, এইবাৰ অকণমান যেন বেলেগ, এইবাৰ আপোনালোকৰ যিটো চেলেঞ্জ হৈছে সন্মুখত, গোটেই ঘৰ বাৰী পুতি পেলাইছে, এতিয়া ধৰক সাহায্য অভিযান চলি আছে, কিন্তু পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন এটা ডাঙৰ চেলেঞ্জ হ'ব যেন আমাৰ অনুমান হৈছে। ইতিমধ্যে আপোনালোকে দিন ৰাতি আপোনালোকে কাম কৰি আছে আৰু আমাৰ যি খবৰ, আপুনি অফিচতে শুই আছে কেইবা নিশাও, গতিকে এই বিষয়ে জনাওকচোন, কেনেধৰণৰ কাম চলি আছে তাত?
2: হয়, নিশ্চয়কৈ। প্ৰথমতে মই ধন্যবাদ জনাব বিচাৰিছোঁ অল ইণ্ডিয়া ৰেডিঅ'ক আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে। যি শিৱসাগৰ জিলাত প্ৰলয়ংকাৰী বানপানী আমি দেখিছিলোঁ যোৱা 19 জুলাইৰ পৰা, আমি প্ৰথম অৱস্থাত প্ৰথম আমাৰ পদক্ষেপ হিচাপে NDRF SDRF জোৱানসকলে অতি কমেও 25,000 লোকক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই সমগ্ৰ উদ্ধাৰ প্ৰক্ৰিয়া তদাৰক কৰিছিলে আমাৰ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া আৰু আমাৰ স্থানীয় মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া। আৰু আপোনালোকে দেখিছেই যে বিগত 3 দিন ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ প্ৰক্ৰিয়া ইয়াত তদাৰক কৰিছে। গতিকে আমাৰ উদ্ধাৰ অভিযান ইতিমধ্যে সমাপ্ত হৈছে। তাৰ পিছৰ যি প্ৰক্ৰিয়া ৰিলিফ বা ৰিহেবিলিটেশ্যনৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ আৰু আমি এটা বস্তু নিশ্চিত কৰিবলৈ চেষ্টা কৰিছো যে প্ৰত্যেকজন ব্যক্তিয়ে যাতে খাদ্য সামগ্ৰী বা স্বাস্থ্যজনিত যি ৰোগ প্ৰতিৰোধৰ বাবে যিখিনি সামগ্ৰী লাগে সেইখিনি তেওঁলোকে সকলোৰে হাততে উপলব্ধ হয়। আৰু পোষ্ট ফ্লাড যিখিনি বেমাৰৰ কথা আহে সেই ক্ষেত্ৰত আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা তৎপৰতাৰে কাম কৰি আহিছো আৰু যিসমূহ বান অধ্যুষিত এলেকা আছে তাত আমি 6 তাৰিখৰ পৰা 9 তাৰিখলৈ আমি কিছু স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছো, য'ত চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসকসকলে এই কেম্পসমূহত অংশগ্ৰহণ কৰিব। কিন্তু তাতোকৈ যি প্ৰয়োজনীয়, আপুনি কোৱাৰ দৰে আজিৰ দিনত যি প্ৰশ্নবোধক আহিছে যে পুনৰসংস্থাপন কেনেদৰে কৰা হ'ব, ৰিহেবিলিটেশ্যন কেনেকে কৰা হ'ব, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি আমি 15,000 টকাকৈ যিসকল ফ্লাড এফেক্টেড ফেমিলিজ আছে তেখেতসকলৰ বেংক একাউণ্টত ইতিমধ্যেই 40,000 যি পৰিয়াল আছে তেখেতসকলক ইতিমধ্যে DBT যোগে একাউণ্টত ট্ৰেন্সফাৰ কৰা হৈছে। এনাডাৰ 10,000 আৰু 10,000 টকা বাই মানে 10 আগষ্টৰ ভিতৰত আমি তেখেতসকলক প্ৰদান কৰিম এক অন্তৰ্বৰ্তীকালীন সাহাৰ্য হিচাপে, যাতে তেখেতসকল নিজৰ ঘৰলৈ ঘূৰি যাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে। লগতে যিখিনি ঘৰ পলসেৰে ভৰি পৰিছে সেইসমূহ চাফা কৰিবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। গতিকে সাময়িক সকাহ দিবৰ বাবে অন্তৰ্বৰ্তীকালীন এক সাহাৰ্য যি ঘোষণা কৰিছিলে ইতিমধ্যে বেংক একাউণ্টত প্ৰেৰণ কৰা হৈছে। কিন্তু তাতোকৈ মূল কথাটো হ'ব যে যিখিনি পাৰ্মানেণ্ট ডেমেজ হৈ থাকিলে, যিসকলৰ ঘৰ নোহোৱা হৈ গ'ল, যিসকলৰ গৰু ছাগলী মানে উটুৱাই লৈ গ'ল, সেইসকলক কেনেকৈ পুনৰ সংস্থাপিত কৰা হ'ব। যি আমাৰ আটাইতকৈ যি ভয়ংকৰ মানে প্ৰভাৱিত কৰা যি অঞ্চল নেপালী খুটি, সেই গাঁওখন সম্পূৰ্ণভাৱে নিশ্চিহ্ন হৈ গ'ল। তাত এটাও ঘৰ আজিৰ তাৰিখত যদি চাব যায় থাকিব পৰা অৱস্থাত তাত এটা ঘৰো নাই। গতিকে সেইসমূহ লোকক আমি অন্য এটা কোনো স্থানত আমি টেম্পৰাৰীভাৱে হ'লেও যেতিয়ালৈ পুনৰ ঘূৰি যাব পৰা অৱস্থা নহয় তেখেতসকলক অন্য স্থানত সংস্থাপিত কৰিবৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। আমি 9 তাৰিখৰ পৰা অহা 9 আগষ্ট তাৰিখৰ পৰা যিসমূহ ঘৰৰ পাৰ্মানেণ্ট ডেমেজ হ'ল বা পাৰ্চিয়েলি ডেমেজ হ'ল তেখেতসকলৰ আমি এপ বেছড এটা অনলাইন ছাৰ্ভে কৰা হ'ব। আমাৰ

ৰাজ্যসভাৰ টীম থাকিব সেই এলেকাসমূহত যাব আৰু গৈ যি ক্ষয় ক্ষতিৰ যি পৰিমাণ আছে সেই পৰিমাণ আমাৰ চৰকাৰক অৱগত কৰিব আৰু 20 আগষ্টৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি 20 আগষ্টৰ ভিতৰত আমি তেখেতসকলক কমপ্লিট যিসকলৰ ঘৰ নোহোৱা হৈ গ'ল তেখেতসকলক আমি 1,20,000 টকাকৈ যিসকল পকা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক 6,500 টকাকৈ যিসকলৰ কেঁচা ঘৰ ক্ষতিগ্ৰস্ত হ'ল আংশিকভাৱে তেখেতসকলক 4,000 টকাকৈ আৰু প্ৰত্যেকটো মৃত জন্তুৰ বাবদ 37,500 টকাকৈ প্ৰদান কৰাৰ বাবে চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে তদুপৰি যিসকল লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি ল'লে তেখেতসকলৰ যি ক্ষতিপূৰণ আমি যদিও মৃত্যুৰ আমি ক্ষতিপূৰণ দিয়াটো অসম্ভৱ কথা তথাপিও সাময়িক সকাহ দিবলৈ পূৰ্বতে নিৰ্ধাৰণ কৰা 4,00,000 টকা নিৰ্ধাৰণ কৰা হৈছিলে কিন্তু এতিয়া মুখ্যমন্ত্ৰী কাৰ্যসূচীৰ পৰা আৰু 5,00,000 টকা যোগ কৰি মুঠ 9,00,000 টকাকৈ প্ৰত্যেকটো মৃতকৰ পৰিয়ালক দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে আৰু আজিৰ তাৰিখত আমি 35 গৰাকী তেনেকুৱা পৰিয়ালক

0: ব্যক্তিও সাময়িক সকাহ দিবলৈ পূৰ্বতে নিৰ্ধাৰণ কৰা 4 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিলে, কিন্তু এতিয়া মুখ্যমন্ত্ৰী হাৰ্যবসীৰ পৰা আৰু 5 লাখ টকা যোগ কৰি মুঠ 9 লাখকৈ টকাকৈ প্ৰত্যেকটো মৃতকৰ পৰিয়ালক দিয়াৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। আৰু আজিৰ তাৰিখত আমি 35 গৰাকী তেনেকুৱা পৰিয়ালক আমি দিবলৈ সক্ষম হৈছো। যদিও আমাৰ এতিয়া মৃতকৰ সংখ্যা শিৱসাগৰ জিলাত 50 অতিক্ৰম কৰিলে, গতিকে আমি সমূহ পৰিয়ালকে, সমূহ ব্যক্তিকে, মৃতকৰ ব্যক্তিকে আমি এই সুবিধাটো অহা দুদিনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছো। তাৰোপৰি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱী সংগঠন আহিছে, NGO আহিছে, বিভিন্ন ৰাইজ, হাজাৰ হাজাৰ ৰাইজে তেখেতসকলে যিমান পাৰি অৰিহণা যোগাইছে। আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমি সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো, যাতে আমাৰ এই ৰিহেবিলিটেশ্যন প্ৰচেছত তেওঁলোকেও সহায় আগবঢ়ায়।
1: হয়, এতিয়া ডাঙৰ প্ৰশ্ন, আপুনি ধৰক যিখিনি চৰকাৰে কৰিছে বা আপোনাৰ প্ৰশাসনে কৰিছে আৰু কৰিবলৈ যথেষ্ট গুৰু দায়িত্ব আহি পৰিছে আপোনাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ ওপৰত, কিয়নো এই ঘৰসমূহ চাফা কৰিলে, যিটো আমি দেখিছোঁ ধৰক সংবাদ মাধ্যমৰ জৰিয়তে পলসে পুতি পেলাইছে, 1 ফুটৰ পৰা 2 ফুটলৈকে এতিয়াও বোকা, পলহ বা বালি আছে, তে যথেষ্ট সংখ্যক আপোনালোকৰ কৰ্মচাৰীৰ বা মেন পাৱাৰ বুলি যাক কয় সেইটো প্ৰয়োজন হ'ব, গতিকে এইখিনি কেনেদৰে পূৰোৱাৰ কাৰণে ৰোডমেপ যদি কওঁ কেনেদৰে আপোনালোকে পৰিকল্পনা কৰিছে?
0: আমাৰ প্ৰত্যেকখন গাঁও পঞ্চায়তৰ ভিত্তিত যিসকল লোকৰ ঘৰত পলস জমা হৈছে বা তেখেতসকলক পুনৰ সংস্থাপন কৰিবৰ বাবে যিমান সংখ্যক প্ৰত্যেকটো ৱাৰ্ড ভিত্তিত আমি ভাগ কৰা কিছুমান এলেকা চিহ্নিত কৰিছোঁ। আৰু সেই সময়ত সেই ৱাৰ্ডসমূহত আমাৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা যিসকল শ্ৰমিক থাকিব, সেই শ্ৰমিকসকলে গৈ পাৰ্যমান তেওঁলোকক সহায় কৰি, আৰু যিসকলৰ ঘৰত বিশেষকৈ পুৰুষ সদস্য নাই, তেখেতসকলক অগ্ৰাধিকাৰ দি তেখেতসকলৰ ঘৰসমূহ পৰিষ্কাৰ কৰাৰ পদক্ষেপ প্ৰথমতে গ্ৰহণ কৰা হ'ব।
1: আৰু এতিয়া আপুনি আৰম্ভতে উনুকিয়াইছিলে যে ধৰক এতিয়া মহামাৰীৰ এটা প্ৰশ্ন আহি পৰিছে, আজি খবৰ কাগজত পাইছোঁ যে তেনেলোক ইতিমধ্যে ঢুকাইছেও, যে বেমাৰৰ শিবিৰত আছিলে, তাৰপিছত মানুহগৰাকী অসুস্থ হ'ল, তাৰপিছত ঢুকাই থাকিলে, তেনেকুৱা কথা, হয়তো আৰু এনেকুৱা ঘটনা নহওক, তে তাৰ বাবে কেনেধৰণৰ স্বাস্থ্যৰ দিশটো পৰ্যবেক্ষণ কৰা হৈছে, চাফ চিকুণতাৰ যিটো দিশ আছে তাক পৰ্যবেক্ষণ কৰা হৈছে, বা এই ক্ষেত্ৰত কি কৰা হৈছে বাৰু?
0: আমি এই ক্ষেত্ৰত আমি জনসচেতনতা বৃদ্ধি কৰিবৰ বাবে বিশেষকৈ আঁঠুৱাৰ ব্যৱহাৰ বা হেলোজেন টেবলেট দি পানী পৰিষ্কাৰ কৰি সেৱন কৰা, আৰু এই ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ বিষয়ে আমি ইতিমধ্যে কাম হাতত লৈছোঁ, আৰু প্ৰত্যেক গাঁও ভিত্তিত তাৰ মাইকিং কৰা হৈছে। আৰু যিসমূহৰ পৰা খবৰ আহিছে যে এই গাঁওখনত হয়তো জ্বৰৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে বা ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, সেই গাঁওসমূহত স্পেচিয়েল কেয়াৰ দিয়া হৈছে। লগতে ফগিঙৰ যি ব্যৱস্থা, মহৰ পৰা হ'বলগীয়া ৰোগৰ প্ৰতিৰোধৰ বাবে ফগিঙৰ যি ব্যৱস্থা, এই ফগিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু তাৎক্ষণিকভাৱে যাতে আমি ৰোগীক চিকিৎসালয়লৈ স্থানান্তৰ কৰিবৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগে আমি ইতিমধ্যে হাতত লৈছোঁ। প্ৰত্যেকখন গাঁৱতে এতিয়া মেডিকেল হেল্থ কেম্পৰ ব্যৱস্থা কৰা হৈছে, তাৰ কাৰণে বিভিন্ন জিলাৰ পৰা চিকিৎসকসমূহ আহি ইয়াত উপস্থিত হৈছেহি। গতিকে ৰোগীসমূহৰ যি আমি সাৱধানতা ল'ব লাগে বা তেখেতসকলৰ যি চিকিৎসাৰ বাবে দৰৱৰ প্ৰয়োজন হয়, প্ৰত্যেকখন গাঁৱতে সেইটো উপলব্ধ কৰোৱা হৈছে। আৰু পৰৱৰ্তী সময়ত আমি যি মই ইতিমধ্যে কৈছিলোঁ যে মেগা হেল্থ কেম্প আমি অৰ্গেনাইজ কৰিছোঁ, গতিকে সেইসমূহ মেগা হেল্থ কেম্প বা জনসচেতনতা যি কাৰ্যসূচী, আৰু লগতে আমাৰ হেলোজেন টেবলেট যি আমি বিতৰণ কৰি আছোঁ, খোৱা পানীৰ যি বিতৰণ কৰি আছোঁ, এইসমূহৰ পৰা আমি ভাবিছোঁ যে কোনো ধৰণৰ মহামাৰী বা তেনেকুৱা প্ৰাদুৰ্ভাৱৰ পৰা আমি বাচি থাকিব পাৰিম।
1: হয়, আপোনাৰ বহুত সময় নলওঁ, আপুনি খুব ব্যস্ত আছে, তাত মুখ্যমন্ত্রী মহোদয় আছিলে যোৱা 3 দিন ধৰি আপুনি কলে, লগতে অন্যান্য কেন্দ্রীয় মন্ত্রী আজিৰ তাত পৰিভ্ৰমণ হ'ব, জেপি নড্ডা ডাঙৰীয়া অহা কথা আছে, আজি তাত পৰিভ্ৰমণ কৰিব, গতিকে আপুনি অধিক ব্যস্ত। এই মুহূৰ্তত বানাক্রান্ত লোকলৈ কিবা আহ্বান জনা, শিৱসাগৰৰ যিখিনি বানাক্রান্ত লোক আছে আপোনাৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা কিবা আহ্বান থাকিব নেকি?
0: আমাৰ ফালৰ পৰা এটাই কাটৰ অনুৰোধ যে আপোনালোকে কোনো কাৰণত দূষিত পানী সেৱন নকৰিব। আমাৰ ফালৰ পৰা পৰ্যাপ্ত পানী, খোৱা পানীৰ পৰিমাণ যোগান ধৰা হৈছে। যদিহে তেনেকুৱা ঘৰত কোনোবা ফিল্টাৰ ব্যৱহাৰ কৰি আছে, এতিয়াও যাতে হেলোজেন টেবলেট ব্যৱহাৰ নকৰাকৈ বা পৰিষ্কাৰ উতলাই পানী যাতে নুতলোৱাকৈ যাতে কোনেও পানী নাখায়, প্ৰথম কথা সেইটো। দ্বিতীয়তে জ্বৰ বা যিকোনো ৰোগৰ লক্ষণ দেখা মাত্ৰকে নিকটৱৰ্তী যি স্বাস্থ্য কেন্দ্ৰ থাকিব বা চিভিল হস্পিটেল থাকিব তাত আহি আপোনালোকে খবৰ দিব। আৰু আমি এটা বস্তু বাধ্যতামূলক কৰিছোঁ যে জ্বৰ হোৱা মাত্ৰকে আমি তেখেতৰ পৰীক্ষা, গতিকে সেইখিনিত যাতে ৰাইজৰ পৰা আমি সহযোগ লাভ কৰোঁ, সেইটোৱে মই মোৰ ফালৰ পৰা আহ্বান জনাম।
1: অশেষ ধন্যবাদ ৰণন্ময় ভৰদ্বাজ ডাঙৰীয়া, এইখিনি সময় দিলে ব্যস্ততাপূৰ্ণ সূচীৰ পৰা, আৰু যদি পাছত সময় হয় আমি নিশ্চয় যোগাযোগ কৰিম। অশেষ ধন্যবাদ আপোনাক, আৰু আপোনালোকৰ কাৰণে শুভেচ্ছা থাকিলে, আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আপোনাৰ কামৰ।

অশেষ ধন্যবাদ। আদৰ শ্ৰোতা, সেয়া আছিল অতিৰিক্ত জিলা আয়ুক্ত শিৱসাগৰ জিলাৰ ৰণন্ময় ভৰদ্বাজ। সুন্দৰকৈ সকলো কথা আমাক বিৱৰি ক'লে, কেনেধৰণৰ কাম তাত চলি আছে, গতিকে আমি অকণমান অৱগত হৈছোঁ। অতি গুৰুত্বপূৰ্ণ কাম, এই সময়ত সকলোৱে হাত তাত আমি আগবঢ়াব লাগিব, সহায়ৰ হাত আমি দিব লাগিব, কাৰণ এইবাৰ অকণমান যিটো পৰিস্থিতি তাত বেলেগ হৈছে আপোনালোকক আটাইয়ে জ্ঞাত। ইতিমধ্যে আপোনাৰ বাৰ্তাসমূহ আহিবলৈ আৰম্ভ কৰিছোঁ, আমি বাৰ্তা ল'ম, কিন্তু তাৰ আগতে এটি গীত শুনাব খুজিছোঁ। তাৰ পাছত আমাৰ অৰ্চনা বৰঠাকুৰ স্বেচ্ছাসেৱী সংগঠন এটিৰ প্ৰমুখ, তেখেতক যোগাযোগ কৰিম। শিৱসাগৰ জিলাতে যোৱা কেইবাদিন ধৰি কেম্প কৰি আছে, তাতে কাম কৰি আছে, এটা ছোৱালীৰ দল তাত গৈছে তেখেতৰ নেতৃত্বত, যে কেনেধৰণৰনো কাম হৈ আছে তেখেতৰ পৰা পোনপটীয়াকৈ জানিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই গুৰুত্বপূৰ্ণ খণ্ড, বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগ ৰেডিঅ'ত। গুৰুত্বপূৰ্ণ খণ্ড বানপীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন। আৰু ইতিমধ্যে আমি কৈছিলোঁ যে এটা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী সক্ৰিয় কৰ্মী নয়নজ্যোতি ভূঞা সেই থানত কাম ঠাইত কাম কৰি আছে, এগৰাকী অসমৰ সাংবাদিক তেখেত। এই ক্ষেত্ৰত আপুনি প্ৰত্যক্ষভাৱে এই যি পৰিস্থিতি দেখিছে, এইবাৰ অভাৱনীয় পৰিস্থিতি হৈছে শিৱসাগৰ চৰাইদেউ জিলাত। এনেকুৱা বান হয়তো আগতে অসমৰ মানুহে দেখা নাই, এই ক্ষতি আপুনি দেখিছে, কাম কৰি আছে। কেনেধৰণৰ এতিয়া পুনৰ সংস্থাপনৰ কথাটো যদি কোৱা হয়, কেনেদৰে আগবাঢ়িব পৰা যাব বা কিদৰে ঘৰ, খেতিপথাৰ, এই কৰ্মসংস্থান এইবিলাক আমি যোগান ধৰিব পাৰিম অনাগত সময়ত, কেনেদৰে আগবাঢ়িব লাগিব? নয়নজ্যোতি ভূঞা,
1: ধন্যবাদ হিমন্ত মোক এই অনুষ্ঠানটোলৈ অনাৰ কাৰণে। এই আমি এই বানপানীৰ ক্ষেত্ৰত আমি আচলতে যদি আপুনি চাই যে আমি সকলোৱে জানো যে 19 জুলাই দিনাৰ পৰা এই বানপানীটো হৈছিল, কিন্তু এটা কথা আমি পিছত গম পালোঁ যে আজি 18 তাৰিখৰ পৰাই, আবেলিৰ পৰাই পানী সোমাইছিলে বিভিন্ন ঠাইত। আৰু বিশেষকৈ যিটো শিমলুগুৰি আৰু শিৱসাগৰ ট্ৰেইন ৰেল ষ্টেচনৰ মাজৰ যিবিলাক ঠাই আছিলে, সেইখিনি ঠাই বুৰিবলৈ আৰম্ভ কৰিছিলে। কাৰোবাৰ চোতাল ডুবিছিলে, কাৰোবাৰ ঘৰত পানী সোমাইছিলে। কিন্তু 19 তাৰিখে এই গোটেই বস্তু এটা বিধ্বংসী ৰূপ ল'লে আৰু গোটেই নেপালী খুটি বা ডিব্ৰুগড় যিটো এৰিয়াৰ কথা সকলোৱে কৈ আছে, সেই অঞ্চলটোত অকমান বেছিকে হিটটো পৰিলে আৰু দিখৌ নদীৰ পানী আহিলে। আৰু ইচ্যুটো হৈছে কি যে এতিয়া কোঅৰ্ডিনেশ্যন, মই যিটো কৈছো যে দুই ধৰণৰ কোঅৰ্ডিনেশ্যনৰ এটা দৰকাৰ আছিলে। আমি নিড এছেচমেণ্ট এটা কৰিছিলো, আমি ইয়াতে আহি পাইছিলো 21 তাৰিখে ৰাতিপুৱা, আৰু আমি এটা নিড এছেচমেণ্ট, ইমিডিয়েট ৰি এছেচমেণ্ট কৰিছিলো যে মানুহৰ কিহৰ দৰকাৰ আছিলে তেতিয়া আৰু। কিন্তু আমি দেখিলো যে এটা কোঅৰ্ডিনেশ্যন আমি অলৰেডি আমি মিছ কৰিছো। সেই কোঅৰ্ডিনেশ্যনটোৱে যিহেতু 18 তাৰিখৰ পৰাই পানীটো আহিছিলে, আমি মানুহখিনিক ইভাকুৱেট কৰিব নোৱাৰিলো, আমি লৈ আহিব নোৱাৰিলো। মানুহে নিজেহে আহিছে বহুত ক্ষেত্ৰত, নিজে নিজে গম পায়। আৰু এইখিনি মানুহ একেবাৰে বানপানীৰ লগত তেওঁলোকৰ কোনো মানে অভিজ্ঞতা নাই, গতিকে সেইটোৰ কাৰণে ইয়াত হেৰিটো বেছি হৈছে, ইয়াত ক্ষয়ক্ষতিৰ কম পৰিমাণটো বা মানুহৰ জীৱন যিটো জীৱন নাশ হৈছে সেইটো অকমান বেছি হৈছে ইয়াতে। আৰু এতিয়া আহিলে 2 নম্বৰ কোঅৰ্ডিনেশ্যন আমি এতিয়া ফেইল কৰি আছো বহুত ক্ষেত্ৰত, যে আমি ৰিলিফ ডিষ্ট্ৰিবিউচনৰ ক্ষেত্ৰত যি ধৰণৰ কোঅৰ্ডিনেশ্যনৰ এটা প্ৰয়োজন আছিলে সেইটো হোৱা নাই ইয়াতে, এতিয়াও হোৱা নাই।

0: কেনেধৰণৰ সমস্যা দেখিছে মানে যিটো কথা কৈছে?
1: সেইটো সকলো ধৰণৰ ডিজাষ্টাৰৰ ক্ষেত্ৰতে সেইটো হয়, কিন্তু সেইটো এটা ইফেক্টিভ মেনেজমেণ্ট চিষ্টেমে সেই বস্তুটো ষ্ট্ৰিমলাইন কৰিব পাৰে। যেনেকৈ ধৰক আপুনি বা এজন সাধাৰণ মানুহ বেলেগ ধৰণৰ প্ৰফেচনত আছে, যি ৰিলিফ ৰিহেবিলিটেচনৰ লগত কেতিয়াও কাম কৰা নাই, ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ কাম কৰা নাই আগতে, তেওঁলোকে স্বাভাৱিকতে তেওঁ এটা ইমোশ্যনেল হৈ আহিছে। সেইটো বহুত ভাল কথা, ইমোশ্যনেল আহি আছে, কিন্তু তেওঁ এটা জেগাতে দি থৈ গৈছে সকলোৱে আহি। তেনেকুৱা হোৱাৰ ক্ষেত্ৰত কি হৈছে, অকমান অলপ ডিষ্ট্ৰিবিউচনৰ যিটো মানে মানে সকলোৱে পাব লাগিছিলে বস্তুখিনি, সেইধৰণে হয়তো ক'ৰবাত কিবা কিবি অকণ খেলি মেলি যেন লাগিছে আমাৰ। আৰু এই কোঅৰ্ডিনেশ্যনটো আচলতে মই যেতিয়া নিড এছেছমেণ্ট কৰিছিলো, তেতিয়াই মই কৈছিলো যে প্ৰথম কথা ডিষ্ট্ৰিক্ট লেভেলত এটা বা ক্লাষ্টাৰ লেভেলত এটা কোঅৰ্ডিনেশ্যন লাগে, য'ত সকলোৱে গম পাই থাকিব যে কোনখিনিলে কোনখিনি বস্তু গৈছে। ইয়াত চাৰিটামান বস্তুৰ বিশেষ পুনৰ সংস্থাপন বুলি ঠিক নকওঁ, কিন্তু এতিয়াও বানপানী শেষ হোৱা নাই, মানুহৰ ঘৰত সোমাই আছে, বৰষুণ আহিও আছে, ছেকেণ্ড হিট হ'ব পাৰে, ছেকেণ্ড হিটৰ আশংকাটো অতি বেছি এতিয়া,
0: এইটো অতি ভয়ানক কথা হ'ব তেতিয়া।
1: হয় হয়, ছেকেণ্ড হিটটো হয়তো আহিব পাৰে, আজিও মেঘ আন্দোলন আছে, মই আছো ইয়াতে। কিন্তু তেতিয়া আমি কৰিব লাগিছিল যে ৰিলিফৰ যিটো ষ্ট্ৰিমলাইনিং কৰিব লাগিছিল সেইখিনি হোৱা নাছিলে, এটা কোঅৰ্ডিনেশ্যন কমিটি লাগিছিল, যিটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন খুব ক্ৰিটিকেল ৰোল, এটা ক্ৰুচিয়েল ৰোল এটা প্লে কৰিব লাগিব ইয়াতে। তেওঁলোকে তো ধুনীয়াকে কামটো কৰিব পাৰিলে হয়, তাই এতিয়া ট্ৰাই কৰি আছে, বহুত ক্ষেত্ৰত অসুবিধাও আছে, বহুত ক্ষেত্ৰত সেইটো এটা কথা, কোঅৰ্ডিনেশ্যনটো লাগে। পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সীমান্ত কথাটো এনেকুৱা হ'ল যে ঘৰবিলাক ভাঙিছে, যিবিলাক ঘৰ একদম হাতানপুৰুষীয়া ঘৰ, ইয়াৰ গোটেইখিনি খিলঞ্জীয়া মানুহ, তেখেতসকলৰ গোটেই বহুদিন মানে ঘৰটোৰ কি হিষ্ট্ৰীত ঘৰ মানুহটোৱে নাজানে, কিমান আগৰ ঘৰ, এইটো কাঠ লগোৱা ঘৰ বা তেনেকুৱা, সেইবিলাক ঘৰ ভাঙিছে, হয়তো পুৰণাও হৈছিলে, 100 বছৰৰ বেছি হৈছে তেনেকুৱা, গতিকে সেইবিলাক ঘৰৰ ৰিপ্লেচমেণ্ট কি হ'ব পাৰে মই কিন্তু এতিয়াও ভাবি পোৱা নাই। সেই মানুহজনক এটা পৰিৱেশলৈ লৈ যোৱাটো এটা চেলেঞ্জিং কথা, এই
0: মুহূৰ্তত
1: তেওঁ সেই কমফৰ্ট জোনত যাব পাৰিবনে নোৱাৰিব, আৰু কি ঘৰ দিলে হ'ব, আমি ঘৰৰ কথা ভাবি আছো, ঘৰ বনোৱাৰ কথা, কিন্তু ঘৰটো কি ঘৰ বনাম, এতিয়া বাঁহৰ ঘৰ বনাম নে আমি আইৰণ ষ্ট্ৰাষ্টৰ ঘৰ বনাম, নে আমি আমিতো ৰিহেবিলিটেশ্যন প্ৰচেছটো পকী ঘৰ পটককৈ বনাব নোৱাৰিব পটককৈ, নহয় জানো, গতিকে সেই ধৰণে কি কৰাম, সেই এটা চেলেঞ্জিং কথা হৈছে। দুই নম্বৰ পুনৰ সংস্থাপনৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াত খেতি বাতি কি হ'ব, এতিয়া যিটো চিল্ট্ৰেশ্যন হৈছে বা যি চেডিমেণ্টেশ্যনটো ইয়াত হৈছে, সেইটো দেখাত যিটো মানে দেখিবলৈ যিটো মানে যিটো বোকা আহিছে, সেই বোকাটো জেনেৰেল এটা পলস যেন লগা নাই। সেইদিনা এজন ভূতত্ববিদে আমাৰ এখন মিটিং হৈছিলে, ইণ্টাৰ এজেঞ্চি গ্ৰুপৰ এখন মিটিং শিৱসাগৰত হৈছিলে, তেওঁ কেতিয়া কথাটো কৈছে যে এইটো কিন্তু এই নাগালেণ্ডৰ যিবিলাক কয়লাৰ খনি আছে তাৰ পৰা অহা, এইটো এইটো মানে এটা ডাষ্ট, যদি কয়লাৰ ডাষ্ট হয় তেতিয়াহ'লে ইয়াতো খেতি হয়তো নহ'ব, হয়তো নহয় নহ'ব এইটো, গতিকে সেই এটা এটা লং টাৰ্ম এটা ফুড ছিকিউৰিটি এটা ইছ্যু আছে ইয়াতে। গতিকে আমি এইটো একচনেটো এটা ইনিচিয়েটিভ লৈছো যে আমি অকমান ইয়াৰ যিটো বোকা, যিখিনি আমি দেখাত পলস বুলি কৈছো, কিন্তু পলস নহয়, এইটো এটা চেডিমেণ্টেশ্যন, এইটো এটা ডাষ্ট, যদি এইটো মিনাৰেলছৰ ডাষ্ট হয় তেতিয়াহ'লে ইয়াত খেতি হোৱাত অসুবিধা হ'ব। মই ভাবো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এটা খুব ভাল ৰোল প্লে কৰিব পাৰে ইয়াতে, যে আমি আমি কিন্তু ব্যক্তিগতভাৱে বা অৰ্গেনাইজেশ্যনেলি আমি সেই বালিখিনি আনি টেষ্ট কৰাৰ ব্যৱস্থা কৰিছো, আমি সেইটো টেষ্ট কৰি পঠিয়াম, এতিয়া গুৱাহাটীলৈ কালেকশ্যন কৰিছো বিভিন্ন চেণ্টাৰৰ পৰা, দেখা যাওক কি হয়, যদি সেইটো হয় খেতি বাতি যদি কৰিব পৰা এইটো চেডিমেণ্টেশ্যন হয় ঠিক আছে বাৰু, মানুহে সৰিয়হ কৰিব ইয়াৰ পিছতে, সেইধৰণে ৰিহেবিলিট কৰিব লাগিব মানুহখিনি, কোনো এইটো দীৰ্ঘকাললৈ ৰিলিফ দি থাকিব নোৱাৰিব, সেইটো এটা নিয়মো নহয়, গতিকে ঘৰ আৰু খেতি মানে শেল্টাৰ আৰু ফুড ছিকিউৰিটি এই দুটা ইছ্যু কেন্দ্ৰতে বহুত ক্ৰিটিকেল হৈ আছে, আমি সেই পৰ্যায়লৈ মানুহবিলাক সোমাবই পৰা নাই এতিয়ালৈকে, আমি জাষ্ট ইমিডিয়েট ৰেছপন্সটোৱে চলি আছে, গতিকে ভাবিছো যে যদি হেৰি হয়, আমি যদি চবে অকল চাইণ্টিফিকেলি বস্তুটোত এটা এপ্ৰ'চ থাকে, তেতিয়াহ'লে ভাবো যে এইটো অকণমান সকলোৱে লগ লাগি কৰিব লগা কাম, সকলোকে আদৰণি জনাইছো, কামটো সকলোৱে ভালকে কৰিলে ভাল হ'ব।
0: আপোনালোকৰ যিটো আন্তঃৰাষ্ট্ৰীয় সংস্থা যাৰ ফালৰ পৰা এই কামখিনি আপোনালোকে কৰি আছে, যে পোষ্ট ফ্লাড মিটিগেশ্যন এছেছমেণ্ট আপুনি কৰি আছে তাত, এই কথাখিনি, এই যিখিনি তথ্য আপুনি পাব, এতিয়া কৈছে যে সেই পলস বা সেই মাটিখিনি আপোনালোকে পৰীক্ষাৰ বাবে পঠিয়াব, তাক জিলা প্ৰশাসন বা চৰকাৰৰ সৈতে কেনেদৰে তাক ভাগ বতৰা, এই যিটো তথ্য আহিব সেই কেনেদৰে সহযোগ কৰিব, বা এতিয়ালৈকে জিলা প্ৰশাসনৰ সৈতে কেনেদৰে কাম কৰিছে আপোনাৰ সংস্থাটোৱে?
1: আমি আচলতে আমি IAG-ৰ মেম্বাৰ, ইণ্টাৰ এজেঞ্চি গ্ৰুপ এটা এটা মানে এটা প্লেটফৰ্ম হয় মানে ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত, আৰু ইণ্টাৰ এজেঞ্চি গ্ৰুপটোৱে ASDMA আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট যিটো অথৰিটি আছে তেওঁলোকৰ লগত লগ লাগি কাম কৰে, আমি সেইদৰে গোটেই কথাটোৰ লগত আমি সংযুক্ত হৈ আছো, গতিকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি যি ধৰণে সহায় কৰিব

0: লাগে যত পাৰে আমি ট্ৰাই কৰিছো কৰিবৰ কাৰণে। আৰু এছ ডিমৰ আমাৰ এজেঞ্চিৰ পৰা তাতে এজন মানুহ আছেই, ফুল টাইম বহি আছে গুৱাহাটী অফিচতে হওক, আৰু ডিষ্ট্ৰিক্ট লেভেলৰ যিটো আই এ জি আছে তেওঁলোকেও আমাৰ কোঅৰ্ডিনেশ্যন ৰাখিছে লোকেল ডেপুটি কমিশ্যনাৰৰ লগত, কি কৰিব লাগে তেখেতৰ লগত আমি কথা পাতি আছো। আৰু তেনেকে সদ্যহতে কমিউনিকেশ্যনটোৱে মেইন কথা এইবিলাক ক্ষেত্ৰত, কমিউনিকেশ্যনটো কেনেকে যাতে গেপ ৰৈ নাযায়, আৰু আমি সেইধৰণে কাম কৰিব চেষ্টা কৰিছো। আমাৰ একচন এইড ইণ্ডিয়া ব্ৰাঞ্চে ইয়াত সহযোগিতা আগবঢ়াইছে, যিহেতু একচন এইডৰ এটা পুৰণা অনুষ্ঠান, প্ৰায় 55 ইয়াৰ্ছৰ এটা ডিজাষ্টাৰ ৰেছপন্সত আমাৰ এক্সপিৰিয়েঞ্চ আছিলে, আৰু সেই ধৰণৰ আমি কিছুমান টুলছ ইউজ কৰিছো যে কি কৰিব পাৰি, এই ধৰণৰ ফ্লাডৰ ক্ষেত্ৰত কি হ'ব পাৰে। আমি কিছুমান কমিউনিটি ৱাইজ মোষ্ট মাৰ্জিনেলাইজ গ্ৰুপবিলাক কি আছে ইয়াত আমি চাবলৈ চেষ্টা কৰিছো, যে টি ট্ৰাইব আছে ইয়াতে কিছুমান অৰ্গেনাইজ, কিছুমান কমিউনিটি মোষ্ট মাৰ্জিনেলাইজ, তেওঁলোক নদী দিখৌ নদীৰ পাৰতে থাকে, জিঅগ্ৰাফিকেলি লোকেট কৰা মাইগ্ৰেশ্যন কিছৰি কি কয় এইটো মাৰ্জিনেলাইজ, আৰু কাস্কিটৰ ফালৰ পৰা যিবিলাক মাৰ্জিনেলাইজ, এই গোটেইখিনি আমি মেপিং কৰিবলৈ চেষ্টা কৰিছো, আৰু সেই ধৰণে আমি ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ কামটো আগবঢ়াব লাগিব। আৰু ধৰক শিমলুগুৰিৰ পৰা একেবাৰে সোণাৰীলৈ এই অঞ্চলটো লাকুৱাৰ অঞ্চলটো বেছি এফেক্টেড, এইখিনি গোটেই এক্সট্ৰিট টাইপ বুলি কয় যাক কয়, যিয়ে বাগানত কাম কৰা শেষ কৰি আহি অলপ ছেটল কৰে কিছুমান জেগাত, তেওঁলোক এফেক্টেড হৈছে, তেওঁলোক অকমান অলপ লো লেণ্ড এৰিয়াটো থাকে। গতিকে কালিও আমি কথা পাতিছো মানুহখিনিৰ লগত, তেওঁলোকে যদিও টি ট্ৰাইব, তেওঁলোকে বেলেগ বেলেগ কাম কৰে, কোনোবাই ড্ৰাইভাৰ কৰে, কোনোবাই ডমেষ্টিক ৱৰ্কাৰ, এনেকুৱা ধৰণৰ ইচ্যু আছে, তেওঁলোক মোষ্ট মাৰ্জিনেলাইজ, কিন্তু তেওঁলোকে হাজিৰা আজি পোৱা নাই 10 দিন, সেইটো তেওঁলোকৰ কাৰণে ক্ৰাইচিছ হৈছে। গতিকে সেই ধৰণে কেনেকে গভৰ্ণমেণ্টটোৱে কেনেকে আগবাঢ়ি আহে, চিভিল ছচাইটি কেনেকে আগবাঢ়ি আহে, এটা কথা ঠিক আছে সীমান্ত, এইবাৰ এটা কথা স্পষ্ট হৈছে যে আমি অকমান ইমোশ্যনেল হৈছো, আৰু আমাৰ ছচাইটিখন যে কিছু পৰিমাণে হ'লে এটা ভাইব্ৰেঞ্চি আছে, কাৰণ ভাইব্ৰেণ্ট ছচাইটি, সেইটো কথা আমি স্পষ্ট হৈছে,
1: এটা পজিটিভ ছাইড, এই ধৰক দুৰ্যোগৰ মাজৰো এটা যদি চাবলৈ এটা ধনাত্মক দিশ, সেইটো যিটো কথা কৈছে আপুনি, হয় এজ এ ছচাইটি, এজ এ কমিউনিটি, আমি যিটো অসমীয়া এটা গোটেইখিনি লগ লৈ কাম কৰাৰ এটা মানসিকতা,
0: থিয় হৈছো
1: একেলগে, হয় হয়, অতি
0: এবাৰ এটা ভাইব্ৰেন্সিটো এটা খুব ডাঙৰ কথা হৈছে, হ'ব লাহে লাহে, মই ভাবিছো যে আশাবাদী যে লাহে লাহে সব ছেটল হ'ব, কেৱল মই এটাই সংশয় যে ছেকেণ্ড হিটটো যদি আহি যায় কিন্তু অকমান দিগদাৰ হ'ব, তাৰ কাৰণে আমি
1: সজাগ থাকিব আপুনি, হয় এটা অতি গুৰুত্বপূৰ্ণ দিশ আপুনি উনিয়াইছে, যিহেতু আপোনাৰ দীৰ্ঘকালীন এটা অভিজ্ঞতা আছে সাংবাদিকতাৰ, আমি সেইটো কথাও জানো, গতিকে আমি এটা অনুমান আপুনি কৰিছে বা তেনেধৰণৰ পৰিস্থিতি আপুনি দেখিবলৈ পাইছে। এতিয়া আপুনি কৈছে ধৰক পুনৰ সংস্থাপন বা খেতি এই দুটা দিশ, খাদ্যৰ ফুড ছিকিউৰিটি কথাটো অতি অকণমান ব্যাপক বা দীঘলীয়া এটা প্ৰক্ৰিয়া হ'ব, ইমিডিয়েট কি প্ৰয়োজন আছে, এতিয়া যে কয় ইমিডিয়েট আমাৰ এটা কৰিবলগীয়া আছে, তেতিয়া কি কৰিবলগীয়া আছে?
0: ইমিডিয়েট আমি ডাঙৰ ৰিকনষ্ট্ৰাকশ্যনৰ ফালে সদ্যহতে যাব পৰা হোৱা নাই, তাৰ কাৰণে ফাণ্ড এলোকেশ্যন কথা থাকিব, কিন্তু কিছুমান কালিও মই দেখিছো যে লাকুৰ ফালে বা আপোনাৰ ভিতৰত দুই এখন গাঁৱত কিছু সৰু সৰু কথাৰ কাৰণে তেওঁ ঘৰখনলৈ যাব পৰা নাই, যেনে দলংখন ভাঙি গ'ল, সৰু দলং এখন আছিলে ভাঙি গ'ল, এতিয়া বাঁহৰ হলেও সেই দলং কেইখন কৰি দিব লাগে, চৰকাৰে হয়তো পঞ্চায়ত লেভেলত সেই ইণ্টাৰভেনশ্যনটো আনিব পাৰে, এক নম্বৰ, এইটো কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ বৰ সুন্দৰ প্ৰভিজন আছে, যিটো আগতে আমি এম জি এন ৰেগা বুলি কৈছিলো, আজিকালি ভিবিজি ৰামজী বুলি কওঁ আমি সেইটো প্ৰজেক্টক, তাৰে লগত সেই মানুহখিনিয়ে যদি ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে যদি মানুহক যদি কানেক্ট কৰে যে ভিবি ৰামজীৰ লগত তেওঁলোকে ৱেষ্টটো পালে পাৰ ডে, আৰু ঘৰৰ যি গাঁওখনৰ বা চুবুৰীটো যিবিলাক সৰু সৰু মেৰামতিৰ কাম, ধৰক বাঁহৰ দলংখনৰ কাৰণে যাব নোৱাৰে আৰু 10 দিন নালাগে, তেওঁলোকৰ গোটেই ভাৰ্নেবিলিটিটো বাঢ়ি যাব, বাচ্চাবিলাকৰ বেছি অসুখ বিসুখ হ'ব, গতিকে সেইটো কৰি দিব লাগে, এক নম্বৰ সৰু সৰু ৰিকনষ্ট্ৰাকশ্যনবিলাক, সৰু সৰু সৰু কনষ্ট্ৰাকশ্যনৰ কামবিলাক কৰি দিব লাগে, আৰু শিশু আৰু যিখিনি টিনেজ তেওঁলোকৰ স্বাস্থ্যৰ যত্নটো বেছিকেলি
1: মহিলাখিনি আছে,
0: চাব লাগে, আৰু যিহেতু চাৰিওফালে গোন্ধ এটা ওলাই আছে, জীৱ জন্তু মৰিছে, সেইবিলাকৰ কাৰণে এইটো কৰিব লাগে। 3 নম্বৰ আৰু এটা কথা আছে, যিটো হাৰত মানুহে ৰিলিফৰ নামৰ ভিতৰলৈ প্লাষ্টিক লৈ গৈছে, মই পৰহিৰ মিটিঙতো কৈছো, বিভিন্ন মানে প্লেটফৰ্মতে কথাটো চেষ্টা কৰিছো, যে প্লাষ্টিক খিনি কেনেকে প্ৰথম আমি ডিছকাৰেজ কৰিব লাগে অকমান, যে প্লাষ্টিক যিমান পাৰি কম আনক, আৰু আনাটোতো আনিবই লাগিব, চাউল দালিৰ ক্ষেত্ৰত বস্তা বা প্লাষ্টিক আহিবই, বা পানী বটল বিলাক আহিব, এইবিলাক কেনেকে ছেগ্ৰিগেট কৰি এটা জেগাত লক কৰি পঞ্চায়তে ৰোল প্লে কৰিব পাৰে, আৰু সেইটো ইয়াৰ পৰা উলিয়াই দিব লাগে, কাৰণ ভাল এটা এনভাইৰনমেণ্টেল মানে এটা এটা খুব ভাল পৰিৱেশৰ ঠাই এটা আমি প্লাষ্টিকেৰে কিন্তু আৰু নষ্ট কৰিব ওলাইছো। আৰু 3 নম্বৰ কথা, যেতিয়া যিহেতু এই এৰিয়াবিলাকত গ্ৰীণ গ্ৰাছ

0: এতিয়া হোৱা নাই, যিখিনি গৰু মহ আছে তাতে, ছাগলী আছে, সেইবিলাকে প্লাষ্টিক খাব, য'ত ত'ত পৰি থকা প্লাষ্টিক বিলাক খালে সেইবিলাক আৰু যিখিনি বাচিছে সেইখিনিও মৰিব, তাৰমানে সেইটোৱে সংশয় হৈছে হা। গতিকে ইমিডিয়েটলি প্লাষ্টিক খিনি আঁতৰাব লাগে, ৰিলিফ অনা মানুহক প্লাষ্টিকটো ডিছকাৰেজ কৰিব লাগে, যিসকলে আনিছে তেওঁলোকে লগত যাতে বটল কিটা বা কিবা কিবি যিখিনি পাৰি লৈ যাব লাগে, ইয়াৰ পৰা ইয়াত ৰাখি থব নালাগে।
1: হয় হয়, অশেষ ধন্যবাদ নৰঞ্জিত ভূঞা, বেছি সময় নল'লো, আপোনাৰ কাম কৰি আছে, এইকেইদিন ব্যস্ত আছে, গতিকে এইখিনি জনোৱাৰ বাবে ধন্যবাদ, আৰু আপোনাৰ শুভকামনা থাকিলে, শুভেচ্ছা থাকিলে, এনেদৰে সকলো লগ লাগি কাম কৰি নিশ্চয় আমাৰ ৰাইজখন বাচিব। অশেষ ধন্যবাদ। আৰু শ্ৰোতা, সেই আছিল নৰঞ্জিত ভূঞা, এগৰাকী জ্যেষ্ঠ সাংবাদিক, এই ৰাজ্যখনৰ লগতে তেখেত এটা স্বেচ্ছাসেৱী সংগঠন, আন্তঃৰাষ্ট্ৰীয় সংগঠনত কৰ্মৰত হৈ আছে বৰ্তমান সময়ত, আৰু এই মুহূৰ্তত শিৱসাগৰত কাম কৰি আছে। আৰু শ্ৰোতা, গীত এটি শুনাইছোঁ, তাৰপাছত আমাৰ চতুৰ্থগৰাকী যি আজি সমল ব্যক্তি বুলি কৈছোঁ, তেখেতক আমি ফোনযোগে লৈ আনো, চেষ্টা কৰি আনন্দ প্ৰকাশ কানু, তেখেতো এগৰাকী আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ, যিটো সকলোৱে জানে, সেই সংগঠনটোৰ তেখেত এগৰাকী সদস্য, এই ক্ষেত্ৰখনত বহু বছৰ ধৰি কাম কৰি আছে, ডিজাষ্টাৰৰ সৈতে তেখেত বহুত বছৰ ধৰি কাম কৰি আছে, তেখেতৰ মত জানিবলৈ আমি চেষ্টা কৰিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এটি গুৰুত্বপূৰ্ণ খণ্ড, বান পীড়িত অঞ্চলত পুনৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ প্ৰভাতী তৰংগৰ এটি অতি গুৰুত্বপূৰ্ণ খণ্ডৰ। ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে আমাৰ সৈতে ফোনযোগে সংযোগ হৈছে আনহাতে আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী অতি সক্ৰিয় সদস্য আনন্দ প্ৰকাশ কানু ডাঙৰীয়া, আৰু তেখেতৰ এই ডিজাষ্টাৰ যে ৰিস্ক মেনেজমেণ্ট তাৰ সৈতে অতি জড়িত, কেইবা বছৰ ধৰি কাম কৰি আছে। আপোনাক আজি আমাৰ এই অনুষ্ঠানত স্বাগতম জনাইছোঁ কানু ডাঙৰীয়া। কেনেধৰণৰ তাত আপোনালোকে সমস্যাৰ সন্মুখীন হৈছে বা কি ধৰণৰ পৰিস্থিতি দেখিছে, কেনেদৰে মোকাবিলাৰ যিবিলাক কৰাৰ কাম চলি আছে, অকণমান আমাৰ শ্ৰোতাৰ কেইটাৰ্থে জনাওকচোন।
1: ধন্যবাদ সীমান্তদা মোক যুক্ত কৰিবৰ কাৰণে। ইতিমধ্যে সকলোৱে আমাৰ শিৱসাগৰ বা চৰাইদেউৰ পৰা যিখিনি ভিজুৱেলছ আহিছে সকলোৱে দেখিছে, আৰু বিশেষকে আমাৰ অসমৰ বাহিৰৰ সকলোৱে দেখিছে যে এইবাৰ বানপানীটো প্ৰত্যেক বছৰৰ নিচিনা বানপানী নহয়। মোৰ নিজৰে অভিজ্ঞতা, যোৱা 15-20 বছৰত ভাৰত বা ভাৰতৰ বাহিৰত বিভিন্ন ঠাইত বানপানী বা তেনেধৰণৰ দুৰ্যোগত যোৱাৰ, কিন্তু এনেধৰণৰ ডিভাষ্টেশ্যন মই নিজেও দেখি পোৱা নাই। এণ্ড ডেফিনেটলি এইটো এটা খুব এটা ডাঙৰ দুৰ্যোগ আমি মোকাবিলা কৰি আছো সকলোৱে মিলি, জিলা প্ৰশাসন, অসম চৰকাৰ, আমাৰ যিমান কেইটা অসমৰ লোকেল শিৱসাগৰৰ যিবিলাক আমাৰ নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে, বিভিন্ন জিলাৰ পৰা অহা মানুহ, সকলোৱে মিলি এটা খুব ডাঙৰ দুৰ্যোগৰ মোকাবিলা কৰি আছো।

0: কিন্তু আজি যিটো পৰিস্থিতি আছে এই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে এই যুঁজটো চলি থাকিব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা গোটেইখিনি প্ৰচেষ্টা চলাই যোৱা হৈছে আৰু প্ৰয়োজন হয় যে আমি একত্ৰিতভাৱে কেনেকৈ কোৰ্ডিনেটেড এটা একচন ফ্ৰম ৰেছপঞ্চ টু ৰিকভাৰীলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলি আছে। আমি ইতিমধ্যে দেখা পাইছোঁ যে ফ্ৰম আ ইমিডিয়েট ৰিলিফ পইণ্ট অফ ভিউ গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনবিলাকৰ ফালৰ পৰা হওক ইভেন মানুহে এজ ইণ্ডিভিজুৱেলছ এজ গ্ৰুপ তেখেতলোকে থিয় দিছে সকাহ পাইছে মানুহ আমাৰ ইয়াত যিবিলাকে এফেক্টেড হৈছে কিন্তু তাৰ ভিতৰতো এতিয়া বহুত নীডছ বহুতখিনি কাম কৰিবলগীয়া আছে যিখিনি আমি একেলগে মিলি কৰিব লাগিব।
1: হয়, এতিয়া যিটো সংস্থাৰ সৈতে আপুনি জড়িত হৈছে বিশেষকৈ সেইটো ধৰক শিশু আৰু মহিলাৰ সৈতে জড়িত হৈ থাকে, তেওঁলোকৰ স্বাস্থ্যৰ কথাটো জড়িত হৈ থাকে, আপোনাৰ কাম কৰি থাকে আৰু বানপীড়িত যেতিয়া বানপীড়িত অঞ্চলত শিশু আৰু মহিলাসকল আটাইতকৈ ভালনেৰেবল হয়, তেওঁলোক আক্ৰান্ত হয় অতি সোনকালে, গতিকে এই বিষয়ে কেনেধৰণৰ তেওঁলোকৰ স্বাস্থ্যৰ দিশটো বা যিটো হাইজিনৰ কথাটো আছে সেই কেম্পসমূহত বা বান য'ত আক্ৰান্ত অঞ্চল আছে তাত কেনেদৰে আপোনালোকৰ সংস্থাটোৱে কাম কৰি আছে হাইজিন মেইনটেইন কৰাত আৰু শিশু আৰু মহিলাৰ স্বাস্থ্যৰ
0: তো আমাৰ মই যিহেতু ইউনাইটেড নেশ্যনছ চিলড্ৰেন ফাণ্ডৰ লগত যুক্ত আছো, আমাৰ এটা দীঘল এটা প্ৰগ্ৰামিং আছে উইথ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। বানপানী অহাৰ আগতেই আমি বহুতখিনি কাম ছাপোৰ্ট কৰোঁ উইথ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, মেইনলি টেকনিকেল ইন নেচাৰ, যাৰ কাৰণে বহুতখিনি আমাৰ ধৰক গাইডলাইন বা এছঅপি পইণ্ট অফ ভিউৰ পৰা বা কেপাচিটি পইণ্ট অফ ভিউৰ পৰা বহুতখিনি কাম আগতীয়াকৈ হৈছিল, যাৰ পৰিণতি হিচাপে আমি দেখা পাইছোঁ যে কেম্পবিলাকত এটা শিশু অমলা ঘৰ বা চাইল্ড ফ্ৰেণ্ডলি স্পেচ ক্ৰিয়েট কৰিছে আমাৰ ডব্লিউ চি ডি এডুকেশ্যন ডিপাৰ্টমেণ্টে মিলি। তাৰ লগতে কেম্পবিলাকত আমাৰ এটা গাইডলাইন আছে যিটো গভৰ্ণমেণ্টে নটিফাই কৰা এছিয়ৰ মিনিমাম ফেচিলিটিজ এণ্ড ছাৰ্ভিচেছ, তাৰ মতে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই যোৱা হৈছে। শিশু অমলা ঘৰটো এনেকুৱা এটা ব্যৱস্থা য'ত কেম্পত থকা সকলো শিশুক একত্ৰিত কৰি তেওঁলোকৰ এজ হিচাপত কিন্তু তেওঁলোকে যোনটো লেভেলত পৰে থ্ৰী টু ছিক্স হয় বা ছিক্স টু এবাভ হ'লে তেওঁলোক এডুকেশ্যনৰ গ্ৰুপ হিচাপত তেওঁলোকক এংগেজ কৰা হয়। তাত বিভিন্ন ধৰণৰ প্ৰথমত খেল ধেমালি, লাহে লাহে খেল ধেমালিৰ পৰা নন ফৰ্মেল এডুকেশ্যন, তাৰ পৰা লাহে লাহে ফৰ্মেল এডুকেশ্যন ছাপৰ্টৰ ব্যৱস্থা দিয়া, তাতে যদি ভি এইচ এছ এন ডি বা বিভিন্ন ধৰণৰ হাইজিন তেনেকুৱা ধৰণৰ আলোচনা কৰা, ভি এইচ এছ এন ডিৰ যিখিনি এক্টিভিটি তাত এইখিনি কৰা, তাৰ লগতে আমি তাত এটা বস্তু আমাৰ অসমত খুব বেছি ইউনিক, এইটো হ'ল প্ৰত্যেকটো শিশু অমলা ঘৰত এটা ব্ৰেষ্ট ফিডিং স্পেচ ছেপাৰেটলি ক্ৰিয়েট কৰা হয়। তাত আংগনবাড়ী কৰ্মী, এ এন এম, আশা বাইদেউসকলে মিলি যিখিনি আমাৰ লেক্টেটিং মাদাৰ্ছ আছে তেওঁলোকক এনকাৰেজ কৰে, চ' দেট ইফ দে আৰ ইন আ ক্ৰাউডেড স্পেচ তেওঁলোকৰ কিবাকে শিশুসকলৰ যিটো মাতৃদুগ্ধ পান কৰা যিটো প্ৰৱণতা সেইটো কমি নাযায়, তাৰ কাৰণে এটা ফেচিলিটেটিভ এনভাইৰনমেণ্ট থাকে। বিভিন্ন ধৰণৰ আই চি বা এছ বি চি মেটেৰিয়েল জৰিয়তে আমাৰ মানুহসকলৰ ইমান ডিফিকাল্ট সময়ৰ মাজতো যেন বিশেষ ব্যৱস্থাখিনি যেনেকৈ খোৱা পানী কেনেকৈ বিশুদ্ধকে খাব, থকাৰ সময়ত কেম্পৰ হাইজিনৰ শ্বিডিউলটো কি হ'ব, কেনেকৈ থাকিব লাগিব, আমি যদি বেশি দিনের পৰা আছো যেতিয়া দহ দিন এতিয়া হৈ গল বহুত গিতা কেম্পত, তাত এটা অৰ্গেনাইজ সিস্টেম আমি কেনেকে ক্রিয়েট কৰিব পাৰো সো দেট তাত কোনো ধৰণৰ বিপদ আপদ বা বেমাৰৰ প্ৰাদুৰ্ভাৱ নহয়, এইখিনিৰ ওপৰত কাম কৰা হৈছে। আমি ইয়াত তিনিটা ডিষ্ট্ৰিক্টত আমাৰ ছজন সাতজনকে টীম আছে, আমি কেম্পে কেম্পে গৈ আছো, গৈ পেলাই যিখিনি আমাৰ এছিয়ৰ মিনিমাম ফেচিলিটি গাইডলাইন মতে যিখিনি হ'ব লাগে তাৰ মতে আমি এটা এনালিচিছ কৰি পেলাই কেম্পৰ সার্ভিস ইমপ্ৰুভমেণ্ট প্লেন বনাব কাৰণে এডমিনিষ্ট্ৰেশ্যনক সহায় কৰি আছো। লগতে আমি এইটোও এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে আমি কেনেকৈ সকলো এন জি অ' যিবিলাক কাম কৰি আছে তেওঁলোকৰ মাজত এটা সমন্বয় স্থাপিত কৰি আমি ৰাজ্য মানে যিটো জিলা প্ৰশাসনৰ লগত এটা কোৰ্ডিনেটেড একশ্যনৰ এটা পাথৱে আমি ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ ওপৰতো আমি কাম কৰি আছোঁ। এইখিনি আমি জিলা প্ৰশাসনৰ লগত বহি জিলা প্ৰশাসনৰ থ্ৰুতে যিবিলাক বিভিন্ন বিভাগ আছে যিবিলাক শিশুৰ কাৰণে কাম কৰে তেওঁলোকৰ লগত মিলি কৰি আছোঁ কামখিনি।
1: হয়, কানু ডাঙৰীয়া, আপুনি এটা কথা উল্লেখ কৰিছে যে প্ৰধানকৈ অংগনবাদী কেন্দ্ৰ বা যিবিলাক আপোনাৰ প্ৰাইমাৰী স্কুল আছে সেই ঠাইবিলাকত আপোনালোকে ফ'কাছ কৰিছে, কিয়নো সেই ঠাইবিলাক পলসে বালিয়ে পুতি পেলাইছে, গতিকে তাত কেনেদৰেনো আপুনি কৈছে খোৱা পানীৰ কথাটো, যোগান ধৰাৰ কথা, এই দিশত কেনেধৰণৰ ব্যৱস্থা লৈছে, এই তাৎক্ষণিকভাৱে ইমিডিয়েট কি কি ব্যৱস্থা লৈছে এইবিলাক অংগনবাদী কেন্দ্ৰ, স্কুল, ছাৰ প্ৰেমাইছেছ চাফা কৰাৰ পৰা হাইজিন মেইনটেইন কৰালৈকে?
0: হয়, আমি দেখা পাইছো ইতিমধ্যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ফ্ৰম ডে ওৱান তেখেতে বাৰে বাৰে এম্ফেচাইজ কৰি আছে, তেখেতৰ প্ৰত্যেকটো নিৰ্দেশনাত শিশু এটা চেণ্টাৰ বা কেন্দ্ৰবিন্দু হিচাপত আমি দেখা পাইছো প্ৰথমৰ পৰাই এইখিনি ভাৱনা।

0: চিন্তা আছিলে যে আমাৰ শিশুসকলৰ যিটো নৰ্মেল, বেক টু নৰ্মেল লাইফত আনিবৰ কাৰণে যিটো অৱদান আছে আংগনবাড়ী কেন্দ্ৰ বা স্কুলৰ, তাক আমি কেনেকৈ প্ৰায়ৰিটাইজ কৰিব পাৰোঁ, যাৰ ফলত আমি আজি দেখা পাইছোঁ যে খুব প্ৰায়ৰিটি হিচাপত স্কুলবিলাকক, আংগনবাড়ীবিলাকক ডিচিল্ড কৰা, মানে বেক টু নৰ্মেল কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে। তাৰ কাৰণে SOP ৰেডি কৰা হৈছে যে এটা হাইজিন পদ্ধতি অৱলম্বন কৰি পেলাই কেনেকৈ আমি বেক টু নৰ্মেল হৈ স্কুলত আহিব পাৰিম, এইটো প্ৰচেষ্টা চলি আছে। যুদ্ধকালীন তৎপৰতাৰে এডমিনিষ্ট্ৰেশ্যন বা বিভাগখিনিয়ে প্ৰচেষ্টা চলাই আছে, বিভিন্ন বেচৰকাৰী সংগঠনো তেওঁলোকে এইটো কাৰ্যসূচী আমি দেখিছো যে সহায়তা আগবঢ়াই দিছে। আৰু এইখিনি যিহেতু মানে এটা, মই যেনেকে কলো, এইটো এটা আনপ্ৰেচিডেণ্টেড ডিজাষ্টাৰ আছিল, স্কেলটো বহুত হিউজ, হয়তো আমাৰ অলপ সময় লাগিব, কিন্তু আমি প্ৰচেষ্টা চলাই যাব লাগিব যিমান সোনকালে পাৰো, শিশুসকল যিমান সোনকালে এইবিলাক গতিবিধিৰ লগত, আমাৰ আংগনবাড়ী কেন্দ্ৰই হওক বা স্কুলৰ লগত হওক, যুক্ত হ'ব, ইমানে তেওঁলোকে লাহে লাহে চাইক'চ'চিয়েলি নৰ্মেলি কানেক্ট কৰিব পাৰিব। যিমান দিন আমি তেওঁলোকে আঁতৰাই থাকিব এনেকুৱা ধৰণৰ পৰিস্থিতিত, কেম্পৰ নিচিনা পৰিস্থিতিত, ডিভাষ্টেশ্যনৰ মাজতে যদি তেওঁলোকৰ চিন্তাধাৰা থাকে, সেইটো তেওঁলোকৰ কাৰণে খুব মানে এটা দীৰ্ঘকালীন এটা হেৰি হ'ব পাৰে। তাৰ কাৰণে চৰকাৰে, আমাৰ ডিষ্ট্ৰিক্ট, জিলা প্ৰশাসনে আৰু সকলোৱে মিলি এটা বহুত, মানে এইটো বস্তু সবতকৈ বেছি ভাল লগা যে ইমান ডিভাষ্টেশ্যন হোৱাৰ পিছতো আমি শিশুসকলক এটা কেন্দ্ৰ হিচাপত ৰাখিছো, মানে এজ গভৰ্ণমেণ্ট, এজ পিপল, যাৰ কাৰণে আমি দেখিছো যে বিভিন্নখিনি ব্যৱস্থা এতিয়া হৈ আছে। গভৰ্ণমেণ্টে ওৱান বাই ওৱানকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা, আমাৰ টেক্সট বুকে হওক বা বিভিন্ন ধৰণৰ ইউনিফৰ্ম যোগান দিয়া বা কেছ এচিষ্টেঞ্চ দিয়া বা স্কুল বেক টু নৰ্মেল কৰা, যিবিলাক প্ৰচেষ্টা চলি আছে, এইটো চলি থাকিব, সময় লাগিব, কিন্তু আমি এইটো ভাবিব লাগিব যে আমি যেতিয়া এতিয়া অলপ আপুনি যেনেকে কৈছে ৰিকভাৰীটো এটা প্ৰচেছ হয়, প্ৰচেছটোত আমি ভাবিব লাগিব যে কেনেকে আমি এই বস্তুটো মনত ৰাখি, যিটো ইম্পেক্ট মনত ৰাখি পেলাই আমি আকৌ নৰ্মেল গতিবিধিলৈ আগবাঢ়ি যাওঁ। যিবিলাক স্পেচিয়েল নীড ওলাই আহিব শিশুসকলৰ, যিটো অভিজ্ঞতা তেওঁলোকে এতিয়া ইতিমধ্যে কৰি গৈছে, তেওঁলোকক কেনেকে আমি বিশেষকে ছাপৰ্ট দিব পাৰোঁ, এইকেইটা ডিষ্ট্ৰিক্টত যিকেইটা বহুত বেছি এফেক্টেড হৈছে, এইটো চাব লাগিব থ্ৰু স্কুল, থ্ৰু আংগনবাড়ী চেণ্টাৰ, চ' ডেট তেওঁলোকৰ এই যে অভিজ্ঞতাটো, এই এক্সপিৰিয়েঞ্চটো লং টাৰ্ম কিবা এটা ফুটপ্ৰিণ্ট ক্ৰিয়েট নকৰে।
1: হয় হয়। আৰু আমি আপোনাৰ পৰা যিটো জানিছোঁ যে এনেকুৱা ধৰণৰ পৰিস্থিতি সকলোৱে লগ লৈ কাম কৰি আছে সেই অঞ্চলত, আপোনাৰ দীঘলীয়া অভিজ্ঞতা আছে, তো এনেকুৱা ধৰণৰ এতিয়া যে পুনৰ সংস্থাপন, যিটো ৰেষ্টৰেশ্যন এণ্ড ৰিহেবিলিটেশ্যন, ৰেষ্টৰেশ্যন পাৰ্টটো বাৰু অকণমান হৈ গ'ল, কিন্তু ৰিহেবিলিটেশ্যনৰ কথাটো ডাঙৰ চিন্তাৰ কাৰণ হৈছে। আপুনিতো তেনেকুৱা কৈছে দেশৰ বিভিন্ন ঠাইতো দেখিছে, এইবাৰ অকণমান বেলেগ অসমৰ যিটো ডিভাষ্টেশ্যন হৈছে, গতিকে ধৰক কিমানমান সময়ৰ প্ৰয়োজন হ'ব বা কিমান কষ্ট কৰিব লাগিব, এই ক্ষেত্ৰত কিবা আপোনাৰ এছেছমেণ্ট কৰিছে নেকি বাৰু?
0: এতিয়া জেনেৰেলি এনেকে পৰ্যায়ত এটা প্ৰচেষ্টা হাতত লোৱা হয় যিটো পষ্ট ডিজাষ্টাৰ নিড এছেছমেণ্ট বুলি কয়। এতিয়া গভৰ্ণমেণ্ট ডেমেজ এছেছমেণ্টত গৈ আছে, তেখেতলোকে লাহে লাহে পষ্ট ডিজাষ্টাৰ নিড এছেছমেণ্টো আৰম্ভ কৰিব। পষ্ট ডিজাষ্টাৰ নিড এছেছমেণ্টটো এটা কম্প্ৰিহেনচিভ ৰিকভাৰী ৰিকনষ্ট্ৰাকশ্যন প্লেন ড্ৰ কৰিবলৈ হেল্প কৰে। পষ্ট ডিজাষ্টাৰ নিড এছেছমেণ্টত আপুনি ইমিডিয়েট ইনফ্ৰাষ্ট্ৰাকচাৰ অনলি ইম্পেক্টটো নাচাই, আপুনি অভাৰঅল এছপেক্টটো চাই, বহুত ইকনমিক এণ্ড নন ইকনমিক নেচাৰ অফ লছেছ এণ্ড ডেমেজ অফ দ্য ডিজাষ্টাৰ, সেই প্ৰচেষ্টাটো হোৱাৰ পিছতে আমি ৰিকভাৰীৰ এটা টাইম লাইন দেখা পাম। এতিয়া আমি ৰিকভাৰী কৰোঁতে সদায় এটা প্ৰিন্সিপল হিচাপত ফলো কৰিব লাগে, বিল্ড বেক বেটাৰ, মানে আগত যদি কিবা স্পৰ্শকাতৰতা আছিলে সেইটো আঁতৰাই আমি কেনেকে উই কেন বিল্ড বেক বেটাৰ, সেই বিল্ড বেক বেটাৰ প্ৰিন্সিপলটো প্ৰত্যেকটো পৰ্যায়ত আমাৰ মনত ৰাখিব লাগিব, যে যদি এটা বিদ্যালয় এনেকুৱা পৰ্যায়ত আছিলে য'ত বানপানী আহিলে ফটককে ক্ষতিগ্ৰস্ত হ'ব, আমি যেতিয়া এইটোক ৰিবিল্ড কৰিম, ইন হোৱাট মেনাৰ উই শুড ৰিবিল্ড, চ' ডেট অহা বানপানী যদি এনেকুৱা হয় ইট ইজ লেছ এফেক্টেড। আৰু এই প্ৰিন্সিপলটো কৰিবৰ কাৰণে মই ভাবোঁ যে এইটোত অলপ সময়ৰ প্ৰয়োজন হ'ব। আমি যিমানকেইটা ডাঙৰ দুৰ্যোগৰ অভিজ্ঞতা দেখিছো, যিবিলাকত যিমান বেছি ইম্পেক্ট পৰিছে সেইবিলাক ৰিবিল্ড কৰোঁতে হয়তো অলপ সময় লাগিব, বাট এই সময়টো এতিয়া নিৰ্ধাৰণ কৰাটো বহুত ডিফিকাল্ট, ইট উইল বি এচাৰ্টেইন অনলি আফটাৰ দ্য পষ্ট ডিজাষ্টাৰ নিড এছেছমেণ্ট ইজ ডান। সেইটো হোৱাৰ পিছত আমি ইণ্ডিভিজুৱেল প্লেন পাব পাৰিম ফৰ স্পেচিফিক ডিপাৰ্টমেণ্টছ, যে কেনেকে কি উপায়ত কি ষ্ট্ৰেটেজি অৱলম্বন কৰি অভাৰঅল ৰিকভাৰী ৰিকনষ্ট্ৰাকশ্যনটো হ'ব। বা তাত মই যেনেকে কৈ গ'লো যে সবতকৈ ইম্পৰ্টেণ্ট বস্তু যে ৰাছ কৰিব প্ৰয়োজন নাই, আমি ভাবিব লাগিব যে আমি বিল্ড বেক বেটাৰটো কেনেকে ইণ্টিগ্ৰেট কৰোঁ, কাৰণ এইটো এটা নো ডাউট এইটো এটা ডাঙৰ দুৰ্যোগ হৈছে, বাট এভৰি ডিজাষ্টাৰ অলছ' ব্ৰিংছ অপৰচুনিটি, যে আমি মানে অতীতত হোৱা ভুলবিলাক কেনেকে আমি কাৰেক্ট কৰিব পাৰিম, বা অতীতত থকা যিবিলাক স্পৰ্শকাতৰতা আছিল এইবিলাক আমি কেনেকে কাৰেক্ট কৰি পেলাই এটা ভাল এটা ভৱিষ্যত আমি নিৰ্মাণ কৰিব পাৰিম। এই ৰিকনষ্ট্ৰাক্ট

প্রভাতী তরঙ্গ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: कभी नहीं देखा?
1: मैं कबूतरों का मुखिया हूँ। हम सब पास के जंगल से आए हैं और दाना चुगने जा रहे हैं।
0: अच्छा अच्छा, लेकिन सुनो भाइयों सुनो, एक शिकारी आएगा, अपना जाल बिछाएगा, तुम्हें पकड़ ले जाएगा, मार मार कर खाएगा। सुनो भाइयों सुनो।
2: ईमान पड़े राष्ट्रीय শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালী খুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। ইয়াৰ আগেয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কালি সন্ধিয়া অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি 10খন জিলা ক্ৰমে গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত 2টা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা 9 আগষ্টৰ পৰা ক্ষয় ক্ষতি জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিব। বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰখনত আবদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ'ব।
4: আমি সকলোৱে জানো যে যমুনাৰ পানী দৰিকালৈকে যায়, দৰিকাৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যায়। ব্ৰহ্মপুত্ৰৰ পানী ওপৰত উফন্দি থকাৰ কাৰণে দৰিকাৰ পানী যাব পৰা নাই, তাৰ ফলত যমুনাৰ পানীখিনিও দৰিকালৈ যাব পৰা নাই। কেনেকে পাম্প আদি ইউজ কৰি আমি পানীটো সোনকালে পঠাব পাৰোঁ আমি চেষ্টা কৰিম, আৰু ভৱিষ্যতে কি স্থায়ী সমস্যা সমাধান হ'ব তাৰ বিষয়ে আমি আলাপ আলোচনা কৰিম।
3: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক কল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ

0: পুনতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। ডিব্ৰুগড়ৰ ডঃ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ে চলিত শিক্ষাবৰ্ষৰ বাবে মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে শ্যামজীৰ আশীৰ্বাদ আৰু সহযোগ শীৰ্ষক দুটা শিক্ষাবৃত্তি প্ৰদানৰ ঘোষণা কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কেট 2026 উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনৰ 5 বছৰীয়া পাঠ্যক্ৰমত অধ্যয়নৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম দিন অহা 10 আগষ্ট। সবিশেষ তথ্যৰ বাবে 03732320 9 9 4357 6161 এই দুটা যোগাযোগ নম্বৰত যোগাযোগ কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, পম্পা ঝন, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনো পৰাগ মালা লাইভ। অনুষ্ঠানটি আগবঢ়াব অস্মিতা ভাগৱতীয়ে। नमस्कार, परागमाला लाइव में मैं अस्मिता आप सभी श्रोताओं का स्वागत करती हूँ। आज है 5 अगस्त और आज जन्मदिवस है बॉलीवुड की एक बेहद प्रतिभाशाली अदाकारा की। आइए सुनते हैं गीत, फिर आपको अंदाज़ा हो जाएगा कि वे कौन हैं।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: ये आकाशवाणी गुवाहाटी का महाबाहु है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: এখনি প্ৰামাণ্য আলেখ্য, জ্যোতিচিত্ৰবন, সৃষ্টিৰ এক অনন্য যাত্ৰা।
2: অসমৰ সংস্কৃতি, সাহিত্য, সংগীত আৰু অভিনয় কলাৰ ইতিহাসত এক উজ্জ্বল নাম জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ সপোন, তেওঁৰ দৃষ্টিভংগী আৰু শিল্প সাধনাৰ এক জীৱন্ত স্মৃতি হৈছে জ্যোতিচিত্ৰবন। জ্যোতিচিত্ৰবন কেৱল এটি ষ্টুডিঅ' নহয়, অসমৰ চলচ্চিত্ৰ আন্দোলনৰ এক শক্তিশালী ভেটি, য'ত অসংখ্য সপোনে বাস্তৱৰ ৰূপ লাভ কৰিছে।
3: 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল অসমৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি জয়মতী। এই ছবিখনে অসমীয়া চলচ্চিত্ৰৰ নতুন যুগৰ সূচনা কৰিছিল। সেই মহান শিল্পীগৰাকীৰ স্মৃতি অম্লান কৰি ৰাখিবলৈ আৰু অসমত চলচ্চিত্ৰ নিৰ্মাণৰ সুবিধাৰ্থে অসম চৰকাৰে গুৱাহাটীৰ কাহিলীপাৰাত স্থাপন কৰে জ্যোতিচিত্ৰবন।
2: এই জ্যোতিচিত্ৰবনৰে আৰম্ভণি, প্ৰতিষ্ঠা আৰু আঁৰৰ কিছু কাহিনী জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ দেৱে আমাক এনেদৰে জনায়।
4: অসমীয়া চলচ্চিত্ৰ জগতক এক সুন্দৰ ৰূপলৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়াসেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জ্যোতিচিত্ৰবনৰ দৰে এটা ফিল্ম ষ্টুডিঅ' আৰু তেখেত যেতিয়া বিধায়ক হৈ আছিলে, এইটো তেখেতে বিচাৰিছিলে। দুটা সাংস্কৃতিক জগতৰ খুব সুন্দৰ প্ৰতিষ্ঠান, আমাৰ ৰবীন্দ্ৰ ভৱন আৰু জ্যোতিচিত্ৰবন, এই দুটা তেখেতৰে এটা প্ৰস্তাৱ আছিলে আৰু সেই মৰ্মেই অসমীয়া চলচ্চিত্ৰ জগতখনক আগুৱাই নিবৰ কাৰণে জ্যোতিচিত্ৰবনৰ প্ৰতিষ্ঠা হয়। আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যি সপোন, সেই সপোনৰ যিটো ষ্টুডিঅ' আছিলে সেইটো আছিলে গহপুৰৰ। প্ৰথমতে তেওঁ প্ৰতিষ্ঠা কৰিছিলে, সেই ষ্টুডিঅ'ৰ নাম আছিলে চিত্ৰবন। পৰৱৰ্তী সময়ত সেই চিত্ৰবনৰ নামটোৰ আগত স্বনামধন্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে জ্যোতি শব্দটো লগাই পেলাই ইয়াত জ্যোতিচিত্ৰবন নামাকৰণে নামাকৃত কৰিব

0: কাৰণে উপদেশ দিছিলে আৰু সেই মৰ্মে জ্যোতিষচিত্ৰবন ৰখা হ'ল। আৰু মই ভাবোঁ যে অসমীয়া চলচ্চিত্ৰ জগতখনক জ্যোতিষচিত্ৰবনৰ যি অৱদান, সেই অৱদান আমি নিশ্চিতভাৱে শলাগ ল'ব লাগিব।
1: এখন চলচ্চিত্ৰ কেৱল অভিনেতা অভিনেত্ৰীৰে সম্পূৰ্ণ নহয়, ইয়াৰ আঁৰত থাকে বহুজন মানুহৰ পৰিশ্ৰম। জানোচোন আহক জ্যোতিষচিত্ৰবনৰ সৈতে অধ্যক্ষ বিদ্যাসাগৰৰ যাত্ৰাটোৰ বিষয়ে।
0: জ্যোতিষচিত্ৰবন বুলি ক'লে আমাৰ মাজত এটা বেলেগ অনুভৱ আছিলে, শিহৰণ আছিলে। আমি যিহেতু গান গোৱা মানুহ, জ্যোতিষচিত্ৰবনত এটা গান ভিডিঅ' বা ৰেকৰ্ডিং কৰিবলৈ বিচৰাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমি খুব মানে যে জ্যোতিষচিত্ৰবনত যাম, তেনেকুৱা এটা আমাৰ কিউৰিয়াচিটি আছিলে। আৰু জ্যোতিষচিত্ৰবন যিহেতু আমাৰ সকলোৰে প্ৰাণৰ এটা অনুষ্ঠান, গতিকে জ্যোতিষচিত্ৰবনক আমি সকলোৱে ভাল পাওঁ। কিন্তু জ্যোতিষচিত্ৰবনৰ লগত মই এনেকৈ যে জ্যোতিষচিত্ৰবনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিম সেই কথাটো মই ভবা নাছিলোঁ কোনোদিনে। কিন্তু যেই নহওক, মোৰ সৌভাগ্য যে মই আজি ইমান এটা পবিত্ৰ অনুষ্ঠানত মই অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ সুচাৰুৰূপে নিয়াৰিকৈ কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ।
1: চলচ্চিত্ৰৰ আত্মা হৈছে সংগীত। এটা দৃশ্যৰ অনুভূতি, আবেগ, উত্তেজনা বা নীৰৱতাৰ গভীৰতাক সঠিকভাৱে দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সংগীতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেই দিশৰ পৰাই জ্যোতিষচিত্ৰবনত সংগীত ব্যৱস্থাপনাক বিশেষ গুৰুত্ব দিয়া হয়। জ্যোতিষচিত্ৰবনত চলচ্চিত্ৰ, তথ্যচিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, সংগীত ভিডিঅ' আদি বিভিন্ন প্ৰকল্পৰ বাবে সংগীত পৰিকল্পনা আৰু শব্দ ব্যৱস্থাপনাৰ সুবিধা উপলব্ধ। ইয়াত সংগীত পৰিচালক, গায়ক গায়িকা, বাদ্যযন্ত্ৰী, শব্দ অভিযন্তা আৰু আন কাৰিকৰী কৰ্মীসকলে একেলগে কাম কৰি চলচ্চিত্ৰ বা অনুষ্ঠানৰ প্ৰয়োজন অনুসৰি সংগীত সৃষ্টি আৰু ৰেকৰ্ডিং সম্পন্ন কৰে। জ্যোতিষচিত্ৰবনৰ সংগীত ব্যৱস্থাপনাই কেৱল চলচ্চিত্ৰ নিৰ্মাণতেই সীমাবদ্ধ নহয়। অসমৰ লোকসংগীত, আধুনিক সংগীত, সাংস্কৃতিক অনুষ্ঠান, তথ্যচিত্ৰ আৰু সৃষ্টিশীল অডিঅ' প্ৰকল্প সংৰক্ষণ আৰু বিকাশতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ জৰিয়তে অসমৰ বহু শিল্পী, সংগীত পৰিচালক আৰু শব্দ কাৰিকৰীসকলে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে। প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ লগে লগেই ডিজিটেল অডিঅ' ৰেকৰ্ডিং, কম্পিউটাৰ ভিত্তিক সংগীত সম্পাদনা আৰু উন্নত শব্দ প্ৰযুক্তিৰ ব্যৱহাৰে জ্যোতিষচিত্ৰবনৰ সংগীত ব্যৱস্থাপনাক অধিক আধুনিক আৰু সময় উপযোগী কৰি তুলিছে। ফলস্বৰূপে ইয়াত নিৰ্মিত সংগীত আৰু শব্দৰ মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা হৈছে।
2: মই বিজয় কুমাৰ নাথ। ইয়াত এতিয়া মই এডিশ্যনেল চিফ চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছোঁ। মই চাকৰি জইন কৰিছিলোঁ 2002 আগষ্ট, তো তেতিয়াৰ পৰা কাম কৰি আছিলোঁ। আৰু মই মনো ফৰ্মেটৰ পৰাই মই কাম কৰা, মানে ডাবিং, চাউণ্ড ডিজাইন আৰু মিক্সিং। তো এতিয়া এট প্ৰেজেণ্টলি আমি এতিয়া ইয়াতে জ্যোতিষচিত্ৰবনত আমাৰ ফেচিলিটিছখিনি অকণমান কৈ দিছোঁ। আমাৰ আছে ডাবিঙৰ সুবিধাখিনি আছে, তাৰপাছত 5.1 মিক্সিং সুবিধাখিনি আৰু আপোনাৰ লগতে ষ্টিৰিঅ' মিক্সটো। ষ্টিৰিঅ' মিক্সটো আজিকালি খুব কম চলে, এতিয়াতো আপোনাৰ 5.1 মিক্সিংটোৱে মানে অসমত এতিয়া চলি আছে। আমাৰ ইয়াতে যদিও ডলবি চিষ্টেমটো অহা নাই মানে অসমত, কিন্তু আমাৰ ছেটআপবোৰ এনেকৈ এতিয়া ৰেডি কৰা আছে যাতে গোটেইখিনি আপগ্ৰেড কৰিব পাৰোঁ। তো এতিয়া আমাৰ ইয়াতে সুবিধা বুলি ক'ব গ'লে ডাবিঙৰ ফুল ফেচিলিটিখিনি আছে আৰু মেক্সিমাম কমাৰ্চিয়েল যিমানকেইখন এতিয়ালৈকে মানে বহুতখিনি, এই লাষ্ট আপোনাৰ ৰত্নাকৰৰ পৰা বা আগৰখিনিতো আছে, মই নকওঁ বাৰু, লেটেষ্ট আপোনাৰ এইটো ছেটআপত, নতুন ছেটআপটোত শ্ৰী ৰঘুপতিৰ পৰা যিমানকেইখন গৈছে, মানে বিদুৰ ভাই, শ্ৰী ৰঘুপতি, এতিয়া লাষ্ট চুপা চুপিখন গ'ল, ককা দেউতা নাতি হেতি গ'ল, গোটেইবোৰ ডাবিং ইয়াতে ময়ে কৰা এইবোৰ। তো সেইখিনি হ'ল ডাবিঙৰ কথাখিনি। কিবা এটা অসুবিধাবশতঃ আমি চাউণ্ড ডিজাইনৰ চেপ্টাৰটো এতিয়া ক্লোজ কৰিছোঁ, আমি আগলৈকে আমি আকৌ আৰম্ভ কৰিম, সেইটো কৰি আছিলোঁ এটা সময়লৈকে, আজি দুবছৰ আগলৈকে, এতিয়া সেইটো বন্ধ কৰিছোঁ অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে। আৰু 5.1 ছেটআপটো এইটো দেখিছে আপোনালোকে, এইটো মানে নেশ্যনেল ষ্টেণ্ডাৰ্ড, মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আৰু। তো কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমাৰ এই আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ পূজাৰ পৰা ইয়াতে ফুল ফ্লেজেডলি কাম আৰম্ভ হ'ব। আধুনিক প্ৰযুক্তি বুলি ক'ব গ'লে এতিয়া গোটেইখিনিতো এতিয়া আজিকালি চব ডিজিটেলাইজে হৈ গৈছে ন, চ' সেই গোটেইখিনি ফেচিলিটি আছে। আমি এতিয়া ডাবিঙত নিয়েণ্ডো ছফ্টৱেৰ ইউজ কৰি আছোঁ উইথ এনালগ মিক্সাৰ আৰু জেনেলেক স্পীকাৰ,

0: মানে যিখিনি এতিয়া মানে যিখিনি চলি আছে এট প্ৰেজেণ্ট আমাৰ সেইখিনি ইকুইপমেণ্টছ আছে, আৰু আমাৰ যিহেতুকে গভৰ্ণমেণ্ট এটা ষ্টুডিঅ' হয় ন, চ' আমাৰ ইকুইপমেণ্টছখিনিৰ লগত কম্পেয়াৰ কৰোঁ মানে বেলেগ অসমৰখিনিৰ বাকী তুলনাত এইখিনি আমি আমি এতিয়া ওপৰতে আছোঁ, তাৰমানে মানে ইকুইপমেণ্টৰ ফালৰ পৰাই হওক বা মেন পাৱাৰৰ ফালৰ পৰাই হওক, এতিয়া চিনেমা যিকেইখন আমি কৰি আছোঁ কমাৰ্চিয়েলেই হওক বা এয়াই হওক, এতিয়া মই আজি এখন এতিয়া পঠিয়াই দিছোঁ এখন ৰাভা চিনেমা, এইখন পঠিয়াব কম্পিটিশ্যনত এইটো, আৰু বাকী এতিয়া আপুনি এই ছেটআপটো দেখিছেই গোটেই কৃষ্টি প্ৰজেক্টৰ কৃষ্টি চাৰাউণ্ড স্পীকাৰ এইবোৰ এভিডৰ, ইয়াতে মানে ছাৰ্ফেচ কণ্ট্ৰল মেক মেচিন আপোনাৰ প্ৰটুল ছফ্টৱেৰ একদম আপগ্ৰেড ভাৰ্চন গোটেইখিনি আছে, তাৰমানে একদম কমকৈ ক'ব গ'লে বেলেগ ক'ব নালাগে তাতেই গম পাব আপোনালোকে, এতিয়া আমাৰ যিখিনি ছফিষ্টিকেটেড ইকুইপমেণ্টছ মানে যিখিনি মানে ধৰি লওক কি দুটা আমাৰ যিখিনি পইচা ইনভেষ্টমেণ্ট আমি গভৰ্ণমেণ্টে কৰাটো, চ' ডেফিনেটলি কোনো ডাউট নাই তাতে বহুত কষ্টলি হয় আচলতে আমাৰ। এতিয়া ধৰি লওক আমি এতিয়া ডাবিঙেই কৰি আছোঁ, ডাবিঙত আমি পাৱাৰ আমাৰ দুটা ছিষ্টেমত কৰি আছোঁ, পাৱাৰ আৱাৰ 700 আৰু শ্বিফ্ট মানে 3 hours শ্বিফ্ট আছে তাতে 1500 মানে 500 পৰে। এতিয়া ঘটনাটো হ'ল যিহেতুকে গভৰ্ণমেণ্ট ষ্টুডিঅ' সেইটো হিচাপত আমি আচলতে 1000 য'ত মই 700 কৈ আছোঁ তাতে 1200 মিনিমাম হ'ব লাগে। চ' অৰিহণা বুলি কওঁতে মানে মই এটা এক্সাম্পল দিছোঁ, তো অৰিহণা বুলি ক'ব লগা হ'লে এই যে আমি 500 বা 600 পাৰ আৱাৰ কমত কৰি আছোঁ, একমাত্ৰ কৰি আছোঁ আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কৰি আছোঁ, আৰু সেইটো মোৰ কথা নহয়, আমাৰ জ্যোতি চিত্ৰবন যেতিয়া জন্ম হৈছিল সেইটোৱে পাৰ্পজতে যাতে অসমৰ প্ৰডিউচাৰ্ছ ডাইৰেক্টৰ বা ফিল্ম মেকাৰ যোনেই হওক মানে তেওঁলোকক এইখিনি আৰ্থিকভাৱে মানে যাতে জ্যোতি চিত্ৰবনে মানে অসম চৰকাৰৰ ফালৰ পৰা যাতে সকাহ দিব পাৰে।
1: প্ৰকৃতি আৰু প্ৰযুক্তিৰ এক অপূৰ্ব সমন্বয় হৈছে জ্যোতি চিত্ৰবন। বিশাল সেউজীয়া পৰিৱেশ, বিভিন্ন ধৰণৰ চিত্ৰগ্ৰহণ উপযোগী স্থান আৰু সুন্দৰ পৰিকল্পনাই ইয়াক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। চহৰৰ কোলাহলৰ মাজতো ইয়াৰ শান্ত পৰিৱেশে সৃষ্টিশীল চিন্তা আৰু শিল্পচৰ্চাৰ বাবে অনুকূল বাতাৱৰণ গঢ়ি তোলে। জ্যোতি চিত্ৰবন কেৱল ছবি নিৰ্মাণৰে স্থান নহয়, বহু সময়ত বিভিন্ন পৰিচালনা, অভিনয়, সম্পাদনা, কেমেৰা, শব্দগ্ৰহণ আদি বিষয়ত কৰ্মশালা আৰু প্ৰশিক্ষণৰো আয়োজন কৰে। নৱপ্ৰজন্মৰ বহু শিল্পীয়ে ইয়াৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিছে।
2: নতুন প্ৰজন্মক আমি সদায় এপ্ৰিচিয়েট কৰি আহিছোঁ আৰু খুব ব্ৰিলিয়েণ্ট, খুব টেলেণ্টেড আৰু ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়ে জনা, ষ্টাডি কৰা ভাল ভাল ল'ৰা ছোৱালী আছে, আমি সদায় সেইটোক সদায় এপ্ৰিচিয়েট কৰিছোঁ, সদায় গুৰুত্ব দিওঁ। কিন্তু এটা চৰকাৰী ব্যৱস্থা আছে ইয়াত, আমাৰ যিসকল ইয়াত কৰ্মচাৰী আছে তেওঁলোকৰ মানে মই জীৱিকাৰ কথাটো কৈ আছোঁ, মই এইটো প্ৰসংগ বেলেগত আনিম যে ইয়াত আমাৰ টেকনিচিয়ান যথেষ্ট আমাৰ প্ৰয়োজন হয়। এতিয়া আমাৰ মানুহ কিছু পৰিমাণে কমিছেও, সেই পোষ্টখিনি আমি ল'বৰ কাৰণে আমি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি নিশ্চিতভাৱে ইয়াত সুযোগ দিয়াটো আমাৰ নিতান্তই প্ৰয়োজনীয়। দ্বিতীয় কথা হ'ল কি, ৱৰ্কশ্বপবিলাক যিবিলাক হয় সেইবিলাক জানিবৰ কাৰণে আমাৰ যিটো ৱেবছাইট আছে জ্যোতি চিত্ৰবন, সেইটোত আমি বিভিন্ন

ইয়াতে মজিয়াতে জন্মগ্ৰহণ কৰা, যিখন আমাৰ ভূপেন হাজৰিকা ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট যিখন আছে, সেই ইনষ্টিটিউটখন ইয়াতে জন্ম হৈছিলে আৰু ইয়াৰ পৰাই বহুত ল'ৰা ছোৱালী জন্ম হৈছে। আজি বম্বেত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ প্ৰীতম পৰা আদি কৰি দেৱজিৎ চাংমাই ইয়াতে পঢ়ি যোৱা, গতিকে ভাল ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা আমাৰ প্ৰডাক্ট হৈছে। মই ভাবোঁ যে এটা সময়ত সেই ল'ৰা ছোৱালী যিখিনি ভাল ল'ৰা ছোৱালী আছে তেওঁলোকে জ্যোতিষচিত্ৰখনত কৰ্মৰত হ'ব পাৰিব আৰু বিভিন্ন বিষয়ত যিবিলাক ৱৰ্কশ্বপ হয় তেওঁলোকে আহি অংশগ্ৰহণ কৰিব পাৰে। তাৰ উপৰিও যদি কোনোবাই স্পেচিয়েলি কেমেৰা, এক্টিং, লাইট, ডাইৰেকশ্যন ইত্যাদি সম্পৰ্কে পঢ়িব বিচাৰে তেতিয়াহ'লে যিখন চৰকাৰৰ ভূপেন হাজৰিকাৰ ৰিজনেল টেলিভিশ্যন ইনষ্টিটিউট আছে চাংচাৰীত, তাত গৈ তেখেতসকলে পঢ়িব পাৰিব। আগতে চিনেমাৰ যিবিলাক চাউণ্ড ডিজাইন আছিলে সেইবিলাক এটা নৰ্মেল ষ্টেৰিঅ' ছিষ্টেমত হৈছিলে, এতিয়া গোটেই ব্যৱস্থাটোক তাক 5.1 বা 5.7 ডলভি যাক কোৱা হয়, এই গোটেই ছিষ্টেমটো এটা মডাৰ্ণ টেকন'লজি য'ত মানুহে চাই ভাল পায়। আজি ছাপ'জ মোৰ ৰাইট ছাইডে কোনোবাই ফায়াৰিং কৰিছে, গুলিটো মোৰ ৰাইট কাণৰ পৰাই চাউণ্ডটো আহিব লাগিব। মোৰ বেক ছাইডে কোনোবাই এটেক কৰিছে, মই শুনি থাকোঁতে মই গম পাম যে মোক বেক ছাইডে এটেক কৰিছে। সেই যিটো টেকন'লজি, সেই টেকন'লজিটো জ্যোতিষচিত্ৰখনত বৰ্তমান আছে। আৰু যিখিনি আমাৰ কালাৰ কাৰেকশ্যনৰ যিখিনি ব্যৱস্থা থাকে, এখন চিনেমা যদি আমি ভাবিছোঁ যে ৰাতিপুৱাৰ এটা ব্ৰিজৰ শ্বট আমি ল'লোঁ, ব্ৰিজৰ শ্বটটো আমি তাক ৰাতিপুৱাও কৰি দিব পাৰোঁ, সেই ব্ৰিজৰ শ্বটটো ছেম শ্বটটো আমি ইভিনিঙো কৰি দিব পাৰোঁ। যিখিনি টেকন'লজি, সেই গোটেই টেকন'লজিখিনি ইয়াত আছে। কিন্তু মই আহ্বান জনাম যে সকলো প্ৰযোজক, পৰিচালক সকলো আহক, কাৰণ জ্যোতিষচিত্ৰবন অনুষ্ঠানটো মই ইয়াত বহি আছোঁ, এইটো মোৰ অনুষ্ঠান নহয়, সকলোৰে আমাৰ প্ৰাণৰ অনুষ্ঠান। গতিকে প্ৰযোজকসকল আহিলে ইয়াত নিশ্চিতভাৱে কাম কৰাৰ আমি সুবিধা ব্যৱস্থা যিহেতু আছে পাব আৰু অনুষ্ঠানটো চলি থাকিব। আমাৰ এনুৱেলি এটা ডেভেলপমেণ্টৰ কাৰণে গভৰ্মেণ্টৰ ফালৰ পৰা আমাক এটা ফাণ্ডিং কৰা হয়। আৰু ডাঙৰ কথাটো হৈছে যে ইয়াত যিবিলাক এতিয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোৱেই হওক, আমাৰ এটা অডিটৰিয়াম যিটো ৰেভিনিউ জেনেৰেট হয় সেইটোৱেই হওক, বা আমাৰ এখন ডাঙৰ ফ্ল'ৰ যিখনত আমাৰ শ্বুটিঙৰ ছেটবিলাক বনোৱা হয়, এইখিনি আচলতে অলমষ্ট 69 মানতেই কনষ্ট্ৰাকশ্যন কৰা। গতিকে সেইখিনি বস্তুখিনি মেইনটেনেঞ্চ কৰিব লাগে, প্লাছ তাৰ উপৰিও আমি নতুন নতুন কিছুমান প্ৰজেক্ট ল'বলগীয়া হয়। সেইখিনি ডেভেলপমেণ্টৰ কাৰণ, ডেভেলপমেণ্টৰ যিখিনি পইচা আহে, সুদক্ষ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জ্যোতিষচিত্ৰবনৰ যাতে আৰু উজ্জীৱিত হৈ থাকে, তাৰ যাতে নিজস্ব এটা ৰেভিনিউ ভাল জেনেৰেট হয়, তাৰ কাৰণে মই এটা আহ্বান জনাইছিলোঁ যে মোক আমাক জ্যোতিষচিত্ৰবনত এটা ভাল সুন্দৰ অত্যাধুনিক এটা অডিটৰিয়াম লাগে। গতিকে আমাৰ এটি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, প্ৰায় 1000 আসনযুক্ত এটা অডিটৰিয়াম, প্ৰায় 54 কোটি টকাৰ ব্যয় সাপেক্ষে আমাৰ এইটো চলি আছে। গতিকে সেইটো ইমান এটা হিউজ এমাউণ্ট পাৰ্টিকুলাৰ এটা প্ৰজেক্টৰ কাৰণে আজিলৈকে দিয়া তেনেকুৱা ৰেকৰ্ড নাই, এইটোৱে প্ৰথম দিছে। গতিকে আমি তেনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ যাতে আমাৰ ৰেভিনিউটো আমি নিজে জেনেৰেট কৰিব পাৰোঁ আৰু ৰেভিনিউৰ দ্বাৰা আমি যাতে আকৌ বেলেগ এটা প্ৰজেক্টৰ কাম কৰোঁ।

0: জ্যোতিচিত্ৰবনৰ প্ৰতিটো সফল সৃষ্টিৰ আঁৰত থাকে এক বিশাল দল। কেমেৰাৰ সন্মুখত দেখা পোৱা শিল্পীসকলৰ লগতে কেমেৰাৰ আঁৰত নীৰৱে কাম কৰি থকা বহু কাৰিকৰী কৰ্মীৰ অক্লান্ত পৰিশ্ৰম, দক্ষতা আৰু সৃষ্টিশীলতাই এখন চলচ্চিত্ৰ পূৰ্ণতা প্ৰদান কৰে। এতিয়া আমি জানোচোন আহক জ্যোতিচিত্ৰবনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কাৰিকৰী কৰ্মীৰ সৈতে। তেওঁলোকৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম এই প্ৰতিষ্ঠানৰ সৈতে তেওঁলোকৰ যাত্ৰা কেনে, কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা আৰু জ্যোতিচিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ কেনেধৰণৰ অৱদান আগবঢ়াইছে।
1: নমস্কাৰ, মই বিতুমণি গোস্বামী ক'লোঁ জ্যোতিচিত্ৰবনৰ। আপোনালোকে নিশ্চয় অৱগত যে জ্যোতিচিত্ৰবন উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চৰকাৰী চলচ্চিত্ৰ অনুষ্ঠান আৰু ভাৰতবৰ্ষৰ প্ৰথম এইটো চলচ্চিত্ৰ অনুষ্ঠান চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত। 68 প্ৰতিষ্ঠা হৈছিল। আৰু ইয়াত আপোনালোকে জানে যে এখন চিনেমা কৰিবলৈ হ'লে জ্যোতিচিত্ৰবনৰ পৰাই আপোনালোকে সকলো বস্তু পাব পাৰে। ইয়াত যেনেকৈ কেমেৰা হওক, লাইট হওক, বাকী আপোনাৰ এডিটিং ছেটআপ, ছাউণ্ডৰ কাম ইয়াত কৰিব পাৰে,

0: আপুনি শ্বুটিং ফ্লোৰ কিছুমান আছে, শ্বুটিং স্পট আছে আমাৰ, তাৰপিছত এডিটিং কৰিব পাৰে, ডলবি চাউণ্ডৰ কাম কৰিব পাৰে, গোটেইখিনি আপুনি কালাৰ গ্ৰেডিঙৰ কামো ইয়াত কৰিব পাৰে। এখন চিনেমাৰ কাৰণে যি যি কৰিব লাগে সম্পূৰ্ণ ছেটআপ আছে। গতিকে আপোনালোকে আহিব পাৰে। আৰু ইয়াতে আমাৰ যিহেতু চৰকাৰী আৰু এই অনুষ্ঠানটো জন্ম হৈছিলে অসমীয়া চলচ্চিত্ৰ জগতক বা অসমীয়া প্ৰডিউচাৰ ডাইৰেক্টৰসকলক সুবিধা হোৱাকৈ বা কম খৰচত যাতে এখন অসমীয়া চিনেমা কৰিব পাৰি, অসমীয়া চলচ্চিত্ৰক উদগনি যোগোৱাৰ কাৰণেই এই জ্যোতি চিত্ৰখন প্ৰতিষ্ঠা হৈছিলে। গতিকে সকলোৱে আহক, এই সুবিধাখিনি গ্ৰহণ কৰক। আৰু নতুন নতুন ল'ৰা ছোৱালীবিলাকো আহে, আমাৰ ইয়াত এটা আৰ্কাইভ আছে, আপোনালোকে দেখিছে আৰ্কাইভত আমাৰ আৰম্ভণিৰ পৰা যিমান আমাৰ ইকুইপমেণ্টছ আছে সেইখিনি আমি সংৰক্ষিত কৰি ৰাখিছোঁ। সেইখিনিৰ পৰা আমাৰ বিভিন্ন কলেজ হওক ইউনিভাৰ্চিটিৰ পৰা আহে, মাছ কমিউনিকেশ্যনৰ ল'ৰা ছোৱালীবিলাক আহে, তেওঁলোকে ষ্টাডি কৰে এইবিলাকৰ ওপৰত। গতিকে আৰম্ভণিৰ পৰাই কেনেকৈ চেঞ্জ হৈছে এনালগ ছিষ্টেমৰ পৰা, প্ৰথমতে চাউণ্ডৰ 2 ট্ৰেক আহিল, 4 ট্ৰেক আহিল, 8 ট্ৰেক আহিল, 24 ট্ৰেক আহিল, তাৰপিছত ডিজিটেলাইজ হৈ গ'ল, গোটেইখিনি ইকুইপমেণ্টছ আমাৰ ইয়াত আছে। কেমেৰাবিলাকো তেনেকৈ চেঞ্জ হৈ গ'ল, প্ৰায় 10 বছৰৰ পৰা আপোনাৰ ৰিলৰ কামবিলাক উঠি গৈছে, এতিয়া সম্পূৰ্ণ ডিজিটেলাইজ হৈছে। গতিকে আমাৰ ইয়াত গোটেইখিনি বস্তু আছে, আৰু যদি আহে প্ৰেক্টিকেলি চাব পাৰে। আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিটো মেড ইন জাৰ্মানৰ পৰা যিটো মেচিন আনিছিলে, তেনেকুৱা এটা হুবহু মেচিন আমাৰ ইয়াতো আছে, যিটো আমি এডিটিং কৰিব পাৰোঁ। আমাৰ সেইটো তেজপুৰত আছে, তাত সংৰক্ষণ আছে, আৰু আমাৰ ইয়াতো সেই ধৰণৰ মেচিন আছে। আৰু এতিয়া বৰ্তমান যিখিনি আমাৰ ইকুইপমেণ্ট আছে, এতিয়া কেমেৰাটোৱে আপোনালোকে গম পাইছে যে প্ৰায় 3 কোটি টকা দামৰ কেমেৰা, সেইটো ভাৰতবৰ্ষত 6টামানহে আছে তেনেকুৱা ধৰণৰ কেমেৰা। আৰু আমাৰ চাউণ্ডৰো তেনেকৈ, আৰু ইয়াৰ পৰা বহুখিনি চিনেমা কৰিবলৈ নেশ্যনেল এৱাৰ্ড পাইছে, ইণ্টাৰনেশ্যনেল লেভেলকো যাবলৈ সক্ষম হৈছে আমাৰ ইয়াৰ পৰা। গতিকে এইখিনি আৰু বহু কথা আছে। এতিয়া আমি ইয়াৰ দ্বাৰাই সকলোকে অনুৰোধ কৰোঁ, আহক।
1: জ্যোতি চিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতৰ বিকাশত এক অবিস্মৰণীয় অৱদান আগবঢ়াই আহিছে। ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীল দৰ্শনক ভিত্তি কৰি গঢ়ি উঠা এই প্ৰতিষ্ঠানটোৱে কেৱল এখন চলচ্চিত্ৰ ষ্টুডিঅ' হিচাপেই নহয়, অসমৰ শিল্প, সংস্কৃতি, সাহিত্য, ভাষা আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ এক শক্তিশালী মাধ্যম হিচাপেও নিজৰ পৰিচয় গঢ়ি তুলিছে। চলচ্চিত্ৰ, তথ্যচিত্ৰ, চমু ছবি, টেলিভিশ্যন অনুষ্ঠান, সংগীত, অডিঅ' আৰু অন্যান্য অডিঅ' ভিজুৱেল সৃষ্টি ইয়াৰ জৰিয়তে এক নতুন গতি লাভ কৰিছে। একে সময়তে নতুন চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, চিত্ৰগ্ৰহণকাৰী আৰু কাৰিকৰী কৰ্মীসকলক সৃষ্টিশীল পৰিৱেশ আৰু প্ৰয়োজনীয় সুবিধা প্ৰদান কৰি জ্যোতি চিত্ৰবনে অসমৰ চলচ্চিত্ৰ জগতলৈ এক নতুন প্ৰজন্মৰ বাট কঢ়িয়াই আনিছে। এতিয়া আমি জানোচোন আহক জ্যোতি চিত্ৰবনৰ সৈতে জড়িত এগৰাকী ব্যক্তিৰ পৰা জ্যোতি চিত্ৰবনৰ সৈতে তেওঁৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিষয়ে।
2: নমস্কাৰ, মোৰ নাম ৰাজীৱ দত্ত, মই পৰিচালক হিচাপে বৰ্তমান কাম কৰি আছোঁ আৰু দূৰদৰ্শনৰ ইন হাউচৰ প্ৰগ্ৰেমবোৰৰ সৈতেও জড়িত হৈ আছোঁ। জ্যোতি চিত্ৰবনৰ কথা ক'বলৈ গ'লে, মই জ্যোতি চিত্ৰবনৰ লগত জড়িত শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰাৰ দিনৰ পৰাই, আৰু মই যেতিয়া শিৱপ্ৰসাদ ঠাকুৰ ছাৰৰ লগত কাম কৰিছিলোঁ তেতিয়া মই সহকাৰী পৰিচালক হিচাপে অস্তৰাগ বুলি এখন আমি চিনেমা কৰিছিলোঁ, আৰু সেই চিনেমাখনৰ জৰিয়তে জ্যোতি চিত্ৰবনৰ সকলো সা সৰঞ্জাম আমি ব্যৱহাৰ কৰিছিলোঁ আৰু 16 কেমেৰাটো আমি লৈছিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে মই জ্যোতি চিত্ৰবনৰ লগত জড়িত হৈ আছোঁ। আৰু কিছুদিনৰ আগতে আমি কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকল ছাত্ৰ ছাত্ৰীসকলে লগ হৈ 60-70 জনমান ছাত্ৰ ছাত্ৰীয়ে লগ হৈ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ, জ্যোতি চিত্ৰবনৰ প্ৰথম হলটোত। আৰু বহুত বছৰৰ পৰা জ্যোতি চিত্ৰবনৰ লগত মই জড়িত হৈ আছোঁ, আৰু জ্যোতি চিত্ৰবনৰ লগত জড়িত হোৱাৰ প্ৰথম মোৰ পৰিচালনাৰ ছবি আছিলে দ্য ফেচ। আমি সেই দ্য ফেচখন আমি জ্যোতি চিত্ৰবনৰ

আচলতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ বহুতো দৃশ্য। আৰু তাৰ পাছতে মই সহকাৰী পৰিচালক হিচাপে মৰীচিকা আৰু আহি আছে বুলি এখন ছবিটো মই ছবিৰ সমূহ দৃশ্যগ্ৰহণ আমি জ্যোতি চিত্ৰগ্ৰহণৰ লগত জ্যোতি চিত্ৰগ্ৰহণতে কৰিছিলোঁ। কাৰণ চিনেমাখনৰ আধা সংখ্যক চিনসমূহ চিনেমাৰ লগত জড়িত হোৱাৰ কাৰণে আমি জ্যোতি চিত্ৰগ্ৰহণৰ চৌহদতে আমি চিত্ৰগ্ৰহণ কৰিছিলোঁ। আৰু মোৰ এটা কথা ভাল লাগে, মোৰ অলপ ঘৰুৱা নিচিনা বৰ্তমান সময়ত জ্যোতি চিত্ৰগ্ৰহণৰ চেয়াৰমেন চাহাব বিদ্যাসাগৰ দা আৰু বাকীসমূহ যিখিনি কৰ্মচাৰী আছে তাতে সকলো লগতে মোৰ অলপ বন্ধুত্বমূলক ব্যৱহাৰ, গতিকে কাম কৰিলে ঘৰৰ নিচিনা লাগে। আৰু বেলেগৰ কথা নাজানো, মোৰ বিশেষকৈ লাগে। আৰু বিশেষকৈ ধৰক আমি তাৰ ষ্টুডিঅ'সমূহৰ বস্তুসমূহ যদি ব্যৱহাৰ কৰোঁ, যেনে আমি মই ৰিচেণ্ট আৰু এখন টেকনিকেল ডাইৰেক্টৰ হিচাপে কাম কৰিছিলোঁ, ডাইৰেক্টৰ ডক্টৰ জয় বৰা, সূৰ্যবিহীন ৰাতিপুৱা বৰ্তমান সময়ত আমাৰ এই ছবিখন মিক্সিঙত আছে। আমি জ্যোতি চিত্ৰগ্ৰহণৰ কেমেৰাটো লৈছিলোঁ আৰু চব বস্তুখিনি জ্যোতি চিত্ৰগ্ৰহণৰ পৰাই লৈছিলোঁ। কিন্তু ধৰক আমি যেতিয়া বুকিং কৰোঁ, ধৰক আমি প্ৰথম 20 দিনৰ কাৰণে কেমেৰাটো বুক কৰাৰ পাছত আমাৰ আমাৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে, একচুৱেলি মোৰ লগত ইমান এটা আন্তৰিকতা হৈ গৈছে। আৰু 5 দিন বেছিকৈ ব্যৱহাৰ হ'লেও হয়তো আকৌ ফৰ্ম তাতে ফৰ্ম পূৰাবগৈ লাগে, তেতিয়াহে আকৌ দিয়ে, এক্সচেঞ্জ কৰে। তো সেই অনুপাতে আমাৰ প্ৰতি তেওঁলোকৰ এটা দায়িত্বও আছে। ধৰক আমি তেনেকৈ যেনেকৈ তেওঁলোকৰ সম্পদসমূহ আমি ব্যৱহাৰ কৰোঁ, সেই তেনেকৈ আমি সুচাৰুৰূপে আমি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে সেই ক্ষেত্ৰত ষ্টুডিঅ'ৰ আমাৰ ভাল, মানে সেই কাইলৈ আকৌ কৈ দিব, কাইলৈ কেমেৰাটো বুক কৰিব দিয়ে, আমি আকৌ তেনেকৈ বুক কৰোঁ। ধৰক আৰু জ্যোতি চিত্ৰগ্ৰহণৰ এডিটিং কক্ষটো ডাবিং কৰিছোঁ, এডিটিং আৰু শ্বুটিঙৰ সকলো সা সৰঞ্জামে উপযোগী। গতিকে সুদূৰ ভৱিষ্যতত যাতে অসমীয়া উদ্যোগটোক জ্যোতি চিত্ৰগ্ৰহণে আৰু বিশ্ব দৰবাৰলৈ লৈ যাব পাৰে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জ্যোতি চিত্ৰগ্ৰহণৰ সকলো সা সৰঞ্জামে বৰ্তমান সময়ত অসমীয়া ছবি জগতৰ কাৰণে উপযোগী। বিশেষভাৱে জ্যোতি চিত্ৰগ্ৰহণৰ যিটো 5.1 চাউণ্ডৰ যিটো ব্যৱস্থা চেয়াৰমেন চাহাবে এতিয়া বৰ্তমান সময়ত কৰিছে, এইটো সঁচাকৈ অসমীয়া ছবি জগতৰ কাৰণে বেছি উপযোগী। গতিকে বাহিৰত গৈ নকৰিলেও 5.1 মিক্সিংটো ইয়াতে কৰিব পাৰিব। আৰু বিশেষকৈ কালাৰৰ কাৰণেও মেচিনটো বহুত আপডেট, গতিকে সকলো মানুহে জ্যোতি চিত্ৰগ্ৰহণতে, আপুনি যদি আজিৰ সময়ত এখন ছবি জ্যোতি চিত্ৰগ্ৰহণত সোমায়, গতিকে কমপ্লিট ছবিখন ৰাইজৰ বাবে তাতে কৰি উলিয়াই লৈ যাব পৰা এটা ব্যৱস্থা আছে। গতিকে বৰ্তমান সময়ত বাহিৰৰ পৰাও জ্যোতি চিত্ৰগ্ৰহণৰ কেমেৰা জ্যোতি

চাবৰ কাৰণে ৰখিও থাকোঁ। আৰু তেনেকুৱা স্মৃতি বহুত আছে। বাৰিষাৰে বৰষুণে বুলি এটা দিকচুৰ গীত আমি তাতে চিত্ৰগ্ৰহণ কৰিছিলোঁ, জ্যোতিচিত্ৰভৱনৰ ফ্ল'ৰত। গানটো একচুৱেলি বৰষুণৰ ওপৰত আছিল, গোটেই ৰাতিটো আমি বৰষুণেৰে উদয় শংকৰে কোৰিঅগ্ৰাফ কৰিছিল। গতিকে সেই তেনেকুৱা স্মৃতি বহুত আছে। বিশেষকৈ মোৰ সদায় মনত থাকিব সেই বাঘ চাবলৈ যোৱাটো, বাঘ চাবলৈ ৰোৱাটো। আৰু সময়ত ধৰক এতিয়া কঁঠালৰ ছিজন, এতিয়া জ্যোতিচিত্ৰভৱনত যেতিয়া আপুনি কাম কৰে তেতিয়া কঁঠাল খাবলৈ পাব, তেনেকুৱা বহুত মধুৰ স্মৃতি আছে। গতিকে জ্যোতিচিত্ৰভৱনটো সঁচাকৈ ক'বলৈ গ'লে অসমীয়া ছবি জগতৰ এটা মেৰুদণ্ড স্বৰূপ।

0: এখন চলচ্চিত্ৰ কেৱল বিনোদন নহয়, ই এখন সমাজৰ ইতিহাস, সংস্কৃতি, অনুভৱ আৰু সপোনৰ প্ৰতিফলন। সেই সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত জ্যোতিচিত্ৰবনৰ অৱদান অনস্বীকাৰ্য। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শ আৰু সৃষ্টিশীলতাৰ জ্যোতিৰ বুকুত লৈ আজিও এই চিত্ৰবনে আগুৱাই লৈ গৈছে অসমৰ চলচ্চিত্ৰৰ গৌৰৱময় যাত্ৰা। সময় সলনি হৈছে, প্ৰযুক্তিও সলনি হৈছে, কিন্তু শিল্পৰ ভাষা আৰু সৃষ্টিৰ স্পৃহা আজিও একেই। সেই স্পৃহাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যোতিচিত্ৰপণৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ভৱিষ্যতৰ নতুন প্ৰজন্মৰ হাতত সৃষ্টিৰ ধাৰা তুলি দি অসমৰ চলচ্চিত্ৰ, সংস্কৃতি আৰু সৃষ্টিশীলতাক জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ শক্তিশালী মাধ্যম হিচাপে জ্যোতিচিত্ৰবন অধিক সমৃদ্ধ হওক, এয়াই আমাৰ আন্তৰিক কামনা।
1: জ্যোতিচিত্ৰবন সৃষ্টিৰ এক অনন্য যাত্ৰা, প্ৰামাণ্য আলেখ্য শুনি শুনিলে যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूँ।
1: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
2: আজি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডা ডাঙৰীয়াই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বানাকান্ত ৰাইজৰ দুৰ্দশা দেখিছে আৰু মই নিশ্চিত যে তেখেতে প্ৰধানমন্ত্ৰী গোটেই কথাখিনি ক'ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম।
1: ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কালি সন্ধিয়া অসমত উপস্থিত হয়। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তেওঁক আদৰণি জনায়। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বিগত চৌবিশ ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি দহখন জিলাৰ গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। এই বানত 28টা ৰাজহ চক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। একেদৰে 1,22,000ৰো অধিক লোক সম্প্ৰতি বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ আৰু গোলাঘাট জিলাত দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি স্বাস্থ্যসেৱাৰ বিভিন্ন দিশৰ বুজ লয়। তেওঁ চিকিৎসালয়খনৰ বহিঃ বিভাগ, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগ, শিশুৰোগ বিভাগকে ধৰি কেইবাটাও বিভাগৰ আন্তঃগাঁথনি, চিকিৎসা সা সুবিধা আৰু চিকিৎসাৰ মান পৰ্যালোচনা কৰে। ইয়াৰ পাছতে তেওঁ এখন বৈঠকত মিলিত হয়। এই বৈঠকত নলবাৰী জিলা স্বাস্থ্য বিভাগৰ স্বাস্থ্য সূচক, বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচীৰ অগ্ৰগতি আৰু স্বাস্থ্য ব্যৱস্থাপনা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। চিকিৎসকসকলৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে চিকিৎসা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক নাৰায়ণ ডেকা, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডঃ পি অশোক বাবুকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থা দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈয়ে নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমৰ প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ পুণ্যতিথি উপলক্ষে দিয়া বাৰ্তাত কয় যে দেশৰ স্বাধীনতা আন্দোলন তথা অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত এইগৰাকী মহান জননেতাৰ ভূমিকাক অসমবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। আজি আলাবৈ ৰণৰ স্মৃতি দিৱস। 1669 চনৰ আজিৰ দিনটোতে আহোম আৰু মোগল সেনাৰ মাজত উত্তৰ গুৱাহাটীৰ সমীপৰ আলাবৈত এই যুদ্ধ সংঘটিত হৈছিল। ইতিহাসৰ পাতত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা আলাবৈ ৰণত অসমৰ 10,000 সেনাই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।

0: অসমীয়া সেনাৰ বীৰত্ব আৰু ত্যাগক সোঁৱৰণ কৰি প্ৰতি বছৰে আজিৰ দিনটোতে আলাবৈ ৰণস্মৃতি দিৱস পালন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে 10,000 বীৰ অসমীয়া সেনানীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 10,000 শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই আলাবৈ স্মৃতিসৌধ নিৰ্মাণৰ পদক্ষেপ লৈছে আৰু এই কাম পূৰ্ণগতিত চলি আছে। বিহাৰৰ ইটাভাটাত নিৰ্যাতনৰ বলি হোৱা ধুবুৰীৰ 7গৰাকী নাবালিকাক নিজ ঘৰলৈ ঘূৰাই অনাৰ লগতে পক্সো আইনৰ অধীনত অভিযুক্ত ইটাভাটাৰ মালিকক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে বিহাৰৰ এটা ইটাভাটাত কাম কৰিবলৈ গৈ শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা ধুবুৰী জিলাৰ 7গৰাকী নাবালিকাক কালি বিহাৰ আৰক্ষীয়ে ধুবুৰীলৈ আনি আইনগত প্ৰক্ৰিয়াৰ মাজেৰে ধুবুৰীৰ শিশু কল্যাণ সমিতিক চমজাই দিয়ে। জিলাখনৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 47 লোকৰ ভিতৰত বিহাৰৰ চাহৰাজা চহৰৰ ধামচাইনী অঞ্চলৰ ষ্টাৰমাৰ্কা ইটাভাটালৈ জীৱিকাৰ সন্ধানত যোৱা লোকসকলৰ ভিতৰত কেইবাটিও শিশু আৰু কিশোৰী আছিল। অভিযোগ অনুসৰি ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ অবেশ কাৰ্ণী আৰু তেওঁৰ সহযোগীসকলে শ্ৰমিকসকলক অবৈধভাৱে আবদ্ধ কৰি ৰাখি মজুৰি নিদিয়াকৈ কামত খটুৱাইছিল আৰু লগতে 7গৰাকী নাবালিকাক শাৰীৰিক নিৰ্যাতনো চলাইছিল। এই ঘটনাৰ পাছত কেইবাজনো শ্ৰমিকে ইটাভাটাটোৰ পৰা পলায়ন কৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰোৱাত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। গুৱাহাটীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত অহা 9 আগষ্টত সপোন মাধুৰী দত্ত সোঁৱৰণী ছাত্ৰীৰ একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ অসমভিত্তিত হ'বলগীয়া এই প্ৰতিযোগিতা 16 বছৰৰ পৰা 24 বছৰ বয়সৰ ছাত্ৰীৰ বাবে মুকলি থাকিব। লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ'বলগীয়া এই প্ৰতিযোগিতাৰ পঞ্জীয়ন আজি নিশা 12 বজালৈ মুকলি থাকিব। বিজয়ী প্ৰথম 3গৰাকী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে আন এগৰাকী প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। প্ৰতিযোগীসকলে প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ 600018766681 আৰু 99572157300 নম্বৰত যোগাযোগ কৰিব পাৰিব। দৰং আৰক্ষীয়ে অভিযান চলাই কালি সন্ধিয়া বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। মঙলদৈ থানাৰ অন্তৰ্গত 2 নম্বৰ বেজপাৰাত নগৰবাসী দিশৰ পৰা আহি থকা এখন বাহনত অভিযান চলাই নিচাযুক্ত সামগ্ৰীৰ লগতে নগদ 2,00,000 টকা, কেইবাটাও মোবাইল, গাড়ীৰ পঞ্জীয়ন নম্বৰ প্লেট আৰু অন্যান্য সা সামগ্ৰী উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হবিবৰ ৰহমান, ইউছুফ আলী আৰু সঞ্জীৱ কলিতা নামৰ 3জন লোকক আটক কৰে। অধিক তথ্যৰ বাবে আটকাধীন লোককেইজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বান পৰিস্থিতি জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলি শিৱসাগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ প্ৰকাশ। বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ কল্পতৰু। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত। গীতটি দীনবন্ধু চিনেমাৰ পৰা লোৱা হৈছে। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে নগাঁৱৰ পৰা গৌতম, নীলু, কমল, ভাস্কৰ আৰু সুৰভিয়ে।

0: অধ্যায়, আমার লোকপিয়ন, আমার বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
2: শ্ৰোতাসকলে কল্পতৰু শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

এবাৰ শুনক অহেতুক চিনেমাৰ এটি গীত। গীতটি গাইছে জুবিন গাৰ্গে। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে দেৰগাঁৱৰ পৰা লুনা, মাইনা, বিজু, প্ৰদীপ আৰু পিংকিয়ে, আৰু গুৱাহাটীৰ পৰা ববী, মিতুল, সুমি, ৰাজা, বাবু আৰু জিন্তিয়ে।

শ্রোতাসকলে শুনি আছে কল্পতরু। অনুষ্ঠানত এবাৰ শুনক মঞ্জুৎস্না মহন্তৰ কণ্ঠৰীতি গীত। গীতটি শুনিবৰ বাবে অনুৰোধ কৰিছে নলবাৰীৰ পৰা সাগৰ, পাপু, লাটু আৰু বকুৰ পৰা উৎপল, সীমান্ত আৰু বিকিয়ে।

মঞ্জুৎসনা মহন্তৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ কল্পতৰু। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইডিউৰ বুলনি।

সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকল, বুলনিত আজি আপোনালোকৰ বাবে লৈ আহিছোঁ লগ পাওঁ আহক শিতান্তি। এই শিতানত আজি আপোনালোকে এনে এগৰাকী বিদুষী অসমীয়া মহিলাক লগ পাব যিগৰাকীয়ে আমেৰিকাৰ শীৰ্ষ 1% চিকিৎসকৰ মাজত স্থান লাভ কৰিছে। কৰ্কট ৰোগৰ চিকিৎসা, শিক্ষাদান আৰু আলোসন্ধানী গৱেষণাৰ জৰিয়তে বিশ্বৰ চিকিৎসা জগতত উজলি উঠা এইগৰাকী অসমীয়া চিকিৎসক বিজ্ঞানী ডাক্তৰ সংগীতা গোস্বামী। এগৰাকী গৱেষক চিকিৎসক বিজ্ঞানী হিচাপে তেওঁ কৰা গৱেষণাক প্ৰত্যক্ষভাৱে ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কামত বিশেষভাৱে গুৰুত্ব দিছে ডাক্তৰ গোস্বামীয়ে। তেওঁৰ নেতৃত্বত চলি থকা গৱেষণাই কৰ্কট ৰোগৰ ইমিউনোথেৰাপী, এপিজেনেটিক্স আৰু কৰ্কট কোষৰ জিনীয় বিশ্লেষণেৰে চিকিৎসাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ইমিউনোথেৰাপীৰ সহায়ত কেনেকৈ ৰোগীৰ শৰীৰৰ নিজস্ব ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম কৰি তুলিব পাৰি, সেই বিষয়ত ডাক্তৰ সংগীতা গোস্বামীৰ গৱেষণা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে সমাদৃত হৈছে। ডাক্তৰ গোস্বামীৰ

গৱেষণাই উদ্ভাৱন কৰা নতুন চিকিৎসা পদ্ধতি আৰু ইমিউনোথেৰাপি কৌশল ইতিমধ্যে ক্লিনিকেল ট্ৰায়েল পৰ্যায়ত উপনীত হৈছে। বৈজ্ঞানিক অৱদানৰ স্বীকৃতিস্বৰূপে এইগৰাকী অসম কন্যাক জেমছ পি এলিছন প্ৰতিষ্ঠানৰ ইনেগুৰেল মেম্বাৰ হিচাপেও নিৰ্বাচন কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত উদ্ভাৱনৰ দিশত দেখুওৱা অসাধাৰণ অৱদানৰ বাবে তেওঁ প্ৰখ্যাত ফেকাল্টি স্কুলাৰ বঁটাও লাভ কৰিছে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আমেৰিকা যুক্তৰাষ্ট্ৰৰ এম ডি এণ্ডাৰছন কেন্সাৰ চেণ্টাৰত চিকিৎসা গৱেষণা আৰু অধ্যাপনা কৰি থকা ডাঃ সংগীতা গোস্বামীৰ জন্ম হৈছিল গুৱাহাটীৰ ভৰলুমুখত। তেওঁৰ পিতৃ অমৰেশ গোস্বামী, মাতৃ মিনি গোস্বামী প্ৰতিভা, মেধা আৰু অধ্যৱসায়ৰ জৰিয়তে বিশ্বৰ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত নিজকে সুপ্ৰতিষ্ঠিত কৰি অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা ডাঃ সংগীতা গোস্বামী বাইদেউৰ সৈতে ফোনযোগে কৰা বাৰ্তালাপৰ সম্পাদিত ৰূপ আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ বাসিন্দা ডাঃ সংগীতা গোস্বামী বাইদেউৰ ব্যক্তিগত আৰু পেছাগত দিশৰ লগতে কৰ্কট ৰোগৰ চিকিৎসা সম্পৰ্কীয় কথাৰে এয়া আজিৰ লগ পাওঁ আহক।

0: বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক উদ্ভাৱন আৰু কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ আপুনি আগবঢ়োৱা অৱদানে ইতিমধ্যেই সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। কৰ্কট ৰোগৰ চিকিৎসাৰ দিশত আপোনাৰ নেতৃত্বত হোৱা আলোকসন্ধানী গৱেষণাৰ যি যাত্ৰা, সেই বিষয়ে কিছু কথা আপোনাৰ মুখেৰে আমি জানিবলৈ ইচ্ছুক। কৰ্কট ৰোগ সম্পৰ্কীয় কথা বতৰা পতাৰ পূৰ্বে আপোনাৰ নিজৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ। কওকচোন, ভৰলুমুখৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছলৈ আপোনাৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?
1: প্ৰথমতে আন্তৰিক ধন্যবাদ এই সাক্ষাৎকাৰটোৰ কাৰণে। দেশে বিদেশে বহুতবোৰেই সাক্ষাৎকাৰ দি থকা যায়, কিন্তু এনেকৈ অসমীয়াত সাক্ষাৎকাৰ এটা দিব পৰাটো সদায় মোৰ কাৰণে এটা বিশেষ অনুভৱ। চিকিৎসা বিজ্ঞান বা কৰ্কট ৰোগৰ গৱেষণাৰ কথা যিটো সুধিছা, মই ভাবোঁ সেইটো সেই সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি এটা স্বাভাৱিক কৌতূহল আছিলে। আৰু ইয়াৰ আঁৰত মোৰ ককাদেউতা হৰিশ গোস্বামী, তেখেত কটন কলেজৰ প্ৰিন্সিপাল আছিলে, কেমিষ্ট্ৰি বিভাগৰ প্ৰফেচাৰ আছিলে। ককাৰ এটা ডাঙৰ প্ৰভাৱ আছে যেন মই পাওঁ, কাৰণ সৰুৰে পৰাই দেখিছিলোঁ, শিকিছিলোঁ যে বিজ্ঞানটো অকল কিতাপত পঢ়া নহয়, বিজ্ঞান মানে সদায় প্ৰশ্ন কৰা, নতুনকৈ চিন্তা কৰা বা উত্তৰ বিচাৰি যোৱা। সেই কৌতূহলটো ৰাখিবলৈকে ককা এটা এনকাৰেজমেণ্ট এটা কৰিছিলে সৰুৰ পৰা। হয়তো সেই কৌতূহলটোৱে আজি মোক এই পথলৈ লৈ গৈছে। আৰু এই যাত্ৰাত মোৰ মা দেউতাৰ অৱদান সৰ্বাধিক বুলি মই কওঁ। তেওঁলোকে সদায় এটা ডাঙৰ সপোন এটা দেখিবলৈকে শিকাইছিলে, কেতিয়াও কোৱা নাছিলে যে এইটো নোৱাৰিবা, বৰঞ্চ সদায় বিশ্বাস কৰিছিলে যে মনত যদি দৃঢ় ইচ্ছা আছে বা নিষ্ঠাৰে কাম কৰিব পৰা, কষ্ট কৰিব পৰা, তেনেহ'লে যিকোনো জেগাতে যিকোনো বিষয়তে নিজৰ এটা পৰিচয় গঢ়ি তোলাটো সম্ভৱ। আৰু সেই বস্তুটো মা দেউতাৰ পৰা শিকি আহিছিলোঁ আৰু সেইদৰেই আগবাঢ়ি গৈছোঁ। তাৰপিছত মই যেতিয়া গুৱাহাটী মেডিকেল কলেজত পঢ়া শুনা কৰি থাকোঁতে MBBSৰ সময়ত প্ৰতিদিনে অসংখ্য ৰোগীৰ সংস্পৰ্শলৈ আহিছিলোঁ, তেতিয়া এটা উপলব্ধি এটা কৰিছিলোঁ যে চিকিৎসাটো কেৱল আজিৰ ৰোগীক সুস্থ কৰাৰ বিষয় নহয়, কাইলৈ ৰোগীৰ বাবে বা উন্নত চিকিৎসা সৃষ্টি কৰাটো সমানে গুৰুত্বপূৰ্ণ। সেই উপলব্ধিটোৱে মোক গৱেষণাৰ পথলৈ লৈ গ'ল। এতিয়া সকলোৱে PG এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে, সেইখিনি সময়তে মই কেনে গৱেষণাৰ পথলৈ যাব পাৰোঁ সেই বিষয়ে মই অলপমান ভবা গুণা কৰিলোঁ। আৰু তেতিয়াই মই দিল্লীৰ CSIR ইনষ্টিটিউট, এটা ইনষ্টিটিউট অফ জিনমিক এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি বুলি, তাতে এটা সুযোগ এটা পালোঁ। সেইটোৱে মোৰ গৱেষণাৰ প্ৰতি থকা যিটো ইণ্টাৰেষ্ট সেইটো দৃঢ় কৰিলে। আৰু সেই দৃঢ়তাৰেই আগবাঢ়ি গ'লোঁ, আমেৰিকালৈ আহিলোঁ। এখন তাতে এটা নতুন দেশ, নতুন পৰিৱেশ, ডেফিনেটলি সহজ নাছিলে, কিন্তু মোৰ এটা সপোন আছিলে এজন ফিজিচিয়ান চাইণ্টিষ্ট হোৱাৰ, অৰ্থাৎ এনে এজন চিকিৎসাটো মা দেউতাৰ পৰা শিকি আহিছিলোঁ আৰু সেইদৰেই আগবাঢ়ি গৈছোঁ। তাৰপিছত মই যেতিয়া গুৱাহাটী মেডিকেল কলেজত পঢ়া শুনা কৰি থাকোঁতে MBBSৰ সময়ত প্ৰতিদিনে অসংখ্য ৰোগীৰ সংস্প

সংস্পৰ্শলৈ আহিছিলোঁ, তেতিয়া এটা উপলব্ধি এটা কৰিছিলোঁ যে চিকিৎসাটো কেৱল আজিৰ ৰোগীক সুস্থ কৰাৰে বিষয় নহয়, কাইলৈ ৰোগীৰ বাবে বা উন্নত চিকিৎসা সৃষ্টি কৰাটো সমানে গুৰুত্বপূৰ্ণ। সেই উপলব্ধিটোৱে মোক গৱেষণাৰ পথলৈ লৈ গ'ল। এতিয়া সকলোৱে পিজি এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে, সেইখিনি সময়তে মই কেনে গৱেষণাৰ পথলৈ যাব পাৰোঁ সেই বিষয়ে মই অলপমান ভবা গুণা কৰিলোঁ। আৰু তেতিয়াই মই দিল্লী CSIR ইনষ্টিটিউট, তাত ইনষ্টিটিউট অফ জিনমিক এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি বুলি, তাতে এটা সুযোগ এটা পালোঁ। সেইটোৱে মোৰ গৱেষণাৰ প্ৰতি থকা যিটো ইণ্টাৰেষ্ট সেইটো দৃঢ় কৰিলে, আৰু সেই দৃঢ়তাৰেই আগবাঢ়ি গ'লোঁ, আমেৰিকালৈ আহিলোঁ। এখন তাতে এটা নতুন দেশ, নতুন পৰিৱেশ, ডেফিনেটলি সহজ নাছিলে, কিন্তু মোৰ এটা সপোন আছিলে এজন ফিজিচিয়ান চাইণ্টিষ্ট হোৱাৰ, অৰ্থাৎ এনে এজন

0: পাইছোঁ। মোৰ দেউতা অসম চৰকাৰ পি ডব্লিউ ডিত গোপ্তানি বিভাগৰ অভিযন্তা আছিলে, পিছলৈকে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিলে। চ' তেওঁৰ চাকৰি সূত্ৰে ট্ৰান্সফাৰেবল জব, গতিকে বেলেগ বেলেগ জেগাত ডেটাৰ পোষ্টিং হৈছিলে, গতিকে আমিও সেই সৰুৰ পৰা বেলেগ বেলেগ জেগা চাবলৈ পাইছোঁ অসমৰ। গতিকে মোৰ স্কুলীয়া জীৱনৰ আৰম্ভণি হৈছিলে নগাঁৱত, একচুৱেলি লিটল ষ্টাৰ স্কুলত। 2.5 বছৰ বয়সতে মায়ে নাম লগাই দিছিলে। সৰুতে বোলে খুব কথা কৈছিলোঁ, প্ৰশ্ন সুধি থাকিছিলোঁ, গতিকে সোনকালে সেই 2.5 বছৰ বয়সতে স্কুলত নাম লগাই দিছিলে। অলপ অলপ মনত পৰে এতিয়া, খুব ধুনীয়া টিচাৰজনী আছিলে। তাতে 1 বছৰ 2 বছৰ কৰাৰ পিছত দেউতা আকৌ ট্ৰান্সফাৰ হৈ বঙাইগাঁৱলৈ গ'লোঁ, আমাৰ সেই BRPL কমপ্লেক্সত। তাতে ড্ৰিম ফ্লাৱাৰ স্কুলত মোৰ প্ৰাথমিক শিক্ষাটো আৰম্ভ হৈছিলে। তাতে পঢ়ি পিছত গুৱাহাটীলৈ ঘূৰি আহোঁ, তাৰপিছত মই মেট্ৰিক পাছ কৰিছোঁ গুৱাহাটী টিচ স্কুলৰ পৰা। তাৰপিছত কটন কলেজত 11-12 কৰিলোঁ। ডেফিনেটলি কটন কলেজৰ সময় চোৱা এটা বিৰাট এটা ধুনীয়া সময় এটা, সেইটো এটা কটাইছোঁ। সেই বন্ধু বান্ধৱ এতিয়াও আছে কটন কলেজৰ পৰা কোৱা বা মেডিকেল কলেজৰ কোৱা, গুৱাহাটী মেডিকেল কলেজত MBBS কৰিলোঁ। গতিকে সেই শৈশৱ কৈশোৰ যিটো কৈছোঁ, এটা এটা ধুনীয়া পৰিৱেশতে ডাঙৰ হ'লোঁ। দুটা পিনে আমাৰ এক্সটেণ্ডেড ফেমিলি আছিলে, গতিকে গৰম বন্ধ বুলিলে মামাৰ ঘৰত যোৱা, আইতাৰ লগত ফুৰিব যোৱা, গতিকে তেনেকে শিপাডাল গুৱাহাটীত খুবেই ডাঠিকৈ এতিয়ালৈকে আছে।
1: কটন কলেজ আৰু গুৱাহাটী মেডিকেল কলেজত অধ্যয়নৰ পাছত দিল্লীত গৱেষণা, তাৰপাছত আমেৰিকালৈ ৰাওনা হ'ল নহয় জানো?
0: সেই গুৱাহাটী মেডিকেল কলেজত পাছ কৰাৰ পিছতে মই তাতে ইণ্টাৰ্ণশ্বিপ কৰি 1 বছৰ কাম কৰি দিল্লীলৈকে যাওঁ। সেইখিনি সময়ত একচুৱেলি GMC পৰা যেতিয়া গুৱাহাটী মেডিকেল কলেজত পঢ়ি আছিলোঁ, এই ফাইনেল MBBSৰ সেইখিনি সময়তে এটা উপলব্ধি এটা হৈছিলে যে চিকিৎসা আৰু গৱেষণা একেটা মুদ্ৰাৰে দুটা পিঠি। গৱেষণাৰ প্ৰতি, মেডিকেল ৰিচাৰ্চৰ প্ৰতি ইণ্টাৰেষ্ট এটা আহিছিলে। 1 বছৰ দিল্লীত কাম কৰিছিলোঁ, এটা সুযোগ পাইছিলোঁ CSIR-ৰ ইনষ্টিটিউট এটাত কাম কৰে 1 বছৰ। সেইটোত মোৰ গৱেষণাৰ প্ৰতি থকা ইণ্টাৰেষ্টটো বাঢ়িলে। তেতিয়া মই এটা ডিচিশ্যন ললোঁ যে মই PhD-টো কৰি লওঁ। সেইকাৰণে মই আমেৰিকাৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিত এপ্লাই কৰিলোঁ। সেইখিনি সময়ত মই বেইলৰ কলেজ অৱ মেডিচিন বুলি এখন প্ৰিমিয়াৰ ইনষ্টিটিউট এখন হিউষ্টন টেক্সাছত, তাতে মই ফুল স্কলাৰশ্বিপ পালোঁ PhD কৰিবলৈ ইমিউনলজিত। আৰু সেইটোৰ কাৰণে মই আমেৰিকালৈ ৰাওনা হ'লোঁ। তাতে মই PhD-টো মই কৰিছিলোঁ ডক্টৰ ডেভিড কৰি এণ্ড ডক্টৰ ফেৰা খৰাডমণ্ডৰ মেণ্টৰশ্বিপত। সেই PhD-টো চেছ কৰি মই গ'লোঁ ইউনিভাৰ্চিটি অফ পিটছবাৰ্গ মেডিকেল চেণ্টাৰ মোৰ ইণ্টাৰনেল মেডিচিনৰ ৰেচিডেঞ্চি কৰিবলৈকে। সেইটো তোমাৰ MD মেডিচিন বুলি কয়। মই তাতে গ'লোঁ, তাতে ইণ্টাৰনেল মেডিচিনত ৰেচিডেঞ্চি কৰিলোঁ। ৰেচিডেঞ্চি চেছ কৰি মই কৰিলোঁ মেডিকেল অনকলজিত ফেলোশ্বিপ MD এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ পৰা। এই যিটো মেডিকেল অনকলজি ফেলোশ্বিপ আমি আমেৰিকাত কওঁ, সেইটো আমাৰ ইণ্ডিয়াত DM বুলি কয়, ডক্টৰেট অফ মেডিচিন। MD এণ্ডাৰচন আমেৰিকাৰ ৱৰ্ল্ড নাম্বাৰ 1 কেঞ্চাৰ ইনষ্টিটিউট, গতিকে মোৰ এইটো সৌভাগ্য এটা আছিলে যে তাতে মই এটা সুযোগ পালোঁ থ্ৰু দিছ কম্পিটিটিভ ইণ্টাৰভিউ প্ৰচেছ এণ্ড এণ্ট্ৰেঞ্চ তাতে মেডিকেল ফেলোশ্বিপটো কৰিবলৈ। তাৰপিছত মই তাতেই ফেকাল্টি হিচাপে জইন কৰিলোঁ। গতিকে সেই গুৱাহাটী মেডিকেল কলেজৰ পৰা আহি ৰিচাৰ্চ কৰি PhD-টো কৰি তাৰপিছত আমেৰিকাত ইমান বছৰ আছোঁ, আজি 2টা দশকেই হ'ব হ'ল আৰু।
1: হয়, কৰ্কট ৰোগৰ গৱেষণা ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত হ'ল আপুনি? আপোনাৰ কৰ্কট সম্পৰ্কীয় গৱেষণাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক সৰলকৈ কওকচোন বাইদেউ।
0: মোৰ গৱেষণাৰ মূল কেন্দ্ৰবিন্দু প্ৰায় আজি 2 দশকেই কেঞ্চাৰৰ ওপৰতে মই কাম কৰি আহিছোঁ। মই MD এণ্ডাৰচনত ফেলো হিচাপে জইন কৰা বা

0: আপোনাৰ কৰ্কট সম্পৰ্কীয় গৱেষণাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক সৰলকৈ কওকচোন বাইদেউ।
1: মোৰ গৱেষণাৰ মূল কেন্দ্ৰবিন্দু প্ৰায় আজি 2 দশকেই কেঞ্চাৰৰ ওপৰতে মই কাম কৰি আহিছোঁ। মই MD এণ্ডাৰচনত ফেল' হিচাপে জইন কৰা বা PhD সময়তো ইমিউনলজিত কেনেকৈ মানে তোমাৰ ইমিউন চেলছবিলাকে কাম কৰে সেইবোৰৰ বিষয়ে মই গৱেষণা কৰিছোঁ। মোৰ যিটো ইমিউনলজি PhD বা মোৰ যিটো এক্সপাৰ্টিজ আছিলে আৰু মই যেতিয়া ইণ্টাৰনেল মেডিচিন ৰেচিডেঞ্চি কৰি আছিলোঁ তেতিয়া প্ৰথম ইমিউনথেৰাপিটো এপ্ৰুভ হৈছিলে 2012ত। প্ৰথম ইমিউনথেৰাপিটো মেলানোমা নামৰ এটা স্কিন কেঞ্চাৰত এপ্ৰুভ হৈছিলে। সেইটোৰ বিষয়ে মই খুব আকৰ্ষিত হৈছিলোঁ কাৰণ সেইটো এটা এটা একদম নতুন পদ্ধতি আছিলে আমি কেনেকৈ কৰ্কট ৰোগ ট্ৰিট কৰোঁ। কাৰণ তাৰ আগতে সদায় কিমোথেৰাপি, ৰেডিয়েশ্যন থেৰাপি বা চাৰ্জাৰী কটাই আমি কৰিছিলোঁ মোষ্টলি। কিন্তু এইটো এটা প্ৰথম নতুন এটা আমি দেখিছিলোঁ যে আমি আমাৰ শৰীৰৰ ইমিউন চিষ্টেমটোক আমি ইউজ কৰিব পাৰোঁ কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈকে। এইটোৱে মোক খুব আকৰ্ষিত কৰিছিলে আৰু তাৰ পৰাই মই সেই গৱেষণাৰ আৰম্ভণি কৰিলোঁ। কাৰণ এজন চিকিৎসক হিচাপে মই যেতিয়া কেঞ্চাৰৰ পেচেণ্ট চাওঁ কিছুমান বস্তু লক্ষ্য কৰা যায় যে এই ইমিউনথেৰাপি যিটোৱে বহুত পেচেণ্টক খুব দীঘলীয়া ৰেছপঞ্চ দিব পাৰে কাৰণ ইয়াতে তুমি বডীৰ নিজৰ ইমিউন চিষ্টেমটোকে শিকাই দিছা যে কেনেকৈ কেঞ্চাৰৰ এগেইনষ্টে যুঁজিব লাগে। কিন্তু তাৰে তুমি যেতিয়া ট্ৰিট কৰা ৰোগীক দেখা যায় যে কিছুমান কৰ্কট ৰোগ যেনে মেলানোমা, লাং কেঞ্চাৰ বা কিডনী কেঞ্চাৰ, ব্লাডাৰ কেঞ্চাৰ সেইবিলাকত ধুনীয়াকৈ ৰেছপণ্ড কৰে। কিন্তু কিছুমান এনেকুৱা কৰ্কট ৰোগ আছে যে পেংক্ৰিয়াছৰ কেঞ্চাৰ, GBM যিটো ব্ৰেইন টিউমাৰ, সেইবিলাক কেঞ্চাৰত এইটোৱে কাম নকৰে। তদুপৰি যিবিলাকত কাম কৰে কিছুমান ৰোগীয়ে খুব ধুনীয়া ফলাফল পায় কিন্তু কিছুমানৰ ক্ষেত্ৰত সেই ফলাফল সম্পূৰ্ণ বেলেগ। গতিকে কিয় কিছুমানে অসাধাৰণ এটা ৰেছপণ্ড পায় আনহাতে কিছুমানৰ নাপায়, সেই কিয় প্ৰশ্নটোৱেই মোৰ গৱেষণাৰ আৰম্ভণি আছিলে। আৰু মই সদায় বিশ্বাস কৰোঁ যে আমি প্ৰতিজন ৰোগীৰ পৰা শিকোঁ যে আমি যদি ভালকৈ লক্ষ্য কৰোঁ প্ৰতিজন ৰোগীৰ পৰা কিয় প্ৰশ্নটো উত্তৰটো থাকে, কিন্তু সেই উত্তৰটো পাবলৈকে আমি আৰু গৱেষণা কৰিব লাগে। গতিকে সেই বেঞ্চ টু বেডছাইড, বেডছাইড টু বেঞ্চ মানে আমি ৰোগী চালোঁ, ৰোগীৰ পৰা কেনেকৈ গৱেষণা কৰিলোঁ, সেই গৱেষণাৰ পৰা আৰু কেনে আমি নতুন প্ৰশ্নৰ উত্তৰ যিটো আমাৰ ৰোগীৰ বাবে ভাল হ'ব, সেইটোৱেই মোৰ কৰ্কট ৰোগৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে চলি আছে।
0: বাইদেউ, আপোনাৰ গৱেষণা আৰু চিকিৎসাই হাজাৰ হাজাৰ কৰ্কট ৰোগীৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰিছে। আনকি অত্যন্ত জটিল আৰু শেষ পৰ্যায়ত উপনীত হোৱা কৰ্কট ৰোগীয়েও আপোনাৰ চিকিৎসাত সুস্থ জীৱনলৈ উভতি আহিবলৈ সক্ষম হৈছে। এয়া কিদৰে সম্ভৱ হৈছে বাৰু আমাৰ শ্ৰোতাসকলে জানিবলৈ পালে নিশ্চয় সুখী হ'ব।
1: মই বাৰু এটা সৰলকৈ উদাহৰণ এটা দিবলৈ চেষ্টা কৰোঁ।
0: হয়,
1: তাৰমানে কি হয়, আমাৰ শৰীৰত এটা অত্যন্ত শক্তিশালী সুৰক্ষা ব্যৱস্থা আছে যিটোক আমি ইমিউন চিষ্টেম বুলি কওঁ। এই সাধাৰণতে ধৰা এই ভাইৰাছ, বেক্টেৰিয়া এইবোৰ যিটো ইনফেকশ্যন হয় আমি যে তাৰ পৰা ভাল হ'ব পাৰোঁ। কিয় ভাল হ'ব পাৰোঁ? কাৰণ সেই ইমিউন চিষ্টেমটোৱে প্ৰতিটো এবনৰ্মেল অস্বাভাৱিক যিবোৰ চেলছ থাকে সেইবিলাকক চিনাক্ত কৰি ধ্বংস কৰি দিব পাৰে। এইটো অনবৰতে এতিয়া যেতিয়া আমি কথা পাতি আছোঁ এতিয়া সেই সুৰক্ষা ব্যৱস্থাটো চলিয়েই আছে, অনবৰত চলি থাকে। সেইকাৰণেই মানুহৰ আমি ইমান বেমাৰত নপৰোঁ কাৰণ সেই সুৰক্ষা ব্যৱস্থাটো থকা কাৰণে। এটা বস্তু কি হয়, আমাৰ প্ৰত্যেকজন মানুহৰ লাইফ টাইমত চবেই কেঞ্চাৰ চেলছ ডেভেলপ কৰে কিন্তু এই সুৰক্ষা ব্যৱস্থাটো ইমিউন চিষ্টেমবিলাকে সেই এবনৰ্মেল চেলছবোৰ ধ্বংস কৰি দিয়ে আৰু সেইকাৰণে চবৰে কেঞ্চাৰ নহয়। আৰু কেঞ্চাৰটোনো কি বাৰু, এইটো বডিৰ নিজৰ যিবোৰ কোষ চেল থাকে সেইবিলাকে যেতিয়া কিছুমান ভুল কৰে, মিউটেশ্যনছ হয়, এৰৰ কিছুমান কৰে তেতিয়া সেইটো কেঞ্চাৰলৈকে পৰিৱৰ্তন হয়। আৰু কেতিয়াবা কি হয়, এই ইমিউন চিষ্টেমটোৱে কিছুমান কেঞ্চাৰ চেল ধ্বংস কৰিব নোৱাৰে কাৰণ এইবিলাকে কিছুমান পদ্ধতি উলিয়াই লয় যে সিহঁতে নিজকে লুকুৱাই ৰাখিব শিকি যায়, কেনেকৈ ইমিউন চিষ্টেমে সিহঁতক চিনিব নোৱাৰে। গতিকে মোৰ গৱেষণাৰ এটা মূল উদ্দেশ্য হৈছে কেনেকৈ মই লুকাই থকা কেঞ্চাৰ চেলবিলাকক পুনৰ ইমিউন চিষ্টেমটোলৈ দেখুৱাই দিওঁ যাতে শৰীৰৰ নিজৰ কেঞ্চাৰ

0: ইমিউন চিষ্টেমটোৱে নিজৰ বিৰুদ্ধে যুঁজিব পাৰে। আৰু যেতিয়া এটা বস্তু শিকাই দিয়া যায়, সেইটো কৰিলে অনবৰতে ট্ৰিটমেণ্ট কৰিব নালাগে। এবাৰ শিকাই দিয়াৰ পিছতে শৰীৰে নিজেই সেই বস্তুটোৰ টেক কেয়াৰ কৰিব পাৰে। গতিকে সেইটোৰ বিষয়ে মই গৱেষণা কৰোঁ যে লুকাই থকা কোষবিলাকক কেনেকৈ আকৌ ইমিউন চিষ্টেমটোৱে দেখিব পাৰে, যাতে সিহঁতে সেই কেঞ্চাৰ চেলবিলাকক ধ্বংস কৰি দিব পাৰে। মই যিটো অলপ আগতে ক'লোঁ যে ইমিউনোথেৰাপিত কিছুমান ৰোগীয়ে অসাধাৰণ ফল লাভ কৰিছে, যে একদম এডভান্স ষ্টেজতো সম্পূৰ্ণভাৱে ৰোগ আমি নিৰাময় কৰিব পাৰিছোঁ, কিন্তু সেইটো এতিয়াও খুব এটা কম শতাংশ হৈ আছে। আৰু বেছিভাগ মানুহেই সেইটো সেই অসাধাৰণ সফলতাটো লাভ কৰা নাই। গতিকে মই যিটো কৈছোঁ যে মই গৱেষণা কৰোঁ যে কিয় সেইটো কিয় অসাধাৰণ ফলাফল লাভ কৰা নাই, এই দুয়োজন ৰোগীৰ মাজত কি ডিফাৰেঞ্চ আছে যিটো আমি বুজি পাওঁ, আৰু যাতে সেই লুকাই থকা চেলছবিলাকক উলিয়াই আনিব পাৰোঁ। যদি আমি এই প্ৰশ্নটোৰ উত্তৰ পাওঁ, তেন্তে ভৱিষ্যতে প্ৰতিজন ৰোগীৰ বাবে এটা আমি ব্যক্তিগতভাৱে উপযুক্ত এটা চিকিৎসা এটা আমি বাছি ল'ব পাৰিম। গতিকে সেই বিষয়ে মই গৱেষণা কৰি আহিছোঁ, আৰু মোৰ গৱেষণাৰ পৰা বহুত মই ক্লিনিকেল ট্ৰায়েলো ষ্টাৰ্ট কৰিছোঁ। সেই ক্লিনিকেল ট্ৰায়েলবিলাকে যাতে আধুনিক চিকিৎসাই আৰু আমি নতুন পদ্ধতি উলিয়াব পাৰোঁ, যিবোৰে ফলাফল পোৱা নাই আমি ভবা মতে, সেই ফলাফলটো আমি চেঞ্জ কৰিব পাৰোঁ। থুলমূলকৈ ক'বলৈকে গৱেষণা কৰি আছোঁ, লগতে ক্লিনিকেল ট্ৰায়েল কৰি আছোঁ, যাতে মোৰ সেই ক্লিনিকেল ট্ৰায়েলবিলাকৰ পৰা ৰোগীবিলাকৰ এটা সুবিধা হয়। গতিকে মোৰ তিনিটা স্তৰতে কাম কৰি আছোঁ। মই কৰ্কট ৰোগী চাওঁ, সেই কৰ্কট ৰোগী গৱেষণা কৰোঁ, আৰু গৱেষণাৰ পৰা ওলোৱা বস্তুবোৰ আমি ক্লিনিকেল ট্ৰায়েলছলৈ আনিবলৈ চেষ্টা কৰোঁ, যাতে তাৰ পৰা আমি আৰু ৰোগীক উপকৃত কৰিব পাৰোঁ।
1: হয়, কৰ্কট মানে সমাজৰ অনেকৰ মনত এতিয়াও এক অভিশাপ। কৰ্কট এক দুৰাৰোগ্য ব্যাধি বুলিয়ে অভিহিত। সঠিক সময়ত সঠিক চিকিৎসাই কৰ্কট ৰোগীকো যে নতুন জীৱন দিব পাৰে, সেই কথা আজিও অনেক মানুহে নাজানে। এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: এইটো এটা জানা, মই এই ধাৰণাটো সলনি কৰিব বিচাৰোঁ।
1: হয়,
0: আৰু সেই বিষয়ে বহুত মই লিখা মেলাও কৰিছোঁ। মই ৰিচেণ্টলি আসাম ট্ৰিবিউন বা বেলেগ বেলেগ পেপাৰতো লিখিছোঁ যে কেঞ্চাৰ কোনো অভিশাপ নহয়, এইটো এটা বেলেগ ৰোগৰ দৰেই এটা ৰোগ। ইয়াৰ চিকিৎসাটো দীঘলীয়া হয় বা ডিফিকাল্ট হয়, সেইবোৰ আছে, কিন্তু এইটো দুৰাৰোগ্য ৰোগ নহয়। বহুত ক্ষেত্ৰত আমি আজি 2-3 দশকে বহুত উন্নতি কৰিছোঁ এই কেঞ্চাৰৰ কৰ্কট ৰোগৰ ট্ৰিটমেণ্টত। গতিকে সেইটোক মই অভিশাপ হিচাপে মানুহে ভবাটো নিবিচাৰোঁ, কিন্তু মই মানুহক কি বিচাৰোঁ যে তেওঁলোক সজাগ হ'ব লাগে, কাৰণ কৰ্কট ৰোগটো খুবেই বাঢ়ি আহিছে ৱৰ্ল্ড ৱাইড, আৰু ভাৰতত আৰু স্পেচিয়েলি অসম বা নৰ্থ ইষ্টত কৰ্কট ৰোগটো খুবেই বাঢ়ি আহিছে। সেইকাৰণে আমি সজাগ হ'ব লাগে যে কিবোৰ চিম্পটমছ, কেনেকুৱা ধৰণৰ, আমি ডক্টৰৰ তাতে সোনকালে যাব লাগে, ৰেগুলাৰলি আমাৰ চেক কৰিব লাগে, যাতে আমি কিবা এটা যদি হৈছে বডিত এনেকুৱা এটা বেমাৰৰ লক্ষণ দেখা দিছে, সোনকালে বস্তুবোৰ আমি ট্ৰিট কৰিব পাৰোঁ। কাৰণ কেঞ্চাৰৰ কি হয়, বেলেগ বেলেগ ষ্টেজ থাকে। আগতীয়া যেতিয়া ষ্টেজ এটা ধৰা পৰে, তেতিয়া কিয়'ৰ, যিটো সম্পূৰ্ণৰূপে আমি ৰোগটো নিৰাময় কৰিব পাৰোঁ, সেইটোৰ চান্সেছ খুব হাই থাকে। গতিকে সোনকালে ধৰা পৰুৱাটো খুবেই ইম্পৰ্টেণ্ট হয়, যাতে এই অসুখটো এই আমি কিয়'ৰ কৰি দিব পাৰোঁ। এতিয়া আজিকালি বহুত সংখ্যক পেচেণ্টেই কিয়'ৰ হৈ যায় আৰু এটা একদম সুস্থ জীৱন কটাব পাৰে তাৰপিছত, আৰু সেই বিষয়ে মই বহুত লিখা মেলা কৰিছোঁ। কিন্তু মই এইটোও ক'ব খোজোঁ যে কিছুমান মানুহৰ এই বেমাৰটো ধৰা পৰোঁতে খুব এডভান্স ষ্টেজ হৈ যায়, ষ্টেজ 4, সেইটোত কিয়'ৰ ৰেটটো কম আগৰ ষ্টেজতকৈ, কিন্তু তথাপিতো আজিকালি নতুন যিবোৰ দৰৱ ওলাইছে, পদ্ধতি ওলাইছে, সেইদি আমি এইটো বহু দিনলৈকে ট্ৰিট কৰিব পাৰোঁ, ইটছ ভেৰি ট্ৰিটেবল। গতিকে মই ক'ব খুজিছোঁ যে কোনেও যাতে এইটোক এটা অভিশাপ বুলি নলয়, কিন্তু মনত ৰাখিব লাগে যে ৰোগটো যদি সোনকালে ধৰা পৰে, চিকিৎসাৰ সফলতাৰ সম্ভাৱনা বহুত বেছি হয়।

0: গতিকে ভয় নকৰিব, কিন্তু পলমো নকৰিব। নিয়মীয়া স্বাস্থ্য চিকিৎসাটো কৰা বা লক্ষণ দেখিলে সোনকালে চিকিৎসকৰ ওচৰলৈ যোৱাটো খুবেই ইম্পৰ্টেণ্ট।
1: হয়,
0: আৰু এই বিষয়ে প্ৰয়োজন হয় সাহস, মৰম আৰু সমৰ্থন, অকল ৰোগীৰ পৰা নহয়, তেওঁ পৰিয়াল, চিকিৎসক, আৰু এই বিষয়ে এটা ডিছকাশ্যন হোৱাটো ইম্পৰ্টেণ্ট, মানে যাতে মানুহে কনফিডেণ্ট ফিল কৰে যে সোনকালে ডক্টৰৰ তাতে যাবলৈকে বা বস্তুবোৰ লুকুৱাই নাৰাখিবলৈ। গতিকে সেই বিষয়ে মই খুব ক্লোজ টু হাৰ্ট এই টপিকটো মোৰ কাৰণে, যাতে মানুহবিলাকে পজিটিভলি এই ডায়েগনচিছটো লৈ আগবাঢ়িব পাৰে, নতুন ট্ৰিটমেণ্টখিনি লাভ কৰি সোনকালে সফল চিকিৎসা এটা পায়।
1: হয়, এগৰাকী অসমীয়া হিচাপে বিশ্বৰ চিকিৎসা ক্ষেত্ৰখনত আপোনাৰ যি সুনাম, যি সুপৰিস্থিতি, সকলো অসমীয়া সেই লৈ গৌৰৱান্বিত। এগৰাকী অসমীয়া হিচাপে অসমৰ বাবে আপুনি কি কৰিব খোজে, কোনো পৰিকল্পনা আছে নেকি আপোনাৰ বাইদেউ?
0: অসমৰ বাবে বহুতেই কিবা কিবি কৰিব খোজোঁ।
1: হয়,
0: এতিয়াও অসমৰ পৰা, অসমৰ বেলেগ বেলেগ জেগাৰ পৰা বা ভাৰতৰ পৰা মোক সদায়ে, মই ৰোগীৰ হোৱাটছআপ মেছেজ পাই থাকোঁ আৰু মই যিমান পাৰোঁ মোৰ পিনৰ পৰা সহায় সুবিধা বা সংযোগখিনি কৰাই দিওঁ যাতে তেওঁলোকে উৎকৃষ্ট ট্ৰিটমেণ্ট এটা লাভ কৰে। মোৰ এটা ইচ্ছা হৈছে যে অসমত প্ৰতিভাৰ কোনো অভাৱ নাই, গতিকে অসমৰ চিকিৎসক, গৱেষক বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলে বিশ্বমানৰ গৱেষণাৰ যাতে এটা সংযোগ কৰাত সুবিধা হয়, এটা যাতে কোলাবৰেটিভ এফৰ্ট এটা সৃষ্টি কৰিব পাৰোঁ চিকিৎসা গৱেষণাৰ মাজত। আৰু মোৰ এটা সপোন হৈছে যে অসমৰ ৰোগীও যাতে বিশ্বমানৰ চিকিৎসা বা ক্লিনিকেল ট্ৰায়েলৰ সুবিধা অসমতেই লাভ কৰক, কাৰণ বহু সময়তেই হৈছে যে এই ৰোগটো ডায়েগনোজ হোৱাৰ লগে লগে অসমৰ পৰা বহুত মানুহ বাহিৰলৈ গুচি যাব লগা হয়, আৰু যিহেতু এইটো এটা দীঘলীয়া এটা পদ্ধতি হয়, বহুতৰ সেই আৰ্থিক প্ৰব্লেমো হৈ যায়, এটা ফাইনেন্সিয়েল টক্সিচিটিটো খুবেই এটা ডাঙৰ কথা। গতিকে তাৰ উপৰি ঘৰৰ বাহিৰত ক'ৰবাত থাকি ইমান দিনলৈকে এটা ট্ৰিটমেণ্ট কৰাটো এটা খুব অসুবিধাৰ কথা হৈ পৰে। গতিকে মোৰ সেইটো এটা সপোন আছে যাতে আমি সেই বিশ্বমানৰ চিকিৎসা অসমতেই আনিব পাৰোঁ, যাতে ঘৰত থাকি মানুহে সেই সুবিধা লাভ কৰিব পাৰে। গতিকে মোৰ যিখিনি ধৰা জ্ঞান, অভিজ্ঞতা বা যিটো আন্তৰ্জাতিক সহযোগিতা, সেইটোৰ পৰা যদি অসমৰ মানুহৰ এটা উপকাৰ কৰিব পাৰোঁ, সেইটো এটা মোৰ খুব এটা ভাল লগা বা এটা সন্মানৰ বিষয় হ'ব।
1: শেষত আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা সুধিব বিচাৰিছো, আপোনাৰ বৰ্তমানৰ পৰিয়ালটোৰ বিষয়ে।
0: ব্যক্তিগত জীৱন, মই মোৰ স্বামীৰ কথা কৈছিলোঁ, পাৰ্থ প্ৰতিম শৰ্মা, তেওঁ ইঞ্জিনিয়াৰ হয়, তাৰপিছত ইয়াতে আহি বহুত বছৰ কাম কৰিলে অইল এণ্ড গেছত ছিনিয়ৰ লিডাৰশ্বিপত, তাৰপিছত তেখেতে তেওঁ নিজে নিজৰ এটা কোম্পানী খুলিলে, ইজ এন অন্টাৰপ্ৰিনৰ নাও, আৰু মোৰ ল'ৰা ক্লাছ 8 পাইছে, আৰিহান্ত গোস্বামী শৰ্মা। মোৰ পৰিয়ালটোৱেই আটাইতকৈ ডাঙৰ শক্তি, চিকিৎসা আৰু গৱেষণা যিটো মই কৈছোঁ দুয়োটাই অত্যন্ত ব্যস্ত আৰু দায়িত্বপূৰ্ণ পেচা হয়, গতিকে বহুত সময়ত দীঘলীয়া সময় কামত কটাবলগীয়া হয়, গতিকে এই যাত্ৰাটো অকলে সম্ভৱ নহ'লহেঁতেন, এই ছাপোৰ্টটো নাপালে। গতিকে মোৰ পৰিয়ালে সদায় সেইটো বুজি পাইছে, উৎসাহ দিছে বা প্ৰতিটো পদক্ষেপত মোৰ স্বামী, মোৰ ল'ৰাই এটা সহযোগ যোগাই আহিছে, আৰু সেইকাৰণে এই পেচাদাৰী জীৱন এটা পাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এটা ডাঙৰ অৱদান মই যিটো কৈছোঁ, মোৰ মা দেউতাৰ সদায় এটা খুব উৎসাহ দি আহিছে প্ৰত্যেকটো পদক্ষেপত, আৰু এইটো মই ক'ব লাগিব মোৰ শাহু শহুৰ, তেওঁলোকো গুৱাহাটীত থাকে, ইন্দ্ৰেশ্বৰ শৰ্মা আৰু নয়ন শৰ্মা, গতিকে মা পাপায়ো সদায় খুব এটা উৎসাহ, প্ৰত্যেকটো ষ্টেপতে এটা খুব সাহস এটা দি আহিছে। গতিকে ব্যস্ততাৰ মাজতো বিশ্বাস কৰোঁ যে পৰিয়ালৰ সৈতে সময় কটোৱাটো জীৱনৰ এটা অপৰিহাৰ্য অংশ এটা আছে, লগতে আৰু বহুত ভাল বন্ধু, মই যিটো কৈছোঁ আগৰ পুৰণা সেই স্কুলৰ পৰা কটন কলেজ, মেডিকেল কলেজৰ বন্ধু এতিয়ালৈকে আছে, আৰু ইয়াতেও মই যিখিনি আজি MD এণ্ডাৰচনত ইমান বছৰ কাম কৰিলোঁ, তাতেও এটা খুব এটা ভাল চাৰ্কল এটা পাইছোঁ, যথেষ্ট মই ডাঙৰ সন্মানীয় ব্যক্তিৰ লগতো কাম কৰিবলৈ মই সুযোগ পাইছোঁ, মোৰ পষ্ট ডক্টৰেল মেণ্টৰ জিম এলিছন, তেওঁ নোবেল পাইছিলে, তেওঁলোকেও এটা পৰিয়ালৰ দৰেই সদায় থিয় দিছে, মোৰ মেণ্টৰ, মোৰ এডভাইজাৰ যোন

0: আছিলে বা এতিয়াও যিখিনি মোৰ কলিগছ আছে, তেওঁলোকো এটা এটা ডাঙৰ ফেক্টৰ এটা মোৰ এই ব্যক্তিগত জীৱনত এতিয়া আগবাঢ়ি যোৱাত।
1: আধুনিক চিকিৎসা বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰখনলৈ আপুনি ন ন অৱদান আগবঢ়াই যাওক। অসমৰ জীয়ৰী হিচাপে আমি আপোনাক লৈ গৌৰৱান্বিত। আশা কৰিছোঁ অসমীয়াক আপুনি এনেদৰেই ভৱিষ্যতেও গৌৰৱান্বিত হোৱাৰ সুযোগ দিব। বাইদেউ, আপোনালৈ অলেখ শুভকামনা যাচিলোঁ। আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ।

ইমান পৰে লগ পাওঁ আহক শিতানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ নিবাসী অসমীয়া চিকিৎসক বিজ্ঞানী তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা গোস্বামীৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। ডাক্তৰ সংগীতা গোস্বামীৰ সৈতে কথা পাতিলে নিভাৰাণী ৰায়ে।

শ্ৰোতাসকল, আজিৰ আমাৰ বুলনি সামৰিবৰ সময়ো হৈ আহিল। আপোনালোক আটাইলৈ পুনৰ প্ৰীতি শুভেচ্ছাৰে আজিৰ বুলনি সামৰি মই নিভাই বিদায় লৈছোঁ। নমস্কাৰ।

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া নলিনীবালা দেৱী ৰচিত এটি গীত।

আধুনিক গীত শুনিছে কণিকা ভট্টাচাৰ্যৰ কণ্ঠত, শিল্পীৰ কণ্ঠত এইবাৰ শুনক অনুৰাধা দাস ৰচিত এটি গীত।

কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰতি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো ৰমেশ চন্দ্ৰ কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

কৈ লাগি যাহা সেইটো পুতাৰ যাহা সেই কৈ সেই জয়ে লাহা সেই নাহি কেৱল মিকিৰি।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক নিকেতন দাসৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত নিকেতন দাসৰ হাৱাইন গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাত সহায় কৰিছে বুলি মন্তব্য কৰে। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ইছাৰাণী বৰুৱা, তানভী শৰ্মা আৰু শ্ৰিয়াংশী ৱালিছেট্টিয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে। সকলো সদস্যক সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ, য'ত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়। বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কাৰ্ড প্ৰদৰ্শন অথবা শ্লোগান দিয়াটো সমীচীন নহয় বুলি উল্লেখ কৰে।
2: সংসদ চর্চা সংবাদ কে লিয়ে আপকে বিচারো কে অভিব্যক্তি কে লিয়ে প্রশ্নকাল মে মহত্বপূর্ণ প্রশ্ন পুছো কই বিভাগো কে মহত্বপূর্ণ প্রশ্ন হ্যায় অর আপ নিয়োজিত তরিকে সে পোস্টার বাজি করকে প্রদর্শন করকর সদন কি গরিমা কো ঘটানা চাহতে হ্যায়।
1: ৰাজ্যসভাত একে পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধা

কৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কয় যে দেশৰ বিভিন্ন অংশত বাহন চলোৱা প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰা হ'ব। এনেধৰণৰ 300খন প্ৰতিষ্ঠান স্থাপনৰ বাবে চৰকাৰে ইতিমধ্যে অনুমোদন দিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সম্প্ৰতি প্ৰায় 22 লাখ চালকৰ অভাৱ হৈ আছে। শ্ৰীগাডকাৰীয়ে চালকসকলৰ বাবে বিজ্ঞানসন্মত প্ৰশিক্ষণ প্ৰদান, বিশেষকৈ পথৰ লেনৰ নিয়মানুৱৰ্তিতা মানি চলা আৰু পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। উপযুক্ত প্ৰশিক্ষণে পথত জীৱন বচোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও শ্ৰীগাডকাৰীয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে দেশত সম্প্ৰতি পথ দুৰ্ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত প্ৰায় 1,80,000 লোকে প্ৰাণ হেৰুওৱাটো অতি দুখৰ বিষয়। চৰকাৰে পথ সুৰক্ষা বৃদ্ধিৰ বাবে উন্নত পথ ব্যৱস্থা আৰু কঠোৰ যান বাহন আইন বলৱৎকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। প্ৰশ্নকালত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত

0: স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত প্ৰথমবাৰৰ বাবে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ হুলস্থুলৰ মাজতে সভাপতিয়ে শূন্যকাল আৰম্ভ কৰে। জম্মু কাশ্মীৰৰ বিজেপিৰ সাংসদ সতপল শৰ্মাই সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিলৰ কথা সোঁৱৰি কয় যে 7 বছৰ পূৰ্বে এই দিনটোতে 370 নম্বৰ অনুচ্ছেদ বাতিল কৰা হৈছিল। সাংসদগৰাকীয়ে আজি দিনটো কেৱল জম্মু কাশ্মীৰৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ দেশৰ বাবে ঐতিহাসিক বুলি উল্লেখ কৰে। এই সিদ্ধান্তই জম্মু কাশ্মীৰৰ উন্নয়নত নতুন শিখৰলৈ লৈ যোৱাৰ বাট মুকলি কৰিলে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। 2019 চনৰ এই দিনটোতেই জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 নম্বৰ অনুচ্ছেদ সংসদে বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰে দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত সকলো বৰ্তমান উপকৃত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমৰ শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালী খুঁটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: ये बाढ़ के कारण, फ्लड के कारण जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए, बहुत ज़्यादा नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। मैं इतना ज़रूर कहना चाहता हूँ कि मुख्यमंत्री जी ने रिलीफ का काम जो बसाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूँ।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ইয়াৰ আগেয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কালি সন্ধিয়া অসমত উপস্থিত হয়। শ্ৰী নাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কৈছে যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্ৰুত বিকাশিত অৰ্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। আজি ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্ৰাই কয় যে আৰ বি আয়ে ইয়াৰ ৰেপ ৰেট 5.25% অপৰিৱৰ্তিত কৰি ৰখাৰ সিদ্ধান্ত লৈছে আৰু নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিছে। দক্ষিণ কোরিয়ার আসানত।

0: অনুষ্ঠিত কোরিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ইছা ৰাণী বৰুৱা, তানভি শৰ্মা আৰু শ্ৰিয়াংশি ৱালিছেত্ৰীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইছা ৰাণী বৰুৱাই ৰাউণ্ড অফ 32ত দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাজিত কৰে। তানভি শৰ্মাই চীনৰ আন কি ইউৱানক 21-16, 21-15 গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশিয়ে চীনা টাইপেৰ ইউ পো পাইক 21-15, 21-14 ব্যৱধানত পৰাস্ত কৰে। আজি মালবিকা বানসুৰ আৰু আকাংক্ষী কাশ্যপে প্ৰতিযোগিতাত অংশ ল'ব। পুৰুষৰ ছিংগলছত পূৰ্বৰ বিশ্ব ৰেংকৰ এক নম্বৰ খেলুৱৈ কিদাম্বি শ্ৰীকান্ত, কিৰণ জৰ্জ, ৰৌনক চৌহান, সানিত দয়ানন্দ আৰু থাৰুণ মানেপলীয়ে প্ৰতিযোগিতাত অংশ ল'ব। পুৰুষৰ ডাবলছত ভাৰতীয় জ্যোতি কৃষ্ণ প্ৰসাদ গাৰানা আৰু পৃথ্বী কৃষ্ণমূৰ্তি ৰয়ে থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 বছৰ সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ইছা ৰাণী বৰুৱা, তানভি শৰ্মা আৰু শ্ৰিয়াংশি ৱালিছেত্ৰীয়ে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: ধনেশ্বৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: লোকগীত শুনিছে ধনেশ্বৰ ৰায়ৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীনাড্ডাই চাক্ষুষ অভিজ্ঞতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত তিনিখন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয় আৰু ৰাজহ চক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নী পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে খুলেঙি নদীৰ বাঢ়নী পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নী পানীয়ে আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি, চমুৱাপৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গোপীনাথ বৰদলৈৰ সমাধিস্থলীত নৱগ্ৰহ শ্মশানত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা, কোৰাণ, শিখ ধৰ্মগ্ৰন্থ আৰু বাইবেল পাঠ কৰা হয়। শিলচৰৰ মেহেৰপুৰ বীৰবল বজাৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পথছোৱা 4 লেনলৈ উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত আজি কাছাৰ জিলা প্ৰশাসনে এই অংশত উচ্ছেদ অভিযান চলায়। 4 লেন প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চৰকাৰে ক্ষতিপূৰণৰো ব্যৱস্থা কৰিছে। প্ৰশাসনে ইতিমধ্যে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা লোকক স্বেচ্ছাই সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। চক্ৰ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱাই সাংবাদিকৰ আগত জনোৱা মতে ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে বৈধ প্ৰতিষ্ঠানসমূহৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থাৰ বিপৰীতে অবৈধভাৱে বাস কৰাসকলৰ ভূমিত উচ্ছেদ চলোৱা হৈছে। ইপিনে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা অসম বিশ্ববিদ্যালয়লৈ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথছোৱা মেৰামতিৰ দাবীত আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে।

0: গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: বিভাগৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে আধুনিক গীত শুনিছে অপূৰ্ব বেজবৰুৱাৰ কণ্ঠত।

অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

अन्धकारमा ब्युजी रेखा सर्किन्छ।

কৰ্ণম লাগে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ জিঠা বীৰতা পঢ়িয়াবাং নীলিমৰণ চিৰংফাৰ জে পি নাড্ডা চেণ্ট্ৰেল মিনিষ্টাৰ আপাৰ আছাম আলং লাংগেঠে আলাম কিচিনী আফান পাতুমি আছাম নাংলিলো ডিব্ৰুগড় মোহনবাৰী এয়াৰপোৰ্ট আলং নাংকিছু নাফি মিনিষ্টাৰ ৰামেশ্বৰ তেলিয়া লাংলিফান আৰ্চুলো চেণ্ট্ৰেল মিনিষ্টাৰ পিনি লাংগেঠে হাৱাৰ আলং দামচি

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই পুলক গগৈ। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালগুটি অঞ্চল পৰিদৰ্শন কৰে। বিগত 24 ঘণ্টাত অসমৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। শিলচৰৰ মেহেৰপুৰ বিলবৰ বজাৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পথছোৱা 4 লেনলৈ উন্নীতকৰণৰ পৰিপ্ৰেক্ষিতত আজি কাছাৰ জিলা প্ৰশাসনে এই অংশত উচ্ছেদ অভিযান চলায়। বিহাৰৰ ইটাভাটাত নিৰ্যাতনৰ বলি হোৱা ধুবুৰীৰ 7গৰাকী নাবালিকাক নিজ ঘৰলৈ ঘূৰাই অনাৰ লগতে পক্সো আইনৰ অধীনত অভিযুক্ত ইটাভাটাৰ মালিকক গ্ৰেপ্তাৰ কৰা হয়। ডিব্ৰুগড়ৰ ডঃ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয়ে চলিত শিক্ষাবৰ্ষৰ বাবে মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে শ্যামাজীৰ আশীৰ্বাদ আৰু সহযোগ শীৰ্ষক দুটা শিক্ষাবৃত্তি প্ৰদানৰ ঘোষণা কৰিছে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ভাৰতীয় ক্ৰিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে 2খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

아륜 투 아륜 알람 테 정홍딩 길론 몽얼롱 빌 라펜테 바리롱 파르피 아르직 세나

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে।

0: বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: मुख्यमंत्री जी के साथ मैं देख रहा हूं कि कितना नुकसान ये बाढ़ के कारण जो मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहां गांव के गांव तकलीफ में पड़ गए। बहुत ज्यादा नुकसान हुआ है, नुकसान माल का भी हुआ है, मवेशी का भी हुआ है, बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायजा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ की चर्चा की है।
0: পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই এই ভ্ৰমণকালত ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
2: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব, DC-এ চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি দিম। সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম।
0: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ চিগামথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি চিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নী পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুৰঙ্গী নদীৰ বাঢ়নী পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নৈৰ বাঢ়নী পানীয়ে আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔতলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱাপাৰা গাঁও পঞ্চায়তৰ 30খনকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়ে ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক কল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা লোকপ্রিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া বার্তাত কয় যে বৰদলৈৰ নিষ্ঠা

ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগে জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰভেটাত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। জিলাৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থন মূলত ধানৰ ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই কেন্দ্ৰটো মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী এই কাৰ্যসূচীত উপস্থিত থাকি কৃষকসকলক চৰকাৰী ন্যূনতম সমৰ্থন মূল্যত ধান বিক্ৰীৰ সদব্যৱহাৰ কৰিবলৈ আহান জনায়। কৃষকসকলে যাতে মধ্যভোগীক প্ৰশ্ৰয় নিদি চৰকাৰক পোনপটীয়াকৈ ধান বিক্ৰী কৰি উচিত মূল্য লাভ কৰে তেওঁৰ এই ক্ষেত্ৰত সচেতনতা প্ৰকাশ কৰে। তেওঁ এই ক্ষেত্ৰত সকলোৰে সচেতনতা কামনা কৰে। এই পদক্ষেপৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি আৰু কৃষিখণ্ডক অধিক শক্তিশালী কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। জিলাৰ কৃষি বিভাগে ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কৃষকসকলে যাতে এই ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ ধান বিক্ৰী কৰিব পাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক অসীম কুমাৰ নাথৰ লগতে জিলাখনৰ বিভাগটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। মৰিগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত সৃষ্টি সিঙে আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন তথা কৃষকসকলৰ সহায় হোৱাকৈ জিলাখনত জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াসৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। বৰাক উপত্যকাত বাৰ্মিজ তামোলৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে আজি কাছাৰ জিলাৰ 5টা স্থান আৰু হাইলাকান্দি জিলাৰ 1টা স্থানত অভিযান চলাই দলটোৱে অবৈধ সৰবৰাহৰ লগত জড়িত বিভিন্ন নথি পত্ৰ জব্দ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে ইয়াৰ লগত জড়িত থকাৰ অভিযোগত 3 লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান চলায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ বাবে চেষ্টা চলাব বুলি লাভলীনাই উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10 বৃদ্ধি। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এআইআৰ মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱিকা দাস, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধাৰা। গয়া মহিলাৰ অনুষ্ঠান
1: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নলবাৰী জিলাৰ খৈৰাপাৰা চুপাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
2: মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী অঞ্চলৰ বুদ্ৰুকুচি গাঁৱৰ খৈৰাপাৰা চুপাত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী আত্মসহায়ক গোটৰ মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপোনাৰ পৰিচয়টো জনাব।
3: ধন্যবাদ। মোৰ নাম শ্ৰী অঞ্জনা দেৱী, মোৰ স্বামীৰ নাম শ্ৰী সুৰেশ শৰ্মা, মই বুদ্ৰুকুচি গাঁৱৰ এজনী মহিলা।

0: ঘূৰি মোৰ খৈৰা পাৰা
1: বাইদেউ, ইতিমধ্যে আমি গম পাইছোঁ আপুনি আত্মসহায়ক গোটৰ সৈতে জড়িত। আপোনালোকৰ আত্মসহায়ক গোটটোৰ বিষয়ে অকণমান জনাবচোন।
2: মই এটা আত্মসহায়ক গোটত জড়িত আছোঁ। 2006 22 আগষ্টত মোৰ গোটটো আৰম্ভ হয়। এই গোটৰ মই হেৰি সম্পাদিকা, কল্পনা দেৱী প্ৰেচিডেণ্ট, সভানেত্ৰী। তাৰপিছত তেতিয়াৰ পৰা আমি গোটটো ভালদৰে চলাই আছোঁ আৰু। প্ৰথম অৱস্থাত আমাৰ হেৰিটো খুব কম আছিল, আমি 30 টকাকৈ তুলিছিলোঁ, পিছত 50 টকা কৰিলোঁ, এতিয়া 100 টকা।
1: এই 100 টকাটো আপোনালোকে মাহিলী হিচাপত উঠাইছেগৈ নহয় জানো?
2: এইটো মাহিলী হিচাপত নহয়, এইটো তাৰমানে আমি 4খন মাহত মিটিং কৰিব লাগে। 4খনত 25 টকা কৰি এনেকৈ 100 টকা কৰোঁ, কৰি পেলাই 25-26 তাৰিখৰ ভিতৰত আমি বেংকত জমা দিওঁ। তাৰপিছত আমি টকাটো উলিয়াই আনি ঋণত দিওঁ। ঋণত দি যোনে যি কাম কৰে, কিছুমানে হাঁহ পাৰ পোহে, ল'ৰা ছোৱালীক পঢ়াত লাগে, খেতিত লাগে, এনেকৈ উলিয়াই আৰু ঋণত দিওঁ। সুতটো আমাৰ 2 টকা,
1: ব্যক্তিগতভাৱেও সেই পইচাটোৰে কাম কৰে। হয়, যিহেতু এটা আত্মসহায়ক গোটত 10 জনী মহিলা থাকে, আপোনালোকৰ গোটটোতো নিশ্চয় 10 জনী মহিলাই আছে?
2: 10 জনী আছিল, এতিয়া আজি হেৰি 23-ত আমি আৰু 2 জনী হুৰকাই লৈ এতিয়া আমাৰ 12 জনী হৈছে।
1: এই 100 টকাটো নিশ্চয় 12 জনীৰ মাজৰে পৰা উঠাই নহয় জানো?
2: মাজৰ পৰাই উঠাই লওঁ।
1: বাইদেউ, মই এইখিনিতে জানিব বিচাৰিছোঁ, এটা আত্মসহায়ক গোট খুলিবলৈ হ'লে প্ৰথম অৱস্থাত কি কৰা উচিত? যিখিনি আমাৰ এতিয়া বৰ্তমান কিছু সংখ্যক মহিলা এনেকুৱাও আছে যিসকলে আত্মসহায়ক গোটৰ কথা নাজানে, আপুনি অকণমান তাৰ বিষয়ে ক'ব পাৰিব নেকি?
2: আত্মসহায়ক গোটটো হৈছে স্বাৱলম্বী হোৱা, গতিকে আমি সকলোৱে স্বাৱলম্বী হ'ব লাগে। আজিকালি পুৰুষক কোনো মহিলাই সেই নহয়, পুৰুষৰ ইনকাম বেলেগ, মহিলাৰ ইনকাম বেলেগ, গতিকে আমি সেই পইচাটোৰে ইনকাম কৰি আমি হাঁহ পাৰ ছাগলী পুহিব পাৰিছোঁ, খেতিত খটুৱাব পাৰিছোঁ, বা ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিব পাৰিছোঁ। সেইকাৰণে এটাক দেখি আৰু এটা এনেকৈ মোৰ চুবুৰীতে এটা প্ৰথমে আৰম্ভ হ'ল, তাৰপিছত 4টা হ'ল এতিয়া।
1: এতিয়া আপোনালোকৰ এই জেগাখিনিতে 4টাকৈ গোট আছে,
2: এই চুবুৰীত 4টা আত্মসহায়ক গোট হৈছে।
1: আপোনালোকৰ গোটটোৰ নাম কি?
2: মোৰ গোটৰ নাম বুদ্ৰগুচি খৈৰাপাৰা ৰংমিলি আত্মসহায়ক গোট।
1: হয়, আজিকালি দেখা যায় আত্মসহায়ক গোটত যিকেইগৰাকী মহিলা জড়িত হৈ থাকে তেওঁলোকে কামত খুব পাকৈত। আপোনালোকৰ তেনেকুৱা ধৰণৰ কি কি কাম কৰে আপোনালোকে?
2: আমাৰো কাম কৰে, আমাৰ হাল আছে, কোনোবাই হাল বোৱে, কোনোবাই বা হাঁহ পাৰ ছাগলী পুচি, কিছুমানে লগুণ কাটে, এনেকৈ ভিন্ন ভিন্ন কাম কৰে আৰু।
1: আত্মসহায়ক গোটবোৰৰ পৰা এই বাহিৰত যি উৎসৱ পাৰ্বণ হ'লে বাণিজ্য মেলাৰ আজিকালি খুব প্ৰচলন, আপোনালোকৰ গোটটোৰ পৰা বাণিজ্য মেলাত কেতিয়াবা যোগদান কৰিছেনে?
2: ৰাসত কৰা গৈছে, লাৰু
1: নলবাৰী
2: ৰাসত আৰু গামোচা।
1: আপোনালোকৰ গোটটোৰ পৰা সকলোৱে লগ হয়, লাভৱান হৈছেনে?
2: লাভৱান হৈছে।
1: সেই গোটটোৰ যিখিনি কাম কৰিছিলে সেই কামখিনি কৰোঁতে নিশ্চয় টকাৰ প্ৰয়োজন হৈছিল, সেই টকাটো আপোনালোকে ক'ৰ পৰা পাইছিল?
2: সেই টকাটো আমি বেংকৰ পৰা ঋণ ল'লোঁ,
1: গোটৰ নামতে
2: নামত ঋণ ল'ব পাৰি, সেনেকৈ ঋণ ল'লোঁ। ঋণ লৈ তাৰে আমি কিস্তি এটা পৰিশোধ কৰি আছোঁ।
1: হয়, যিখিনি ঋণ লৈছিলে যিখিনি টকাৰে আপোনালোকে কামখিনি কৰিছিলে তাতকৈ আপোনালোকে লাভৱান হৈছেনে?
2: হয়, 20,000 টকা আমাৰ লাভ হৈছে,
1: 20,000 লাভ হৈছে। সেই পইচাটো কি কৰিছে?
2: সেই পইচাটো আৰু একাউণ্টত থৈছোঁ, আৰু
1: জমা কৰি ৰাখিছে,
2: আৰু কামত কটা
1: হয়, তেনেকৈ গোটটোৰ কাম চলি আছে। হয়, এইখিনিতে মই জানিব বিচাৰিছোঁ, আপুনি আপোনাৰ গোটৰ উপৰিও, আত্মসহায়ক গোটটোৰ উপৰিও নিজে কিবা কৰে নেকি, নিজৰ কিবা জীৱিকাৰ পথ আছে নেকি আপোনাৰ?
2: নিজৰ জীৱিকাৰ পথ মোৰ আছে, ছাগলী আছে, ফিচাৰী আছে, তাতে মাছ দিওঁ, খেতিটো অলপ খটাওঁ, মানুহ লগাওঁ সময়, গতিকে ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ পৰা আৰু এটা নতুন বস্তু 2020 আৰম্ভ হৈছে, যিটো কয় ভিঅ' গ্ৰাম্য সংগঠন। সেই গ্ৰাম্য সংগঠনত মই জড়িত আছোঁ, গ্ৰাম্য সংগঠনত মই বৰ্তমান বুক কিপাৰ, টকা পইচাৰ হিচাপটো গোটেইখিনি মই মেনেজ কৰিব লাগে।
1: তাৰ বিনিময়ত আপুনি কিবা পাই নিছে?
2: যে মোক এটা মান্থলি 500 টকা দিয়ে, সেইটো চৰকাৰী হিচাপে এই পইচাটো দিয়ে।
1: গ্ৰাম্য সংগঠনটোৰ যোগেদি কি কি কাম কৰা হয়?
2: গ্ৰাম্য সংগঠনৰ জৰিয়তে সেই একে 1 টকা সুতত পইচাটো ঋণ দিয়া হয় আমাক। প্ৰথমতে তাতে অফিচৰ পৰা ব্লকৰ জৰিয়তে আমাক 4.5 লাখ টকা দিছিল, দি 50,000কৈ আমি 9টা গোটক দিছোঁ। 9টা গোটক দি আমি মান্থলি আমাক কিস্তি হিচাপে দিয়ে 4,500 প্ৰথম কিস্তিত, তাৰপৰা 40 টকাকৈ কমি থকা, 1 টকা সুত, 1 টকাকৈ কমি থাকিলে 40 টকাকৈ লাষ্ট কিস্তিত 2,020 টকা হয়, এনেকৈ 13 মাহত কিস্তি শেষ হৈ যায়।
1: হয়, যিহেতু এই গ্ৰাম্য সংগঠনটোৰ আপুনি বুক কিপাৰ বা লিখিকা, আপুনি এই গোটেইখিনি ঋণৰে হওক বা কেনেকৈ পইচাৰ কামখিনি করব লাগে আপনি নিশ্চয় এইখানে চাই
2: জানো এই পয়সাটোর কেন ধরনে আমি ডাইরেক্ট পয়সাটো আমি ঋণ দিব কাকো নোৱাৰো আমি ব্যাংকত পয়সাটো জমা করো তার পিছত চেক যোগে যাক দিয়া হয় চেক যোগে এনেকে দিয়া হয় 50,000 করে কিন্তু এই পয়সাটো আজি 22-23 লগে দিয়া গেল 50,000 করে

0: পঞ্চাছৰ পিছত আৰু পইচাটো কমি গ'ল। তাৰপিছত আৰু গ্ৰাম্য সংগঠনৰ পিছত মণ্ডল পৰ্যায়ৰ সংগঠন আৰু এখন আৰম্ভ হ'ল। আৰু তাৰে আগতে আমাৰ যি গ্ৰাম্য সংগঠন আছে সেই গ্ৰাম্য সংগঠনত জড়িত হ'ব লাগিলে প্ৰতিটো গোটেই 100 টকা বৰঙণি দিব লাগে। সেই বৰঙণিটো আৰু সাধাৰণৰ যিটো আমাৰ ইণ্ডিভিজুৱেল লোন বুলি কয় সেইটো 10,000 সেইটো 100 টকাটোৰ পৰা সেই ঋণ দিয়া হয়। আৰু সেই 100 টকাটো আমি তাতে যিখন মণ্ডল পৰ্যায়ৰ হেৰি আছে CLF বুলি কয় সেই তাতেও জমা দিব লাগে। তাৰ পৰা আমাক পইচা দিয়ে, আমি ইয়াতে ভগাই দিওঁ আৰু সেইটো চেক যোগে দিয়ে।
1: CLF-ৰ কথা অকণমান কওকচোন।
0: CLF-ৰ হেৰিটো আছিল আগতে 50,000 দিছিল, আজিকালি সেইটো তাৰমানে বহুত হেৰি গোট হৈ গ'ল কাৰণে সেইটো কমাই দিলাক দি পেলাই এতিয়া তাৰমানে 24-ৰ পৰাই তেওঁলোকে 30,000 দিয়া হ'ল।
1: 2024-ৰ পৰা
0: 30,000 দিয়া হ'ল। 30,000 দিলে তাৰমানে তেতিয়া ভাল হয়, যদি 1,20,000 বা দিয়ে তেতিয়া আমি 4-5 জনক দিব পাৰোঁ 30,000 কৰি। তাৰপিছত সেই পইচাটোৰো হেৰি হয় তাৰমানে 30,000 আমি মান্থলি কিস্তি দিব লাগে। প্ৰথম কিস্তিত 28,000 দিব লাগে। 2800 পৰা তাৰে তাৰমানে হেৰি কৰি 2800 হেৰি টকা কমে 25 কমি যায়। 1 সুত তাৰে 25 তাৰে আৰু 75 টকাটো CLF-এ পায় আৰু 25 ভিঅ'ত জমা হয়। সেই পইচাটো 1 টকাটো সুতটোৰ দুভাগ হৈ যায়, দুভাগ হৈ যায়। সেনেকৈ আৰু চলি আছোঁ আৰু।
1: হয়, আপুনি জনাইছে অকণমান আগত যে আপুনি ছাগলী গৰু পোহে, আপোনাৰ ছাগলী কেইজনী আছে?
0: মোৰ ছাগলী বহুতেই আছিল, কিন্তু এতিয়া মই অলপ ব্যস্ততাৰ কাৰণে বিক্ৰী কৰি 5 আছে। আৰু তাৰোপৰি তাৰমানে 2 বস্তুত কৰি আছোঁ, অলপ খেতিতো আছোঁ, সেইকাৰণে বেছি হেৰি কৰিব নোৱাৰোঁ আৰু
1: ছাগলীৰ।
0: তাৰে মাজত আমাক আৰু হেৰি কৰিলে যোৱাতে হেৰিতে 23 হ'ল এইটো উদ্যমিতা মহিলা উদ্যমিতা আঁচনি যিটো MMUM বুলি কয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আমাৰ বহুত এগলা গছপুলি ৰুলে, এগলা ৰুলোঁ, ৰুই পেলাই এই পইচাটো আমি 2022 আমি 10,000 পালোঁ
1: উদ্যমিতা আঁচনিৰ যোগেদি। 10,000
0: পালোঁ।
1: আপুনি ছাগলী থকা বুলি যে ক'লে, আপোনাৰ ছাগলীকেইজনীক আপুনি নিজে চোৱা চিতা কৰে?
0: নিজে কৰোঁ, মই নিজে কৰোঁ, মোৰ মানুহ নাই।
1: আৰু গৰু কেইজনী আছে আপোনাৰ?
0: গৰু নাই, মোৰ গৰু নহয়, ফিচাৰী আছে,
1: ফিচাৰীত
0: মাছ দিওঁ। আৰু পথাৰত খেতি, ধান খেতিৰ সময়ত মানুহ লগাওঁ।
1: হয়, খেতি কৰে বুলি ক'লে ধানৰ উপৰিও কিবা বেলেগ খেতি কৰে নেকি?
0: ধানখিনিয়ে কৰোঁ আৰু অলপ কু ফচলৰ খ মিলাৰ কাৰণে, অলপ
1: নিজৰ
0: ঘৰৰ কাৰণে।
1: কি কি খেতি কৰে আপুনি?
0: কি এই বিন, কবি, পাচলি, হেৰি, পটল, ভাত, কেৰেলা, জিকা, এইবিলাক অলপ অলপ কৰোঁ আৰু খোৱাৰ কাৰণে।
1: হয়, যিহেতু আপুনি আপোনাৰ বহু পৰিমাণত ছাগলী আৰু ফিচাৰী আছে, মই জানিব বিচাৰিছোঁ আপোনাৰ ছাগলীৰ পৰা উৎপাদন কেনেকুৱা?
0: ছাগলীৰ উৎপাদন মোৰ ভালে। যোৱা বছৰ মই 4 ছাগলী বেচিলোঁ, 4 মোটামুটি হেৰি পাইছোঁ আৰু 18,000 পোৱা গৈছে, 18-20,000 পাইছোঁ
1: এটা ছাগলী 6,000 আৰু ফিচাৰীৰ পৰা।
0: ফিচাৰীৰো ভাল ইনকাম, ফিচাৰীৰো ভাল মাছ দিলোঁ আমি, মই হেৰি মোটামুটি 5,000 দিছিলোঁ আৰু। 5,000 দি তাৰে মই ভাল মোটামুটি 8,000 মাছ হেৰি কৰিলোঁ, বিক্ৰী কৰিলোঁ। আৰু গোটাই হেৰি কৰা নাই, আছে আৰু অলপ থৈ দিছোঁ, অলপ বিক্ৰী কৰা গৈছে।
1: অকণমান পৰিয়ালৰ কথা কওকচোন, পৰিয়ালত কোন কোন আছে?
0: পৰিয়ালত মোৰ স্বামী আৰু মোৰ ছোৱালী এজনী।
1: আপোনাৰ স্বামীয়ে কি কৰে?
0: তেওঁ এই ব্যৱসায় কৰে,
1: ব্যৱসায় কৰে। তেওঁ নিশ্চয় আপোনাৰ এইবোৰ
0: সহযোগ কৰে, সহযোগ কৰে।
1: আৰু ছোৱালীজনী কি কৰে?
0: ছোৱালীজনী বৰ্তমান তাই BEd কৰি আছে, হেৰি পঢ়িলে ইয়াতে মোৰ ওচৰৰে স্কুলত পঢ়িলে, ওচৰৰ কলেজত পঢ়ি ডিগ্ৰীটো কটনত পঢ়িলে, তাৰপিছত মাষ্টাৰ ডিগ্ৰী তেজপুৰ ইউনিভাৰ্চিটিত কৰিলে, এতিয়া ৰঙীয়া টিটি চেণ্টাৰত তাই BEd কৰি আছে।
1: হয় বাইদেউ, ধন্যবাদ, আপুনি ভালেখিনি কথাও ক'লে, গোটৰ বিষয়েও ক'লে, আপোনাৰ নিজৰ বিষয়েও ক'লে। আপুনি এনেকৈয়ে গোটৰ সৈতে বা নিজৰ জীৱিকাৰ পথৰ বাবে কাম কৰি যাওক, আমি তাকে কামনা কৰিলোঁ। আপোনালৈ অশেষ ধন্যবাদ। ইমানপৰে শ্ৰোতাসকলে, নলবাৰী জিলাৰ খৈৰাপৰা চুপাত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীত।

0: প্ৰভাত শৰ্মাৰ কণ্ঠত লোকগীত শুনিলে। আমাৰ আজিৰ গয়া মহিলাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতে অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন যুগুতাই আনিব অংকুমণি বৰাই। নিশা 9:30 সাহিত্যচৰা অনুষ্ঠানত প্ৰতিভা ভাগৱতীৰ চুটি গল্প আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কবিতা পাঠ। আঠ ধৰিব মেলতী পাটগিৰিয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02

ধাৰাবাহিক নাট্যানুষ্ঠানত ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকোটৰ প্ৰথম খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মীন পালনত মাছ পোনাৰ গুণগত মানৰ গুৰুত্ব, এই বিষয়ক এটি আলোচনাত অংশ ল'ব অনুশ্ৰী দাস আৰু সাগৰিকা নাথে। আঁত ধৰিব পৰাগ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7 নিয়োগ বাতৰি। আকৌ শুনো আহক, অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় সন্ধিয়া 7:20। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বিষ্ণুৰাম পাটৰৰ কণ্ঠত দুটি তিৱা গীত। 7:45 কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত। 8:30 কেইটিমান অসমীয়া আধুনিক শ্ৰব্য সঁফুৰাৰ গীত। 9:30 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, আৰু 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা তছদ্দুক ইউছুফৰ বিষয়ে কিছু কথা, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: এতিয়া শুনক আমাৰ মহাবাহু শাখাযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয়ে বিভিন্ন উদ্ভিদৰ ওপৰত বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ। অনুষ্ঠানটিত ভাগ ল'ব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে মাতৃদুগ্ধ মৰ্তৰ অমৃত শীৰ্ষক এটি আলোচনাত ভাগ ল'ব শিশুৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থপ্ৰতিম বৰাই। আঁত ধৰিব জোনালী বৰুৱাই। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 6:55 জ্ঞান বিজ্ঞান। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। 8:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী পাহাৰী দাস পংকজ বৰদলৈ, মৈত্ৰেয়ী দাস, দিলীপ দাস আৰু তৃষাৰাণী শইকীয়া। 9:15 জিলা ৰেহৰূপ। লাইভ ফোন ইন কল্পতৰু প্ৰচাৰ কৰা হ'ব কাইলৈ পুৱা 9:20। 10:00 মাটিৰ গান। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: আকাশবাণী গুৱাহাটী বিদ্যাৰ্থীৰ অনুষ্ঠান।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ্যপুথিৰ পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোন এই পাঠটি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে অংকুমণি বৰাই।

0: তোমালোকে শুনাচোন।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটায়ে ভালে আছা। আজি তোমালোকৰ সৈতে পোহৰৰ প্ৰতিফলনৰ বিষয়ে কথা পাতিম দেই। ধৰি লোৱা, হঠাৎ আমাৰ ক্লাছৰুমৰ লাইটবোৰ বন্ধ হৈ গ'ল আৰু খিৰিকীবোৰো সম্পূৰ্ণ আন্ধাৰ কৰি দিয়া হ'ল। তোমালোকে আশে পাশে থকা বস্তুবোৰ দেখা পাবানে বাৰু? একো দেখা নাপাবা, সম্পূৰ্ণ আন্ধাৰ হৈ পৰিব, নহয় জানো? কিন্তু আকৌ যেতিয়া লাইটটো জ্বলাই দিওঁ বা খিৰিকীবোৰ মুকলি কৰি দিয়া হয়, কি হ'ব বাৰু? সকলো আকৌ দেখা পাবা। এতিয়া আচলতে কি ঘটিল জানানে? যাৰ বাবে লাইটটো জ্বলাই দিলে আমি বস্তুবোৰ দেখা পাওঁ, লাইটৰ পোহৰ আহি বস্তুৰ ওপৰত পৰে আৰু তাৰপিছত বস্তুৰ পৰা আমাৰ চকুলৈ আহে আৰু আমি দেখা পাওঁ। বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক আমি কওঁ পোহৰৰ প্ৰতিফলন। ইংৰাজীত যাক ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয়। দিনৰ ভাগত সূৰ্যৰ পোহৰ বস্তুৰ পৃষ্ঠত আপতিত হৈ প্ৰতিফলিত হয়।

আমাৰ চকুলৈ আহে আৰু আমি দেখা পাওঁ। বিজ্ঞানৰ ভাষাত এই পৰিঘটনাটোক আমি কওঁ পোহৰৰ প্ৰতিফলন। ইংৰাজীত যাক ৰিফ্লেকশ্যন অফ লাইট বুলি কোৱা হয়। দিনৰ ভাগত সূৰ্যৰ পোহৰ বস্তুৰ পৃষ্ঠত আপতিত হৈ প্ৰতিফলিত হয় আৰু আমাৰ চকুত পৰিলেহে আমি বস্তুবোৰ দেখা পাওঁ। পোহৰে সদায় কেনেকৈ গতি কৰে জানানে? ধৰা এটা সৰল টৰ্চ লাইট জ্বলালে পোহৰ কেনেকৈ যায়? সেই পোহৰ সদায় পোনে পোনে যায়, মানে সৰল ৰেখাত গতি কৰে। অৰ্থাৎ পোহৰৰ গতি সাধাৰণতে সৰলৰৈখিক। কিন্তু এটা কথা মনত ৰাখিবা, পোহৰৰ পথত যদি অতি ক্ষুদ্ৰ বস্তু এটাও আহি পৰে, পোহৰ পোনে পোনে নোযোৱাকৈ তাৰ কাষেদি অলপ বেঁকা হৈ যায়। ইয়াক পোহৰৰ অপবৰ্তন বা ডিফ্ৰেকশ্যন বুলি কোৱা হয়। আধুনিক কোৱাণ্টাম তত্ত্ব অনুসৰি পোহৰ একেলগে তৰংগ আৰু কণা দুয়োটা ধৰ্মৰে এক যোগসূত্ৰ বুলি ক'ব পাৰি। এই বিষয়ে তোমালোকে ডাঙৰ হ'লে ভালকৈ পঢ়িবলৈ পাবা। পোহৰৰ প্ৰতিফলনৰ দুটা অতি গুৰুত্বপূৰ্ণ নিয়ম আছে। তাৰ বাবে তোমালোকে প্ৰথমে এটি আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু একেটা বিন্দুতে লম্ব এডাল অংকন কৰি ল'ব লাগিব। তেতিয়া দেখিবা আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয়। এইটো হ'ল প্ৰথমটো সূত্ৰ। আৰু দ্বিতীয়টোৰ মতে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্বডাল সদায় একেখন সমতলতে থাকে। এতিয়া তোমালোকে ঘৰত মুখ চোৱা আইনাখন কি দাপোন ক'ব পাৰিবানে বাৰু? সেইখন হৈছে সমতল দাপোন। সমতল দাপোনত আমাৰ চেহেৰাটো কেনেকুৱা দেখা যায় জানানে? সোঁহাতখন দাঙিলে আইনাখনত কোনটো হাত দেখা যায় যেন লাগে বাৰু, বাওঁহাতখন যেন লাগে, নহয়নে বাৰু? কিন্তু প্ৰতিবিম্বটো একেই সমান আৰু থিয় হয়। ইয়াক পাৰ্শ্বীয় পৰিৱৰ্তন বা লেটাৰেল ইনভাৰ্চন বুলি কোৱা হয়। এই প্ৰতিবিম্বটো অসৎ আৰু থিয় হয় কাৰণ ইয়াক পৰ্দাত ধৰিব নোৱাৰি। এতিয়া তোমালোকক মই এটা আমোদজনক খেলৰ কথা ক'ম দেই। ঘৰত ব্যৱহাৰ কৰা চামুচখনলৈ এবাৰ মন কৰাচোন। ইয়াৰ ভিতৰৰ ফালটো অলপ সোমাই থাকা আৰু বাহিৰৰ ফালটো ওলাই থাকা, নহয়নে বাৰু? এতিয়া তোমালোকে চামুচখনৰ ভিতৰৰ ফালটোলৈ মুখখন আনি চোৱাচোন। দেখিবা তোমালোকে নিজকে ওলটাকৈ দেখা পাইছা আৰু দূৰলৈ নিলে সৰু হৈ যোৱা দেখা পাবা। কিন্তু চামুচখন ওলোটাই বাহিৰৰ পিঠিখন চালে নিজকে থিয় আৰু সৰু দেখা পাবা। এই বক্ৰপৃষ্ঠবোৰেই গোলাকাৰ দাপোন, ইংৰাজীত স্ফেৰিকেল মিৰল বুলি কোৱা হয়। এতিয়া আমি গোলাকাৰ দাপোন কেই প্ৰকাৰৰ সেই বিষয়ে কথা পাতোঁ আহা। গোলাকাৰ দাপোন প্ৰধানকৈ দুই প্ৰকাৰৰ, অৱতল দাপোন বা কনকেভ মিৰৰ, যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ, অৰ্থাৎ চামুচৰ ভিতৰৰ পিঠিখনৰ দৰে। উত্তল দাপোন বা কনভেক্স মিৰৰ, যাৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ দিশলৈ বক্ৰ, অৰ্থাৎ চামুচৰ পিছফালৰ পিঠিখনৰ দৰে। এতিয়া কিছুমান সংজ্ঞালৈ মন কৰা। দাপোনখনৰ ঠিক সোঁমাজৰ বিন্দুটোক আমি কওঁ মেৰু বা পোল। এই দাপোনখন যিটো গোলাকাৰ অংশ আছিল তাৰ কেন্দ্ৰটোক কোৱা হয় ভাঁজকেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ। মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী সৰলৰেখাডালক কোৱা হয় মুখ্য অক্ষ, মানে প্ৰিন্সিপাল এক্সিছ। ইয়াৰ মাজতে তোমালোকে জানিব লাগিব ফ'কাছ মানে কি। মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিবোৰ দাপোনত খুন্দা খাই প্ৰতিফলিত হোৱাৰ পাছত মুখ্য অক্ষৰ ওপৰৰ এটা নিৰ্দিষ্ট বিন্দুত মিলি যায়। সেয়া অৱতল দাপোনৰ ক্ষেত্ৰত, বা এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে, সেয়া উত্তল দাপোনৰ ক্ষেত্ৰত হয়। সেই বিন্দুটোক মুখ্য ফ'কাছ বোলে। মেৰুৰ পৰা ফ'কাছলৈ অহা দূৰত্বক ফ'কাছ দৈৰ্ঘ্য আৰু মেৰুৰ পৰা ভাঁজকেন্দ্ৰলৈ অহা দূৰত্বক ভাঁজ ব্যাসাৰ্ধ বোলে। মনত ৰাখিবা ভাঁজ ব্যাসাৰ্ধ সদায় ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ হয়, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ আৰ ইকুৱেল টু টুৱাইছ এফ। এতিয়া আমি ৰশ্মি চিত্ৰ অংকনৰ নিয়মসমূহ শিকো আহা। প্ৰথম নিয়মটো মতে যদি ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে প্ৰতিফলনৰ পিছত ই মুখ্য ফ'কাছৰ মাজেদি যাব, সেয়া অৱতল দাপোনৰ ক্ষেত্ৰত, বা ফ'কাছৰ পৰা অহা যেন লাগিব উত্তল দাপোনৰ ক্ষেত্ৰত। দ্বিতীয় নিয়ম মতে যদি ৰশ্মিডাল ফ'কাছৰ মাজেদি আহে প্ৰতিফলনৰ পিছত ই মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব। আনহাতে তৃতীয় নিয়ম মতে যদি ৰশ্মিডাল ভাঁজকেন্দ্ৰৰ মাজেদি আহে ই যি পথেৰে আহিছিল সেই পথেৰে ঘূৰি যাব,
কারণ ই দাপোণৰ ওপৰত লম্বা।

ভাৱে আৱদিত হয়। চতুৰ্থ নিয়মতে যদি ৰশ্মিডাল পোনে পোনে মেৰুত আপতিত হয় তেন্তে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান কৰি ই সমমিতভাৱে ঘূৰি যাব। এই গোটেইখিনি নিয়মতে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ মানি চলা হয়। এই ক্ষেত্ৰত লম্বডাল সদায় ভাস্কেন্দ্ৰৰ মাজেদি আমি অংকন কৰিব লাগিব, তেতিয়া দেখা যায় প্ৰতিফলনৰ সূত্ৰসমূহ প্ৰতিটো নিয়মতে মানি চলা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই পাঠৰ আটাইতকৈ আমোদজনক আৰু গুৰুত্বপূৰ্ণ অংশটোলৈ আহিছোঁ দেই। আমি জানো যে অৱতল দাপোনৰ সন্মুখত লক্ষ্যবস্তু এটা বেলেগ বেলেগ দূৰত্বত ৰাখিলে দাপোনখনে গঠন কৰা প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতিও সলনি হৈ যায়। আহা, এতিয়া আমি লক্ষ্যবস্তুৰ স্থান সলনি হ'লে দাপোনখনত কি কি পৰিৱৰ্তন ঘটে চাওঁ। প্ৰথমে তোমালোকে এটা সৰল কথা মনত ৰাখি লোৱা যে আমি লক্ষ্যবস্তুটো যিমান দাপোনৰ ওচৰলৈ আনিম তাৰ প্ৰতিবিম্বটো সিমান দাপোনৰ পৰা দূৰলৈ আঁতৰি যাব আৰু ই ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব। এতিয়া এটা এটাকৈ অৱস্থানৰ বিষয়ে জানো আহা। ধৰি লোৱা দাপোনখনৰ ভাস্কেন্দ্ৰ বা চি বিন্দুৰ কিছু পিছফালে আমি এটা বস্তু থিয় কৰি ৰাখিছোঁ। এতিয়া পোহৰৰ ৰশ্মিচিত্ৰৰ নিয়ম অনুসৰি প্ৰথম সমান্তৰাল ৰশ্মিডাল ফ'কাছৰ মাজেদি পাৰ হ'ব আৰু দ্বিতীয়ডাল ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ একে পথেৰে ঘূৰি যাব। এই প্ৰতিফলিত ৰশ্মি দুডাল ক'ত কাটিব জানা? ইহঁতে দাপোনৰ সন্মুখত থকা চি আৰু এফৰ ঠিক সোমাজত কটাকটি কৰিব। গতিকে প্ৰতিবিম্বটো গঠিত হ'ব চি আৰু এফৰ মাজত। যিহেতু পোহৰৰ ৰশ্মিবোৰ প্ৰকৃততে কাটিছে, গতিকে ইয়াৰ প্ৰকৃতি হ'ব সত আৰু ওলোটা, অৰ্থাৎ প্ৰতিবিম্বটো তললৈ মূৰ কৰি কৰা হৈ থাকিব আৰু ই আকাৰত লক্ষ্যবস্তুতকৈ সৰু হ'ব। এতিয়া ধৰা আমি বস্তুটো অলপ আগুৱাই আনি ঠিক ভাস্কেন্দ্ৰ অৰ্থাৎ চিৰ ওপৰত বহুৱাই দিওঁ। আমাৰ নিয়মমতে এইবাৰ প্ৰতিবিম্বটো অলপ পিছলৈ পিছুৱাই আহিব আৰু ঠিক চি বিন্দুৰ তলতেই গঠিত হ'ব। এই অৱস্থাটো প্ৰতিবিম্ব সৎ আৰু ওলোটা হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ইয়াৰ আকাৰ লক্ষ্যবস্তুৰ একেবাৰে সমান, অৰ্থাৎ বস্তু যিমান ডাঙৰ আইনাৰ ভিতৰত ওলোটা প্ৰতিবিম্বটো ঠিক সিমান ডাঙৰেই হ'ব। এইবাৰ বস্তুটো আমি আৰু অলপ ওচৰলৈ লৈ আনো আহা, অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ সোমাজত থিয় কৰাই দিওঁ। নিয়ম অনুসৰি প্ৰতিবিম্বটো আৰু পিছলৈ আঁতৰি যাব, অৰ্থাৎ ই চি প্লাছফালে গঠিত হ'ব। ইয়াৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা, কিন্তু আকাৰত এইবাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ বা বিবৰ্ধিত হৈ পৰিব। ইংৰাজীত তাক কোৱা হয় মেগনিফাইড। এতিয়া যদি বস্তুটো একেবাৰে গৈ ঠিক ফ'কাছৰ ওপৰতে থাকে তেন্তে প্ৰতিফলিত ৰশ্মিবোৰ ইখন সিখনৰ সমান্তৰাল হৈ পৰে। সমান্তৰাল ৰশ্মিবোৰ সন্মুখত অতি সহজে কটাকটি নকৰে, সিহঁত বহু দূৰলৈ গুচি যায়, অৰ্থাৎ আমি ধৰি ল'ম ইহঁত গৈ অসীমত মিলিব। গতিকে প্ৰতিবিম্ব অসীমত গঠিত হ'ব, ই সৎ আৰু ওলোটা হ'ব আৰু আকাৰত অতিশয় ডাঙৰ বা বিৱৰ্ধিত হ'ব, মানে হাইলি মেগনিফাইড হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি দেখা পালোঁ অৱতল দাপোনে কেৱল সৎ আৰু ওলোটা প্ৰতিবিম্বই গঠন কৰি আহিছে, কিন্তু এতিয়া যদি আমি বস্তুটো দাপোনৰ নিচেই ওচৰলৈ লৈ যাওঁ, অৰ্থাৎ মুখ্য ফ'কাছ আৰু দাপোনৰ মেৰুৰ একেবাৰে মাজত ৰাখোঁ, তেতিয়া কি হ'ব জানা? এই অৱস্থাত দাপোনৰ পৰা প্ৰতিফলিত হোৱা পোহৰৰ ৰশ্মিবোৰ সন্মুখৰ পৰা কটাকটি নকৰি ক্ৰমে মেল খাই আঁতৰি যায়। যিহেতু ইহঁত সন্মুখত কেতিয়াও কটাকটি নকৰে, আমি যদি মনতে ইহঁতক কাল্পনিকভাৱে দাপোনৰ পিছফাললৈ বহাই দিওঁ তেন্তে দেখা যাব যে দাপোনৰ পিছফালে এটা নিৰ্দিষ্ট বিন্দুত ইহঁত মিলি যোৱা যেন লাগিছে, অৰ্থাৎ এই ক্ষেত্ৰত প্ৰতিবিম্বটো গঠিত হ'ব দাপোনৰ পিছফালে। যিহেতু ৰশ্মিবোৰ প্ৰকৃততে কটা নাই, আমি পিছফালে কাল্পনিকভাৱেহে মিলাইছোঁ, গতিকে এই প্ৰতিবিম্বটো হ'ব সম্পূৰ্ণ ব্যতিক্ৰম, অৰ্থাৎ অসৎ আৰু থিয়, আৰু ই আকাৰত বস্তুতকৈ বহুত ডাঙৰ বা বিবৰ্ধিত হ'ব। সেইবাবেই দন্ত চিকিৎসকে দাঁত পৰীক্ষা কৰোঁতে বা দাড়ি খুৰোৱা আইনা হিচাপে অৱতল দাপোন ওচৰৰ পৰা ব্যৱহাৰ কৰে, যাতে ডাঙৰ আৰু থিয় প্ৰতিবিম্ব দেখা যায়। আকৌ টৰ্চ লাইট

0: চার্চ লাইট আৰু গাড়ীৰ হেডলাইটত শক্তিশালী সমান্তৰাল পোহৰৰ ৰশ্মি পাবলৈও অবতল দাপোন ব্যৱহাৰ কৰা হয়। সৌৰবাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি উত্তাপ বহাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া নিশ্চয় তোমালোকে পাঠটো ধুনীয়াকৈ বুজি উঠিছা। এতিয়া তোমালোকে সুধিব পাৰা যে উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব। মনত ৰাখিবা, উত্তল দাপোনৰ পিছফালেহে বক্ৰ থাকে, গতিকে ইয়াৰ সন্মুখত লক্ষ্যবস্তু য'তেই নাৰাখা কিয় প্ৰতিবিম্ব সদায় দাপোনৰ পিছফালে পি আৰু এফৰ মাজত গঠিত হ'ব। ই সদায় অসৎ আৰু থিয় হ'ব আৰু আকাৰত বস্তুতকৈ সৰু হ'ব। উত্তল দাপোনে যিহেতু ডাঙৰ এলেকা এটাৰ সৰু আৰু থিয় প্ৰতিবিম্ব দেখুৱাব পাৰে, সেইবাবে ইয়াক গাড়ীৰ পিছলৈ চোৱা দাপোন বা ৰেয়াৰ ভিউ মিৰৰ হিচাপে ব্যৱহাৰ কৰা হয়। দাপোনৰ বস্তুৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজত আমি এটা সম্বন্ধ বিচাৰি পাওঁ। সেই সম্বন্ধটো হৈছে 1/f = 1/v + 1/u। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোনৰ বিষয়ে বহুত কথাই শিকিলোঁ। এতিয়া মই তোমালোকক দুটা চুটি প্ৰশ্ন সোধোঁ দেই। এটা গোলাকাৰ দাপোনৰ ফোকাছ দৈৰ্ঘ্য যদি 10 চেণ্টিমিটাৰ হয়, তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব বাৰু? যিহেতু আমি জানো যে r = 2f, গতিকে তাৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? 20 চেণ্টিমিটাৰ। আকৌ আনটো প্ৰশ্নলৈ আহোঁ আহা। গাড়ীৰ হেডলাইটত কোনবিধ দাপোন ব্যৱহাৰ কৰা হয়? আগতে মই কৈছোঁৱেই, সেইটো হৈছে অবতল দাপোন, নহয় জানো? এতিয়া তোমালোকে চাগৈ পাঠটো ভালদৰে বুজি পাইছা। সকলোবোৰ চিত্ৰ ভালদৰে অংকন কৰিবলৈ তোমালোকে অভ্যাস কৰিবা দেই। তোমালোকলৈ মৰম আৰু শুভেচ্ছা যাচি আজিলৈ ইমানতে সামৰিছোঁ।
1: পোহৰৰ প্ৰতিফলন আৰু গোলাকাৰ দাপোন পাঠটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা। ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মুখ্যমন্ত্ৰীজীকে সাথ মই দেখ ৰহা হু কি কিতনা নুকচান ইয়ে বাঢ় কে কাৰণ জো মন কে তৰফ সে জো নদী আ ৰহী হে উসকে মাধ্যম সে ইয়াহাঁ গাঁও কে গাঁও তকলিফ মে পড় গয়ে। বহুত জ্যাদা নুকসান হুয়া হে, নুকসান মাল কা ভি হুয়া হে, মবেশী কা ভি হুয়া হে, বহুত বড়ি সংখ্যা মে লোগোঁ কে সম্পত্তি কা ভি বহুত নুকসান হুয়া হে। ইস দুঃখ ভরি ঘড়ি মে হম সব আপকে সাথ হ্যাঁ, ভারত সরকার আপকে সাথ হ্যাঁ। মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী জি নে মুঝে ইয়াহাঁ জায়জা লেনে কে লিয়ে ভেজা হ্যাঁ। মানে ইয়াহাঁ সারি স্থিতিও কা হেমন্ত বিশ্ব শর্মা ডাঙ্গোরিয়া জি কে সাথ কি

0: চৰ্চা কি হে?
1: পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংঘল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই কিছু সময় পাছতে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
2: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব, DC-এ চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি দিম। সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম।
1: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ 3খন নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নী পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙি নদীৰ বাঢ়নী পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মংগলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত হোৱা নোৱা নদীৰ বাঢ়নী পানীয়ে আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔটোলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱাপৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ইপিনে নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়ক্ষতিৰ ক্ষতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো লোক বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চাফ চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ, অংগনবাড়ী কেন্দ্ৰসমূহক শীঘ্ৰে চাফ চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট চহৰত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সাহিত্য সভাই লগতে ৰাজ্যৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞানভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনৰ গঠনৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনাইছে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ

0: 71 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয়। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত জনতাৰ কল্যাণৰ হকে প্ৰয়োজনীয় ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13টা গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10গৰাকী বিষয়া ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41গৰাকীক জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোক কল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত লোক কল্যাণ দিৱসত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সৰুপাই দাসক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু ৰাজহুৱা সেৱাৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আধুনিক অসমত অসম নিৰ্মাণত গোপীনাথ বৰদলৈৰ অতুলনীয় অৱদান আৰু ভূমিকাৰ বিষয়ে তেওঁ ভাষণত আলোকপাত কৰে। এই দিৱসৰ পৰা অনুপ্ৰাণিত হৈ বৰ্তমানৰ ব্যৱস্থাত সংস্কাৰ আৰু উদ্ভাৱন আনি জনসেৱাক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। একেদৰে বিশ্বনাথ, মৰিগাঁও, বাক্সা, কামৰূপকে ধৰি সমূহ জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন কৰা হয়। মৰিগাঁও জিলাৰ কৃষি বিভাগে জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰ ভেটাত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। জিলাৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধানৰ ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এই কেন্দ্ৰটো মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী এই কাৰ্যসূচীত উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা। ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰী নাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাসাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজিৰ কৃষি জগতত আমি এক গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ, সেয়া হৈছে মৌচুমী বায়ু প্ৰবাহ আৰু অসমৰ কৃষি কাৰ্যত ইয়াৰ প্ৰভাৱ। এই বিষয়ত আলোচনা কৰিবলৈ আজি আমি দুগৰাকী সমল ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এয়া গৰিয়সী তামুলী,
3: নমস্কাৰ,
2: আৰু আনহাতে এয়া সুনীল কুমাৰ ভট্টাচাৰ্য,
4: নমস্কাৰ।
2: দুয়োগৰাকী বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ। আজি আমি যি বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ মৌচুমী বায়ু প্ৰবাহ। মৌচুমী বায়ু প্ৰবাহ বুলি কোৱাৰ লগে লগে এতিয়া আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমাৰ গোটেই এই কৃষি ব্যৱস্থাটোৱেই মৌচুমী বায়ু প্ৰবাহৰ ওপৰতে নিৰ্ভৰশীল। বতৰে সময়ত বৰষুণ দিব, মৌচুমী বায়ুৱে বৰষুণ আনিব, সেই অনুসৰি খেতি হ'ব আৰু সেইকাৰণেই আমাৰ অসমখন সোণৰ অসম চাগে দেই ক'ব লাগিব, কাৰণ ইয়াতে পৰ্যাপ্ত পৰিমাণৰ এক নিৰ্দিষ্ট পৰিমাণৰ বৰষুণ হয়। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত ৰেহৰূপবিলাক বেলেগ হৈছে, হয়। বতৰ ক'ৰবাত যদি এমূৰে যদি খুব অতিমাত্ৰা বৰষুণ, এমূৰে ক'ৰবাত খৰাঙো হৈছে। আমাক আমি যদি বৰষুণ দি থকা দেখোঁ, বৰষুণৰ বতৰত আমি যদি গাড়ী চলাই ৰাস্তাৰে গৈ থাকোঁ, দেখিম যে কোনোবা এটা 1-2 কিলোমিটাৰমান ৰাস্তা একদম খুব বৰষুণ, তাৰপিছত আকৌ একেবাৰে টেংটেঙীয়া ৰ'দ। গতিকে সেই বৰষুণৰ বিতৰণটো ঠিক সমান ধৰণে হোৱা নাই, সেইটো বৃষ্টিপাতটো মানে সমপৰিমাণে নহয়। তাতে আকৌ আমি এইবাৰ শুনি আছোঁ এলনিনৰ কথাও শুনি আছোঁ, নহয়নে? গতিকে এতিয়াতো জুনৰ প্ৰায় আধা দিন গ'ল, গতিকে এনে সময়ত আপোনালোকৰ দৃষ্টিত কেনে ধরনের নতুন নতুন কথা আহিছে বা বর্তমান

0: মানৰ প্ৰেক্ষাপটটো আজি আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। আচলতে
1: হয়
0: আৰম্ভণিতেই অকণমান এই মৌচুমী বায়ু প্ৰৱাহ এই বিষয়ে ক'ব নেকি, যিটো ইমান বছৰে চলি আহিছে সেই বিষয়ে কওকচোন। ইমান বছৰে যিটো চলি আহিছে আৰু শেহতীয়া যিখিনি আমি তাত পৰিৱৰ্তন দেখিছোঁ।
1: হয়, এতিয়া মৌচুমী বতাহ বুলি ক'লে আমি হয়নো কি, প্ৰথমতে আমি সেইটো জানিব লাগিব। এতিয়া কি হয়, আমাৰ মাটিখিনি যেতিয়া গৰম হৈ যায় আৰু চাৰিওপিনে পানীখিনি সেই তাতকৈ তাপমাত্ৰাটো কম থাকে, তেতিয়া আমাৰ প্ৰেচাৰ ডিফাৰেঞ্চ এটা হয় যোনটোৰ কাৰণে এই বতাহটো আহে, মৌচুমী বতাহ যোনটো আমি কওঁ। আৰু সেইটোৰ কাৰণে বিশেষকৈ দুটা শাখা আছে, আমাৰ বংগোপসাগৰ আৰু এপিনে আৰব সাগৰ। এই দুই অঞ্চলৰ পৰা মানে আমাৰ সেই মৌচুমী বতাহটো আহি ইপিনে আমাৰ বংগোপসাগৰৰ পৰা আমাৰ নৰ্থ ইষ্টত যিখিনি আমাৰ বৰষুণ হয়, আৰু আমি জানো নৰ্থ ইষ্টত আটাইতকৈ বেছি হয়, মৌচিনদ্ৰিম বুলি যোনটো জেগা আছে আমাৰ মেঘালয়ত, তাতকৈ আটাইতকৈ বেছি বৰষুণ হয়। আমি ধৰক 11,410 মিলিমিটাৰমান পাওঁ। সেনেকৈ আমাৰ আৰৱ সাগৰৰ পৰা আকৌ আমাৰ দক্ষিণ ছাইডে যিখিনি আমাৰ ষ্টেটছ আছে সেই গোটেইখিনিত বৰষুণৰ প্ৰভাৱটো পেলায়, আৰু সেই দুটা শাখাই মিলি যায় নৰ্থ ইণ্ডিয়াৰ পৰা মিলি পেলাই আমাৰ গোটেই ভাৰততে আমাৰ বৰষুণখিনি হয়। আৰু সেইটোনো কেতিয়া হয়, এতিয়া আমাৰ কথাটো হ'ল মানে কাৰণটোতো বুজি পোৱা গ'ল সেই প্ৰেচাৰ ডিফাৰেঞ্চটোৰ কাৰণে। তাৰে পিছত আমাৰ আহে কেতিয়া, আমাৰ সচৰাচৰ 1 জুনত কেৰেলাদি সোমায় মৌচুমী বায়ু প্ৰৱাহটো, কিন্তু এইবাৰ আমি দেখা গৈছে এইটো অলপ দেৰি হৈছে। কিন্তু আচলতে দেখা গৈছিলে বা আমি ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰাও কোৱা গৈছিলে কি এইটো এডভান্স হোৱা, আগতীয়াকৈ হোৱা এটা আশা আছিলে, 26 মে' মানত হ'ব বুলি আশা এটা কৰিছিলে, কিন্তু অলপ দুৰ্বল হৈ পৰিলে, পৰি পেলাই আমাৰ দেৰি হৈ গ'ল, আমাৰতো 4 জুনত সোমালে। এনেই আমাৰ ধৰক অসম বা নৰ্থ ইষ্টত গোটেইখিনিত আমাৰ 4-5 জুনত কভাৰ কৰি লয়, কিন্তু এইবাৰ আমাৰ কেৰেলা দি সোমাওঁতে দেৰি হৈছে। আৰু কেৰেলাক সেইকাৰণে গেটৱে অফ মনচুন বুলিও কয় মানে, কাৰণ আমাৰ ভাৰতলৈকে সেইপিনেদিয়ে সেইটোৱে ৰাস্তা। তাৰে পিছত আমাৰ আহি পেলাই আমাৰ অসম বা আমাৰ নৰ্থ ইষ্টত ধৰক 6 জুনমানত সোমাই অসম আমাৰ 9 জুনমানত কভাৰ হৈ গৈছে। তো আচলতে চাব গ'লে আমাৰ সেই 1 জুনত যেতিয়া সোমায় আমাৰ 15 জুলাইমানলৈকে গোটেই ভাৰতখন কভাৰ হৈ যায়, পুৰা ৰাজস্থানলৈকে সেনেকৈ কভাৰ হৈ যায়, কিন্তু আকৌ ৰাজস্থানৰ পৰাই ঘূৰি আহে, সেইটো আহোঁতে আহোঁতে আপোনাৰ 1 ছেপ্টেম্বৰৰ পৰা আহে। তো ৰাজস্থানত আমাৰ বেছিখিনি সময় বৰষুণটো নাপায়, মানে যাওঁতে যাওঁতেও দেৰি হৈ গ'ল, ইপিনে ধৰক আপোনাৰ 15 জুলাইত শেষ হ'ল, শেষ হৈ আকৌ 1 ছেপ্টেম্বৰৰ পৰা গুচি আহিলে। সেইকাৰণে ৰাজস্থানত আমাৰ যোনটো আমি দেখা যায় কি, আমাৰ অসমত যেনেকৈ আমি শালি ধান বা সেই বেছি পানী লগা জাতীয় শস্য কৰিব পাৰোঁ, কিন্তু আমি সেই ৰাজস্থানত নকৰোঁ, তাতে মাহ জাতীয় বা মিলেট যোনটো আজিকালি খুব মানে চৰ্চিত হৈ আছে তেনেকুৱা ধৰণৰ খেতিবোৰ কৰা হয়। তাৰে পিছত তাৰ পৰা আহি আহি আমাৰ 15 অক্টোবৰৰ ভিতৰত আমাৰ মৌচুমী বতাহটো শেষ হৈ যায়, মানে বতাহৰ যোনটোৰ কাৰণে আমাৰ বৰষুণ হয় সেই বস্তু মানে সেই বৰষুণটো আমি লাহে লাহে কমি যোৱা দেখোঁ। কিন্তু এতিয়া যেনেকৈ আমাৰ এলনিনোটো কথা বহুত কোৱা গৈছে মানে আজিকালি, তো এলনিনোটো হয় কি, আমাৰ প্ৰশান্ত মহাসাগৰত যোনটো আমাৰ তাতে তাপমাত্ৰাটো কেনেকুৱা, যদি উষ্ণতাটো আমাৰ অতি বেছি হৈ যায় মানে বৃদ্ধি পাই যায়, তেতিয়া আমাৰ এলনিনো হোৱা যায়। আৰু যেতিয়া
0: সেই উষ্ণতাটো আমি গোলকীয় উষ্ণতাৰ কথা কৈছো নে কেৱল প্ৰশান্ত মহাসাগৰত হোৱা উষ্ণতা,
1: মহাসাগৰত মধ্য আৰু পূব ছাইডে যোনটো পূব দিশত হোৱা যোনটো প্ৰশান্ত মহাসাগৰত সেই তাপমাত্ৰাটো অলপ বেছি হৈ যায়, তেতিয়া আমাৰ এলনিনোৰ দেখা যায়। আৰু এলনিনো হ'লে আমাৰ ভাৰতৰ আকৌ বৰষুণৰ তাপমাত্ৰাটো কমি যায়, কিন্তু তাৰে ওলোটাটো লালিনা বুলি কয়, তেতিয়া আকৌ সেই তাপমাত্ৰাটো মানে জোখতকৈ বেছি কমি যায় প্ৰশান্ত মহাসাগৰত, তেতিয়া আমাৰ বৰষুণ হয় আমাৰ ভাৰতত বেছি হয়। কিন্তু তাৰো এটা ভাগ থাকে, যেনেকে আমাৰ এলনিনোটো দুৰ্বল, বহুত দুৰ্বল বা প্ৰবল, সেইটোৰ হিচাপেও বৰষুণৰ এটা এইটো থাকে। এতিয়া ধৰক আমাৰ দেখা গৈছে যোৱা বছৰত লালিনা আছিলে, কিন্তু দুৰ্বল লালিনা আছিলে, সেইকাৰণে বহুত বেছিও বৰষুণ হোৱা নাই। আৰু এইবাৰ আমাৰ এলনিনো হোৱা দেখা গৈছে বা আগলৈকেও ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰা এইটো ওলাইছে কি মানে বৈজ্ঞানিকসকলে দেখিছে পিছলৈকে আৰু অলপ প্ৰবল হোৱা প্ৰবল হ'লে কি হয়, আমাৰ বৰষুণৰ তাপমাত্ৰা একেবাৰে কমি যাব, ক'ৰবাত ক'ৰবাত খৰাঙো হৈ যাব পাৰে, তেনেকুৱা ধৰণৰ আমি এলনিনোৰ প্ৰভাৱ দেখিব পাৰোঁ, বিশেষ সম্ভাৱনা আছে এবাৰ এলনিনোটো আৰু বাঢ়ি যোৱা। সেইটোৰ কাৰণে আমাৰ খেতিত বহুতখিনি

0: নষ্ট হোৱাও চান্স থাকে, যেতিয়া আমাৰ খৰাং হৈ যাব, বৰষুণ কম হ'ব, তো কৃষক ৰাইজে জলসিঞ্চনৰ ব্যৱহাৰ মানে ব্যৱস্থা কৰিব লাগিব, তেনেকুৱা বহুতখিনি খেতি কৰ্মত মানে প্ৰভাৱ দেখা যাব পাৰে।
1: কিন্তু আমাৰ যদি ছেপ্টেম্বৰ অক্টোবৰ মানলৈ আহে তাৰ এলনিনৰ প্ৰভাৱ, তেতিয়ালৈকে অৱশ্যে আমাৰ
2: ভালি ধানৰ খেতিখিনি বিশেষকৈ
1: সেইখিনি পাৰে হৈ যাব আৰু।
0: কিন্তু এতিয়াও এলনিনৰ প্ৰভাৱটো আছে, এনেকুৱা নহয় কি নাই, খালি পিছলৈকে প্ৰবল হৈ যোৱা সম্ভাৱনাটো আছে। আৰু সেইকাৰণে আৰু এনেকুৱা নহয় কি মানে বৰষুণ কম মানে হয়তো এনেকুৱা হ'ব পাৰে, বৰষুণ নাই নাই হঠাতে আপোনাৰ বহুত বেছি কেইদিনমান দি পেলাই আকৌ নাইকিয়া হৈ গ'ল, মানে এইটো আপুনি ক'ব নোৱাৰে কি আপোনাৰ টোটেলটো কিমান মানে স্প্ৰেডটো কেনেকুৱা হৈছে সেইটো কথা নুবুজায়, মানে
2: সমপৰিমাণে নপৰে,
1: সমপৰিমাণে নহ'ব, তাৰ বৈশিষ্ট্যটো অলপ বেলেগ ধৰণৰ, হয়তো এসপ্তাহ খুব বৰষুণ দিলে প্ৰবল বৃষ্টিপাত জোখতকৈ বেছিয়ে হ'ল, তাৰপিছত আকৌ ধৰি লওক 15 দিন একেবাৰে, গতিকে তেনেকুৱা হ'লেতো খেতিৰ কাৰণে অসুবিধাই হ'ব। হয়, এতিয়া আৰু এটা কথা, জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত আমি ইতিমধ্যে বহু আলোচনা সম্পন্ন কৰিছোঁ, আৰু এনেকুৱা এটা বিষয় যাৰ বিষয়ে আমি কথা পাতি থকাটো দৰকাৰ, আচলতে বাৰম্বাৰ পাতি থকাটো দৰকাৰ, কাৰণ মানুহ যদি সজাগ আচলতে কেতিয়াবাই হ'ব লাগিছিলে, আৰু মানুহে কয় এতিয়া গোলকীয় উষ্ণতা পাৰ হৈ গোলকীয় দহনৰ ফালে আমি
2: আগবাঢ়িছিলোঁ,
1: গতিকে এনেকুৱা সময়ত আৰু চিন্তা কৰি থকাৰ সময় নাই, হাতে কামে লগাৰ সময়। গতিকে এই যি জলবায়ু পৰিৱৰ্তন হৈছে আৰু মৌচুমী বায়ু প্ৰৱাহতো কিছু হেৰ ফেৰ দেখা গৈছে, আগৰ নিচিনাকে নিয়মীয়া হৈ থকা নাই কথাবোৰ, গতিকে ইয়াৰ ফলত বা এতিয়া যি আমি এলনিনৰ কথা পাতিছোঁ, অহা বছৰ বা অহা 5 বছৰ পাছত বা আকৌ কি ৰূপ লয় সেইটোও আমি একো ক'ব নোৱাৰোঁ, গতিকে এনে সময়ত আমাৰ গোটেই খেতিডৰা আমাৰ মাটিৰ ওপৰতো প্ৰভাৱ পৰিছে, মাটিৰ ওপৰত প্ৰভাৱ পৰিছে, কীট পতংগ, আগতে এনেকুৱা ধৰণৰ কীট পতংগ আছিল যিবিলাকক আমি অত গুৰুত্ব দিয়া নাছিলোঁ, গুৰুত্বহীন তেনেকুৱা একোটা কীট পতংগ ইমান বেছি হৈ গৈছে, মাইনৰ পেষ্ট বুলি কয়, সেইবিলাকে এতিয়া সমস্যাৰ সৃষ্টি কৰিছে, গতিকে তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি, কি ক'ব?
2: আছে, এইটোত মানে কি ধৰক আমাৰ গৰিয়সী তামোলে কৈয়ে গ'ল যে মানে ইয়াৰ টেম্পাৰেচাৰটো কেনেকুৱা হ'ব, উষ্ণতাটো কেনেকৈ কম বেছি হ'ব পাৰে বা বৰষুণটো কেনেকুৱা হ'ব পাৰে। এতিয়া কি হয়, যেতিয়া অতিমাত্ৰা গৰম হ'ব, অতিমাত্ৰা গৰম হৈ যোৱাৰ ফলত কি হ'ব, আমাৰ যিবিলাক ধৰক আমি মাইনৰ পেজ বুলি কওঁ, যিবিলাকে আমাৰ খেতিডৰাত বিশেষ অনিষ্ট কৰিব আজিলৈকে পৰা নাছিল, সেইবিলাক আমাৰ মেজৰ পেষ্ট হিচাপে দেখা দিয়ে, মানে সেইবিলাক খেতিৰ কাৰণে এটা ধৰক আমাৰ এটা ভাবুকিৰ সৃষ্টি কৰে। তাৰোপৰি হয় কি, যেতিয়া আপোনাৰ গৰমটো বেছি হ'ব, গৰমটো বেছি হৈ যোৱাৰ লগে লগে যিবিলাক আমাৰ পোক পতংগ, আমাৰ শস্য অনিষ্টকাৰী পোক পতংগ আছে, সিহঁতৰ মানে চাইকেলটো মানে সোনকালে শেষ হয়, মানে ধৰক পোক এটাৰ কণীৰ পৰা গৈ পখিলা পোৱালৈকে 4টা ষ্টেজ থাকে, 4টা পৰ্যায় থাকে। সেই পৰ্যায়টো যদি আগতে আমাৰ ধৰক এমাহ আছিলে নৰ্মেল টেম্পাৰেচাৰত স্বাভাৱিক উষ্ণতাত, সেই উষ্ণতাটো বাঢ়ি যোৱাৰ লগে লগে সেইবিলাকৰ হয়তো 15 দিনত এটা এটা চাইকেল কমপ্লিট হ'ব, যাৰ ফলত আমাৰ ধৰক এতিয়া শস্যত
1: সংখ্যাত বাঢ়ি যায়।
2: সেইকাৰণে ধৰক এতিয়া আমাৰ যিবিলাক আমি মাইনৰ পেজ বুলি কওঁ, সেইবিলাক যে মেজৰ হৈ যায় যোৱা বুলি কোৱা যায়, তাৰমানে কি এটা সংখ্যালৈকে সিহঁতে অনিষ্ট কৰিব নোৱাৰে, যেতিয়া সংখ্যাটো সিহঁতৰ বেছি হৈ যাব তেতিয়া আমাৰ যিবিলাক ধৰক নেচাৰেল এনিমি থাকে, স্বাভাৱিকভাৱে পোক পতংগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিবিলাক পোক পৰুৱা থাকে সেইবিলাকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়, তাৰ ফলত এইটো মানে আমাৰ এটা মেজৰ মানে গুৰুত্ব থকা পোকলৈকে মানে হেৰি গুচি যায়। ঠিক তেনেকৈ ধৰক আমাৰ মাটিৰ কথা এটা থাকিল, মাটিখিনিত ধৰক আমাৰ যেতিয়া উষ্ণতা বেছি হ'ব, উষ্ণতা বেছি হৈ যোৱাৰ লগে লগে তাত যিবিলাক আমাৰ উপকাৰী অণুজীৱবিলাক থাকে অধিক উষ্ণতা হোৱাৰ কাৰণে সেইবিলাক বহুতখিনি নষ্ট হৈ যোৱাৰ ফলত আমাৰ
1: মাটিৰ
2: নোহোৱা হয়। তাৰোপৰি ধৰক আমাৰ বেছি যেতিয়া গৰম হৈ যায় মাটিখিনি, তাত আমাৰ যিবিলাক খনিজ লৱণ থাকে মাটিত সেইবিলাক বহুতখিনি নষ্ট হৈ যায়, গতিকে মাটিত এটা প্ৰভাৱ পৰিব পাৰে। তাৰোপৰি ধৰক এলনিনৰ ফলত হয় কি, কেতিয়াবা আপুনি অলপ আগতে আমি আলোচনা কৰাৰ নিচিনা কৈ যে কেইদিনমান খুব বৰষুণ মাৰিলে তাৰপিছত একেৰাহে কেইদিনমান খুব
1: ৰ'দ,
2: এই যিটো আমাৰ ধৰক উষ্ণতাৰ তাৰতম্য, ঠাণ্ডা গৰম ঠাণ্ডা গৰম, এই যিটো তাৰতম্য হ'ব, এই তাৰতম্যৰ ফলত আমাৰ যিবিলাক ধৰক বেমাৰ আছে বেক্টেৰিয়াৰ কাৰণে হওক বা ভেঁকুৰৰ কাৰণে হওক, এই বেমাৰবিলাকৰ প্ৰাদুৰ্ভাৱটো বাঢ়ি যায়, গতিকে সেইটো এটা আমাৰ কাৰণে বৰ এটা চিন্তনীয় বিষয়। গতিকে এলনিনিয়ত মানে সেইটো আমি অলপ যেতিয়া আহিব বা আহিব বুলি যিহেতু আমাৰ বতৰ বিজ্ঞানীসকলে কৈছে বা অলপ আগত আমাৰ গৰিয়সী তামোলেও ক'লে, সেইটো আকৌ পিছৰ ফালে আমাৰ ষ্ট্ৰং হোৱাৰ মানে বেছি জোৰবান হোৱাৰ মানে এটা আশা আছে, গতিকে কৃষকসকলে অলপ সাৱধান হ'ব লাগিব। এইটো এতিয়া 1 নম্বৰ কথা হ'ল কি, ধৰক এই আমাৰ যিবিলাক কিছুমান খেতি আছে যিবিলাকত আমি অলপ

0: কম মানে পানীত কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ শস্য কিছুমান আমি অলপমান ছিলেক্ট কৰি থ'ব লাগিব। যেনেকে ধৰক আমাৰ এতিয়া অসমত মিলেট, মিলেটটো হয় যিবিলাকত কম পানী লাগে, গতিকে সেই তেনেকুৱা ধৰণৰ খেতি কিছুমান চাই থ'ব পাৰে। তাৰোপৰি কিছুমান ধৰক এতিয়া ধানৰে কিছুমান জাত আছে যে পানী সহ্য কৰিব পৰা জাত, গতিকে সেইবিলাক খেতিয়কৰ হাতত মজুত থাকিব লাগিব, যাতে যিবিলাক ঠাইত ধৰক 10-12 দিন বৰষুণ বেছি হ'লে 10-12 দিনলৈকে আমাৰ বোলে পানী জমা হৈ থাকে, গতিকে সেইবিলাক ঠাইত আমি যাতে সেই ধানবিলাক লগাব পাৰোঁ। এতিয়া আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাও ওলাইছে ৰঞ্জিত চাহৱান বুলি বা তেনেকুৱা ধৰণৰ বেলেগ বেলেগ জাত আছে যিবিলাকে 10-12 দিন পানীৰ তলত থাকিলে একো নষ্ট নহয়, গতিকে সেইখিনি ধৰণৰ বস্তুখিনি তেখেতসকলে মানে সাজু কৰি ৰাখিব লাগে। তাৰোপৰি মাটিৰ উষ্ণতাটো কমোৱাৰ কাৰণে যিটো গোবৰ সাৰ বা পচন সাৰ তাৰ প্ৰয়োগটো বেছি কৰিব লাগিব, আৰু যিটো আমাৰ ধৰক বায়'মালচিং বুলি কয় জৈৱ মানে আমি আৱৰণ ধৰক সেইটোৰ অলপ ব্যৱহাৰটো বেছি কৰিব লাগিব।
1: তেতিয়াহে
0: মাটিডোখৰ ঠাণ্ডা হৈ থাকিব, বা এবাৰ যদি তাত পানী পৰে ধৰক আমি 1 সপ্তাহ 10 দিনলৈকে ধুনীয়াকে পানীখিনি হিট হৈ
1: ৰাখিব পাৰে।
0: এতিয়া এনেকুৱা ধৰণৰ সৰু সৰু ব্যৱস্থা কিছুমান আমি কৃষকসকলে সদায় লগত সাজু কৰি ৰাখিব
1: মন কৰাটো দৰকাৰ।
0: আৰু ধৰক এনেকুৱা ধৰণৰ যেতিয়া আমাৰ ফৰকাষ্ট হয়, যেতিয়া মানে আগজাননী
1: দিয়ে,
0: তেতিয়া আগজাননী অহাৰ লগে লগে কৃষকসকলে কিছুমান বস্তু অলপ ৰেডি কৰাটো ভাল। মানে ধৰক আমাৰ কমিউনিটি নাৰ্চাৰী এটা কৰি থ'ব পাৰে, কাৰণ ধৰক আমি এতিয়া যিখিনি কঠীয়া মানে সাজু কৰি ৰাখিছোঁ সেইখিনি হয়তো আমাৰ হঠাৎ বান বা কিবা আহি নষ্ট হৈ যাব পাৰে, গতিকে তাৰ লগে লগে যাতে আমি কঠীয়াৰ কাৰণে আমাৰ মাটিখিনি যাতে পৰি নৰয়, সেই ধৰণৰ বস্তুখিনি আমি অলপ কৃষকে ৰেডি কৰি ৰাখিব লাগিব। আৰু যিবিলাক আমাৰ মানে আমাৰ থলুৱা জাত আছে, থলুৱা জাতৰ ওপৰত অলপ আমি গুৰুত্ব দিম। আচলতে এইটো চৰকাৰৰ ফালৰ পৰা এটা নিয়মে আছে যে 25% মাটি আমি সদায় থলুৱা জাত কৰিব লাগে। মানে থলুৱা জাতখিনিৰ এটা আমাৰ হেৰি কি, তাৰ এটা গুণ আছে কি যে পোক পৰুৱাৰ উপদ্ৰৱটো কম, কম পানীত হয়, আৰু আমি তাক অলপ দেৰিলৈকে কৰিব পাৰোঁ। এতিয়া ধৰক আমি ধৰক যিবিলাক হাইল্ডিং ভেৰাইটি কৰোঁ সেইবিলাকৰ এটা নিৰ্দিষ্ট সময় থাকে, সেই সময়ত যদি নকৰোঁ তাৰ পিছত যদি আমি তাক লগাওঁ তেতিয়াহ'লে সি আৰু ধৰক ফলনটো নহ'ব পাৰে। কিন্তু আমাৰ থলুৱা জাতবিলাক যে আমি ধৰক এতিয়া আহিন মাহলৈকে আমি কঠীয়া লগাব পাৰোঁ, আহিন মাহৰ শেষলৈকে মানে আমি কঠীয়া লগাব পাৰোঁ যদি থলুৱা জাতৰ
1: সেই সময়তো আমি কৰিব পাৰোঁ।
0: গতিকে ধৰক আমাৰ তেনেকুৱা ধৰক আগতীয়াকৈ বানপানী কমি যোৱাৰ পিছত কিছুমান জাত আছে, ধৰক আমাৰ তেনেকৈ লুইত বা এনেকুৱা ধৰণৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাই ওলাইছে, গতিকে তেনেকুৱা ধৰণৰ জাত কিছুমান আমি ধৰক অলপ ৰেডি কৰি ৰখাটো সবৰে কাৰণে
1: ভাল। বা কৃষকজনে এনেকুৱাও কৰিব পাৰে, যিখিনি দ মাটি আছে, দ মাটিত নিজৰ ঘৰৰ কাৰণে যিখিনি জোৰে আৰু
0: জোৰটোৰ
1: কাৰণে সেইখিনি তাতে কৰিলে, আৰু বাকী বাম মাটিখিনি তেওঁ মিলেট জাতীয় শস্য কৰিব পাৰে, কাৰণ বাণিজ্যিক দিশটো ভাবিবই লাগিব।
0: আমাৰ হাতত যেতিয়া বস্তুখিনি থাকিব তেতিয়া এক্সিডেণ্টলি যদি আমাৰ বা এইটো আমাৰ ধৰক খুব খৰাং হ'ল, আগৰ ধানখিনি যোৱা বছৰ তেনেকুৱা হৈছে, আমাৰ মাজতে বহুদিন বৰষুণ নাছিলে, বহুদিন বৰষুণ নথকাৰ ফলত ধৰক বহুত মানুহে মানে খালী ধানৰ খেতি কৰিবলৈ মাটি ৰেডি কৰি থৈও কৰিব নোৱাৰিলে, শেষত ফালে বৰষুণটো হ'ল বাৰু, গতিকে সেই তেনেকুৱা ধৰণৰ হেৰিয়াত যাতে আমি অন্য খেতি কৰিব পাৰোঁ, মিলেট জাতীয় খেতি বা মাহ জাতীয় খেতি
1: সাজু হৈ থকা
0: সাজু
1: দৰকাৰ, কাৰণ অত বছৰেদি আমি যি নিয়মীয়া ধৰণে চলি আহিছে সেইটোৱে হ'ব বুলি ভাবি বহি থকাৰ সময় নাই আচলতে। আৰু যিসকল নতুন খেতিয়ক আছে আমাৰ যুৱচাম, তেওঁলোকে নিশ্চয় এই দিশত খুব আগবঢ়া, তেওঁলোকে নিশ্চয় আগতকৈ তেওঁলোকে বেছি এই দিশত চিন্তা কৰিবলৈ লৈছে, আপডেটেড হৈ থাকে তেওঁলোকে,
0: এইটো আমাৰ কাৰণে এটা মানে ভাল লক্ষণ,
1: ভাল লক্ষণ হয়। আৰু এটা কথা, যি আমি গোবৰ প্ৰয়োগৰ কথা কৈছোঁ, সেয়াও এটা অৱশ্যে সময়ৰ লগে লগে হোৱা এটা সমস্যাই বুলি ক'ব লাগিব, কাৰণ আগৰ দৰে গৰু নাই, কাৰণ আজিকালিতো ট্ৰেক্টৰৰে ব্যৱহাৰ হয়, যন্ত্ৰপাতিৰ ব্যৱহাৰ হয়, গতিকে গোবৰৰ পৰিমাণো তেনেকুৱাকৈ কমি গৈছে, সেইটো তেওঁলোকে ক্ৰয় কৰিব লগা হয় ক'ৰবাৰ পৰা। এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে যিটো জলবায়ু পৰিৱৰ্তনৰ ফলত, তাপমানৰ ফলত আমাৰ কীট বাঢ়িছে কিছুমান, কেনেধৰণৰ কীট পতংগ বাঢ়িছে বৰ্তমান?
0: এতিয়া ধৰক আমাৰ যিবিলাক শোহনী পোক আছে, হোৱাইট ফ্লাই, এফিড এনেকুৱা জাতীয় যিখিনি পোক আছে সেইখিনি সংখ্যাটো মানে আমাৰ লাগাতকৈ বেছি হৈ গৈছে। আৰু ধৰক আমাৰ কিছুমান মাইনৰ পেষ্ট বুলি মই যিখিনি কথা কৈছিলোঁ, ধান বা এইবিলাকত যিটো এটা আমাৰ এটা পোক এটা হয় ধানৰ, ঠিক হেৰি ধানবিলাক ৰঙা পৰি পৰি যায়, সেই পোকটো আগতে আমি আমি মাইনৰ পেষ্ট বুলি কৈছিলোঁ। ধানবিলাকত কি হয়, চকা চকা হৈ পেলাই মৰি মৰি যায়, এইটো মানে আজি আমি 2-3 বছৰৰ পৰা লক্ষ্য কৰিছোঁ এইটো ক্ৰমান্বয়ে মানে বাঢ়ি আছে, এইটো মিলিবাগ বুলি কয়, মানে ধান এনে বাহিৰত আমি দেখা নাপাওঁ,
1: বগা বগা
0: হয়, বগা বগা মানে ধৰক আমাৰ টেঙা বা এনেকুৱা গছৰ ডালতো হয়,
1: জবা ফুলতো হয়,
0: জবা ফুলতো হয়,

0: সেই একেটা বস্তু ধৰক আমাৰ আগত এইটো পাপায়াৰ কাৰণে মানে বিশেষকে অমিতাৰ কাৰণে এইটো বৰ
1: মাৰাত্মক
0: মাৰাত্মক পোক, সেই একেটা বস্তু
1: ধানলৈকে গৈছে,
0: ধানলৈকেও গৈছে, হয় একেটা জাত নহয় মানে স্পেচিছটো বেলেগ বেলেগ, একেটা হেৰিখিনি আপোনাৰ ধানলৈকে গৈছে। আৰু যিটো নেকি আমাৰ ধৰক আমি আগতে তাক মাইনৰ পিচ বুলি কৈছিলোঁ, এতিয়া আমি দেখিছোঁ যে হয়তো বতৰ জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হওক তাৰ সংখ্যাটো বাঢ়ি গৈছে, তো বাঢ়ি যোৱাৰ লগে লগে এইটো ধানত লাহে লাহে মেজৰ পেষ্ট হিচাপে দেখা দিছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান ঘটনা আমাৰ আমি প্ৰায়ে দেখা পাওঁ। বা ধৰক আমাৰ যিবিলাক শাক পাচলি পচা ৰোগৰ প্ৰাদুৰ্ভাৱটো খুব গৰম খুব ঠাণ্ডা এনেকুৱা যেতিয়া মানে এটা পৰিৱেশ হৈ যায় তেতিয়াহ'লে আমাৰ ধৰক
1: আগৰ দৰে ফল নিদিয়া হৈছে গছবোৰে, গতিকে আমি অকণমান অন্য ধৰণে ভাবিব লাগিব, কাৰণ নিশ্চয় কিবা নহয় কিবা উপায় থাকিবই। এতিয়া উপায় বুলি কোৱাৰ লগে লগে আমি কি ব্যৱস্থাপনাৰ কথাটো পাতিব লাগিব। এতিয়া যদি নতুন সমস্যা আহিছে তাৰ নতুন সমাধান উলিয়াব লাগিব, গতিকে কীট ব্যৱস্থাপনা বুলি কোৱাৰ লগে লগে আমি বৰ ৰাসায়নিক দ্ৰব্যৰ ওপৰত নিৰ্ভৰ নকৰি, কাৰণ এতিয়া আমি দেখিছোঁ যে গোটেই বিশ্বজুৰি আচলতে বিশ্বজুৰি মানুহবোৰ আকৌ জৈৱিক খেতি বা প্ৰাকৃতিক খেতিৰ ফালে উভতি যাবলৈ বিচাৰিছে, কাৰণ এইটো এটা সময়ৰ দাবী। আমি যদি সময়ৰ আহ্বানটোক যদি আওকাণ কৰোঁ তেতিয়াহ'লে সেই আমি নিজৰ ভৰিত কুঠাৰ মৰা নিচিনা কথা হয়। গতিকে এই কীট ব্যৱস্থাপনাৰ ক্ষেত্ৰত এতিয়া নতুন নতুন কীটবিলাক যেনেকৈ প্ৰাদুৰ্ভাৱ হৈছে, এইবিলাকৰ ব্যৱস্থাপনা কেনেকৈ কৰিব?
0: এইটোত ধৰক এতিয়া কি আমি আমাৰ ইয়াৰ পৰা বহুত বছৰ আগতে বা পুৰণি কালত আমাৰ এই ব্যৱস্থাবিলাক ল'ব লগা নহৈছিলে, মানে আমাৰ যিখিনি নেচাৰেল এনিমি প্ৰাকৃতিকভাৱে এইবিলাক ৰোধ হৈছিলে। আৰু এতিয়া যিহেতু পৰিমাণবিলাক বাঢ়ি গৈছে, গতিকে মানুহে ধৰক কীটনাশকৰ প্ৰয়োগটোৱে বেছি কৰি আছে। আৰু এতিয়া লাহে লাহে কি হৈছে যে কীটনাশকেও সেই পোকবোৰৰ ওপৰত মানে কাম নকৰা হৈছে, নিয়ন্ত্ৰণত কাম
1: সহনশীল হৈ গৈছে,
0: সহনশীল হৈ গৈছে। সেইকাৰণে ধৰক আমি যিবিলাক জৈৱিক ব্যৱস্থাপনা তাৰ ওপৰত অলপ গুৰুত্ব দিলে আমি অলপ উপকৃত হ'ম। আৰু জৈৱিক ব্যৱস্থাপনাৰ ভিতৰত ধৰক যদি প্ৰথমতে আমি মাটিডৰাৰ কথালৈকে যাওঁ, মাটিত যেতিয়া আমাৰ পৰ্যাপ্ত পৰিমাণৰ গোবৰ সাৰ বা পচন সাৰ থাকিব, পচন সাৰ থাকিলে তেতিয়া সেই মাটিটো সাধাৰণতে আমি স্বাস্থ্যৱান মাটি বুলি কওঁ। আৰু স্বাস্থ্যৱান মাটি হ'লে তাৰ পৰা বেমাৰ আজাৰ পোকবোৰৰ পৰিমাণটো
1: কমি যায়,
0: এক নম্বৰতে আমি সেইটো ব্যৱস্থা ল'ব পাৰোঁ। আৰু দ্বিতীয়তে হৈছে কি, মাটিডৰা যেতিয়া আমাৰ গৰম নহয় ঠাণ্ডা হৈ থাকে, তেতিয়া মই অলপ আগতে কোৱাৰ নিচিনাকৈ যিবিলাক উপকাৰী অনুজীৱ থাকে তাৰ সংখ্যাটো বাঢ়ে, তো তাৰ সংখ্যা বাঢ়িলে সেইটোৰ দ্বাৰাই আমি ধৰক পোক বেমাৰ আজাৰ পোকবোৰৰ নিয়ন্ত্ৰণটো কৰিব পাৰোঁ। ঠিক তেনেকৈ ধৰক আমাৰ কিছুমান জৈৱিকভাৱে যেনেকৈ ট্ৰাইকোডাৰ্মা হওক বা এনেকুৱা ধৰণৰ বস্তু কিছুমান আছে, ভেঁকুৰ জাতীয় বস্তু, যিয়ে নেকি ধৰক অন্য আমাৰ যিবিলাক অপকাৰী পোকপৰুৱা বা যিয়ে বেমাৰ আজাৰৰ জীৱন বীজাণু থাকে সেইবিলাক ধ্বংস কৰে। গতিকে কৃষকে সেইবিলাক প্ৰয়োগ কৰিব পাৰে। আৰু পাত আমাৰ পাতৰ যিবিলাক বা গা গছজোপাৰ যিবিলাক সমস্যা আহে সেইবিলাকৰ কাৰণে আমি ধৰক কেঁচু সাৰ বনাওঁ। কেঁচু সাৰৰ পৰা এটা জুলীয়া পদাৰ্থ ওলায় যিটোক আমি ফাৰ্মি ৱাছ বুলি কওঁ। ফাৰ্মি ৱাছটো তেওঁলোকে এক লিটাৰ পানী, এক লিটাৰ ফাৰ্মি ৱাছ লৈ তাত ন লিটাৰ পানী মিক্স কৰি যদি প্ৰয়োগ কৰে, তেতিয়াহ'লে ধৰক আমাৰ যিবিলাক শোহনি পোক থাকে মানে কোমল দেহৰ যিবিলাক পোক থাকে সেই পোক পৰুৱাবিলাক নষ্ট কৰে। তাৰোপৰি মানে গছজোপাক ওপৰৰ পৰাও এটা তাক সাৰৰ
1: যোগান ধৰে,
0: যোগান ধৰে। গতিকে যেতিয়া গছজোপাৰ ধৰক তাৰ ভিতৰৰ প্ৰতিৰোধ ক্ষমতাটো বেছি থাকে তেতিয়া পোক পৰুৱাৰ আক্ৰমণটো কমি যায়,
1: কমি যায়।
0: বা ধৰক এতিয়া ধৰক আমি অন্য কিছুমান ব্যৱস্থা ল'ব পাৰোঁ, যেনেকৈ ধৰক বাৰ্ড পাৰ্ছ বুলি কয়, মানে চৰাই বহিব পৰাকৈ কিছুমান ব্যৱস্থা কৰি পথাৰৰ মাজে মাজে, যাতে চৰাইবিলাকে তাত বহি আমাৰ
1: পতংগবোৰ খাব,
0: পতংগবিলাক খাব পাৰে, সেইটো এটা কৰিব পাৰোঁ। বা ধৰক আমাৰ এতিয়া ফেৰোমন ট্ৰেপ বুলি এটা আছে, বিশেষকৈ আমাৰ পাচলি খেতিৰ কাৰণে খুবেই উপযোগী,
1: য'ত লাগি লাগি ধৰে,
0: য'ত মানে পোকবিলাক সোমাই সোমাই ধৰিব, বা য়েল্ল' ট্ৰেপ, য়েল্ল' ষ্টিকি ট্ৰেপ বুলি, তেনেকুৱা ধৰণৰ বস্তুবিলাক আজিকালি মানে কি সহজ যে উপলব্ধ,
1: কিবা এটাও মানে এনেকুৱাকৈ সমাধান
0: যেতিয়া মানে সুসংগত ব্যৱস্থা হয়। এতিয়া মানে ধৰক এটা ব্যৱস্থাই অকল কাম নহয়, এটা কেইবাটাও ব্যৱস্থাৰ এটা সুসংগত মানে ব্যৱস্থাপনা থাকিব লাগিব, যিটো আমি ইংৰাজীত কওঁ ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট। ইণ্টিগ্ৰেটেড মানে ধৰক আমাৰ মেকানিকেলত থাকিল মানে হাতেৰেও দুই চাৰিটা মাৰিব পাৰি বা অন্য ধৰণৰ কিবা বস্তু প্ৰয়োগ কৰিব পাৰোঁ, গতিকে তেতিয়া আমাৰ ধৰক যিটো ৰাসায়নিক দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীলতা
1: সেইটো কমি যাব,
0: সেইটো কমি যাব,
1: কমি যাব,
0: সেইটো কমি যাব। লগত আমাৰ স্বাস্থ্য, মাটিৰ স্বাস্থ্য অটুট থাকিব আৰু ফচল আমি যিখিনি পাম।
1: এই সুসংহত কীট ব্যৱস্থাপনাটোৱে তাৰমানে কীট পতংগৰ সময়

0: সমস্যাটোক একদম গুৰুত্বহীন কৰি পেলাব, সেইটো
1: হয়
0: সমস্যাটোক
1: হয়
0: গুৰুতৰ হৈ নাথাকিব,
1: গুৰুতৰ হৈ নাথাকে,
0: গুৰুতৰ হৈ নাথাকিব, দুই এটা পোকে
1: দুই এটা
0: ধৰিছে আৰু,
1: পোকে থাকিব,
0: সেইটো খুব স্বাভাৱিক
1: এইটো
0: আওকাণ
1: ধৰক
0: কৰিব
1: আমি
0: পৰা
1: যদি
0: পৰ্যায়লৈ আহে।
1: ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ তেতিয়াও আমি 100% পোক পৰুৱা মাৰি পেলাব নোৱাৰোঁ, বা এইটো মৰাটো উচিতো নহয়,
0: সম্ভৱো নহয় বা
1: সম্ভৱো
0: উচিতো
1: নহয়, বা
0: নহয়,
1: এইটো
0: ফলটো ফলেই হৈ নাথাকিব
1: ফলটো
0: তেতিয়া।
1: আৰু ধৰক পৃথিৱীখনৰ এটা প্ৰজাতি নোহোৱা হৈ যোৱা মানে ইমবেলেঞ্চ এটা হৈ যায়,
0: হয়
1: সি উপকাৰী হওক বা অপকাৰী হওক,
0: পৰিস্থিতি
1: কাৰণ যিখিনি
0: তন্ত্ৰ
1: বস্তু
0: থাকিব
1: আমাৰ
0: লাগে।
1: কাৰণে অপকাৰী সেই একেখিনি বস্তু চৰাই চিৰিকটিয়ে ধৰি খাই আছে, গতিকে সিহঁতক দৰকাৰ সেইখিনি বস্তু,
0: হয় হয়
1: গতিকে এটা বেলেঞ্চত থাকিব লাগিব
0: হয় হয়।
1: সেইটোৱে।
0: এতিয়া আলোচনাত আমি পুনৰ মৌচুমী বায়ুৰ প্ৰসংগলৈ আহিছোঁ। মৌচুমী বায়ু প্ৰবাহ আপুনি ক'লেই যে হয়তো এল নিনো ছেপ্টেম্বৰ অক্টোবৰ ফাললৈ হয়তো প্ৰবল হোৱাৰ সম্ভাৱনা এটা আছে, আমি আশা নকৰোঁ, সম্ভাৱনা এটা আছে, হয় নোহোৱাটোৱে ভাল, কিন্তু সম্ভাৱনা এটা আছে। গতিকে এনে ক্ষেত্ৰত মৌচুমী বায়ুক লৈ আমাৰ কৃষক ৰাইজক কেনেধৰণে সজাগ হৈ থাকিবলৈ আপুনি আপুনি ক'ব?
2: চাব গ'লে আজিকালি ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰা এলাৰ্ট কিছুমান জাৰি হয়, মাজতে দিছিলে মোবাইলত চবৰে এলাৰ্ট আহি গৈছিলে বৰষুণ অহা আগে আগে এনেকুৱা এটা, তো তেনেকৈ আমাৰ কেতিয়াবা ৰেড এলাৰ্টো জাৰি কৰে, এইটো ৰেড এলাৰ্ট বুলি ক'লে বুজি পাব শ্ৰোতাসকলে, কিন্তু সেনেকৈ আমাৰ গ্ৰীণ এলাৰ্ট, অৰেঞ্জ এলাৰ্ট, য়েল্ল' এলাৰ্ট, ৰেড এলাৰ্ট গোটেইকেইটা আছে। তেতিয়া গ্ৰীণ এলাৰ্ট যেতিয়া হয় মানে একো চিন্তা কৰিব লগা নাই, ঠিকে চলি আছে, তেনেকৈ যেতিয়া য়েল্ল' এলাৰ্ট হয় মানে সজাগ হৈ থাকক, সজাগ হৈ থাকক, আৰু তাৰপিছত যেতিয়া অৰেঞ্জ এলাৰ্ট হ'ব মানে আপোনালোকে ব্যৱস্থাবোৰ কৰক, প্ৰিপেয়াৰ হওক মানে, তাৰে পিছত ৰেড এলাৰ্ট হ'লে মানে আপোনাৰ এটা সময় নাই, আপুনি যি পাৰে কৰক আৰু, যিখিনি
0: ফাইনেল বিলটো পৰা দিছে
2: হয়, যিখিনি প্ৰস্তুতি আপুনি কৰিছিলে সেইখিনিত কাম কৰক আৰু এতিয়া। তো তেনেকৈ প্ৰথম কথা হ'ল কৃষক ৰাইজে ভয় খাব নালাগে, বৰষুণ যদি আজিকালি যেনেকৈ সুনীল ছাৰেও ক'লে আজিকালি এনেকুৱা জাত কিছুমান ওলাইছে, শ্বৰ্ট ডিউৰেশ্যন কম দিনীয়া জাত কিছুমান আছে, যদি বেছি বৰষুণ অহাৰ পিছতো সেইটো কৰিব পৰা যায়, নহ'লে বা আপোনাৰ সেই ছাবমাৰ্জেন্স টলেন যোনটো পানীত বেছি টাইম থাকিব পৰা সেনেকুৱা জাত আছে, আৰু মিলেট যোনটো আজিকালি চবে কৈ আছে, এইটো মই অলপ কৈ দিওঁ, মিলেটৰ কি হয় আমাৰ যোনটো শিপাখিনি বেছি তললৈকে যায় বাকী শস্যতকৈ, সেইকাৰণে হয় বহুত তললৈকে যায়, সেইকাৰণে যেতিয়া ওপৰ লেভেলত পানীখিনি নাথাকা হৈ যায় সেই তলৰ লেভেলৰ পৰা মানে মিলেটে সেই পানীখিনি পাই থাকে, সেইকাৰণে যে কয় পানী কম থাকিলেও মিলেট বাচি থাকিব পাৰে, কিন্তু আচলতে বস্তুটো তেনেকুৱা মানে শিপাখিনি বহুত তললৈকে যায় বস্তু সেইটো হয়। তাৰে উপৰি কৃষক ৰাইজে এই আগলি বতৰাটো চাই থাকিব লাগে, বা ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰা ওলোৱা যোনটো কৃষি পৰামৰ্শ পত্ৰিকা আছে, পৰামৰ্শ পত্ৰিকাখন ফ'ল' কৰিব লাগে, তাতে গোটেইখিনি দিয়া থাকে কোনটো শস্যৰ কাৰণে কেনেধৰণে কি কৰিব লাগে, আৰু লগতে যদি অহা কেইদিন, অহা 5 বা 10 দিনত কিবা বহুত মানে বৃষ্টিপাত হোৱা কথা আছে, গোটেইখিনি সজাগ কৰি পেলাই লিখি দিয়ে কি কৰিব লাগে, তো সেইখিনি ফ'ল' কৰক আৰু আগবাঢ়ি যাওক আৰু ভয় নকৰাকে, তেনে সেইখিনিয়ে মই ক'ম আৰু।
0: তাৰমানে তেওঁলোক আপডেটেড হৈ থাকিব লাগিব, যিবিলাক আপডেট চাই থাকে সেইবিলাক চাই থাকিব লাগিব, আৰু তেওঁ যদি মিলেটৰ খেতি কৰিছে তেওঁৰ খেতিৰ উপযোগীকৈ তাত বিৱৰণটো দিয়া থাকিব, বতৰৰ সৈতে মিলাই তেওঁ কেনেকৈ আগবাঢ়িব, যদি ধান খেতি কৰিছে, যদি অমিতাৰ খেতি কৰিছে, তেনেকৈ তেনেকৈ সেই ধৰণৰ তাতে পৰামৰ্শ
2: খালি কৃষি ক্ষেত্ৰৰ বুলিয়ে নহয়, মৎস্যপালন কৰিছে যদি মৎস্যপালনৰ থাকিব, পশুপালন থাকিব, আপোনাৰ মুৰ্গী হাঁহ যদি কৰিছে গোটেইখিনি পৰামৰ্শ থাকিব, আৰু লগতে অহা কেইদিনত কেনেকুৱা হ'ব বতৰটো সেই গোটেইখিনি থাকিব, যদি কৃষক ৰাইজে নকৰা শস্য মানে কৰি থকা শস্য এটা নাই তাতে, কাৰণ এইটো সপ্তাহে দুবাৰকৈ ওলায়, নেক্সট সপ্তাহত হয়তো দিব, কিন্তু সেই সপ্তাহত যদি নাইও তেখেতসকলে অহা কেইদিনত আগজাননীটো চাই পেলাইও কাম কৰিব পাৰিব, কি এতিয়া যদি বহুত বৰষুণ আছে মই সাৰ প্ৰয়োগ নকৰোঁ বা মই বীজ নিসিঁচো, আৰু যদি বৰষুণ আছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা কৰিব নালাগে, কাৰণ সেইটো এটা এক্সট্ৰা,
1: ধৰক এতিয়া বতৰৰ হেৰিটো চাই পেলাই খেতিটো অলপ অগা পিছা কৰিব পাৰে, যে ধৰক এসপ্তাহ হেৰি কৰাৰ নিচিনাকৈ এসপ্তাহ, যে আমাৰ এইবাৰ এল নিনোৰ প্ৰভাৱ আছে, যে কিছুমান খেতি এনেকুৱা আছে যে ধৰক আমি 15 দিন আগবঢ়াই দিলোঁ আমাৰ ক্ষতি নহয়, তেতিয়া ধৰক আমাৰ যিটো খৰাঙো হয় সেই খৰাং হোৱাৰ আগতে খেতিটো উঠি যাব, এনেকুৱা ধৰণে অলপমান মিলাই লৈ পেলাই এই বতৰৰ আগলি বতৰটো মানে আধাৰ হিচাপে লৈ কৃষকসকল আগবাঢ়ি যাব।
0: এতিয়া এল নিনোৰ বিষয়ত মোৰ আৰু এটা মনলৈ প্ৰশ্ন আহিছে, এতিয়া ধৰি লওক এল নিনো আমাৰ দেশত প্ৰৱেশ কৰিলে, প্ৰৱেশ কৰাৰ পাছত এতিয়া মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ, উৰিষ্যা এই ঠাইখিনি যিধৰণে প্ৰভাৱিত হ'ব, আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমো একেধৰণে প্ৰভাৱিত হ'ব?

0: নহয় এতিয়া কথাটো হ'ল কি, আমাৰ উত্তৰ পূৰ্বাঞ্চল মানে নৰ্থ ইষ্টত কয় বা অসম কয়, ইয়াতে যথেষ্টখিনি বৰষুণ হয়, বাকী গোটেই ৰাজ্যতকৈ মানে আমাৰ তাতে বহুত বেছি হয়। সেইকাৰণে আমাৰ তাতে প্ৰভাৱটো অলপ বেছি পৰিব। বাকীখিনিত ধৰক এতিয়া মই যেনে কৈছোঁ, বতাহ মৌচুমী বতাহটো যাওঁতে যাওঁতে ৰাজস্থান পাওঁতে আকৌ ঘূৰিয়ে আহিলে, তাতে বৰষুণ এনেও কম
1: ঘূৰি আহিব হয়,
0: ঘূৰি আহিব হয়, কিন্তু প্ৰভাৱটো তেনেকেই পৰে। এতিয়া যেনেকৈ আমাৰ মৌচুমী বতাহটো আমি ছাউথ ৱেষ্ট মনচুন বুলি কওঁ, আৰু এটা আছে নৰ্থ ইষ্ট মনচুন। এতিয়া আমাৰ তামিলনাডুত এই মৌচুমী বতাহটোৰ কাৰণে বৰষুণ নহয় এই সময়ছোৱাত, আমাৰ যোনটো জুন জুলাই আগষ্ট ছেপ্টেম্বৰ যোনটো হয় এই সময়ছোৱাৰ কাৰণে আমি তামিলনাডুত নহয়, আকৌ তামিলনাডু বা সেই ছাউথ কেৰেলা এই অঞ্চলখিনিত আমাৰ সেই নৰ্থ ইষ্ট মনচুনটো যোনটো এই 15 অক্টোবৰ মানত আহে, সেইখিনিৰ কাৰণে আমি মানে অলপ চালে গম পোৱা যাব সেইপিনে সেই টাইমটোতহে বেছি বৰষুণ দিয়ে, এইটো সময়ত নিদিয়ে। তো গোটেইখিনি মানে তেনেকে ক'ব গ'লে আৰু বতৰৰ খেল আৰু গোটেইখিনি তেনেকে চলি আছে। খালি কৃষক ৰাজ্যত তেনেকে সেইখিনি চাই পেলাই আগবাঢ়িব লাগিব, বা আগলি বতৰ চাই, বা আমাৰ আজিকালি এপ কিছুমান আছে ভাৰত বতৰ বিজ্ঞান বিভাগৰ পৰা, মেঘদূত এপ, তাতে আগলি বতৰ পাব, আৰু বিজুলী ঢেৰেকণি, এইটো সময়ততো বিজুলী ঢেৰেকণি বিশেষকৈ আহে, তো সেইটোৰ কাৰণেও বাচি থাকিব লাগিব। এনেকুৱা মুকলি পথাৰত সেই সময়ছোৱাত থাকিব নালাগে যেতিয়া এলাৰ্ট এটা আছে বা গম পায় কি তেতিয়া হ'ব, কাৰণ খালি মানুহে নহয় আমাৰ
1: পশুধন,
0: গৰু ছাগলী হওক, চব ঠিক স্থানত লৈ যাব লাগিব।
1: এই সকলোবিলাকৰ আপডেটবিলাক কৃষকসকলে লৈ থাকিব লাগিব, সতৰ্কবাণীবিলাক চাব লাগিব, বেলেগ বেলেগ নটিফিকেশ্যন আহিলে চাব লাগিব, কাৰণ আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন আছে, আৰু অকল ফোনটো স্মাৰ্ট হ'লেই নহ'ব, মানুহজনে নিজেও স্মাৰ্ট হ'ব লাগিব। আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকল বা আমাৰ কৃষক সমাজ আগতকৈ ভালেখিনি, আমি কোৱাৰ নিচিনা ইংৰাজীত কোৱাৰ নিচিনা স্মাৰ্ট হৈ পৰিছে, গতিকে এতিয়া আমাৰ সেই ফাৰ্মিঙো স্মাৰ্ট ফাৰ্মিং হ'ব লাগিব, আৰু তেওঁলোক নিশ্চয় এই দিশত আগবাঢ়িছে। আৰু আজিৰ যিখিনি আপোনালোকৰ সৈতে আমি আলোচনা কৰিলোঁ আপোনালোক দুয়োজনৰ সৈতে, এই আলোচনাৰ পৰাও নিশ্চয় আমাৰ শ্ৰোতা সমাজ উপকৃত হৈছে। আপোনালোক দুয়োগৰাকী আজি আহিলে, এইখিনি সময় দিলে, আপোনালোকৰ যিখিনি জ্ঞান সেইখিনি সকলোৰ মাজত বিলালে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। অসমৰ কৃষি কাৰ্যত মৌচুমী বায়ুৰ প্ৰভাৱ, আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে গৰিয়সী তামুলী আৰু সুনীল কুমাৰ শইকীয়াই। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: কম সময়তে বেছি লাভ, মাত্ৰ এটা ক্লিকত, বঢ়িয়া হৈছিলে।
5: অচিনাকি লিংকত ক্লিক নকৰিব, RBIয়ে কয়
6: জানি ৰক, সতৰ্ক হৈ ৰক।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান, ৰচনা নলিনীবালা দেৱীৰ।

0: নলিনীমালা দেৱীৰ ৰচনাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
2: TLI है ना?
3: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा, और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
4: বন্ধু, সঁচা ক'বলৈ গ'লে এতিয়া গৰম আৰম্ভই হৈছে আৰু এতিয়া 7,000 টকাকৈ বিজুলী বিল আহিবলৈ ধৰিছে। ঘনীয়ে কেতিয়াবাৰ পৰা চলাৰ পেনেল লগোৱাৰ কথা কৈ আছে। তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই যাক যি সুধিলোঁ সকলোৰে বিজুলী বিল শূন্য আহিছে। এইবাৰ মই লগাইহে দিম। যেতিয়া বিজুলী বিনামূল্যকৈ পোৱাই যায় তেন্তে আপুনিও লৈ থকা নাই কিয় ভাই? আপুনিও লগাই লওক PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাৱিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদিৰ পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মুখ্যমন্ত্ৰী জীকে সাথ মই দেখ ৰহা হু কি কিতনা নুকচান ইয়ে বাঢ় কে কাৰণ জো মৌন কে তৰফ সে জো নদী আ ৰহী হে উসকে মাধ্যম সে ইয়াহ গাঁও কে গাঁও তকলিফ মে পড় গয়ে, বহুত জ্যাদা নুকচান হুৱা হে।

0: नुकसान माल का भी हुआ है, मवेशी का भी हुआ है, बहुत बड़ी संख्या में लोगों को संपत्ति का भी बहुत नुकसान हुआ है। इस दुख भरी घड़ी में हम सब आपके साथ हैं, भारत सरकार आपके साथ है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने मुझे यहाँ जायजा लेने के लिए भेजा है। मैंने यहाँ सारी स्थितियों का हेमंत विश्व शर्मा डांगोरिया जी के साथ इसकी चर्चा की है।
1: পৰিদৰ্শনকাল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ

0: বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডক্টৰ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
1: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব, DC-এ চিন্তা কৰিব। আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম।
0: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নি পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙী নদীৰ বাঢ়নি পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নি পানী আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔটলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱা পৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ইপিনে নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভূটান পাৰত হোৱা প্ৰবল বৰষুণৰ ফলত ওদালগুৰি জিলাৰ শুক্লাই, ননাই, কুলচি, নোৱা, ভলগা, গুলন্দী, পাগলাদিয়া নৈৰ আদি বহাৰ ফলত বহু অঞ্চল বুৰ গৈছে। শুক্লাই নৈৰ বাঢ়নি পানীত আজি ডিমাকুছিৰ 4গৰাকী শিক্ষাৰ্থী বিদ্যালয়ৰ পৰা উভতি যোৱাৰ পথত উটি যোৱাৰ উপক্ৰম হয় যদিও পাছত স্থানীয় লোকে উদ্ধাৰ কৰি আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰায়। পাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে মাজবাটৰ ফুহুৰাবাৰী, ডাফলাপতা পথত ঘহনীয়াৰ সৃষ্টি কৰিছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক ভূপেন বৰা, উৎপল বৰা আৰু ঋষিৰাজ হাজৰিকাৰ সৈতে বিহপুৰীয়া সমষ্টিৰ বনপুৰি, জামুগুৰি মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটোৰ আধা অংশ খহনীয়াত জাহ যোৱাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল আতংকিত হৈছে। অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ সভাই এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাই কেইবাটাও দাবী উত্থাপন কৰি সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। সাহিত্য সভাই লগতে ৰাজ্যৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ লগতে বানৰ বিজ্ঞানভিত্তিক স্থায়ী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ দীৰ্ঘম্যাদী পুনৰ গঠনৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনাইছে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয় ক্ষতিৰ ক্ষতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চাফ চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ অংগনবাদী কেন্দ্ৰসমূহকো শীঘ্ৰে চাফ চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ

0: বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয়। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত জনতাৰ কল্যাণৰ হকে প্ৰশাসনীয় ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13 গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10 বিষয়া ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41 জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালে সংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত লোককল্যাণ দিৱসত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সৰুপাই দাসক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু ৰাজহুৱা সেৱাৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আধুনিক অসম নিৰ্মাণত গোপীনাথ বৰদলৈৰ অতুলনীয় অৱদান আৰু ভূমিকাৰ বিষয়ে তেওঁ ভাষণত আলোকপাত কৰে। এই দিৱসৰ পৰা অনুপ্ৰাণিত হৈ বৰ্তমানৰ ব্যৱস্থাত সংস্কাৰ আৰু উদ্ভাৱন আনি জনসেৱাক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। একেদৰে বিশ্বনাথ, মৰিগাঁও, বাক্সা, কামৰূপ, লখিমপুৰ, শ্ৰীভূমি, নগাঁওকে ধৰি সমূহ জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত লোককল্যাণ দিৱস পালন কৰা হয়। সংবিধানৰ 370 অনুচ্ছেদ বাতিল কৰাৰ আজি 7 সম্পূৰ্ণ হৈছে। 2019 এই দিনটোতেই সংসদে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্থায়িত্ব শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিতসকল বৰ্তমান উপকৃত হৈছে। শ্ৰীমোদীয়ে জম্মু কাশ্মীৰ আৰু লাডাখৰ বিকাশ তথা প্ৰতিগৰাকী নাগৰিকে ডাঙৰ সপোন দেখা আৰু বিকশিত ভাৰত গঢ়াৰ বাবে অৰিহণা যোগোৱা তথা লক্ষ্যপ্ৰাপ্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তন ঘটাই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ডবিচাৰপীঠে হত্যাকাৰী শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ বিশেষ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই 2021 মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নৃশংসভাৱে হত্যা কৰিছিল। মৰিগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত সৃষ্টি সিঙে আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন তথা কৃষকসকলৰ সহায় হোৱাকৈ জিলাখনত জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ পৰৱৰ্তী বাতৰি শুনক পুল গগৈৰ পৰা।
0: ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ 11:30 হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ হাবাই ইংটি গাঁৱত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in।

আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয়, বিভিন্ন উদ্ভিদৰ ওপৰত বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান, গীতৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

0: অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীতৰ কথাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, বেংকাৰ্ছ বুক এভিডেন্স বিল 2026 আজি লোকসভাত গৃহীত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ 579টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি অসমত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে। আৰু ভাৰতৰ 7গৰাকী মহিলা খেলুৱৈয়ে কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বেংকাৰ্ছ বুক এভিডেন্স বিল অৰ্থাৎ বেংক বহী সাক্ষ্য বিধেয়ক 2026 গৃহীত হোৱাৰ পাছত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিধেয়কখন উত্থাপন কৰে। বেংকৰ বহী সম্পৰ্কীয় সাক্ষ্যৰ বাবে আইন প্ৰস্তুত কৰা আৰু ইয়াক বৰ্তমানৰ ডিজিটেল বেংকিং প্ৰথা অনুযায়ী আইন প্ৰণয়ন কৰাই বিধেয়কখনৰ মুখ্য উদ্দেশ্য। বৰ্তমানৰ বেংকিং ব্যৱস্থা পূৰণ কৰাৰ বাবে আইনী পৰিকাঠামো আধুনিক ৰূপত সজাই তোলাৰ উদ্দেশ্যে উত্থাপন কৰা বিধেয়কখনত বেংকৰ বহিৰ বৈদ্যুতিন আৰু ডিজিটেল তথ্যক বৈধ, গ্ৰহণযোগ্য আৰু আইনীভাৱে প্ৰযোজ্য সাক্ষ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে নিম্ন সদনে কোনোধৰণৰ আলোচনা অবিহনে বিধেয়কখন গ্ৰহণ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ সদস্যসকলে অবিৰতভাৱে সদনৰ কাম কাজ বিঘ্নিত কৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক সুচাৰুৰূপে চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ কয় যে বিৰোধী পক্ষই সদনৰ কাম কাজ হোৱাটো নিবিচাৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে বাধাৰ সৃষ্টি কৰি আহিছে। সংসদৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে বিভিন্ন বিধেয়কক লৈ আলোচনাৰ বাবে পৰ্যাপ্ত সময় নিৰ্ধাৰণ কৰা স্বত্তেও বিৰোধী পক্ষৰ সদস্যসকলে সহযোগিতা নকৰা বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
2: मुद्दा को लेकर के वो संसद के बाहर भी हंगामा करते हैं या चलने नहीं देते हैं। इधर ऑपोजिशन करके जो जितना समय दिया वो मिस यूज करना चाहते हैं हर समय। हम लोग इसको मंजूर नहीं कर सकते हैं और बाकी जो मेंबर लोग ये नोटिस दिया हुआ है उनको मौका मिलना चाहिए। हर बार एनओपी का नाम से वो खड़े होकर

0: रखे, एक ही मुद्दे को दिन भर उठाते रहते।
1: श्री रिजिजू কংগ্ৰেছ, কমিউনিষ্ট আৰু সমাজবাদী পাৰ্টীয়ে ভগৱান ৰামৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ প্ৰতি অসন্মান কৰিছে বুলি অভিযোগ তোলে। এই দলকেইটাই পূৰ্বতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলিও তেওঁ দাবী কৰে। মন্ত্ৰীগৰাকীয়ে দলকেইটাই তেওঁলোকৰ মন্তব্যৰ বাবে ক্ষমা খুজিব লাগে বুলি দাবী কৰে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল আৰম্ভ কৰাৰ প্ৰচেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্য সকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনাই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে। শ্ৰীবিৰলাই সকলো সদস্যক সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগ কৰিবলৈ আহান জনায়। তেওঁ কয় যে প্ৰশ্নকাল হৈছে কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ অংশ, য'ত প্ৰতিগৰাকী সদস্যক জনসাধাৰণৰ সমস্যাসমূহ উত্থাপনৰ সুযোগ দিয়া হয়। বিৰোধী পক্ষৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি অধ্যক্ষই সদনত প্লে কাৰ্ড প্ৰদৰ্শন অথবা শ্লোগান দিয়াটো সমীচীন নহয় বুলি উল্লেখ কৰে। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 579 মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41 বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই কয় যে পশ্চিম এছিয়া সংঘাতৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সংকটৰ প্ৰভাৱৰ মূল্যায়ন আৰু পৰিস্থিতি নিৰীক্ষণৰ বাবে 7টা ক্ষমতাপ্ৰাপ্ত গোট গঠন কৰিছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে দৈনিক মূল্যৰ ধাৰা অনুসৰি পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰু গোলকীয় যোগান শৃংখলা বিঘ্নিত হোৱা সত্বেও গোটা দানাজাতীয় শস্য আৰু দাইলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে। দেশত 2025-26 বৰ্ষত অভিলেখ পৰিমাণৰ 3,765,63,000 টন খাদ্য শস্যৰ উৎপাদন আৰু চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থকাৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীসমূহৰ মূল্য সুস্থিৰ হৈ আছে বুলি শ্ৰীবাৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভূ ৰাজনৈতিক সংঘাতৰ বাবে হোৱা ইন্ধনৰ বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা উপভোক্তাসকলক সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক পৰিক্ৰমা বিভাগে মূল্য নিৰীক্ষণ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955 আৰু কলা বজাৰ প্ৰতিৰোধী আইন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বৰ্তাই ৰখাৰ সৈতে জড়িত 1980 চনৰ আইন বলবৎ কৰাৰ উদ্দেশ্যে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক স্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহল আৰু কেশৱ মহন্ত উপস্থিত থাকে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে চলিত বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে। RBIৰ মুদ্ৰানীতি সমিতিয়ে ৰেপ ৰেট অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক দিয়া হ্ৰস্বকালীন ঋণৰ সুদৰ হাৰ 5.25%তে অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই আজি কয় যে স্থিতিস্থাপক চাহিদাই দেশৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ লগতে ভাৰতক দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত কৰোৱাৰ দিশত সহায় কৰিছে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিয়ে আশা কৰাতকৈ ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হৈছে। আজি ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি শ্ৰীমালহোত্ৰাই কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিৰ ফলাফল আশা কৰাতকৈও উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকে 2026-27 বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান 6.7% বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাতপূৰ্ণ পৰিস্থিতিয়ে বাণিজ্যৰ মূল পথসমূহ ব্যাহত কৰাৰ ফলত বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত প্ৰত্যাহ্বান সৃষ্টি হৈছে। ৰিজাৰ্ভ বেংকে 2027-28 চনত উপভোক্তা মূল্যসূচক অনুসৰি মুদ্ৰাস্ফীতিৰ হাৰ 5.1%ৰ পৰিৱৰ্তে 5% হ'ব বুলি পূৰ্বানুমান কৰিছে। RBIৰ গভৰ্ণৰগৰাকীয়ে 2026-27 বৰ্ষত ঘৰুৱা অৰ্থনীতিৰ বিকাশ আশাপ্ৰদ বুলি উল্লেখ কৰি ৰপ্তানি বৃদ্ধি, সুস্থিৰ বিনিয়োগ আৰু যোগানৰ ক্ষেত্ৰত দিয়া সমস্যা দূৰ কৰাৰ ফলত বিশ্বজুৰি দেখা দিয়া অনিশ্চয়তাৰ মাজতো সামগ্ৰিক অৰ্থব্যৱস্থা শক্তিশালী হোৱা বুলি প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি পশ্চিম এছিয়া আৰু ভূ ৰাজনৈতিক

0: আঘাতৰ মাজতে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা মূল্যায়নৰ বাবে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বিস্তৃত বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে সদায় ভাৰতীয় নাবিকসকলক অগ্ৰাধিকাৰ দি আহিছে। 2014 চনৰ পৰাই ভাৰতীয় নাবিকৰ সংখ্যা বৃদ্ধি পাই ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম নাবিক যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে জাহাজ যোগাযোগ কেন্দ্ৰ সঞ্চালকালয়ে 24 ঘণ্টাই দুৰ্ঘটনাৰ সতৰ্কবাণী দিয়াৰ লগতে উদ্ধাৰ কাৰ্যত সমন্বয় ৰক্ষা কৰি আহিছে। দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ 7 গৰাকী মহিলা খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনমোল খাৰ্ব, মানসী সিং, ৰাক্ষিতা ৰামৰাজ, অস্মিতা চলিহা, ইশাৰাণী বৰুৱা, তন্ভী শৰ্মা আৰু শ্ৰীয়াংচি ৱালিছেট্টিয়ে তেওঁলোকৰ অভূতপূৰ্ব খেল প্ৰদৰ্শনেৰে মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনমোল খাৰ্বে হংকঙৰ লো চিন য়ানক 16-21, 21-17, 21-12 গেমত পৰাজিত কৰে। ৰাক্ষিতা ৰামৰাজে কোৰিয়াৰ য়ে অন য়ুক 22-24, 21-12, 21-13 গেমত পৰাস্ত কৰাৰ বিপৰীতে অস্মিতা চলিহাই জাপানৰ ৰিৰিনা হিৰোমোটোক 22-20, 21-18 গেমত পৰাস্ত কৰে। ইশাৰাণী বৰুৱাই ৰাউণ্ড অফ 30ত দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাজিত কৰে। তন্ভী শৰ্মাই চীনৰ আন চি য়ুগাক 21-16, 21-15 গেমত পৰাস্ত কৰাৰ লগতে শ্ৰীয়াংশীয়ে চীনা টাইপেইৰ ইউ পো পাইক 21-15 আৰু 21-14 ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বেংকাৰ্ছ বুক এভিডেন্স বিল 2026 আজি লোকসভাত গৃহীত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ 579টা মূল্য নিৰীক্ষণ কেন্দ্ৰই দাখিল কৰা 41বিধ খাদ্য সামগ্ৰীৰ দৈনিক মূল্য নিৰীক্ষণ কৰি থকা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.7% হ'ব বুলি অনুমান কৰিছে আৰু ভাৰতৰ 7 গৰাকী মহিলা খেলুৱৈয়ে কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আৰম্ভ কৰিছোঁ আকৌ শুনোৱা হওক অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে জয়ন্ত দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মানিক দাসৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: নয় ধ্যাই আমাদ লোকপিয়ন আমাদ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027 আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ পাৰ্বিন আহমেদৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দৰ্পণাথ শৰ্মাৰ।

কাইলৈ সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ক এটি আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণা বৰাই। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে শুনিবলৈ পাব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে বিষ্ণুৰাম পাটৰ আৰু সংগীবৃন্দৰ কণ্ঠত দুটি তিৱা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত দুটি তিৱা গীতেৰে সেয়া আছিল বিষ্ণুৰাম পাটৰ আৰু সংগীবৃন্দ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ পুনতে শুনক শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত, দীপালী ফুকনৰ ৰচনাৰে।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাসকলে আধুনিক গীত শুনিছে কণিকা ভট্টাচাৰ্যৰ কণ্ঠত। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথা স্বৰ্ণবৰাৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে কণিকা ভট্টাচাৰ্যৰ কণ্ঠত। অনুষ্ঠানৰ শেষত আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা গীতা হাতীকাকতিৰ।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালী খুটি অঞ্চল পৰিদৰ্শন কৰে। শ্ৰীনাড্ডাই কাইলৈ অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি পাইছে। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেগৰ সভাপতিত্বত আজি যোৰহাট আৱৰ্ত ভৱনত বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। মৰিগাঁও জিলাৰ কৃষি বিভাগে জিলাখনৰ কৃষকসকলৰ সুবিধা হোৱাকৈ মিকিৰ ভেটাৰ এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিছে। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয়। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰিবোৰ নিশা 9:25 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী কালকূট। আজিৰ পৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে এলানি অনুসন্ধানমূলক নাটক কালকূট, ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকা, প্ৰযোজনা নীলোজ চক্ৰৱৰ্তী। মাথোন কেইদিনমানৰ আগতে সুসুন্দৰ, সুঠাম, তেজাল, মেধাৱী ডেকা ল'ৰাজনক দেখি আপুনি কিজানি মনে মনে গৌৰৱবোধ কৰিছিল, কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত। সমৃদ্ধিৰ আকাংক্ষাৰে তেওঁলোকে আগবঢ়াই আনিব একবিংশ শতিকাত। কিন্তু হঠাৎ আপুনি থমকি ৰ'ল কিয়? সেই যে ডেকাজন

যাৰ চকুত আপুনি ভৱিষ্যতক পাইছিল, যাৰ উদ্যমত আপুনি নিজকে বিচাৰিছিল, সেই চকুজুৰি আজি ইমান নিষ্প্ৰভ, ইমান অসহায়। কোনে যুৱকক শক্তিহীন উদ্যমহীন কৰিলে? এয়া প্ৰথম খণ্ড কালকূট।

0: Good morning, sir.
1: Oh, morning, morning. Morning, get your part of the busy.
0: Sir, or Gavalon, Niki. But we have to be seen, sir.
1: Boy, we say. Nimisho, Horati, Kal, Sarbung. আৰু বাতৰ দি সেইটো মৰিলে লগত যোৱা আৰু দেখা বৰষুণ দিব যেন পাইছো
0: হয় ছাৰ
1: পিছে খবৰ
0: খবৰ ভাল নহয় ছাৰ
1: সেইটোতো খোজতে গম পাইছোঁ তথাপি
0: আৰু যে মৰিছে
1: মৰিছে
0: হয় ছাৰ
1: এমাহৰ ভিতৰত 11 জন হ'ল
0: হয় ছাৰ
1: বাতৰিটো আমাৰ নে বাতৰি কাকতৰ
0: বাতৰি কাকতৰ ছাৰ
1: চাওঁ
0: এয়া ছাৰ
1: এই আকৌ এই সময়তে পঢ়া চশমা যোগ ক'ৰবাত থলো চাওঁ আপুনি পঢ়ি দিয়কচোন
0: দিয়ক ছাৰ এয়া ছাৰ এয়া তৃতীয় পৃষ্ঠাত উদীয়মান বিজ্ঞানীৰ করুণ মৃত্যু যোৱাকালি ৰাতি উদীয়মান বিজ্ঞানী শ্ৰী ধ্ৰুৱজ্যোতি বৰুৱাৰ করুণভাৱে মৃত্যু হয় পুৱা অধিক দেৰিলৈ টোপনিৰ পৰা সাৰ নোপোৱাত দেখি তেখেতক মাতি মাত নোপোৱাত কোঠালীৰ দুৱাৰৰ খিলি ভাঙি ঘৰৰ লোকে কোঠালীত সোমাই বিচনাত তেখেতৰ মৃতদেহ পায় বৰুৱা এজন অতি মেধাৱী ছাত্ৰ আছিল আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি ৰসায়ন বিজ্ঞানৰ MSc পাছ কৰিছিল যোৱা কেইবছৰ তেখেত ৰসায়ন বিজ্ঞানৰ গৱেষণা কাৰ্যত ৰত আছিল ধ্ৰুৱজ্যোতি বৰুৱা অবিবাহিত কিন্তু তেখেতৰ পিতৃ অৱসৰপ্ৰাপ্ত অভিযন্তা শ্ৰী ৰবীন কুমাৰ বৰুৱা এতিয়াও জীৱিত আত্মীয় স্বজন আৰু ঘৰুৱা ডাক্তৰে এই মৃত্যু হৃদৰোগজনিত বুলি কৈছে আনহাতে আমাৰ সাংবাদিকে বিশ্বস্ত সূত্ৰৰ পৰা জানিব পাৰিছে যে পুলিচ বিভাগে এই মৃত্যু অস্বাভাৱিক আৰু সন্দেহজনক বুলি ভাবি গোপন তদন্ত আৰম্ভ কৰিছে
1: শেষৰ শাৰীটো আকৌ পঢ়কচোন
0: পঢ়িছে ছাৰ এইটো ছাৰ আনহাতে আমাৰ সাংবাদিকে গোপন সূত্ৰৰ পৰা জানিব পাৰিছে যে পুলিচ বিভাগে এই মৃত্যু অস্বাভাৱিক আৰু সন্দেহজনক বুলি ভাবি গোপন তদন্ত আৰম্ভ কৰিছে
1: এই গোপন সূত্ৰ আৰু গোপন তদন্ত এই দুটা ক'ৰ পৰা
0: গোপনীয় একো নাই ছাৰ সাংবাদিকে শুনিবলৈ ভাল লাগিবৰ বাবে বা এই পাঠকৰ কৌতূহল জগাবৰ বাবে গোপনীয় বুলি লিখিছে যেন সি বহুত গোপনীয় কথা জানে ছাৰ মই কালি দুপৰীয়া খবৰটো পায়েই এই স্থানীয় ষ্টেচন অফিচাৰক খবৰটো ল'ব ক'লোঁ আৰু সন্দেহ হ'লেই লাজ জব্দ কৰি পোষ্ট মৰ্টেম কৰিব অৰ্ডাৰ দিছিলোঁ তাত গোপনীয় একো নাই ছাৰ
1: কোন আছে এতিয়া ষ্টেচন অফিচাৰ এই দেৱৰয় নহয় জানো
0: হয় ছাৰ অমূল্য দেৱৰয় মই ছাৰ এঘণ্টামান পিছতে নিজেই গ'লোঁ তালৈ ভাগ্যে গৈছিলোঁ ছাৰ নহ'লে হাহাকাৰে হ'ল হয়
1: কিয় কি হ'ল
0: ছাৰ আৰু নক'ব এই দেৱৰয় যে গুলী নচলালে ছাৰ সেয়ে বহুত ছাৰ 100-150 মানুহ জমা হৈছিল দুয়োপক্ষই গৰম সি আকৌ CRP মাতি আনিছে ছাৰ জুইত ঘি ঢালিবলৈ
1: কথাটো কি
0: বুঢ়াই লাষ্টটো নিদিয়ে পোষ্ট মৰ্টেম কৰিবলৈ বেয়াও লাগে ছাৰ উপায়ো নাই বহুত বুজালোঁ নামানে আত্মীয় স্বজনৰ কেইজনমান সিফালে আৰু কেইজনমান ইফালে
1: ইফালে সিফালে মানে
0: ছাৰ মানে এই লাষ্ট পোষ্ট মৰ্টেম কৰিবলৈ নিদিয়ে কেইজনমানে দিয়ে কেইজনমানে নিদিয়ে পিছত এই ল'ৰাজনৰ মোমায়েকে বহুত বুজাই মেলি বাপেকটোক ৰাজি কৰালে
1: আৰু মাক
0: মাকজনী মাকজনী ছাৰ অজ্ঞান হৈ পৰি আছে খবৰ পোৱাৰ পৰাই তেখেতৰ পিছতো দুটা ডাক্তৰ মই ছাৰ এই দিনটোৰ ভিতৰতে শৱ ঘূৰাই দিম আৰু এই কটা চিঙা নকৰোঁ বুলি কথা দি আনিলোঁ লাষ্টটো
1: কটা চিঙা নকৰোঁ বুলি কথা দিলে
0: হয় ছাৰ
1: আপুনি মানে আপুনি ডাক্তৰ নেকি
0: মৰিব কেতিয়াবা ডাক্তৰৰ কথা নাই ছাৰ যিকোনো মানুহে ক'ব পাৰিব ইট ইজ অভাৰ ড'জ অফ হিৰইন অ মৰফিন দেখিলেই ক'ব পাৰি হেবিচুৱেল এডিক্ট দেহা মাথো হাড় ছাল সেই মঙহ নোহোৱা দেহাত কেনেকৈ ইনজেকশ্যন লৈছিল ভগৱানেহে জানে বেজী সোমালে হাড়ত লাগিছিল যেন পাওঁ
1: এণ্ড দিছ ইজ দি

0: 11th date within this month.
1: হয় স্যার, আমি জনাত 11 জন ঢুকালে, নজনকে যে আৰু কিমান জন মৰিল।
0: স্যার, রবীন বৰুৱাৰ একেজনী লৰা আছিল নহয়?
1: হয় স্যার, আন দুজনী ছোৱালী বিয়া দি উলিয়াই দিছে।
0: বৰুৱাই বোলে বহুত সম্পত্তি কৰিছে।
1: সম্পত্তি মানে সাম্ৰাজ্য স্যার, ঘৰে 3টা নে 4টা গুৱাহাটীত, মাটি নামত বেনামী, কোম্পানীৰ অংশ গাড়ী মটৰ কুকুৰ চাকৰ নকৰ, চাকৰিত থকা সময়ত লুটি লৈছে স্যার, তাৰপিছত সেইবোৰ টকা আকৌ বিজনেছত খটাইছে।
0: কিন্তু লৰাটো মৰি থাকিল।
1: হয় স্যার, লৰাটো মৰি থাকিল। স্যার, পুলিচত কাম কৰোঁ, বহুত অকাল মৰণ দেখিছোঁ, কিন্তু দুখ দেখা নাই। সেই বুঢ়া মানুহজনে মজিয়াত বাগৰি বাগৰি মূৰ আফলিয়াব ধৰিছে, কপালখহি তেজ ওলাই গৈছে, বোলে পাপ পাপ, মোৰ পাপৰ ফল পাব ধৰিছোঁ, মই নিৰ্বংশ হৈ গ'লোঁ।
0: আমাৰ ভাৰতীয় মানুহে বংশৰ কথা এনেকৈয়ে ভাবে, বুজিছে? আচলতে আক্ৰোহ, আক্ৰোহ, নিজৰ আক্ৰোহ ডাকিবলৈ বংশৰ কথা কয়। লাগে লাগে লাগে, আৰু কিয় লাগে? পৰকালৰ কথা ভাবক এতিয়া। নহয়, লাগে লাগে লাগে, মই ভোগ নকৰোঁ, মই আৰু ভোগ কৰিব নোৱাৰোঁ, মোৰ বংশৰ বাবে থৈ যাম, মোৰ নাতিপুতিয়ে খাব। আকৌ একেখন মুখেৰে ক'ব, কা তব কান্তা কষ্টে পুত্ৰা।
1: ছাৰ, আজি বৰ কিবা মুডত আছে যেন লাগিছে।
0: দাৰ্শনিকৰ নহয় ডেকা ছাৰ, 11টা ডেকা ল'ৰাই এই এমাহৰ ভিতৰত জীৱন দিলে, আৰু হয়তো কেইবাশ জীয়া মৰা সমান হৈ বাচি আছে। সিহঁত বাচি আছে মাত্ৰ সেই ইনজেকশ্যনটোৰ হাত। ছামবডি ইজ কিলিং দেম, কাৰোবাৰ লোভৰ বলি সিহঁত। বাৰু কিবা ছুইচাইড নোটত দি গৈছে নেকি, আত্মহত্যাৰ কাগজ থৈ গৈছে নেকি ল'ৰাজনে? নাম কি আছিল ল'ৰাজন?
1: ধ্ৰুৱজ্যোতি বড়ো আছে। কিবা যদি তেনে চিঠি লিখি থৈ গৈছে, ঘৰৰ মানুহে আমাক দিয়া নাই, সেইবোৰ খবৰ লাহে লাহে ওলাব স্যার।
0: পোষ্ট মৰ্টেম ৰিপৰ্ট পালে?
1: ক'ত পাব ইমান সোনকালে, অফিচে অফিচে মেজে মেজে ঘূৰি আহোঁতে কমেও 10-15 দিন সময় লাগিব। মই স্যার এই মূল কথাখিনি টুকি লৈ আহিছোঁ।
0: ডাক্তৰক লগ ধৰি আনিছে?
1: হয় স্যার, ডাক্তৰক লগ ধৰি আনিছোঁ।
0: লগত আছে?
1: আছে স্যার।
0: চাওঁ, এই কামৰ সময়ত ফোনটো আহিলে। এছ দত্ত স্পিকিং। হেল্ল' দত্ত হিয়া, মিনিষ্টাৰ।
1: কোন
0: মিনিষ্টাৰ আমাৰ? নহয় স্যার, মই লাইন এৰা নাই। হয়, কিবা কানেকশ্যনত বেজুতি ঘটিছিল, এতিয়া ঠিক আছে, মই শুনি আছোঁ ভালকৈ। হয় স্যার। নাই স্যার, কোঠালিত আৰু কোনো নাই, এইটো লাইন বনাই বনাই বাহিৰলৈ গৈছে, আমাৰ অপাৰেটৰ কোনো শুনিব নোৱাৰে। বুজি পাইছোঁ স্যার। স্যার, আপোনাক লগ ধৰিব লাগে, অফিচত নে ঘৰত? কি ক'লে স্যার? লাইনটো স্যার বৰ ভাল নহয়, কিবা ডিষ্টাৰ্ব কৰি আছে। অফিচতো নহয়, ঘৰতো নহয়। চেচাপানী, চেচাপানী ডাক বংলাত, আজি এই সন্ধিয়া 7 বজাত। হ্যাঁ স্যার, একটা কথা কওঁ, বেয়া নাপাব, আমি মানে সরকারি চাকরি করো, তো মোৰ ওপৰত আৰু অফিচাৰ আছে, মই এনেকৈ গৈ গোপনে আপোনাক লগ ধৰিলে একো কৰিব নোৱাৰিলেও বহুত কথা ওলাব স্যার। আপুনিয়ে সেইবোৰ ব্যৱস্থা কৰিব। ঠিক আছে স্যার, সন্ধিয়া 7 বজাত। হেল্ল' হেল্ল' ঠিক স্যার, স্যার মই থাকিম, চেচাপানী ডাক বংলাত। মোৰ ওপৰৰ অফিচাৰকো জনাব নালাগে। স্যার, এটা কথা কওঁ, ভুল নুবুজিব, মানে আপুনি যে আপুনি, মানে মই ক'ব খুজিছোঁ, টেলিফোনত মানুহৰ মাতটো নহয় নহয় স্যার, মই আপোনাক সন্দেহ কৰা নাই, সেইটো সেইটো সেইটো নাভাবিব স্যার, কিন্তু স্যার টেলিফোনৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি স্যার, ঠিক আছে স্যার, ঠিক আছে, মই স্বীকাৰ কৰিছোঁ, হয় মোৰ ভুল হৈছিল, হয় ঠিক আছে, মই সন্ধিয়া 7 বজাত চেচাপানী বংগলাত ওলামগৈ স্যার, আপুনি নিশ্চিন্ত থাকক
1: স্যার।
0: বাপৰে, পেঞ্চনৰ পিছত এক্সটেনশ্যন পোৱাটো দূৰৰ কথা, এতিয়া কৰি থকা চাকৰিটোৱে যাব খুজিছিল। ক'ত
1: মিনিষ্টাৰ? মিনিষ্টাৰ
0: ক'ত? মিনিষ্টাৰ কিবা কথা লাগিল
1: স্যার, আপোনাকতো মই জনাত
0: বৰ ভাল নাপায় নহয় জানো?
1: নহয় মানে স্যার, মই ক'ব খুজিছিলোঁ,
0: তেখেতসকল হৈছে দেৱতা ডেকা, খনে ৰুষ্ট খনে তুষ্ট। বাৰু এটা কথা,
1: স্যার
0: মন্ত্রী মহোদয় কৈছে চেঁচাপানী ডাক বংলাত মই

0: ধৰিবলৈ যোৱাটো কথাটো যাতে বিভাগৰ কোনেও নাজানে তেখেতে।
1: মই নাজানো ছাৰ, মই নাজানো, আপুনি নিশ্চিন্তে থাকক ছাৰ।
0: তাৰোপৰি এই বুঢ়া বয়সত জগন্নাথ দত্তই মনে মনে মিনিষ্টাৰক লগ ধৰি পদোন্নতি লোৱাৰ ব্যৱস্থা কৰিছে বুলি যদি বাহিৰত ওলাবলৈ হয়,
1: আপুনি সেইবোৰ নাভাবিবই।
0: কামৰ কথালৈ আহোঁ। এমাহৰ ভিতৰত এইখন চহৰত 11 ডেকা ল'ৰাৰ হেৰইন অভাৰডোছৰ ফলত মৃত্যু হ'ল, হয় জানো?
1: হয় ছাৰ।
0: তাৰে এজন মুধা ফুটা ঘৰৰ আৰু বাকী কেইজন চালচিগা ঘৰৰ, ইজনটি?
1: হয় ছাৰ। তাৰে ভিতৰত অকল এজনৰ কেছে অলপ জটিল।
0: কেনেকৈ
1: ছাৰ? সেই সতীশ শইকীয়া বোলা ল'ৰাজন ঠিক দুখীয়া ঘৰৰ নহয়, মধ্যবিত্ত ঘৰৰ, সৰুৰে পৰা অলপ উতনুৱা ধৰণৰ, এই মাৰামাৰি গুণ্ডামি আদি কৰিছিল আৰু সৰু সুৰা অপৰাধত পুলিচৰ হাততো পৰিছে, সৰু কেছ বুলি জেললৈ যোৱা নাই, বেয়া সংগ ৰাখে। ক্ৰমশঃ চিগাৰেটৰ পৰা গাঁজা, গাঁজাৰ পৰা মদ, মদৰ পৰা স্পীড আৰু স্পীডৰ পৰা হেৰইন হ'লগৈ। পুনতে চিগাৰেট আৰু তাৰপিছত ইনজেকশ্যনছ। বাপেক ককাইহঁতে কেতিয়াবাই মাৰি ঘৰৰ পৰা উলিয়াই দিছে ছাৰ। হি ৱাজ এ পুছাৰ, সি হেৰইন বেচিছিল তাত সন্দেহ নাই, নহ'লে ছাৰ তাৰ আয়েৰে ইমান ধন খৰচ হোৱা এটা চখ সি ৰাখিব নোৱাৰে। দুবাৰ নেপাললৈ গৈছে ছাৰ, ডিমাপুৰ চোৰাচাতপুৰলৈ গৈয়ে থাকে।
0: এই বস্তুটোৰ চ'ৰ্চ কি, ক'ৰ পৰা পাইছে?
1: সেইখিনিতো মুস্কিল ছাৰ, আমি নাজানো। এক্সাইজ, কাষ্টমছ, নাৰ্কটিক ব্যুৰ' কোনেও খবৰ দিব পৰা নাই ছাৰ। আমাৰ এজেণ্ট এজনে তাৰ লগত ভাল বন্ধুত্ব কৰিছিল, ঠিক বিশ্বাসৰ পাত্ৰ হৈছিল, কিছু টকা খটাই পাৰ্টনাৰ হোৱাৰ কথাও উঠিছিল। সি ছাৰ প্ৰায়ে হেনো কৈছিল যে তাৰ হাতত অলপ টকা থকা হ'লে সি লাখ লাখ টকা আয় কৰিব পাৰিলেহেঁতেন, এনেদৰে অলপ অলপ মাল নানি একেলগে থোপতে মাল অনালেহেঁতেন
0: ছাৰ। ৰাইট
1: ছাৰ।
0: ডেকা
1: ছাৰ,
0: মই যিটো ভাবিছোঁ আপুনি ভাবিছেনে সেইটো?
1: হয় ছাৰ। তাৰমানে সি ডাঙৰ কোনোবা থাউকীয়া বেপাৰীক জানে বা গম পাইছিল?
0: এইটো অলপ আচৰিত কথা নহয় জানো?
1: হয় ছাৰ, কিন্তু আমাৰ এজেণ্টে কয় হি ৱাজ কনফিডেণ্ট, হয় সি জানিছিল নহ'লে সন্দেহ কৰিছিল কৰবাক। অৱশ্যে ছাৰ, আমাৰ এজেণ্টে নামটো উলিয়াব নোৱাৰিলে বহুত চেষ্টা কৰিও
0: তাক সন্দেহ কৰিছিল নেকি?
1: নহয় ছাৰ। ছাৰ চোৰৰ মন হেজাৰ হওক, জানো ছাৰ নাম ক'লে তাক বাদ দি নিজেই পোনে পোনে বেপাৰ কৰে। আমাৰ এজেণ্টে ছাৰ নামটো উলিওৱাৰ আশাত টকা খুটাবলৈ ৰাজি হৈছিল।
0: তাৰপিছত কি হ'ল
1: ছাৰ? হি ৱাজ কিল্ড।
0: হোৱাট? আপুনি অলপ আগতে তাক হেৰইনৰ অভাৰডোজ হৈ মৰা বুলি কোৱা নাছিল? ৰিপৰ্টততো সেয়া আছে
1: ছাৰ, ৰিপৰ্টত সেয়া আছে আৰু সেয়া থাকিব, কিন্তু আপোনাক মই মোৰ সন্দেহ কথাটো ক'লোঁ। হি ৱাজ মাৰ্ডাৰ্ড, তাক খুন কৰা হৈছে, বিকজ হি নিউ টু মাছ, সি লগাতকৈ বহুত বেছি জানিছিল।
0: আপোনাৰ সন্দেহৰ কাৰণ কি
1: ছাৰ? তাৰ দৰে পুৰণি ড্ৰাগ এডিক্ট এজনে ইমান বেছি অভাৰডোজ ইনজেকশ্যনছ নলয়, হেৰইন মানে পইচা, কেঁচা সোণ ইনজেকশ্যন দিয়াৰ নিচিনা ছাৰ। এনে ভুল নতুন মানুহে কৰিব, পুৰণিয়ে নকৰে। আধা বটল মদ খালে য'ত নেচা হয়, পুৰণি মদপীয়াই এবটল নাখায়, আধা বটল কাইলৈৰ বাবে থৈ দিব, আৰু নতুন মদপীয়ে পূৰা বটল খাই গুৰমুটিয়াই ফুৰিব ছাৰ। সতীশ শইকীয়াক নিশ্চয় সাধাৰণতকৈ বেছি জোৰদাৰ ঔষধ দিয়া হৈছিল সেইদিনা, যাতে হিচাপ মতে ইনজেকশ্যন দিলেও মাত্ৰা বেছি হৈ যায়। অৱশ্যে ছাৰ সেইটো মোৰ অনুমান, কিন্তু প্ৰমাণৰ ভিতৰত মই ছাৰ তাৰ দেহত আৰু এটা ইনজেকশ্যনৰ দাগ পাইছোঁ।
0: হোৱাট ডু ইউ মিন
1: ছাৰ? কোনো এডিক্টে এদিনত দুটা ইনজেকশ্যনছ নলয়।
0: ৰাইট, দ্বিতীয় ইনজেকশ্যনটো কিহৰ আছিল?
1: পয়জন।
0: পয়জন মানে?
1: ৰক্ত ধমনীত ইণ্টাৰফেনাছ দিছিল।
0: বুজিছোঁ, ইটছ এ কোল্ড ব্লাডেড মাৰ্ডাৰ।
1: হয় ছাৰ, এইটো খুনৰ কেছ। মই অৱশ্যে ছাৰ ইচ্ছা কৰি ৰিপৰ্টত লিখা নাই, বহুত মানুহৰ হাতত পৰে আৰু সাক্ষী প্ৰমাণো একো নাই, এনেই সিপক্ষক সাৱধান কৰি দি কি লাভ? মই আপোনাকে ক'লোঁ ছাৰ।
0: ঠিকেই কৰিছে, আজিকালি গাৰ চাহকো বিশ্বাস কৰিব নোৱাৰা হৈছে ছাৰ। কেইটা বাজিল?
1: 6 ছাৰ, 5 আছে।
0: দেৰিয়ে হৈ গ'ল, 7 আগতেই চেঁচা পানী বঙলা পাবগৈ লাগে নহয়।
1: পাই যাব ছাৰ, কিমাননো দূৰ চেঁচা পানীলৈহে?
0: ড্ৰাইভাৰ নিব নোৱাৰোঁ নহয়।

0: আজিকালি সন্ধিয়া গাড়ী চলাবলৈ টান পাওঁ, বুজিছে? চকুত লাইট পৰিলে জলক টবক দেখোঁ। ডেকা
1: ছাৰ,
0: বয়স বয়স নিমিষৌ হৰতি কাল সৰ্বং, মই কৈছোঁ না
1: ছাৰ, আজি বৰ সন্যাসী সন্যাসী হৈ আছে, দুবাৰো কলে শ্লোকটো
0: বুজিব
1: ছাৰ। মই তেনেহ'লে আহোঁ ছাৰ, কিবা নতুন ডেভেলপমেণ্ট হ'লে মই আপোনাক জনাম ছাৰ।
0: অলৰাইট।

0: আছে,
1: মানুহবোৰ সময়ৰ দাম। 7 বজাত সময় দিয়ে, এতিয়া ৰাতি 8:30 গ'ল। গুচি যাম ক'ব, আপোনাক মাতিলো নাহিল, এতিয়া গোটেই ৰাতি পৰি থাকিম নেকি?
2: তহঁতৰ
1: ইয়াত ইলেক্ট্ৰিক লাইট নাই নেকি?
2: আছে ছাৰ, আছে, অকল কাৰেণ্টহে নাহে, আহিলেও নাথাকে নহয়, লেমেহি গৈছে ছাৰ।
1: তই ঠিক জান, কোনো ডাঙৰ মানুহ আজি অহাৰ কথা নাই?
2: নাই ছাৰ, নাই, নহ'লে মোক আৰু সেই ছোট চাহাব বা কেৰাণী চাহাবে নগ'লেহেঁতেনে মানে ঘৰ দুৱাৰ চাফা কৰিবলৈ। আৰু ছাৰ, আপুনি কোৱা মতে মন্ত্ৰী চাহাব আহিব হ'লেতো খদম দম লাগি গ'লহেঁতেন। চাহাবে, পুলিচে, কেৰাণীয়ে, পাৰ্টীৰ মানুহে গিজ গিজাই থাকিলেহেঁতেন।
3: দেৰিয়ে হৈ গ'ল, মানুহবোৰক এৰুৱাই টান গৈছে। নিজৰ গাড়ী আনিব নোৱাৰি, কাৰোবাৰ চকুত পৰিব, আনৰ গাড়ীখন খুজি আনিছো।
1: ছাৰ হ'ল কি কথাটো?
3: ৰ'ব, কথা আছে। মই অহা বুলি কাকো নজগাবি এতিয়া।
2: ভাল দেউতা,
3: এতিয়া কোনো মানুহক ইয়াত সোমাবল নিদিবি।
2: ভাল,
3: আৰু আমি যোৱাৰ পিছতো আমি ইয়ালৈ অহাৰ কথা কাকো নকবি।
2: হ'ব দেউতা, আগে পিছতো মই মানে
3: হ'ব হ'ব যায় দিয়া।
2: হয়,
3: বলক দত্ত।
1: বলক ছাৰ।
3: আহক আহক, বহক। লেম্পটো অকণ ঠেলি দিয়কচোন, চকুত পোহৰ পৰে।
1: অঁ, এতিয়া ঠিক আছে ছাৰ।
3: হ'ব, চাওক দত্ত, আপুনি নিশ্চয় মোক বেয়া পাই আছে। আপোনাৰ সেই প্ৰমোশ্যনটো মানে মই বৰ চেষ্টা কৰিছিলোঁ, কিন্তু আপোনাৰ চিফ আৰু আপোনাৰ মুখ্যমন্ত্ৰী দুয়োজনে কিছু আপত্তি কৰাত।
1: ছাৰ, মোৰ নোপোৱা প্ৰমোশ্যনৰ কথা আলোচনা কৰিবলৈ নিশ্চয় আপুনি ইমান কষ্ট কৰি গাড়ী চলাই চেঁচা পানী লৈ অহা নাই। মোৰ আৰু পেঞ্চন পাবলৈ বেছিদিন নাই, ল'ৰা ছোৱালীকেইটা দিহা লাগিছে, ঈশ্বৰৰ আশীৰ্বাদত মোৰোতো হ'ব। আপুনি এতিয়া কিয় মাতিছিলে মোক কওক?
3: খং কৰে কেলে, হেৰি খং কৰে কেলে, মোৰ বৰ বিপদ, বৰ বিপদ, সেয়ে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ওচৰত বৰ অন্যায় কৰিছে চৰকাৰে, আপুনি যেন তাৰে হোৰ মোৰ ওপৰত নতুলে, মোৰ সকলো যাব।
1: ছাৰ, আইন আৰু ধৰ্ম মানি ইমান বছৰ চাকৰি কৰিছোঁ, আৰু 2 বছৰ আছে, চলি যাব। আপোনাৰ অনুৰোধ যদি আইনসন্মত হয় মই শুনিম, আৰু যদি নহয় লিখিত হুকুম দিলেও নুশুনো। সেয়েহে ছাৰ, আপুনি ভাবি চাওক এতিয়াও মোক কথাটো কোৱাৰ আগতে। মোৰ বাদেও আৰু বহু অফিচাৰ আছে যাৰ লগত কাম কৰি হয়তো আপুনিও ভাল পাব আৰু তেওঁলোকেও কৃতাৰ্থ হ'ব।
3: খং নকৰিব দত্ত, মই আজি বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ, এয়া আপোনাৰ হাতত ধৰিছোঁ।
1: ছাৰ,
3: মই মিনিষ্টাৰ হিচাপে অহা নাই
1: ছাৰ,
3: এজন দেউতাক ৰূপে আন এজন দেউতাকৰ ওচৰলৈ আহিছোঁ। আপোনাক যিটো কথা ক'ম, আপোনাৰ বাদে আন যিকোনো মানুহক ক'লে সি বৰশীৰ কাঁইটৰ দৰে মোৰ ডিগিত লাগি ধৰিব, মোৰ জীৱন ধ্বংস কৰি দিব।
1: ইমান ডাঙৰ কথা যদি ছাৰ মোক নোকোৱাই ভাল হ'ব নেকি? নাজানিবলগা কথা জানি নিজৰ বিপদ।
3: নাই নাই নাই নাই, মোক নিৰাশ নকৰিব, কাৰোবাক ক'ব নোৱাৰিলে মই পগলা হৈ যাম। মই পাপী দত্ত, মই বৰ পাপী
1: ছাৰ,
3: এইবোৰ পাপৰ ফল, সকলো পাপৰ ফল।
1: ৰ'ব ছাৰ, আপুনি অধীৰ নহ'ব, কি হৈছে?

0: যদি আইন বিৰুদ্ধ কাম নহয় মই আপোনাক সহায় কৰিম, আৰু যদি আইন বিৰুদ্ধ হয় মোৰ মুখৰ পৰা কোনো কথা নোলায়।
1: মোৰ ল'ৰাটো দত্ত, ডাঙৰ ল'ৰাটো।
0: কি হ'ল ডাঙৰ ল'ৰাটো?
1: আপুনি জানে মই গাঁৱৰ মধ্যবিত্ত ঘৰৰ ল'ৰা, গাঁৱৰ স্কুলতে মাষ্টৰী কৰিছিলোঁ, সৰুৰে পৰা অলপ পিছত ৰাজনীতিও কৰোঁ। গাঁৱৰ মানুহৰ দহজনৰ জানোচা কিবা উন্নতি হয়েই। এম এল এ হ'লোঁ তেতিয়াও ঠিক আছিল, মিনিষ্টাৰ হ'লোঁ সেয়ে মোৰ কাল হ'লোঁ। ধন ঘটিছোঁ, উৰাইছোঁ, আগতো সিমান ল'ৰা ছোৱালীক খবৰ লোৱা নাছিলোঁ, পিছত বাদেই দিলোঁ। হাতত কেঁচা টকাৰ গৰম, ল'ৰাটো শ্বিলঙতে থলোঁ, তাৰপাছত দিল্লীত যিমান টকা লাগে দিছোঁ, যি বিচাৰিছে দিছোঁ। বোধহয় বাপেক কি চোৱা চিতাৰ অভাৱ টকাৰে ঢাকিব বিচাৰিছিলোঁ। পঢ়া শুনাত বেয়া নাছিল, হঠাতে খবৰ পালোঁ দিল্লীত সি হেনো হেৰইন ল'বলৈ আৰম্ভ কৰিছে। মই বিশ্বাস কৰা নাছিলোঁ। আত্মীয়জনক পঠালে খবৰ ল'বলৈ, হয় সি কেতিয়াবাই কলেজ এৰিলে, হোষ্টেলটো নাথাকে।
0: আৰু টকা পইচা?
1: মায়ে মায়ে টকা পইচা পঠোৱা অসুবিধাৰ বাবে তাৰ নামত বেংকত তাৰ শকত পৰিমাণ জমা দি থৈছিলোঁ।
0: তাৰপিছত
1: খবৰ পাই মই অসুখৰ চিকিৎসা বুলি দিল্লী পালোঁ। পুলিচৰ ওচৰতো যাব নোৱাৰি, এটা প্ৰাইভেট এজেঞ্চি লগাই তাৰ খবৰ পালোঁ। পাহাৰগঞ্জৰ এটা লেতেৰা হোটেলত আমেৰিকান নে জাৰ্মান কেইজনমান লগত আছে, তাৰে পৰা তাক ধৰি আনি ৰাজস্থানৰ ড্ৰাগ চেণ্টাৰত ভৰ্তি কৰি দিছিলোঁ ভিয়েনামিত। মোৰ নিজৰ সঁচা ঠিকনা দিয়া নাই, এতিয়া মোৰ সৰ্বনাশ হ'ল, মই শেষ হৈ গ'লোঁ।
0: কিয়, কি হ'ল?
1: মোৰ ল'ৰাটো যাব খোজা নাছিল, তাক মই মানুহ লগাই ধৰাই নিছিলোঁ। সি মোক কৈছিল, দেউতা মই মাত্ৰ নিজকে শেষ কৰিব খুজিছিলোঁ, কিন্তু তুমি মোক নিদিলা, এতিয়া তোমাকো শেষ কৰিম মোৰ লগতে।
0: ছাৰ আপুনি বেয়া নাপাব, এই নাটকৰ দৰে নকৈ আচল কথা নকয়। কিয়, কি হ'ল ল'ৰাটোৰ?
1: মোৰ ল'ৰাটোৱে মোক ভয় দেখুৱাইছিল, সি ড্ৰাগ চেণ্টাৰত নাথাকে, চিকিৎসাও নকৰে, সুবিধা পালে সি পলাব আৰু পলাই আহি মোক ধ্বংস কৰিব। মই কামি খোৱা মানুহৰ প্ৰলাপ বুলি বৰ মন কৰা নাছিলোঁ, কিন্তু আজি পুৱা এখন টেলিগ্ৰাম পাইছোঁ, এয়া মোৰ জেপতে আছে, এয়া এইখন। ইয়াৰ ছান কুড নট বি ফাউণ্ড ইন হস্পিটেল, দেখিছে, পলাল বুলি নিলিখে, কুড নট বি ফাউণ্ড, পোৱা নাই বিচাৰি। এতিয়া বুজিছে মোৰ অৱস্থা, সি যদি ইয়ালৈ আহে, মিনিষ্টাৰ ল'ৰা ড্ৰাগ এডিক্ট, মোৰ কি অৱস্থা হ'ব, মোৰ সন্মান ক'ত ৰ'ব?
0: ছাৰ চাওক, মই দুটা কথা ভাবি কেছটো ল'ব পাৰোঁ। সম্পূৰ্ণ গোপনীয়তাৰ গেৰাণ্টি মই নিদিওঁ, আৰু দ্বিতীয়তে আপোনাতকৈ আপোনাৰ ল'ৰাক সহায়ৰ বেছি প্ৰয়োজন। যদি আপোনাৰ অসন্মতি আছে কেছটো কাৰবাক দিয়ক, মই পাহৰি যাম যে এই কথা ক'ৰবাত মই শুনিছোঁ।
1: নাই নাই নাই, মোৰ ল'ৰাটো যদি মোৰ কোনোবা শত্ৰুৰ হাতত পৰে,
0: দেন ফৰগেট এবাউট ইট। মই আকৌ কৈছোঁ ছাৰ, আপোনাতকৈ আপোনাৰ ল'ৰাক সহায়ৰ বেছি প্ৰয়োজন।
1: আপুনি যি ভাল দেখে তাকে কৰক, যি ভাল দেখে কৰক, মই আৰু ভাল বেয়া নুবুজাইছোঁ।
0: ঠিক আছে ছাৰ, তেনেহ'লে মই অলপ গোপনে খবৰ পাতি লওঁ, আপুনি যদি কিবা খবৰ পায় জনাব। ল'ৰাটোৰ নাম ধাম ফটো আদি এইবোৰ মোক লাগিব।
1: সেইবোৰতো মই লগতে লৈ আহিছোঁ, এই এয়া
0: দিয়ক,
1: সকলো লৈ আহিছোঁ, লওক।

কালকূট আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা এইলানি অনুসন্ধান ভিত্তিক নাটকৰ এয়া প্ৰথম খণ্ড শুনিলে। ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ, চৰিত্ৰ ৰূপায়ণত আছিল জগন্নাথ দত্ত, নৱ শৰ্মা, প্ৰবীণ ডেকা, ৰণজিৎ সূত্ৰধাৰ, নেতা বসন্ত দুৱৰা, সংগীত প্ৰযোজনা ৰমেন চৌধুৰীৰ, নাটকৰ

কাইলৈ দিনৰ 12:30 বজাত আইদৰ বোলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে মাতৃদুগ্ধ মৰ্তৰ অমৃত শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। উপস্থিত থাকিব শিশুৰোগ বিশেষজ্ঞ ডক্টৰ পাৰ্থপ্ৰতিম বৰা, অনুষ্ঠানটি আগ ধৰিব জোনালী বৰুৱাই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাত আইদৰ বোলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ অসমীয়া আধুনিক শ্ৰব্য সঁফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ পুনতে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছোঁ ৰজনীগন্ধা শীৰ্ষক শ্ৰব্য সঁফুৰাৰ এটি গীত জয়া বৰুৱা কলিতাৰ কণ্ঠত।

কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় বিভিন্ন উদ্ভিদৰ ওপৰত বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত।

কাইলৈ সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। এই অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছো অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। চিত্ৰগীত অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লৈছো ভাইটি ছবিখনৰ এটি গীত আৰতি মুখাৰ্জীৰ কণ্ঠত।

ভাইটি ছবিত সেয়া আছিল আৰতি মুখাৰ্জী। অনুষ্ঠানত শ্ৰোতাসকলক এবাৰ শুনাবলৈ লৈছোঁ ভাইটি ছবিখনিৰ আন এটি গীত খগেন মহন্তৰ কণ্ঠত।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ দূৰণিৰ ৰং ছবিখনৰ এটি গীত আৰতী মুখাৰ্জীৰ কণ্ঠত, গীতৰ কথা বংকিম শৰ্মাৰ।

ৰবি সিংহৰ গীতৰ কথাৰে দূৰণিৰ ৰং ছবিখনত সেয়া আছিল পুলক বেনাৰ্জী। চিত্ৰগীত অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ দূৰণিৰ ৰং ছবিখনিৰ আন এটি গীত হৈমন্তী শুক্লাৰ কণ্ঠত, আৰু এই গীতটিৰে সামৰা হ'ব আমাৰ আজিৰ চিত্ৰগীত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান ক্ষতিগ্ৰস্ত ৰাজ্যৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদি পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সংস্থা ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
2: মুখ্যমন্ত্ৰী জী কে সাথ মই দেখ ৰহা হু কি কিতনা নুকচান ইয়ে বাঢ় কে কাৰণ জো মন কে তৰফ সে জো নদী আ ৰহী হে উসকে মাধ্যম সে ইয়াহাঁ গাঁও কে গাঁও তকলীফ মে পড় গয়ে। বহুত জ্যাদা নুকচান হুৱা হে, নুকচান মাল কা ভি হুৱা হে, মৱেশী কা ভি হুৱা হে, বহুত বড়ি সংখ্যা মে লোগোঁ কে সম্পত্তি কা ভি বহুত নুকচান হুৱা হে। ইস দুখ ভৰি ঘড়ি মে হম সব আপকে সাথ হে, ভাৰত চৰকাৰ আপকে সাথ হে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী নে মুঝে ইয়াহাঁ জায়জা লেনে কে লিয়ে ভেজা হে। মানে ইয়াহাঁ সারি স্থিতিও কা হেমন্ত বিশ্ব শর্মা ডাঙ্গোরিয়া জী কে সাথ কি চর্চা কি হে, শাম কো বৈঠ করকে আগে কিস তরিকে সে যোজনা বন রহী হে উসকে বারে মে চর্চা করেঙ্গে।
1: পৰিদৰ্শন কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই উপস্থিত থাকে। পাছত শ্ৰীনাড্ডাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰে। বৈঠকত ভালেকেইগৰাকী মন্ত্ৰী উপস্থিত থাকে। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ড০ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি হৈছে। বিগত সপ্তাহত বতৰ ফলকাৰ হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস হৈছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰ অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অনাগত সময়ত ল'বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত জনতাৰ কল্যাণৰ হকে প্ৰশাসনিক ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13টা গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10গৰাকী বিষয়াক ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41গৰাকীক জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়লৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। নলবাৰী জিলাৰ বিশিষ্ট ক্ৰীড়া সংগঠক, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি আব্দুল গফাৰ উজ জামানৰ আজি বিয়লি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 77 বছৰ। 1949 চনত নলবাৰী চহৰৰ বৰমা ৰোডত জন্মগ্ৰহণ কৰা জামানে স্কুলীয়া দিনৰে পৰা খেলৰ

0: সৈতে জড়িত আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চৰা।
2: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে সম্ভাষণ জনাই আজিৰ চোৰা মুকলি কৰিছোঁ। আজিৰ চোৰা সজোৱা হৈছে প্ৰতিভা ভাগৱতীৰ এটি চুটি গল্প আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কেইটিমান কবিতাৰে। চোৰাত পুনতে শুনো আহক প্ৰতিভা ভাগৱতীৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম অশান্ত প্ৰহৰ। আহকচোন গল্পটিৰ ৰসাস্বাদন কৰোঁ।
3: সুন্দৰ ধৰাখনিক উপভোগ কৰাৰ বাসনা এটাই মোৰ মনত স্বপ্নৰাগ হৈ ধৰা দিলে। এই যে সেউজীয়া ধৰণীৰ বা এই পৃথিৱীত বাস কৰা মানুহবোৰৰ বাবে প্ৰিয় হোৱাৰ বাসনা এটা মই বহু দিনৰ পৰা মনত পুহি ৰাখিছিলোঁ। সেই হেঁপাহটোক বাস্তৱ কৰাৰ মানসেৰে গহীন পোৱাটোত মই নিজকে সপ্ৰস্তুত কৰি তুলিলোঁ। কাৰোবাৰ প্ৰিয় হ'বলৈকে ধুনীয়া সেউজীয়াখিনিক বুকুত সাৱতি মই সলনি কৰিলোঁ নিজৰ ৰূপ। যিদৰে চৰাইজনী অসহ্য বেদনাত জৰ্জৰিত হৈ চিঞৰি চিঞৰি মোৰ ডিঙিয়েদি সোমাই আহিল আৰু মই ইটোৱে সিটোৰ সৈতে সলাই ল'লোঁ কলিজা, এতিয়া চৰাই হ'ল কাহিনী কথক আৰু কাহিনী কথক হ'লোঁ চৰাই। ধুনীয়া মধুবনখনিৰ বৰগছজোপাকে মই আশ্ৰয়স্থলী কৰিলোঁ। সেই ঠাইৰ পৰাই চৌপাশৰ সেউজীয়াবোৰ বুকুত সাৱতি জীৱনৰ ৰং বুটলিবলৈ আৰম্ভ কৰিলোঁ। জীৱশ্ৰেষ্ঠৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মধুবনখনিৰ যেন চালে চকুৰোৱা ৰূপ মই বিমুগ্ধ নয়নে চাবলৈ আৰম্ভ কৰিলোঁ। আনদিনাৰ দৰে সেইদিনাও মধুবনত এজাক বতাহ বলিছিল। মনোৰম পুৱাটোৱে জোৰ পেলোৱা সেউজীয়া মধুবনখন দিনটোলৈ এৰিবলৈ আমিবোৰ সাজু হ'লোঁ। আকাশৰ বুকুৱেদি আমাৰ যাত্ৰা হ'ব কোনোবা নদী, বিল বা পুখুৰীৰ পাৰলৈ। সৌৱা, ভাটৌজনী আগতীয়াকৈ উৰি গ'ল। তাই সোনকালে ঘূৰিব লাগিব। শালজোপাৰ ফেৰেঙনিত সজাই তাইৰ আটোমটোকাৰী বাঁহটোত নতুনকৈ জগা পোৱালি চাৰিটা আছে। মোৰ মৰমৰ সখী বৰটুকুলা, তুনি আৰু মই একেলগে যাবলৈ ওলালোঁ। বতাহজাক অলপ জোৰকৈয়ে বলিছিল। খন্তেক আগলৈকে আনন্দেৰে উপচি থকা মনটো হঠাৎ যেন বিষাদৰ ৰাগীত ডুব গৈছে। কিন্তু মোৰ দেখোন চিকাৰলৈ যোৱাৰ হাবিয়াসকণ নোহোৱা হৈ পৰিছে। সুন্দৰ পোৱাটোৱে দিয়া সুখবোৰ মোৰ বাবে অশান্ত হৈ পৰা যেন লাগিছে। কিন্তু হঠাৎ ইমানবোৰ ধোঁৱা ক'ৰ পৰা আহিল? গোটেই আকাশ ক'লা ধোঁৱাৰে ছানি ধৰিছে। দূৰৈৰ আকাশ ভেদি অহা ধোঁৱাবোৰ লাহে লাহে মধুবনৰ ফালে আহিছে। ঘটনাটো কি চাওঁ বুলি আগবাঢ়িবলৈ ধৰোঁতেই ধোঁৱাৰ ফাঁকে ফাঁকে খৰধৰকৈ উৰি অহা ভাটৌজনীক দেখিলোঁ। কি হৈছে সখী? মোৰ প্ৰশ্নৰ উত্তৰ নিদি তাই বাঁহত সোমাই নতুনকৈ জগা পোৱালিকেইটাক সাৱতি ধৰিলে। মই উমান পালোঁ মধুবনৰ কিছুদূৰ নিলগত তৈলখাতত জুই লাগিছে। দিনটোৰ ভিতৰতে তৈলখাতৰ জুই মধুবনৰ কাষ পালেহি। মধুবনত চাৰিওফালে কোলাহল। কোনে কাক বুজাব? কেৱল মাথো কান্দোনৰ ধ্বনিহে কাণত পৰিছে। মই ভাটৌজনীৰ ওচৰলৈ যোৱাৰ আপ্ৰাণ চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ। বৰটুকুলা সখীকো বিচাৰি নাপালোঁ। যি ধৰণী চোৱাৰ হেঁপাহত সলাই লৈছিলোঁ কলিজা, সেই ধৰণী এদিন পৰ্যবেক্ষণ কৰিমেই বুলি পণ লৈ মই নিজক বচোৱাৰ তাগিদাত আকাশৰ মেঘৰ মোহনাত নিজকে এৰি দিবলৈ চেষ্টা কৰিলোঁ। দিশৰ পৰিৱৰ্তনেৰে মই ডেউকা কোবাই কোবাই আকাশৰ বুকুৱেদি কোনোবা অজান মুলুকলৈ বাট বিচাৰিলোঁ, য'ত মোৰ বাবে লুকাই আছে অন্য এখন সেউজীয়া পৃথিৱী। মানুহজনৰ খহটা হাত দুখন দেখি মোৰ চকু

0: পত্নী ওলাই আহিল। গোলকীয় উষ্ণতাৰ তীব্ৰ দহন ৰুধিবলৈ এয়া যেন তেওঁৰ আপ্ৰাণ চেষ্টা। সেইদিনা মই পুৱাই আহি এজোপা বিৰিখৰ ডাল এটাত জিৰণি লৈছিলোঁ। চাৰিওফালে বলি থকা ফিৰফিৰিয়া বতাহে মোৰ শৰীৰ চুইছিলহি। মোৰ ক্লান্ত শৰীৰটোৱে যেন অকণমান আৰাম পাইছিল। কাৰোবাৰ খোজৰ শব্দত যেন মই সাৰ পালোঁ। হাতত গছৰ পুলি লৈ মানুহ এজনে গাঁত খান্দি খান্দি গছপুলিবোৰ ৰুইছে। মানুহজনৰ আশে পাশে অগণন পক্ষী নিশ্চিন্ত মনে চৰি আছে। বুজি উঠিলোঁ ঠাইখন নিৰাপদ। ভাগৰুৱা দেহাটোৰে ময়ো মানুহজনৰ কাষ চাপি গলোঁ। ককাইটি, তুমিনো কোন?
1: মই এই হাবিখনৰ ৰজা।
0: মই এই গছপুলিবোৰৰ পিতৃ আৰু মই তোমালোকৰ দৰে নিৰীহ জীৱবোৰৰ আশ্ৰয়দাতা। এই হাবিখনৰ নাম মূলাই কাঠনি। ইমান সহজ সৰল মানুহজন! তেওঁৰ হাঁহিটোতে যেন লুকাই আছে এজাক নিৰ্মল বতাহ। তাৰমানে অসহ্য বিষবেদনা এটাই তেওঁৰো বুকু ভেদ কৰিছে, তথাপি তেওঁ সুখী। প্ৰকৃতিক ভাল পোৱা অদম্য সাহসী মানুহ। তুমি হবলা এই ঠাইলৈ নতুনকৈ আহিছা?
1: মই সদায় আহোঁ ইয়ালৈ,
0: মানুহজনে মোক সুধিলে। তেওঁৰ ওচৰতে ঘূৰি ফুৰি ময়ো তেওঁক ক'বলৈ ধৰিলোঁ চৰাই হোৱাৰ বাসনাটোৱে মোক কেনেকৈ মধুবনৰ সেই জ্বলন্ত অগ্নিৰ পৰা মূলাই কাঠনিত হাজিৰ কৰালে। মানুহজন কঁপি উঠিল। তেওঁ থৰ লাগি মোলৈ চাই থাকিল।
1: তুমি ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিবা। এই মূলাই কাঠনিৰ কোনো শত্ৰু নাই। এই অৰণ্যখন মোৰ সৃষ্টি।
0: ইয়াৰ প্ৰতিজোপা গছে মোৰ নামত উশাহ লয়, কাৰণ ইয়াত থকা গছলতিকা আৰু জীৱ জন্তুবোৰে জানে এইখন যে সিহঁতৰ বাবে নিৰাপদ ঠাই। মই মানুহজনৰ চকুত দুধাৰি লোটক নিৰীক্ষণ কৰিলোঁ। মই জানো সেয়া মধুবনৰ ধ্বংসলীলাৰ দুখতে নিগৰা লোটক। মধুবনৰ জুইকুৰাই মোক মোৰ মৰমৰ সখী বন্ধু বান্ধৱীৰ পৰা বিচ্ছিন্ন কৰি যি নিসংগতা উপহাৰ দিলে সেয়া অবৰ্ণনীয়। মূলাই কাঠনিত আমিবোৰে মুক্ত বিহংগৰ দৰে নিৰাপদ জীৱন এটা কটাব পাৰিছোঁ। মানুহজন নিতৌ আহে মূলাই কাঠনিলৈ। গছৰ লেৰেলা শুকান পাতবোৰ ছিঙি গছবোৰত সাৰ পানী দি সজীৱ কৰি ৰাখে। গছবোৰৰ সৈতে কথা পাতে তেওঁ। সময়বোৰ দিনবোৰ পাৰ হৈ গৈ আছে। ময়ো ঠাইখন চিনাকি হোৱাৰ পৰা অলপ আঁতৰলৈ আহাৰ বিচাৰি যোৱা হলোঁ। হাতী হৰিণা বাঘ আদিৰো আগমন ঘটিছে, চৰাই চিৰিকটিৰো সংখ্যা বাঢ়িছে। সিদিনাৰ কথাটোৱেহে মনটো বৰ অস্থিৰ কৰি তুলিছে। ভাগৰুৱা দেহাটোৰে আমি নিশা নিদ্ৰাদেৱীৰ কোলাত জিৰণি লৈছিলোঁ। এফালে হাতী ঘোঁৰাৰ চিঞৰ, আনফালে একোৰা তীব্ৰ জুই। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে মূলাই কাঠনি। কি হৈছে ঘটনাটো? ইমান চিঞৰ বাখৰ! শীতল বতাহ ছাতিৰ সলনি তপত কিবা তাই শৰীৰ চুলেহি। বাঁহৰ পৰা ডিঙিটো উলিয়াই ভুমুকিয়াই চালোঁ। জুই? কিন্তু কেনেকৈ? মনতে প্ৰশ্ন কৰিলোঁ। একুৰা জুইৰ মাজৰ পৰা কোনোমতে জীৱনটো বচাই ঠাইখিনিত থিতাপি লৈছিলোঁহিহে মাত্ৰ। আকৌ একেটাই পুনৰাবৃত্তি। কিন্তু কাৰ কাম হ'ব পাৰে এয়া? চাৰিওফালে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে। ইমান হিংসুক জীৱশ্ৰেষ্ঠ মানুহ কেনেকৈ পাৰে নিজৰ প্ৰকৃতিখনৰ ওপৰত ধ্বংসলীলা চলাব? এই দাবানল কেনেকৈ সহ্য কৰিব মানুহজনে? মই আৰু ইয়াত নাথাকোঁ। এসোপা ক'লা ধোঁৱাই আগুৰা মূলাই কাঠনিৰ ঠিকনা এৰি কাইলৈ চিকুণ পোৱাটো মোৰ বাবে হৈ পৰিব নতুন ঠিকনাৰ সন্ধান। আকাশৰ বুকুৰে দুপাখি মেলি নিজক এৰি দিলোঁ। প্ৰতিটো প্ৰহৰেই এতিয়া মোৰ বাবে হৈ পৰিছে নতুন ঠিকনাৰ সন্ধানৰ যাত্ৰা। ভাগৰে হেঁচি ধৰিছে, শৰীৰ ক্লান্ত। বহুদূৰ বাট কৰি বাই আহি এজোপা গছত জিৰণি লৈছোঁ। গছজোপাৰ কাষতে এখন বিল, ডাঙৰ ডাঙৰ গছ পশু পক্ষীৰে ভৰপূৰ এখন চকুত লগা ঠাই। জাকে জাকে চৰাই জাক পাতি বিলৰ পাৰত চৰি থাকে। বিলৰ

পাৰলৈ উৰা মাৰিলোঁ পানীয়ে ধুকেৰে পিয়াহ পলুৱাওঁ বুলি। বিলৰ পাৰত চৰি থকা শৰালি, ডাউক, কামচৰাই, বগলী আদিৰ মন খোলা হাঁহিয়ে মোক আহ্লাদিত কৰিলে। মই নিশ্চিন্ত হলোঁ এই বিলৰ পাৰখন নিৰাপদ হ'বই লাগিব। দুদিনীয়া যাত্ৰা সমাপ্ত কৰি মই আশ্ৰয় লোৱা বৰগছজোপাৰ ছাঁত অসংখ্য পথৰুৱা বাটৰুৱাই জিৰাবলৈ বহা দেখিলোঁ। বিলৰ আশে পাশে মই ভালপোৱা সেউজীয়াবোৰে মন ভৰাই তুলিছে। সৌৱা, শৰালিজনী আৰু ৰঙা ৰঙা ঠোঁটেৰে কামচৰাই দুজনী মোৰ ফালে আগবাঢ়ি আহিছে। তুমি নতুনকৈ আহিছা হ'বলা, শৰালিজনীয়ে সুধিলে। অঁ, মই কালি ৰাতিহে এই ঠাইখন পাইছোঁহি। সৌ যে দেখিছা বৰগছজোপা, মই তাতে ৰাতিটো কটালোঁ। সেইজোপা শ শ বছৰ পুৰণি গছ সখী। ইয়াত যে দেখিছা ডাঙৰ ডাঙৰ গছবোৰ, সকলোবোৰ পৌৰাণিক গছ, ৰজাদিনীয়া। এই বিলখনৰ কাষৰ গাঁওখনত দুটা আহোম ৰজাদিনীয়া পুখুৰী আছে। তোমাক আমি ফুৰাবলৈ লৈ যাম দেই, কামচৰাই দুজনীয়ে কৈ উঠিল। বিলত ডুব মৰা উদয়িত সূৰ্য, অষ্টগামী সূৰুজে ৰাঙলী কৰা বিলৰ পানী, গছৰ শিৰিষত জিলিকি থকা বেলিৰ জিলিঙনিয়ে ঠাইখনৰ কি নৈসৰ্গিক শোভা বঢ়াইছে, যেন চাই চাই হেঁপাহ নপলায়। সৌৱা, হাতত গছপুলি লৈ কেইজনমান মানুহ আগবাঢ়ি আহিছে। নিতৌ নতুন নতুন গছপুলি ৰুই মানুহকেইজনে ঠাইখন পৰিপূৰ্ণ কৰি তোলে। গোলকীয় বিশ্বায়নৰ পৰা এই পৃথিৱীক মুক্ত কৰাৰ মানসেৰে কোনো কোনো জীৱশ্ৰেষ্ঠয়ো যুঁজ দিয়াৰ প্ৰয়াস কৰিছে। শৰালিয়ে কৈছে সেয়া বোলে শৰ্মা, শইকীয়া আৰু বৰুৱা প্ৰায়ে আহে ঠাইখনলৈ, গছপুলি ৰুৱে আৰু গুচি যায়। ধপকৈ ফুটা এটা শব্দত মই সাৰ পাই উঠিলোঁ। পূবে ফেহুজালি দিছে। চকু কাণ মোহাৰি গছৰ ফাঁকি দি জুমি চালোঁ। একো নেদেখিলোঁ। শৰালি, কামচৰাই চিকাৰলৈ ওলালে। সিহঁতক মই যাবলৈ মানা কৰিলোঁ। কি ঠিক, কিজানি চিকাৰীৰ চকু আমাৰ ওপৰত পৰিছে। মোৰ মনটো ভাল নালাগিল। মাজে সময়ে এনেকৈ ধপকৈ ফুটা শব্দই মোক আমনি কৰিবলৈ ধৰিলে, কাৰণ ধুনীয়া পৃথিৱীখন চোৱাৰ হেঁপাহত মই যি অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈ নিজক বচাই এইখিনিত থিতাপি লৈছোঁহি, সেয়া আনে কি বুজিব। ধুনীয়া জোপোহা গছজোপাত পৰি আকাশ পাতাল ভাবি থাকোঁতেই সন্মুখৰ ফালে বুলডোজাৰ এখন আগবাঢ়ি অহা দেখিলোঁ। বিলৰ কাষৰীয়া মুকলি পথাৰখনৰ মাটিবোৰ খান্দিবলৈ ধৰিছে। তাৰপিছত মোৰ কাষৰ বৰগছজোপা মিনিততে খহাই দিলে সিহঁতে। শৰালিজনী চাগৈ এতিয়া বিলৰ পাৰত। তাই ৰাতিটো ক'ত কটাব বাৰু? এতিয়া প্ৰতিটো পুৱাই মোলৈ কঢ়িয়াই আনিছে বিনিদ্ৰ ৰজনীৰ নিশা। প্ৰতিটো পুৱা যেন এতিয়া মোৰ বাবে হৈ পৰিছে মৃত্যুৰ যাতনাৰ পৃষ্ঠা। নিশা মোৰ টোপনি নাহিল। সখী শৰালিজনী নিশ্চিন্ত মনে টোপনি গৈছে। আজি বহুদিনৰ মূৰত শৰ্মা আহিছিল। তেওঁক দেখি মোৰ মনটো জোৰ পৰি গ'ল। বিলৰ পাৰৰ অৱস্থা দেখি মোৰ সন্মুখতে শৰ্মাৰ দুচকুৰে লুটক বাগৰিল। তেওঁ শইকীয়াৰ লগত ফোনত বাৰ্তালাপ কৰা শুনিলোঁ। আমি বৰুৱাৰ সহায়হে ল'ব লাগিব, বুজিছে? তেওঁ এই নিধন পৰ্ব বন্ধ কৰিব পাৰিব, নহ'লে ইয়াত থকা চৰাইবোৰ নোহোৱা হৈ পৰিব। এই পক্ষীকুল মানুহৰ ভক্ষণ হ'ব। আমি দুয়োজন কাইলৈ দুপৰীয়া 2 বজাত বৰুৱাৰ ঘৰলৈ যাম। এইবাৰ ঠাইখন ৰক্ষা পৰিব চাগৈ। কথাবোৰ ভাবি ভাবি শেষ প্ৰহৰতহে চকুৰ পতা জাপ খালে। পুনৰ ধপকৈ ফুটা এটা প্ৰচণ্ড শব্দত মই খপজপকৈ সাৰ পালোঁ। মই ইফালে সিফালে চালোঁ। শৰালি, কামচৰাই এজনীও নাই। ইমান মানা কৰাৰ পাছতো কাহিলি পুৱাতে সিহঁত ওলাই যায়। মনত পৰিল আজিতো শৰ্মা আৰু শইকীয়া বৰুৱাৰ ঘৰলৈ যোৱাৰ কথা। শৰ্মাহঁতে কিনো কথা পাতে মোৰ জানিবলৈ মন গ'ল। ময়ো তালৈ যোৱাটোকে থিৰাং কৰিলোঁ। শৰালি, কামচৰাই এজনীৰো দেখা দেখি নাই। অন্যদিনা দুপৰীয়া বাহলৈ পাক এটা মাৰি, আজি বা ইমান দেৰিলৈকে কলৈ বা গ'লগৈ সিহঁত? মই ৰৈ নাথাকি বৰুৱাৰ ঘৰলৈ উৰা মাৰিলোঁ। বৰুৱাৰ ঘৰৰ চোতালত এজোপা প্ৰকাণ্ড আম গছ।
সময়তকৈ আগত

0: ৰাতে মই গৈ তাত উপস্থিত হলো। গছৰ প্ৰকাণ্ড ডাল এটাৰ আঁৰ লৈ মই বহি থাকিলো শৰ্মাহঁত অহালৈ। বৰুৱাৰ ঘৰত আজি জি জোঁৱাই ভাত খোৱা আলহী। প্ৰায় 2:30 পাৰ হৈ গৈছে। প্ৰকাণ্ড লোহাৰ গেটখন খুলি শৰ্মা আৰু শইকীয়া সোমাই আহিল। বৰুৱাই দুপৰীয়াৰ আহাৰ খাই আমগছৰ শীতল ছাঁত জিৰণি লৈছে। বৰুৱাৰ পত্নীয়ে তামোল চালি যোগাৰ কৰিছে বৰুৱাৰ বাবে। শৰ্মা আৰু শইকীয়াৰ ফালেও বৰুৱানীয়ে তামোলৰ বঁটাটো আগবঢ়াই দিলে। বৰুৱাই তামোলখন খাবলৈ লওঁতেই একেলেথাৰিয়ে কেইবাটাও উগাৰ মাৰিলে। শৰ্মাই হাঁহি হাঁহি বৰুৱাক ক'লে, কিহে বৰুৱা, জি জোঁৱাই আহিছে বুলিনো ইমানকৈ মাছে মঙহে খাব লাগেনে? বৰুৱাই ঢেকঢেকাই হাঁহি হাঁহিয়ে উত্তৰ দিলে, জিভাখনৰ জুতিত জানো দলিয়াই পেলাব পাৰোঁ। জি জোঁৱাইয়ে বৰ মন কৰিছে শৰালি হাঁহেৰে জুতি লগাকৈ মাকৰ ঘৰত ভাত এসাঁজ খাবলৈ। আজি তাৰে আয়োজন চলিল বুজিছে। আমাৰ বৰুৱানীয়ে বৰ সোৱাদ লগাকৈ ৰান্ধিছিল শৰালি হাঁহৰ মাংসখিনি। শৰ্মা আৰু শইকীয়াই ইজনে সিজনৰ মুখলৈ চালে। তেওঁলোকৰ কথা শুনাৰ আৰু ধৈৰ্য মোৰ নহ'ল। মই নিজক কথমপি চম্ভালিবলৈ ধৰি বাহলৈ উভতি আহিলোঁ। সকলো গছ কাটি তহিলং কৰিলেই যেতিয়া, কাইলৈ চাগৈ মই বাস কৰা গছডালো নোহোৱা হ'ব। মোৰ ধৈৰ্যচ্যুতি ঘটিল। ধুনীয়া পৃথিৱীখনক নকৈ চোৱাৰ হেঁপাহবোৰ শৰালিৰ মাংসৰ সোৱাদৰ লগত ধূলিচাত হৈ পৰিল। কলিজাখন সলোৱাৰ দিন ধৰি মই কেৱল অশান্ত পুৱাবোৰহে উপভোগ কৰিলোঁ। এতিয়া সন্ধিয়া নামিছে। বাঁহত সোমাই জুপুকা লাগি বহি আছোঁ। শৰালিজনী নাহিল। কাম চৰাই দুজনীৰো দেখা সাক্ষাৎ নাই। কিয় লৈছিলোঁ মই চৰাইৰ ৰূপ, য'ত প্ৰিয় হোৱাৰ বাসনাই মোক যন্ত্ৰণাৰ কয়েদি সজালে? প্ৰিয়বোৰক হেৰুৱাৰ বেদনাই মোক ধৰাশায়ী কৰিলে। কি দৰকাৰ মোক এইখন কলিজাৰ, য'ত মানৱতাৰ আদৰ নাই? এয়া প্ৰথম প্ৰহৰ শেষ হৈছে। মোৰ কিন্তু চকুৰ পতা অলপো জাপ খোৱা নাই। এয়া দ্বিতীয় প্ৰহৰ শেষ হৈছে যদিও মই এতিয়া অনিদ্ৰাত ভুগি আছোঁ। তৃতীয় প্ৰহৰেও মোক নিদ্ৰামগ্ন কৰিব নোৱাৰিলে। চকুৰ আগত ভাঁহি থাকিল বন্দুকৰ শব্দ, কাম চৰাই ৰঙা ঠোঁট, শৰালিৰ হাঁহি, বাগৰি পৰা গছকেইজোপা আৰু জীৱ জন্তুৰ কান্দোনৰ ধ্বনিকো নেওচি বগলীজাকৰ ওপৰেৰে পাৰ হৈ যোৱা বুলডোজাৰখন। চতুৰ্থ প্ৰহৰটো মোৰ বাবে পাৰ হৈ যোৱা সকলো প্ৰহৰতকৈ বেছি অশান্ত হৈ পৰিল। নীল আকাশত মেঘবোৰ উমলিছে। মেঘৰ আৰে আৰে দুপাখি মেলি অশান্ত মন এটা লৈ পুৱাতে ৰাওনা হৈছো লক্ষ্যবিহীন গন্তব্যস্থানলৈ, এটি নতুন দিগন্তৰ সূচনা কৰিবলৈ।
1: অশান্ত প্ৰহৰ, প্ৰতিভা ভাগৱতীৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডী পাটগিৰিয়ে। এইবাৰ শুনোৱা হওক ডক্টৰ বিজয় শংকৰ বৰ্মনৰ কেইটিমান কবিতা। এয়া কবিৰ কণ্ঠতে কবিতা কেইটি।
2: মৌচম পাৰ চৰাইৰ ৰোণবোৰৰ মাজেৰে দুপিয়াই ফুৰা তোমাৰ নেদেখা ঢোলৰ চেউটোৱে গাঁওখনক বাৰে বাৰে বখলিয়াই নিব। আকাশখন হঠাতে কিয় ইমান ক'লা হ'ল মৌচম, যে ফুলিব ধৰা সূৰ্যমুখীবোৰ বেঁকা হৈ হাউলি পৰিল। আজি পেপাৰ মাতটো কান্দোন যেন লাগিছে। আমাৰ কামিহাৰবোৰৰ তলত শিল হোৱা কলিজাৰ স্তব্ধতাত তেজবোৰে হিয়া আফালি মৰিছে। দূৰৈৰ পৰাই তোমাক দেখি থাকোঁ মৌচম, শুনি থাকোঁ। আমাৰ ঘৰুৱা মেলৰ ভাজে ভাজে পাৰ হৈ যায় তোমাৰ আকলোৱা বাঁহীৰ মাত। গাঁৱৰ সবাহৰ নাগাৰা নামৰ সেই কুৰকুৰি, বিয়াৰ বেণ্ড পাৰ্টিৰ বহাত চখতে তুমি বজাই চোৱা বাজনাৰ তাল, মাথো এটা চেঁচা হুমুনিয়াহেৰে কিদৰে সামৰি থওঁ তোমাক। প্ৰায় নিশ্চয়

তেজ শুকান মোৰ গাঁও, য'ত সমাধিস্থ হয় বাৰে বাৰে মোৰ সপোন, সৰি সৰি পৰে টুকুৰা চৰাইৰ বাহবোৰ কোনেও নজনাকৈ। তুমি জগাই তুলিছিলা সপোনবোৰ, খহি পৰা বাহবোৰ আলফুলে বুটলি উভতাই দিছিলা চৰাইবোৰক। তোমালোকৰ ঘৰৰ পুৰণা কিতাপৰ থাকত এই সময়ত এখন কিতাপ আছিল, ৰূপাৱৰীৰ পলহ। তুমি পঢ়িছিলা নে নাই নাজানো, সৰুতে মই আনি পঢ়িছিলোঁ আৰু শিকিছিলোঁ ভাল পাবলৈ মাটি আৰু মানুহক। তুমি কেনেকৈ শিকিছিলা খৰ পথাৰতো সূৰ্যমুখীবোৰ ৰুই যাবলৈ? চোৱা মৌচম, চোৱা, ভালপোৱা মানুহৰ ফুল, যদিও বা কাটৰ হালধীয়া এটা ঢৌ

জিলা খড় পথারতো সূৰ্যমুখীবোৰ ৰুই যাবলৈ চোৱা মৌচম চোৱা ভালপোৱা মানুহৰ ফুল যদিও বা কাটৰ হালধীয়া এটা ঢৌ ঢপলিয়াই ভিৰ কৰিছেহি হেজাৰ সূৰ্যমুখীয়ে চৌপাশে গুজি লৈ তোমাৰ কেঁচা সোণৰ মুখ য়েচি কণমানি ভুমুৰা এটা উৰি ফুৰিছে য়েচি তাৰ ক'লা হালধীয়া গুঞ্জনৰ কাষে কাষে কাহৰ ঘণ্টাৰ দৰে মাতটোত সময়ে কি যে লিখিব খুজিছে ইয়াতেই হঠাৎ দেখা দিয়া এই কৃষ্ণকণ্ঠী সাৰসজনী ভুলতেই হয়তো লিটাং পাৰ হৈ আহিছে আমি আৰু যাবলৈ নিদিওঁ এতিয়া আমাৰ চৰাই নামো থৈছোঁ আমাৰ কৰচন চৰাই নাই দেউ কৰচন কুশলে থাকিব সৰিয়হৰ গুটি এটা শূন্যতাৰ মোনাখনৰ কোনোবা এডোখৰত খামোচ মাৰি ধৰি আছে ফুৰফুৰীয়া গোন্ধ এটি গজি উঠিছে হালধীয়া পাহিবোৰে পাহৰাই দিব খুজিছে আদিৰ আগৰ সেই অনন্তক মাথো গোন্ধত এন্ধাৰৰ কানি দুৱৰীত স্পন্দনৰ ভাজত হঠাৎ দেখা সেই ফুল ফুলৰ ৰেণু ঠোঁট খহাই ভিতৰৰ পৰাই এজনী লৰিয়লি নে তুনি খুটিয়াই থাকে সুবাসিত শূন্যতাৰ গৰ্ভ অমৃতসৰ কিছুমান বাট থাকে মাটিৰ তলে তলে আন্ধাৰে গভ্ভৰে যিদৰে তলাতলৰ পৰা দিখৌ নৈলৈ সেই সুৰংগত দম বন্ধ বুৰঞ্জীৰ হেলাই বন্ধা পাত জুই আলোক পানী আলোক অনন্তৰ সৰোবৰ মঠি অমৃত কৰুণাৰ ৰাগ ধন্য ধন্য ৰামদাস গুৰ 968 পৃষ্ঠাৰ সেই সবাদত সমৰ্পণ কি অমৃত ভাই গুৰদেৱ সিংজীয়ে জানে গুলিবৰ ফুলৰ বিদীৰ্ণ পাহিবোৰ অকস্মাত মৃতদেহবোৰ কুৱাত উপঙি থকা কেৱল চকুবোৰ তেজৰ এখন বিশাল চাদৰ বাগিচাৰ ওপৰেদি এই কুঁৱাৰ তলিৰ পৰা সৰুবোৰলৈও হয়তো এটা বাট হজুৰি ৰাগিজীৰ কণ্ঠত গুলিবোৰ গোল গোল চকুবোৰ গলি গলি কেনেকৈ বাসুকি ভেনিজুৱেলাৰ বাদুলি 2008 উচৰ্গা চাৰ্লছ ব্ৰিক্ছ পূব ভেনিজুৱেলাৰ বৰ্ষাৰণ্যৰ তেজপিয়া বাদুলিয়ে দাঁতেৰে মৃত্যুক্ষত আঁকে মাকে কি জানে পুত্ৰৰ মৰণ বচন কৈ যায় তাই মা তুমি নোহোৱাকৈ মই যাবলৈ ওলাইছোঁ মা তুমি নোহোৱাকৈ বাছাটো মোৰ সি গৈ আছিল মই নোহোৱাকৈ সি গৈ আছিল এতিয়া মই যাওঁ মোৰ ভাই কাইটিহঁতৰ ধন সি যে মৰিছে সি মোৰ কাষলৈ আহিছে মা সি মোৰ বাবে আহিছে মা এতিয়া মই যাওঁ একেলগে যাওঁ বাছাটো মোৰ অকণমান ৰবি অলপৰ বচুনিয়াত হ'ব মা মই নাযাওঁ কিন্তু মাতটো তাৰ সৰু হৈ আহিছিল চকু দুটা তাৰ মুঠ খাই আহিছিল আৰু গাটো হিম হৈ আহিছিল মা অ' মা মই নমৰোঁ মই নমৰোঁ মই নমৰোঁ মা তোমাৰ বাবে মই নমৰোঁ মোৰ গাটো হিম হৈ যাব তথাপি মই নমৰোঁ মই উভতি আহিম মা তোমাৰ বাবে মোলৈ ৰৈ থাকিবা মা মই যেতিয়া মৰিম মোৰ বাবে নাকান্দিবা মা মোৰ বাবে নাকান্দিবা অজিত বৰুৱা সিদিনাও আছিল ফঠেলিৰ পাৰত মেৰিয়াই থোৱা কাপোৰবোৰ সময়ে শুহি থোৱা নাছিল কাটা বিস্কুটৰ শব্দটো লেজাই থোৱা আছিল পাহৰণিৰ পথাৰত জোৰ কটাৰ পৰত

0: থকা নথকাৰ কৌতুকত মাছৰ সংযমত মৰণ আছিল। হয়তো ভাবো ধোৱাতকৈ ব্ৰহ্মপুত্ৰত ভেলখন ফাহি থকা হ'লেই ভাল আছিল। গাভিনী মেঘ, সেইটো টি মেঘ, সেইটো টি বিজুলী, সেইটো টি মেঘে কান্দিছে, টিয় কান্দিছে, বোধহয় বৰষুণ বুলি কোৱাই ভাল আছিল। তাৰ কণমানি ভাৱনাত কল্পনাৰ আৰু এটি পাখি গুজি মিছাকৈ ক'লো মেঘে কান্দিছে। ক'লোনে মিছাকৈ? বংগোপসাগৰৰ পৰা উৰি অহা গাভিনী মেঘ গাৰু পাহাৰত ঠেকা খাই দুখৰ দুখৰ হ'ল। প্ৰচণ্ড শব্দ কৰি প্ৰলয়ৰ সূচনা হ'ল। একলা দুকলাকৈ মেঘৰ পেটত বাঢ়ি অহা দুখৰ ভ্ৰূণবোৰ ছিন্ন ভিন্ন হৈ বৰষুণ হ'ল। অকাল গৰ্ভপাত, মেঘবোৰো মৰি গ'ল। মাথো মাতৃমেঘৰ চকুলো বৰ্ণহীন তেজ, গৰ্ভৰ জল কলা হাও হৈ বলবলাৰে বৈ গ'ল। জলবন্দী, শৰীৰটোক কষ্ট দিব নোৱাৰি বামুণ ভেকুলাটো পৰি আছে। কি বা দিবা স্বপ্নত দুলিছে তাৰ মদিৰ চকু? আৰু কোনে বাৰু দিলেহি মেলি বিশালেই বেংচটা ছাতি, শীতল কান্তি তাৰ শৰীৰ ঢাকি? আমি জলবন্দী এই পানীত, এই পাৰত, পানীত পাৰত, পাৰত পানী, পানী পানী পানী, কি মাত মৰা, কি কেন্দুকণা! আহা কবিকুল, লিখো আমি পানীৰ কবিতা। আহক সচেতক বুদ্ধিজীৱী সদাশয়, বিশ্লেষণ কৰোঁ আমি পানীৰ বিস্তাৰ ৰেখা। আহা সুৰসেনা নন্দন শিল্পী, সলনি কৰোঁ আমি পানীৰ স্বৰলিপি। অলপ আগেয়ে খবৰ কাগজত পঢ়িলোঁ, পখিলাখেদা হাতবোৰে এতিয়া হেনো মাছ খেপিয়াইছে। কাৱৈ খলিহাৰ বাজৰাই বাকুহিছে কাহিবন বুকু। এবুকু পানীৰ তলত একাঠো বালিয়ে পুতি থলে যি দুনৰ আঙুঠিটো বিচৰা দি খেপিয়াও অহা প্ৰাণৰ বৈভৱ মানিক। নাই, বামুণ ভেকুলাটো পৰি আছে, সি পাৰত, একো নেদেখে, একো নুশুনে, অনন্ত শয্যাত বিশ্ৰাম। নৈৰ ওপৰেদি উৰি যোৱা কুকুহাকেইটালৈ চাই ভিজা ঐনিতম এফাকি আওৰাই দিচাংমুখৰ জনৰাজ ইয়েনে এদিন কৈছিল, এয়া টেকেলি ফুটা ঘাট, সিপাৰে মাত মৰা, সৌৱা মাজুলী, মোৰ শহুৰৰ ঘৰ তাত। প্ৰতিবছৰে মোৰ শহুৰৰ ঘৰ মোৰ ঘৰৰ পৰা দূৰলৈ, আৰু দূৰলৈ গৈ আছে। নহয় জনৰাজ, নুশুকাই, চকুৰ পানী নুশুকাই, নৈৰ পানীও নুশুকাই। আহা, আজাৰৰ নাও এখন সাজু।
1: ডক্টৰ বিজয় শংকৰ বৰ্মনৰ এমুঠি কবিতা শুনিলে। সাহিত্যচৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। অভিলেখাগাৰৰ পৰা

0: লগত বাদবিসম্বাদতো তেখেত হল মঞ্চ অনাতাৰ আৰু চলচ্চিত্ৰৰ পুৰুষ সুলভ কণ্ঠস্বৰৰ এগৰাকী অতি জনপ্ৰিয় শিল্পী, নাম তসদ্দুক ইউসুফ, যাৰ আছিল অফুৰন্ত উৎসাহ, সূক্ষ্ম অনুভূতি, একাগ্ৰতাবোধ, সকলোৰে বাবে তেখেত আছিল বাপুদা।
1: যদি কওঁ মই মাৰিছিলোঁ,
2: কিয় মাৰিছিল,
1: কিয় মানে
2: সুধিছোঁ,
1: ওহো নতুন মানুহ সেয়েহে ইমান প্ৰশ্ন, ঠিক আছে আজি ৰাতি আপোনালৈ যাম, আপোনাৰ সৈতে পৰিচয় হ'ম, আৰু বন্ধুক কিয় মাৰিছিলোঁ তাকো মই ক'ম, হ'বতো, কি ৰাতিলৈ নিমন্ত্ৰণ থাকিলতো,
2: আহিব।
0: মঞ্চ, চলচ্চিত্ৰ, অনাতাঁৰ এই তিনিওটা মাধ্যমতে সমানে পাৰদৰ্শী আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত ফেৰ মাৰিব পৰা শিল্পী তসদ্দুক ইউসুফ। তসদ্দুক ইউসুফৰ প্ৰথম প্ৰেম আছিল অনাতাঁৰ অভিনয়। তেখেতৰ বিষয়ে নবশৰ্মাই লিখিছিল,
3: পঞ্চাশৰ দশকৰ আৰম্ভণিতে অসমত অনাতাঁৰ সু অভিনয়ৰ দুটা শৈলীৰ সৃষ্টি হয়, এটা শৈল বৰুৱাৰ, আনটো তসদ্দুক ইউসুফৰ। আজিও আমাৰ যিটো অনাতাঁৰ অভিনয়ৰ ধাৰা চলি আছে সেইটো হ'ল শৈল বৰুৱাৰ। ইউসুফৰ অভিনয়শৈলী কিন্তু একক আৰু এক প্ৰকাৰ অননুকৰণীয় আছিল। বহুতে কয় তেওঁৰ অপূৰ্ব ঐশ্বৰ্যশালী কণ্ঠস্বৰৰ বাবেহে এনে সু অভিনেতা হ'ব পাৰিছিল, কিন্তু ই আংশিক সত্য বুলিহে মোৰ ধাৰণা। সঁচা কথা, উৎকৃষ্ট কণ্ঠস্বৰৰ তিনিওটা উপাদান, ইণ্টেনচিটি, পিচ আৰু ৰেজনেন্স অৰ্থাৎ টেম্বাৰ, পূৰ্ণমাত্ৰাই তেওঁৰ কণ্ঠত আছিল। তাৰ ওপৰত আছিল অভাৱনীয় নিয়ন্ত্ৰণ। সেয়ে প্ৰতি শব্দ, প্ৰতি উশাহ আৰু প্ৰতিবাৰৰ নীৰৱতাই তেওঁৰ অভিনয়ত আনি দিছিল লোভনীয় আভিজাত্য। কিন্তু এই সকলোবোৰ সম্ভৱ হৈছিল মাত্ৰ কণ্ঠস্বৰৰ কাৰণেই নহয়, ইয়াৰ মূলতে আছিল তেওঁৰ গভীৰ নিষ্ঠা আৰু অধ্যয়নপুষ্ট অভিনয় চিন্তা। অভাৱনীয় কণ্ঠস্বৰৰ নিয়ন্ত্ৰণ আৰু নিম্নস্বৰৰ অভিনয়েৰে অনাতাঁৰ অভিনয়ক কি উচ্চ পৰ্যায়লৈ লৈ যাব পাৰি সেই কথা তসদ্দুক ইউসুফে প্ৰমাণ কৰি থৈ গৈছে।
0: চলচ্চিত্ৰত অভিনয় কৰাৰ ক্ষেত্ৰতো তেখেত ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰতিটো চৰিত্ৰক অভিনয়ৰ মাজেদি জীৱন্ত কৰি তোলাৰ ক্ষেত্ৰত তেওঁ অতি নিষ্ঠাৰে, অতি একাগ্ৰতাৰে কাম কৰিছিল। আমি যদি চলচ্চিত্ৰৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে অৰণ্য ছবিত কৰা তেখেতৰ অনবদ্য অভিনয় কোনোবাই জানো পাহৰিব পাৰিব?
1: মাদলৰ শব্দত উন্মাদ হোৱা সেই গাভৰু জাকক আজি নিশা এজন নতুন আলহী উপহাৰ দিওঁ।
2: ক্ষমা কৰিব, মই যাব নোৱাৰিম।
1: এতিয়া হয়তো সিহঁতে উন্মাদ হৈ নাচিছে, আপুনি নগ'লেও মতি যাবই লাগিব, কাৰণ মইতো সিহঁতৰ ৰাজা। বাহাদুৰ, বাহাদুৰ
4: হুজুৰ,
1: বাহাদুৰ অহাকালি ৰাতিপুৱা কলিকতা প্ৰমাণ মই পাবহি, ৰাতিৰ ভিতৰতে কামটো হ'ব লাগিব। কিন্তু
4: হ'ব হুজুৰ,
1: হ'ব মানে হ'বই লাগিব।
4: হুজুৰ আপোনাৰ কথা কোনোদিন মই অমান্য কৰা নাই, অন্যথা কৰা নাই, তাৰ উপৰি মোৰ নিচান
1: দূৰ নিচান অব্যৰ্থ হৈ কথা মই ভালকৈ জানো বাহাদুৰ, কিন্তু মনত ৰাখিবি অহাকালি ৰাতি।
4: কিন্তু নতুন ৰেঞ্জাৰ বাবু অহা বুলি শুনিছোঁ।
1: তোৰ চিন্তা নহয় মোৰ,
4: ঠিক আছে হুজুৰ,
1: মনত ৰাখিবি কথাৰ অনুষ্ঠে যাতে নহয় অহাকালি ৰাতি।
5: তেখেতক মই প্ৰথম দেখিছিলোঁ এৰাবাটৰ সুৰত, তেতিয়া মই স্কুলত 19 সেই সেনেকুৱা সময়ত, তেতিয়া দেখি মোৰ সেই ৰোলটো, যদিও তেওঁৰ সৰু ৰোল আছিলে, মোৰ মনত বৰ সাজ বহুৱাই ৰখিছিলে, বুজিছেনে? গতিকে তাৰপিছত মই দেখিলোঁ যে মই মেট্ৰিক দি উঠি মই ভিন্দুহাটৰ ঘৰত আছিলোঁ তেজপুৰত, তেতিয়া পুৱতি নিশাৰ সপোন ছবিখন কৰিবৰ কাৰণে, শ্বুটিং কৰিবৰ কাৰণে মোৰ ভিন্দুহাটৰ ঘৰত গৈছিলে। এই চাইকেল লৈ গীতটোত থিয় হৈ তেওঁ কিবা এটা মনত পৰিছে, তেওঁৰ ঘৰটোৰ ফালে চাই চাই হেৰি কৰিছে, বুজিছেনে? আমাৰ শ্ৰদ্ধা ফণী শৰ্মাদেৱ তেতিয়া ডাইৰেক্টৰ, জ্যোতি লাহা আৰু অনিল গুপ্ত আছিল কেমেৰামেন। তেতিয়া যদি মই কেতিয়াবা চিনেমা কৰিব পাৰিলোঁ হয় এই মানুহজনকে মই ল'লোঁ হয়।
0: এয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱ, তেখেতৰ দুখন ছবি অৰণ্য আৰু পুতলাঘৰত তসদ্দুক ইউসুফে দুটা ভিন্ন চৰিত্ৰত অভিনয় কৰিছিল। তেখেতৰ সেই অনবদ্য অভিনয়শৈলীয়ে এতিয়াও দৰ্শকৰ মনত বিশেষ স্থান অধিকাৰ কৰি আছে।
5: গতিকে মই যেতিয়া অৰণ্য গৈ সেই ৰোলটো যেতিয়া মই পঢ়িলোঁ, মই লিখিলোঁ, লিখি উঠাৰ পিছত মোৰ লেখত থাকোঁতেই কিন্তু তসদ্দুক ইউসুফৰ কথা মনত পৰিছে।
1: তোৰ ছোৱালী ক'ত? কৃষ্ণা,

0: ৰেঞ্জাৰ জয়ন্তবৰৰ হতে তোৰ কি সম্বন্ধ? ক
1: তই এইবোৰ কি কৈছ বাবু?
0: অ কি কৈছ একো নাজানো, তেনেহলে এইবিলাক কোনে কৈছে? এই ধৰণৰ কাৰ ইমান সাহস আছে?
2: কি হৈছে হুজুৰ?
0: তোৰ মৃত্যু নামি আহিছে বাহাদুৰ, তই ঘৰত এজোপা বেল পুলি ৰুইছে
2: হুজুৰ।
0: তাই সকলো কথা ৰেঞ্জাৰক কৈ দিছে। বাহাদুৰ, মই তোক সাৱধান কৰি দিলো, তাইক তোক ভালদৰে ৰাখিবি, নহলে
2: হুজুর।
0: বাহাদুর, তোর নিশ্চয় আর বুঝিব একো বাকি নাই
2: হুজুর। তাই
0: তাই কইছে
2: হুজুর? তাই তো এইবিলাক একো নাজানে, তাই কেন কি খবর?
0: পৃথিবীত কাকো বিশ্বাস নকরবি বাহাদুর।
2: নহয় নহয় হুজুর, আপনি ভুল করেছে।
0: ভুল? মোর চকুয়ে কেতিয়াও ভুল নকরে বাহাদুর। শুন, তই তই তাকে নজরবন্দি করে রাখিবি, আর মই রেঞ্জার জয়ন্ত বরুয়াক।
3: তাৰপিছত দেখিছোঁ মই কিয় পচন্দ কৰিছোঁ, মই কওঁ, মই পুতলা ঘৰতো মই কৰিছোঁ। কাৰণ তাৰপিছত দেখিছোঁ খোজ কাটল কথা ভংগী ইয়াৰ মাজত এটা আভিজাত্য এটা আছে, মানে তেওঁ এটা বেলেগ এটা হেৰি লৈ থাকে, যি না যোনে নকৰে কিয় তেওঁৰ এটা বিৰাট পাৰ্চনেলিটি লৈ, বিৰাট পাৰ্চনেলিটি সেইটো মানে তাত মানে খুব সুন্দৰকৈ ফুটি উঠে। যেনেকৈ আমি ধৰক দিলীপ কুমাৰ ঘূৰি চাওঁতেই এটা অভিনয় দেখা পাওঁ, সেনেধৰণৰ এটা অভিনেতা তেওঁ।
4: পুতলাঘৰ ছবিখনত অৰণ্য ছবিখনতকৈ এক আন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল তছদ্দুক ইউছুফে। সেই চৰিত্ৰটো আছিল গাঁৱৰ এজন সাত্বিক মৌজাদাৰৰ।
5: ৰঘু
2: দেউতা,
5: মই কথা এটা ভাবিছো।
2: কওক আকৌ।
5: অহা বছৰ কমল কলেজত পঢ়িবলৈ চহৰলৈ যাবগৈ, তেতিয়াতো মই একেবাৰে অকলশৰীয় হৈ পৰিম, সেইকাৰণে ভাবিছো ল'ৰা এটাকে তুলি লওঁ।
2: কোৰ ল'ৰা?
5: চাইবু জি ইয়াৰে ওচৰ পাজৰৰ ল'ৰা,
2: তেতিয়া দেখোন জান কাটি জখুনি মতাহে হ'ব।
5: মানে?
2: মানে আৰু কি, আপুনি মইতো আৰু সদায় নাথাকোঁ, আৰু সিহঁতো এইদৰে সদায় সৰু ল'ৰা হৈ নাথাকে। এদিন ডাঙৰ হ'ব, বিয়া বাৰু কৰাব, আৰু শেষত মৌজাদাৰৰ সম্পত্তি লৈ দুইজনৰ মাজত কাজিয়া সৃষ্টি হ'ব, সেইবোৰ নকৰিব দেউতা ঈশ্বৰ।
5: তেনেহ'লে এজনী ছোৱালীকে তুলি লওঁ?
2: আপোনাৰো যে মগজুত কিবোৰ খেলাইছে, ল'ৰা তুলি লওঁ, ছোৱালী তুলি লওঁ, তেজৰ সম্বন্ধ নোহোৱা যিকোনো এজনক ঘৰলৈ আনিলেই হ'লনে?
5: নাই নাই, সেইবোৰ চাই লওঁ।
2: চাই আৰু কি ল'ব, তেজৰ সম্বন্ধ নোহোৱা ছোৱালী এজনী ঘৰলৈ আনিব, তাইতো এদিন গাভৰু হ'ব। নাই নাই নাই, এইবোৰৰ মাজত মই নাথাকোঁ।
5: তেনেহ'লে মই কি সদায় অকলশৰীয়া হৈ থাকিম?
2: কিয়, এটা কাম কৰিলে ভাল হয় দেখোন।
5: কি?
2: কমলবোপাৰ বিয়াখনকে পাতি পেলাওঁ,

0: খৰপাত ছবিৰ যোগেদি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা তছদ্দুক ইউসুফে এৰাবতৰ সুৰ, দূৰণিৰ ৰং, অৰণ্য, বৰুৱাৰ সংসাৰ, পুতলা ঘৰ, নিয়তি আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে। চলচ্চিত্ৰৰ অভিনয়ে হওক, অনাতাঁৰ নাতেই হওক বা মঞ্চৰ অভিনয়ে হওক, তছদ্দুক ইউসুফৰ গুৰুগম্ভীৰ কণ্ঠস্বৰ আৰু অভিনয়শৈলী সঁচাকৈয়ে আজিও অনন্য আৰু অনুকৰণীয়।
1: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা অৰণ্য আৰু পুতলাঘৰ ছবিৰ চিত্ৰধ্বনি, গীত আৰু সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ভিত্তিত আজিৰ অনুষ্ঠানটি যুগুতোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ দুটি গীত।

শ্ৰোতাসকলে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।